আকাশবাণী তেজপুৰ, আজি শুক্ৰবাৰ, 1433 ভাস্কৰাব্দৰ, বহাগ মাহৰ আজি 31 দিন আৰু 2026 খ্ৰীষ্টাব্দৰ মে' মাহৰ 15 তাৰিখ। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই আমাৰ আজিৰ পুৱাৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে FM বেণ্ডৰ 102.4 MHz-ত।

এখন খিৰিকী যাৰ মাজেদিয়ে তুমি জগতখনক চাব লাগিব। এয়া আকাশবাণী তেজপুৰ। ঘণ্টেক পিছতে 6 বজাত গুৱাহাটী কেন্দ্ৰৰ কাৰ্যসূচী আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

0: was adjudged player of the match. Today, Lucknow Super Giants will take on Chennai Super Kings in Lucknow at 7:30 p.m. And that is the end of this news bulletin.
1: মিডিয়া মেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু মুকুতামালা।
2: ভাৰতবৰ্ষত আধুনিক জীৱনাদৰ্শৰ বাটকুটীয়া, আধুনিক ৰাষ্ট্ৰ নিৰ্মাণ, সমাজ গঠন আৰু জ্ঞানান্বেষণত বৈপ্লৱিক পৰিৱৰ্তন সাধোতা ৰামমোহন ৰায়ে লৰ্ড আৰ্মহাৰ্ষ্টলৈ দিয়া এখন ঐতিহাসিক পত্ৰত লিখিছিল, আমাৰ দৃঢ় বিশ্বাস আছিল যে শিক্ষাক্ষেত্ৰত যি অৰ্থ ধাৰ্য কৰা হৈছিল তাৰে ইউৰোপৰ সুশিক্ষিত আৰু প্ৰতিভাৱান ব্যক্তিক নিযুক্তি দি ভাৰতবাসীক গণিতশাস্ত্ৰ, দৰ্শন, ৰসায়নশাস্ত্ৰ, শৰীৰতত্ত্ব আৰু অন্যান্য জ্ঞান বিজ্ঞানৰ বিষয়ত শিক্ষা দিয়াত খৰচ কৰা হ'ব। যিহেতুকে এইবোৰ বিষয়ত শিক্ষা লাভ কৰিয়েই আজিৰ ইউৰোপীয় জাতিসমূহে সৰ্বসাধাৰণ মানৱ সমাজতকৈ অধিক গভীৰ আৰু সম্পূৰ্ণতৰ সাফল্য লাভ কৰিছে। কিন্তু আমি দেখা পাইছোঁ যে চৰকাৰে এতিয়া সংস্কৃত স্কুল খুলি হিন্দু পণ্ডিতৰ হতুৱাই সেই শিক্ষা দিব খুজিছে যি শিক্ষা ভাৰতবৰ্ষত প্ৰচলিত হৈয়েই আছে। ব্ৰিটিছ জাতিক যদি প্ৰকৃত জ্ঞানৰ পৰা আঁতৰ কৰি ৰখাটো উদ্দেশ্য হ'লহেঁতেন, তেন্তে বেকনৰ দৰ্শনে অজ্ঞতা চিৰস্থায়ী কৰিব খোজা মধ্যযুগীয় স্কুল মেনবোৰৰ শিক্ষাৰ ঠাই নললেহেঁতেন। সেই একেকাৰণেই সংস্কৃত শিক্ষাই সমগ্ৰ দেশ অন্ধকাৰতে ৰাখিব যদিহে ব্ৰিটিছ বিধানসভাৰ সেয়েই উদ্দেশ্য হয়। যিহেতুকে দেশবাসীৰ উন্নতিহে চৰকাৰৰ লক্ষ্য, সেইবাবে গণিতশাস্ত্ৰ, দৰ্শন, ৰসায়নশাস্ত্ৰ, শৰীৰতত্ত্বকো সামৰি লোৱা এক উদাৰনৈতিক আৰু প্ৰগতিশীল শিক্ষাৰ একান্ত প্ৰয়োজন। শিক্ষিত ইউৰোপীয় ব্যক্তিক নিয়োগ কৰি প্ৰয়োজনীয় কিতাপ, আহিলা আৰু যন্ত্ৰপাতিৰে কলেজ আদি স্থাপন কৰিলেহে এই লক্ষ্য সাধন হ'ব। ৰামমোহনৰ সুস্পষ্ট শিক্ষাদৰ্শ তেতিয়াও ব্ৰিটিছ শাসক শ্ৰেণীৰ বোধগম্য হোৱা নাছিল। আনহাতে ৰক্ষণশীল হিন্দু সমাজে এই শিক্ষাদৰ্শৰ বিৰুদ্ধে প্ৰবল প্ৰতিবাদ কৰিছিল। 1830 চনত সতীদাহ প্ৰথা নিষিদ্ধ কৰা আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবৰ বাবে ধৰ্মসভা প্ৰতিষ্ঠা হোৱা কথা মন কৰিলে ৰক্ষণশীল হিন্দু সমাজৰ অক্ষুণ্ণ প্ৰভাৱ আৰু শক্তিৰ কথা বুজিব পাৰি। অৱশ্যে শিক্ষাৰ ক্ষেত্ৰত ৰামমোহনে নতুন আদৰ্শ সুস্পষ্ট কৰি দি উদাৰনৈতিকসকলৰ মাজত এক গভীৰ আলোড়নৰ সৃষ্টি কৰিছিল। ঐতিহ্যগত শিক্ষা ব্যৱস্থাৰ প্ৰয়োজনহীনতা প্ৰতিপন্ন কৰি তেওঁ ৰক্ষণশীল দলৰ যোগ্য প্ৰত্যুত্তৰ দিছিল। ৰামমোহনৰ শিক্ষাদৰ্শ আছিল সুসংগত মানসিক আদৰ্শেৰে সমৃদ্ধ। ব্যক্তি আৰু সমাজৰ নিশ্চিত কল্যাণ আৰু মানসিক বিকাশ তাৰ মূল কথা আছিল। ইংৰাজী শিক্ষাৰ যোগেদি জীৱিকা অৰ্জনৰ পথ সুগম কৰাতকৈ পাশ্চাত্য জ্ঞান বিজ্ঞানৰ চৰ্চা, যুক্তিবাদী চিন্তাৰ প্ৰাধান্য আৰু সামাজিক গতিশীলতা তাৰ প্ৰধান লক্ষ্য আছিল। ইংৰাজী ভাষা শিক্ষা দিয়াৰ নীতি ব্ৰিটিছে গ্ৰহণ কৰিলেও ৰামমোহন ৰায়ৰ পূৰ্ণতৰ শিক্ষা

0: ইংৰাজী শিক্ষাৰ যোগেদি জীৱিকা অৰ্জনৰ পথ সুগম কৰাতকৈ পাশ্চাত্য জ্ঞান বিজ্ঞানৰ চৰ্চা, যুক্তিবাদী চিন্তাৰ প্ৰাধান্য আৰু সামাজিক গতিশীলতা তাৰ প্ৰধান লক্ষ্য আছিল। ইংৰাজী ভাষা শিক্ষা দিয়াৰ নীতি ব্ৰিটিছে গ্ৰহণ কৰিলেও ৰামমোহন ৰায়ৰ পূৰ্ণতৰ শিক্ষাদৰ্শ পৰৱৰ্তী কালতো ফলৱতী হ'বলৈ নাপালে। কিন্তু ৰামমোহন ৰায়ৰ পৰা লাভ কৰা নতুন শিক্ষাদৰ্শৰ প্ৰেৰণাই ধীৰে ধীৰে তৰুণ সমাজৰ হৃদয় স্পৰ্শ কৰিছিল। ৰামমোহন ৰায়ে পাশ্চাত্য শিক্ষাৰ পক্ষে ওকালতি কৰি 1824 চনত লৰ্ড আৰ্মহাৰ্ষ্টলৈ পত্ৰ লিখাৰ 10 বছৰ পিছতে দেশৰ তৰুণ মানসত এই অপূৰ্ব পৰিৱৰ্তনৰ বতাহ বলিছিল।
1: আজিৰ মুকুতামালা ৰাজা ৰামমোহন ৰায়ৰ ৰচনাৰ পৰা লোৱা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো পাৰ্বিন চুলতানা বেগম আৰু সংগীতসকলৰ কণ্ঠত জিকিৰ।

গছ থাকিলেহে মানুহ থাকিব, এজোপা কাটিলে ছজোপা ৰুবা, নাতিপুতিৰ ভাল কৰিবা, সুকাঠি অকাঠি নকৰা বিচাৰ, সকলো গছৰে আছে উপকাৰ।

পৰিষ্কাৰ পৰিচ্ছন্নতাই হৈছে সুস্বাস্থ্যৰ ভেটি। শৰীৰৰ উপৰিও ই মনক নিকা কৰে।

0: এইবাৰীয়া অসমত মহাত্মা গ্ৰন্থৰ এটি অধ্যায়ৰ পাঠ।
1: যদি ভাৰতৰ লোকে নকৰোঁ বুলি দৃঢ় প্ৰতিজ্ঞাৰে সেই কথাষাৰত শ্ৰদ্ধা ৰাখিবলৈ শিকে, তেন্তে মই হাঁহেৰে কওঁ যে কোনেও ভাৰতবৰ্ষ আক্ৰমণ কৰিব নোৱাৰে। ভৱিষ্যতত প্ৰতিৰক্ষাৰ বাজেট কি হ'ব তালৈ চাই মই ভয় খাওঁ। কংগ্ৰেছেই এনে এটা প্ৰতিৰক্ষাৰ বাজেটত প্ৰস্তাৱ ল'ব লাগিব। পৃথিৱীত আজি অস্ত্ৰ শস্ত্ৰ নিৰ্মাণৰ বিষয়ত যিদৰে অঁয়াঁৱৰি চলিবলৈ ধৰিছে, তাত ভাৰতবৰ্ষ সোমোৱাটো এটা নিশ্চয় আত্মঘাতী কাম হ'ব। পৃথিৱীয়ে অহিংসাৰ বিষয়ত ভাৰতৰ ওপৰত যি আশা ৰাখিছিল, ভাৰতবৰ্ষই অহিংসাৰ খোপনি এৰিবলগীয়া হ'লেই পৃথিৱীৰ পৰা সেই আশাৰ বন্তি নুমাই যাব। ইমান যুদ্ধৰ সম্ভাৰেৰেও ফ্ৰান্স আৰু পোলেণ্ডে নিজক ৰক্ষা কৰিব নোৱাৰিলে। এইদৰে মতানৈক্যৰ মাজেদি কেইবামাহো পাৰ হৈ গ'ল। 1940 চনৰ এপ্ৰিল মে' মাহত যুদ্ধই নতুন ৰূপ ল'লে। ইউৰোপৰ প্ৰায় সকলো দেশেই হিটলাৰৰ বশ্যতা স্বীকাৰ কৰিলে। এনে এটা পৰিস্থিতিত কংগ্ৰেছ ৱৰ্কিং কমিটি আৰু মহাত্মাৰ মাজত মতানৈক্য আৰু বহল হ'ল। কংগ্ৰেছ ৱৰ্কিং কমিটিয়ে মহাত্মা গান্ধীৰ যুক্তি মানি ল'ব নোৱাৰিলে। তেওঁলোকে ক'লে, আমি আমাৰ হিয়া মন আত্মাৰে আপোনাৰ যুক্তি মানি ল'বলৈ অক্ষম, আৰু আমি ভাবিছোঁ আপোনাক আৰু আমাৰ লগত সাঙুৰি নথওঁ। আপোনাৰ লগত কেৱল এটা সম্পৰ্ক ৰাখিবলৈকে আমি যুক্তিৰে মানি ল'ব নোৱাৰা এটা অৱস্থাত নিজকে কিয় সোমোৱাওঁ? এনেদৰে কৰাটোৰ দ্বাৰা নিজৰ আৰু আনৰ লগত প্ৰতাৰণা কৰা হ'ব। কংগ্ৰেছ ৱৰ্কিং কমিটিয়ে মহাত্মাক এই মৰ্মে জানিবলৈও দিলে। মহাত্মায়ো ক'লে, মই নিজক প্ৰকাশ কৰিব পৰাকৈ নিজকে মুক্ত ৰাখিব লাগিব। মই যি বিচাৰিছোঁ তাৰ অন্বেষণৰ বাবে নিজকে মুক্ত ৰাখিব লাগিব। মই যেতিয়া আপোনালোকৰ পৰা আঁতৰি যাম বুলি ক'বলৈ ওলাইছোঁ, তেতিয়া মই কংগ্ৰেছ, আপোনালোক আৰু সমগ্ৰ জাতিক কাৰ্যকৰীভাৱে সেৱা কৰিবলৈ যাম বুলি ক'লে মই জানো যে আপোনালোকে মোক বিশ্বাস কৰিব। অৱশ্যে যেতিয়াই আপোনালোকে বিচাৰে তেতিয়াই মোক পাব। কিন্তু আপোনালোকে যি নীতি লৈছে আৰু যি কাৰ্যপদ্ধতিৰে কাম কৰিবলৈ ওলাইছে তাৰ লগত মই নিজক সংযুক্ত কৰিব নোৱাৰোঁ, নাইবা নিৰ্দেশ দিব নোৱাৰোঁ। সেইকাৰণে আপোনালোকে আপোনালোকৰ সভাৰ পৰা মোক বাদ দিবলৈ যথাসাধ্যে যত্ন কৰিব আৰু ভৱিষ্যতে ৱাৰ্ধাত সভা নাপাতি আন ঠাইত পাতিবলৈ দিহা কৰিব। এনে পৰিস্থিতিত জাতীয় প্ৰতিৰক্ষাৰ ক্ষেত্ৰত অহিংসা নীতি প্ৰয়োগ কৰিবলৈ অসমৰ্থ বুলি ৱৰ্কিং কমিটিয়ে ঘোষণা কৰিলে। যিবিলাক সমস্যা আগতে আঁতৰত আছিল এতিয়া ওচৰ পালেহি। এতিয়া জাতীয় স্বাধীনতাৰ কথাষাৰ বাহিৰৰ শত্ৰু নাইবা ভিতৰৰ শত্ৰুৱে সৃষ্টি কৰা প্ৰতিৰক্ষা আৰু ৰক্ষণাবেক্ষণৰ সমস্যাৰ পটভূমিত বিবেচনা কৰিবলগীয়া হৈছে। মানৱ বুৰঞ্জীৰ এটা সংকটজনক মুহূৰ্তত অহিংসা নীতিয়ে নিজৰ নীতিত খোপনি ৰখাটো তেওঁ বিচাৰিছে আৰু সৈন্য বাহিনীৰে সৈতে প্ৰতিৰক্ষাৰ ব্যৱস্থা কৰা কথাটো অস্বীকাৰ কৰিবলৈ তেওঁ ইচ্ছা কৰিছে। মহাত্মাৰ লগত ইমানখিনি যাবলৈ কমিটিয়ে অসমৰ্থ, কিন্তু কমিটিয়ে স্বীকাৰ কৰে যে মহাত্মা গান্ধীয়ে নিজৰ মতে নিজৰ আদৰ্শমতে কাম কৰক। কংগ্ৰেছে প্ৰতিৰক্ষাৰ বাবে সমান্তৰাল অনুষ্ঠান গঢ়াৰ দায়িত্বৰ পৰা মহাত্মাক মুক্তি দিছে। কমিটিয়ে আৰু ক'লে যে জাতীয় স্বাধীনতাৰ বাবে যি অভিযান চলোৱা হৈছে সেই অভিযান অহিংসা নীতিতেই চলিব। কংগ্ৰেছৰ কোনো লোকে যুদ্ধৰ পুঁজিত একো বৰঙণি নিদিব। কংগ্ৰেছ ৱৰ্কিং কমিটিৰ লগত গান্ধীৰ মতানৈক্যৰ কথাবিলাক লাহে লাহে ভাৰতীয় জনতাৰ কাণত পৰিবলৈ ধৰিলে। তেতিয়া জৱাহৰলাল নেহৰুৱে এটা বিবৃতিত এইদৰে বুজনি দিলে, গান্ধীজী আৰু ৱৰ্কিং কমিটিয়ে যি দৃষ্টিৰে এই সমস্যাটো চাইছে তাত মতভেদ হ'লেও বুজিব নালাগে যে মহাত্মাৰ লগত কংগ্ৰেছৰ এৰা এৰি হৈছে। এই 20 বছৰৰ কংগ্ৰেছ তেওঁৰেই সৃষ্টি, তেওঁৰেই সন্তান। কোনো কথাই এই বান্ধোন ছিঙিব নোৱাৰে।
0: অসমত মহাত্মা গ্ৰন্থৰ এটি অধ্যায়ৰ পাঠ শুনিলে আৰু ইয়াৰ লগে লগে সামৰা হ'ল আজিৰ গান্ধী প্ৰসংগ।

গান্ধী প্ৰসংগ শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো মান্না দেৰ কণ্ঠত এটি ভজন।

মান্না দেৰ কণ্ঠৰ ভজন্তি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত। আমাৰ অনুষ্ঠান নিউজ অন AIR মোবাইল এপতো আপুনি শুনিব পাৰে। অনুষ্ঠান পৰিস্থিতি।

আজি নিশা 10 বজাত ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে এটি বিশেষ অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। অনুষ্ঠানটিত বিদ্যুৎ কুমাৰ ভূঞাৰ সৈতে সাক্ষাৎকাৰ। অনুষ্ঠানটিৰ পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। আজি নিশা 9:30 বজাত জীৱনৰ দিশবাণী অনুষ্ঠানত অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত সঞ্চালক প্ৰধান তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কুলধৰ শইকীয়াৰ অনাতাঁৰ আত্মজীৱনীৰ 4ৰ্থ খণ্ড। সাক্ষাৎগ্ৰহণ তপন দত্তৰ, প্ৰযোজনা ভাস্কৰজ্যোতি গগৈৰ।

8:02 উপন্যাস পাঠ অনুষ্ঠানত দিলীপ ফুকনৰ উপন্যাস জলপদুমৰ পাঞ্চই উপন্যাসখনিৰ পূৰ্ব অৱলোকন। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ।

আজিৰ দিনৰ চাৰিবাৰ বজাৰ আইডৰ বিলনী অনুষ্ঠানৰ অৱসৰী জীৱনৰ অমিয়া শিতানত অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী বাণী দেৱান বৰুৱাৰ সৈতে হোৱা সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ জোনালী বৰুৱাৰ, পুৱা 6:55 জ্ঞান বিজ্ঞান, পুৱা আৰু সন্ধিয়া 7 নিয়োগ বাতৰি। 7:15 আজি পুৱা আগবঢ়াব ভাস্বতী দেৱী শৰ্মাই, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। 7:30 পুলক বেনাৰ্জীৰ কণ্ঠৰ আধুনিক গীত। 8:30 গীতিমালিকাৰ শিল্পী হৃদয়ানন্দ গোস্বামী, ৰিজুৱানা চুলতানা আহমেদ, পংকজ দত্ত, নীতি ভূঞা আৰু বিমল কুমাৰ দেৱমেধি। 9:15 জিলাৰ

দিনৰ 11:30 বজাৰ আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানৰ হিপ হিপ হুৰিৰ শিতানত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পৰিৱেশ কলা বিভাগৰ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা বিচিত্ৰানুষ্ঠানৰ তৃতীয় খণ্ড। আঁত ধৰিব কস্তুৰী মাদাস আৰু পম্পী মালাকাৰে। প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ।

দিনৰ 12:15 হিন্দী চিনেমাৰ গীতৰ অনুষ্ঠান, দিনৰ 1:10 আৰু সন্ধিয়া 7:55 দীক্ষিতা শৰ্মাৰ কণ্ঠৰ আধুনিক গীত, 1:20 জনাৰাম কলিতা আৰু সংগীবৃন্দৰ কণ্ঠৰ ওজাপালি, 1:35 ৰাজীৱ আলীৰ স্পেনিছ গীটাৰ বাদন, 1:50 ৰেখা কলিতা দাসৰ কণ্ঠৰ লোকগীত, আঢ়ৈ বজাত পাশ্চাত্য সংগীতৰ অনুষ্ঠান।

সন্ধিয়া 7 বাজি 5 মিনিটত বৃন্দাগম, 7 বাজি 20 মিনিটত আকৌ শুনোৱা হওক 7 বাজি 35 মিনিটৰ পূবালীৰ সুৰ অনুষ্ঠানত দীপক কুমাৰ পাম আৰু সংগীসকলে পৰিৱেশন কৰা ৰাভা গীত। নিশা 8:30 বজাত আধুনিক গীতৰ অনুষ্ঠান, 9 বজাত চিত্ৰগীত। অনুষ্ঠান পৰিস্থিতি ইমানেই।

কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা

0: বজাত এফএম এণ্ডৰ 100.8 মেগাহার্জ।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
0: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166।

বিবিধ ভারতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

0: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াইছে প্রবাল কুমার শর্মায়।
1: আন্তর্জাতিক পরিয়াল দিবস প্রতি বছৰৰ 15 মে'ৰ দিনটো সমগ্র বিশ্বতে আন্তর্জাতিক পরিয়াল দিবস হিসাবে পালন করা হয়। রাষ্ট্রসংঘৰ আহ্বান ক্রমে এই দিবস 1993 চনৰ পৰা পালন কৰি অহা হৈছে। পৰিয়াল মানৱ সমাজৰ অপৰিহাৰ্য অংগ। পৰিয়ালবিহীন সমাজ এখনৰ কথা কল্পনা কৰিব নোৱাৰি। প্ৰত্যেকজন মানুহৰ জন্ম হয় একোটা প্ৰাথমিক পৰিয়ালত। এই পৰিয়ালৰ যোগেদি সমাজৰ ৰীতি নীতি শিকি মানুহ এজন ডাঙৰ দীঘল হয়। পৰিয়ালৰ মুৰব্বী মাক দেউতাক, এটা সময়ত সন্তানে বিয়া বাৰু কৰায় একোটা নতুন প্ৰাথমিক পৰিয়ালৰ মুৰব্বী হৈ পৰে। এনেকৈ একোটা পৰিয়ালৰ বৃক্ষডাল ডাঙৰ দীঘল হৈ গৈ থাকে। সমাজত বিভিন্ন প্ৰকাৰ আৰু আকাৰৰ পৰিয়াল আছে। প্ৰতিটো পৰিয়ালৰ মূল কথাটোৱে হ'ল সুখৰ এটি ঘৰ। অৱশ্যে এটা গৃহই কিন্তু সুখী ঘৰ নহয়। ইয়াত বাস কৰা মানুহখিনিয়ে বা পৰিয়ালটোৱে আনন্দৰে বসবাস কৰিলেহে সেই ঘৰ সুখী ঘৰ হ'ব পাৰে। এনে সুখী ঘৰ এখন সাজিবলৈ হ'লে ইয়াত বাস কৰা সদস্যসকলৰ মাজত কোনো ধৰণৰ বিভ্ৰান্তি থাকিব নালাগে। পৰিয়ালৰ কামসমূহ সুচাৰুৰূপে নিৰ্বাহ কৰাত সকলো সদস্যই নিজৰ নিজৰ দায়িত্ব পালন কৰিব লাগে। যেতিয়া প্ৰতিজন সদস্যই নিজ নিজ দায়িত্ব সম্পৰ্কে জানিব বা সজাগ হ'ব, তেওঁ পৰিয়ালটোত মিলাপ্ৰীতি আৰু শান্তি বাহাল ৰখাত নিজৰ যোগ্যতা অনুসৰি দায়িত্ব পালন কৰিব পাৰিব। ধনাত্মক আৰু গুণমান বিশিষ্ট সৃষ্টিশীল সময় সুখী পৰিয়াল সৃষ্টি হোৱাৰ আকৰ। পৰিয়ালে এনে একোটা গুণমান বিশিষ্ট মধুৰ সময় একেলগে কটায় যিয়ে পৰিয়ালটোৰ সদস্যসকলৰ মাজত বান্ধোন কটকটীয়া কৰে। এই গুণকাৰী সময়খিনিয়ে কেৱল সদস্যসকলৰ মাজৰ সম্বন্ধ কটকটীয়া কৰাই নহয়, একেলগে পাৰ কৰা এই সময়ছোৱাৰ স্মৃতি প্ৰতিগৰাকী সদস্যৰ

0: পিছতৰ সম্পদ হৈ পৰে। সুখী পৰিয়ালৰ প্ৰতিগৰাকী সদস্যৰ মাজত থাকে বুজাপৰা আৰু গ্ৰহণযোগ্যতা, যিয়ে পৰিয়ালটোৰ সদস্যৰ মাজত বিৰাজ কৰা সম্বন্ধবোৰ সবল কৰে। সদস্যসকলে একেলগে অতিবাহিত কৰা মধুৰ তথা অৰ্থবহ সময়খিনিয়ে সদস্যসকলৰ বান্ধোন কটকটীয়া কৰে। পৰিয়ালৰ প্ৰতিজন সদস্যৰ বক্তব্য যিকোনো সমস্যাৰ বিষয়ে হওক, আনন্দৰ বতৰাই হওক বা দুখৰ কথাই হওক, আটাই শুনাৰ প্ৰয়োজন। পৰিয়ালৰ প্ৰতিজন সদস্যৰে নিজস্ব গুৰুত্ব আছে, সেয়েহে প্ৰত্যেক সদস্যই খোলাখুলিকৈ কথা পতাৰ সুযোগ পাব লাগে। এনে বাতাৱৰণে ইজনে সিজনৰ প্ৰতি থকা বিশ্বাস বঢ়ায় আৰু লগতে বিভিন্ন সামাজিক সমস্যা যেনে সুৰা সেৱন কৰা, ৰাগিয়াল দ্ৰব্য সেৱন কৰা আদি বদ স্বভাৱসমূহ সদস্যসকলৰ মাজত গঢ়ি উঠাত বাধাপ্ৰাপ্ত হয়। সেয়েহে কোৱা হয়, পৰিয়াল এপাত কম্পাছৰ দৰে, যিয়ে আমাক দিক নিৰ্ণয়ত সহায় কৰে, নতুন নতুন লক্ষ্যত উপনীত হ'বলৈ আমাক অনুপ্ৰাণিত কৰে আৰু দুখৰ সময়ত স্নেহেৰে আমাক আৱৰি ৰাখে। স্বামী স্ত্ৰীৰ মাজত বাহাল থকা বুজাপৰা, বিশ্বাস আৰু আৱেগিক সম্পৰ্কই গোটেই পৰিয়ালটোক সুখী কৰি ৰাখে। জৰ্জ বাৰ্ণাৰ্ডশ্ব'য়ে কৈছে, এটি সুখী পৰিয়াল স্বৰ্গৰ সমান। হয়, একোটি সুখী পৰিয়ালৰ সদস্যই জীৱনকালতে লাভ কৰে একোখন স্বৰ্গ। প্ৰতিটো পৰিয়ালে নিজৰ পৰিয়ালৰ সদস্যসকলক সুৰক্ষিত কৰি ৰখা, স্বাস্থ্যৰ যত্ন ৰখা আৰু লগতে নিয়মিত কাৰ্যসূচী নিয়াৰিকৈ চলাই নিয়াৰ দায়িত্ব বহন কৰিছে। পৰিয়াল হৈছে কেইবাটাও প্ৰজন্মৰ সংহতি। উল্লেখযোগ্য যে অৰ্থনৈতিক সংকটে দৰিদ্ৰতা বৃদ্ধি কৰে, আনহাতে এনে সময়ত অনিশ্চয়তাৰো বৃদ্ধি হয়, যিয়ে পাৰিবাৰিক সংঘাতৰ সৃষ্টি কৰিব পাৰে। সেয়েহে পৰিয়ালৰ সদস্যৰ মাজত বান্ধোন সবল হ'লে, ইজনে সিজনৰ কথা মনোযোগেৰে শুনিলে এনে পৰিস্থিতিৰ উদ্ভৱ হোৱাত বাধা দিব পৰা যাব।
1: জ্ঞান বিজ্ঞান শুনিলে যুগুদায় আগবঢ়ালে প্ৰবাল কুমাৰ শৰ্মাই।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি, আগবঢ়াইছে উৎপল বৰাই।
3: কৰ্মচাৰী চয়ন আয়োগে 731টা ষ্টেনোগ্ৰাফাৰ গ্ৰেড চি আৰু গ্ৰেড ডি পদৰ বাবে আবেদন বিচাৰিছে। প্ৰাৰ্থী উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স গ্ৰেড চি পদৰ ক্ষেত্ৰত 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব আৰু গ্ৰেড ডি পদৰ ক্ষেত্ৰত 18 বছৰৰ পৰা 27 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে ssc.gov.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 15 মে'। ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াত খালি হোৱা 60টা পদৰ বাবে আবেদন বিচৰা হৈছে। অফিচাৰ ইন গ্ৰেড বি, ডিয়াৰ, জেনেৰেল 40টা পদ। প্ৰাৰ্থী কমেও স্নাতক হ'ব লাগিব। অফিচাৰ ইন গ্ৰেড বি, ডিয়াৰ, DEPR 10টা পদ। প্ৰাৰ্থী ইকনমিক্স, ফাইনেন্স অথবা ইয়াৰ লগত জড়িত যিকোনো বিষয়ত MA বা MSc হ'ব লাগিব। অফিচাৰ ইন গ্ৰেড বি, ডিয়াৰ, DSIM 10টা পদ। প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, মেথমেটিকেল ষ্টেটিষ্টিক্স, এপ্লাইড ষ্টেটিষ্টিক্স, কোৱাণ্টিটেটিভ ইকনমিক্স, ইকনমেট্ৰিক্স বা ইনফৰ্মেটিক্স বিষয়ত মাষ্টাৰ্ছ ডিগ্ৰী থকা হ'ব লাগিব। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 78,450 টকাৰ পৰা 141,600 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে rbi.org.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 20 মে'। ইউনিয়ন বেংক অৱ ইণ্ডিয়াত খালি হোৱা 1,865টা এপ্ৰেণ্টিচ পদৰ বাবে আবেদন বিচৰা হৈছে। অসমৰ প্ৰাৰ্থীৰ বাবে পদৰ সংখ্যা 29। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 20 বছৰৰ পৰা 28 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰশিক্ষণৰ কালছোৱাত গাঁও অঞ্চলৰ শাখাত মাহে 15,000 টকাকৈ নগৰ অঞ্চলৰ

0: শাখাত মাহে 18,000 টকাকৈ আৰু মহানগৰ অঞ্চলৰ শাখাত মাহে 20,000 টকাকৈ জলপানী দিয়া হ'ব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে ইউনিয়ন বেংক অৱ ইণ্ডিয়াৰ ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 19 মে'। নিয়োগ বাতৰি ইমানেই।
1: নিয়োগ বাতৰি শুনিলে যুগুতাই আগবঢ়ালে উৎপল বৰাই।
2: অগ্নিযুগৰ গান।
3: অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম।
4: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
3: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
2: প্ৰতি পুৱা 8:15 পৰা 8:25 সুধা কণ্ঠৰ গীত।
4: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব।

एया आकाशवाणी। পুৱাৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰ, নেডাৰলেণ্ডছ, নৰৱে আৰু ইটালীৰ ছদিনীয়া ভ্ৰমণসূচীৰে আজি স্বদেশৰ পৰা ৰাওনা হ'ব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে শান্তি আৰু সুৰক্ষা বিশ্ব শৃংখলাৰ কেন্দ্ৰবিন্দু হৈ আছে বুলি প্ৰকাশ কৰিছে। নীটৰ প্ৰস্তুতিৰ পৰ্যালোচনা চলোৱাৰ উদ্দেশ্যে কালি সন্ধিয়া কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ বাসগৃহত উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। উত্তৰ প্ৰদেশত যোৱা 36 ঘণ্টাত ধুমুহা, বৰষুণ আৰু বজ্ৰপাতৰ ফলত কমেও 111 জন লোকে প্ৰাণ হেৰুৱায়। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা মুম্বাই ইণ্ডিয়ানছে পাঞ্জাব কিংছক 6 উইকেটত পৰাস্ত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰ, নেডাৰলেণ্ডছ, নৰৱে আৰু ইটালীৰ ছদিনীয়া ভ্ৰমণসূচীৰে স্বদেশৰ পৰা ৰাওনা হ'ব। 5খন দেশৰ এই ভ্ৰমণৰ প্ৰথম পৰ্যায়ত আজি তেওঁ সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰত উপস্থিত হ'ব। তাত তেওঁ দেশখনৰ ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানক সাক্ষাৎ কৰিব। দুয়োগৰাকী নেতাই বিভিন্ন দ্বিপাক্ষিক বিষয়, বিশেষকৈ শক্তি সহযোগিতা, পাৰস্পৰিক স্বাৰ্থজড়িত আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয় লৈ মত বিনিময় কৰিব। তেওঁলোকে লগতে শক্তিশালী ৰাজনৈতিক, সাংস্কৃতিক, অৰ্থনৈতিক আৰু জনসম্পৰ্কত বিশেষ গুৰুত্ব আৰোপেৰে দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক সৰ্বাত্মক কৌশলগত সহযোগিতাক আগুৱাই নিয়াৰ বিভিন্ন উপায় সম্পৰ্কেও আলোচনা কৰিব। নেতা দুগৰাকীৰ মাজৰ আলোচনাত শক্তি সুৰক্ষাৰ বিষয়টোৱে আগস্থান লাভ কৰাৰ সম্ভাৱনা আছে। প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ পূৰ্বে সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ পাশ্চাত্যৰ দেশসমূহৰ বাবে থকা অতিৰিক্ত সচিব অসীম মহাজনে কয় যে শক্তি দুয়োখন দেশৰ মাজৰ সম্পৰ্কৰ এটা গুৰুত্বপূৰ্ণ স্তম্ভ। তেওঁ কয় যে সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰ যোৱা বছৰ ভাৰতৰ বাবে খাৰুৱা তেলৰ চতুৰ্থ সৰ্ববৃহৎ উৎস আছিল আৰু দেশখনৰ পৰা আমদানি কৰা তেলেৰে দেশৰ প্ৰায় 11% আৱশ্যকতা পূৰণ হৈছিল। তেওঁ লগতে ভাৰতীয় কোম্পানীসমূহে আবুধাবি নেশ্যনেল অইল কোম্পানী গেছৰ সৈতে বছৰি প্ৰায় 45 লাখ মেট্ৰিক টন তৰলীকৃত প্ৰাকৃতিক গেছ LNG দীৰ্ঘকালীন চুক্তিত স্বাক্ষৰ কৰিছে। দেশক প্ৰয়োজন হোৱা LPGৰ প্ৰায় 40% সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰৰ পৰা আমদানি কৰা হয়। ভাৰতীয় কোম্পানীসমূহে দেশখন তেল কোম্পানীসমূহত যথেষ্ট ধন বিনিয়োগ কৰিছে আৰু ইয়াৰ পৰা উভয় দেশৰ মাজৰ বৰ্ধিত শক্তি সহযোগিতা প্ৰতিফলিত হৈছে। প্ৰধানমন্ত্ৰীৰ সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰৰ অষ্টম ভ্ৰমণ সন্দৰ্ভত দেশখনত থকা ভাৰতীয় ৰাষ্ট্ৰদূত দীপক মিট্টলে কালি কয় যে অঞ্চলটোত অভূতপূৰ্ব উন্নয়ন আৰু প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ সময়ত কৰা শ্ৰীমোদীৰ এই ভ্ৰমণ বিশেষ তাৎপৰ্যপূৰ্ণ হৈ উঠিছে। প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণে দুই দেশৰ মাজত শক্তি সুৰক্ষা, বিনিয়োগ, নিত্য নতুন প্ৰযুক্তি আৰু ৰাজনৈতিক সহযোগিতা অধিক সুদৃঢ় কৰিব বুলি আশা কৰা হৈছে। ভাৰতৰ অধ্যক্ষতাত ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীয়ে এই বছৰ বহুত্ববাদৰ সুদৃঢ়কৰণ, বহনক্ষম উন্নয়নৰ প্ৰসাৰ, অৰ্থনৈতিক স্থিতিস্থাপকতা বৃদ্ধি আৰু অধিক সৰ্বাত্মক বিশ্ব শৃংখলা নিৰ্মাণৰ বাবে একেলগে কাম কৰিব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীসমূহৰ বিদেশ মন্ত্ৰী আৰু প্ৰতিনিধি মণ্ডলৰ মুৰববীসকলৰ সৈতে কালি নতুন দিল্লীত হোৱা কথোপকথনত প্ৰধানমন্ত্ৰীয়ে এইদৰে প্ৰকাশ কৰে। শ্ৰীমোদীয়ে কয় যে ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠী উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ মাজত সহযোগিতা বৃদ্ধি আৰু গ্লোবেল ছাউথ হিচাপে পৰিচিত

উন্নয়ন আৰু অৰ্থনৈতিক দিশৰ পৰা তুলনামূলকভাৱে কম উন্নত ৰাষ্ট্ৰসমূহৰ আকাংক্ষা পূৰণৰ গুৰুত্বপূৰ্ণ মঞ্চৰূপে পৰিগণিত হৈছে। ইয়াৰ পূৰ্বে ব্ৰিক্ছ ৰাষ্ট্ৰসমূহ বিদেশ মন্ত্ৰীসকলৰ বৈঠকত অংশগ্ৰহণ কৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ জয়শংকৰে কয় যে শান্তি আৰু সুৰক্ষা বিশ্ব শৃংখলাৰ কেন্দ্ৰবিন্দু হৈ আছে। তেওঁ কয় যে শেহতীয়া সংঘৰ্ষৰ ফলত আলোচনা আৰু কূটনীতিৰ গুৰুত্ব অধিক বৃদ্ধি পাইছে। জটিলতা আৰু অনিশ্চয়তাৰে ভৰা বৰ্তমানৰ বিশ্বত আলোচনাৰ মাধ্যমেৰে সমতা আৰু উমৈহতীয়া অথচ ভিন ভিন দায়িত্বৰ আদৰ্শৰাজিক বৰ্তাই ৰাখি বহনক্ষম উন্নয়নৰ প্ৰক্ৰিয়া আগুৱাই নিয়া উচিত বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। ডঃ জয়শংকৰে কয় যে প্ৰযুক্তিগত উন্নয়নে গোলকীয় প্ৰেক্ষাপট সলনি কৰিছে আৰু সুশাসন তথা সৰ্বাত্মক বিকাশৰ বাবে প্ৰযুক্তি ব্যৱহাৰ কৰিব পৰা যায়। তেওঁ কয় যে উমৈহতীয়া স্বাৰ্থৰ খাতিৰত সন্ত্ৰাসবাদৰ বিৰুদ্ধে সহযোগিতা সুদৃঢ় কৰাটো অত্যন্ত জৰুৰী। বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে লগতে অংশগ্ৰহণকাৰী দেশসমূহক ধন্যবাদ জ্ঞাপন কৰে আৰু ব্ৰিক্ছ পৰিকাঠামোৰ অধীনত সহযোগিতা সুদৃঢ়কৰণৰ প্ৰতি প্ৰকাশ কৰা প্ৰতিশ্ৰুতিবদ্ধতাৰ শলাগ লয়। তেওঁ কয় যে সকলো সহযোগী আৰু সদস্য ৰাষ্ট্ৰই দ্বিপাক্ষিক তথা বহুপাক্ষিক আলোচনাৰ জৰিয়তে ঘনিষ্ঠ আৰু নিয়মীয়া যোগাযোগ ৰক্ষা কৰা উচিত। আজিৰ বৈঠকে অৱধাৰণাৰ বিনিময় আৰু বিভিন্ন বিষয়ত সহমত গঢ়ি তোলাৰ বাবে মঞ্চ প্ৰদান কৰিব বুলি আশা প্ৰকাশ কৰে। তেওঁ কয় যে বৰ্তমান বিশ্বৰ বিভিন্ন অংশত চলি থকা সংঘৰ্ষ, অৰ্থনৈতিক অনিশ্চয়তা আৰু বাণিজ্য, প্ৰযুক্তি তথা পৰিৱেশ বিষয়ক প্ৰত্যাহ্বানে গোলকীয় প্ৰেক্ষাপট সলনি কৰিছে আৰু এনে পৰিস্থিতিত ব্ৰিক্ছ ৰাষ্ট্ৰসমূহে গঠনমূলক আৰু সুস্থিৰ ভূমিকা পালন কৰিব বুলি আশা বৃদ্ধি পাইছে। তেওঁ কয় যে বিশ্বৰ কেইবাখনো দেশ শক্তি, খাদ্য, সাৰ আৰু স্বাস্থ্য সুৰক্ষাৰ ক্ষেত্ৰত প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে আৰু ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীয়ে তেওঁলোকক ইয়াৰ প্ৰতি ফলপ্ৰসূ সঁহাৰি জনোৱাত সহায় কৰিব পাৰে। বৈঠকৰ দ্বিতীয় দিনা আজি ব্ৰিক্ছ @20 স্থিতিস্থাপকতা, উদ্ভাৱন, সহযোগিতা আৰু বহনক্ষমতা গঢ়ি তোলা বিষয়ত আলোচনা অনুষ্ঠিত হ'ব। ইয়াৰ পাছতে গোলকীয় প্ৰশাসন আৰু বহুত্ববাদী ব্যৱস্থাৰ সংস্কাৰ বিষয়ক আন এখন আলোচনা সত্ৰ অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে ব্ৰিক্ছৰ বিদেশ মন্ত্ৰীসকলে ইয়াৰ পূৰ্বে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ 80 সংখ্যক অধিৱেশনৰ আগেয়ে যোৱা বছৰৰ 26 ছেপ্টেম্বৰত বৈঠকত মিলিত হৈছিল। এই বৈঠকত ভাৰতে অধ্যক্ষতা কৰিছিল। চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ যোগ্যতা নিৰূপণৰ পৰীক্ষা নীটৰ প্ৰস্তুতি পৰ্যালোচনা চলোৱাৰ উদ্দেশ্যে কালি সন্ধিয়া কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ বাসগৃহত উচ্চ পৰ্যায়ৰ এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত নীট সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বিভিন্ন দিশ সম্পৰ্কে বিস্তৃতভাৱে আলোচনা কৰা হয়। বৈঠকত উচ্চ শিক্ষা বিভাগৰ সচিব, স্কুলীয়া শিক্ষা বিভাগৰ সচিব, ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ সঞ্চালক প্ৰধান, CBSEৰ অধ্যক্ষ আৰু কেন্দ্ৰীয় বিদ্যালয় সংগঠন আৰু নবোদয় বিদ্যালয়ৰ আয়ুক্তৰ লগতে অন্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। উত্তৰ প্ৰদেশত যোৱা 37 ঘণ্টাত ধুমুহা বৰষুণ আৰু বজ্ৰপাতৰ ফলত কমেও 111 জন লোকে প্ৰাণ হেৰুৱায় আৰু অন্য 200 জন আহত হয়। প্ৰতি ঘণ্টাত প্ৰায় 100 কিলোমিটাৰ বেগেৰে বলা ধুমুহাৰ ফলত ৰাজ্যখনৰ বিভিন্ন অংশত বিস্তৰ ক্ষতি হোৱা বুলি জানিব পৰা গৈছে। ধুমুহা বৰষুণৰ বাবে ঠায়ে ঠায়ে খেতিও নষ্ট হৈছে। ধুমুহা বৰষুণৰ ফলত প্ৰয়াগৰাজ, ভাদোহী, মিৰ্জাপুৰ, ফতেহপুৰ আৰু বাৰাণসীত সৰ্বাধিক ক্ষতি হোৱাৰ বাতৰি পোৱা গৈছে। মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে জিলাধিপতি আৰু সংশ্লিষ্ট বিষয়াসকলক ক্ষয়ক্ষতিৰ মূল্যায়নৰ বাবে ঠাইতে গৈ জৰীপ চলাবলৈ নিৰ্দেশ দিছে। তেওঁ লগতে 3 ঘণ্টাৰ মূৰে মূৰে ক্ষতিপূৰণৰ স্থিতিৰ বিষয়ে কৈছে। অসমতো কিছুদিনৰ পৰা চেগা চুৰুকাকৈ বৰষুণ হৈ আছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে গুৱাহাটী মহানগৰকে ধৰি ৰাজ্যখনৰ বিভিন্ন জিলাত 2-3 দিনলৈ বিজুলী ধাৰেকণীৰে ধাৰাসাৰ বৰষুণ হোৱাৰ আগলি বতৰা দিছে। বৰষুণৰ পৰিপ্ৰেক্ষিতত বিভিন্ন ঠাইত পানী জমা হোৱা আৰু ভূমিস্খলনৰ আশংকা কৰি জিলা কৰ্তৃপক্ষ তথা অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে তাৎক্ষণিক সঁহাৰি ব্যৱস্থা সাজু ৰাখিছে। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে গুৱাহাটী মহানগৰীৰ জনসাধাৰণক যাৱতীয় সতৰ্কতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা হিমাচল প্ৰদেশৰ ধৰমশালাত অনুষ্ঠিত এখন খেলত মুম্বাই ইণ্ডিয়ানছে পাঞ্জাব কিংছক 6 উইকেটত পৰাস্ত কৰে। মুম্বাই ইণ্ডিয়ানছে 201 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 19 অভাৰ আৰু 5টা বলত 4টা উইকেট হেৰুৱাই 205 ৰাণ সংগ্ৰহ কৰে। মুম্বাই ইণ্ডিয়ানছৰ হৈ তিলক বৰ্মাই 33টা বলত 55 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। ইয়াৰ পূৰ্বে পাঞ্জাব কিংছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেটৰ বিনিময়ত 200 ৰাণ সংগ্ৰহ কৰে। পাঞ্জাবৰ হৈ প্ৰভছিমৰণ সিঙে সৰ্বাধিক 57 ৰাণ কৰে। তিলক বৰ্মাক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। প্ৰতিযোগিতাত আজি লক্ষ্ণৌত হ'বলগীয়া এখন খেলত চেন্নাই ছুপাৰ কিংছ লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। মাকাউত অনুষ্ঠিত একাদশ চান্দা বিশ্বকাপ উচু চেম্পিয়নশ্বিপত ভাৰতৰ অপৰ্ণা দাহিয়াই 52 কিলোগ্ৰাম শাখাত সোণৰ পদক অৰ্জন কৰিছে। অপৰ্ণাই ফাইনেলত বিশ্ব চেম্পিয়ন ভিয়েটনামৰ থি

ফুং এনগা এনগক পোনপটীয়া ছেটত পৰাস্ত কৰে। 12 মেৰ পৰা আৰম্ভ হোৱা প্ৰতিযোগিতাখনত এয়া হৈছে ভাৰতৰ প্ৰথমটো পদক। কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাই ADA গ্ৰুপৰ অন্যতম কোম্পানী ৰিলায়েন্স কমিউনিকেশ্যনৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ সংক্ৰান্তত মুম্বাই, গুৰুগ্ৰাম আৰু বাংগালুৰুৰ 7টা চৌহদত তালাচী চলায়। কেইবাহাজাৰ কোটি টকাৰ জালিয়াতিৰ অভিযোগত বিভিন্ন ৰাজহুৱা খণ্ডৰ বেংক আৰু LIC দাখিল কৰা অভিযোগৰ ভিত্তিত বিগত কেইটামান মাহৰ ভিতৰত অনিল আম্বানী নেতৃত্বাধীন ৰিলায়েন্স গ্ৰুপৰ বিৰুদ্ধে 7টা গোচৰ ৰুজু কৰা বুলি সংস্থাটোৱে জানিবলৈ দিয়ে।

0: কৰা জালিয়াতিৰ অভিযোগত বিভিন্ন ৰাজহুৱা খণ্ডৰ বেংক আৰু এল আই চিয়ে দাখিল কৰা অভিযোগৰ ভিত্তিত বিগত কেইটামান মাহৰ ভিতৰত অনিল আম্বানী নেতৃত্বাধীন ৰিলায়েন্স গ্ৰুপৰ বিৰুদ্ধে 7টা গোচৰ ৰুজু কৰা বুলি সংস্থাটোৱে জানিবলৈ দিয়ে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সংযুক্ত আৰব আমেৰী ৰাষ্ট্ৰ, নেডাৰলেণ্ডছ, নৰৱে আৰু ইটালীৰ ছদিনীয়া ভ্ৰমণসূচীৰে আজি স্বদেশৰ পৰা ৰাওনা হ'ব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ জয়শংকৰে শান্তি আৰু সুৰক্ষা বিশ্ব শৃংখলাৰ কেন্দ্ৰবিন্দু হৈ আছে বুলি প্ৰকাশ কৰিছে। নীটৰ প্ৰস্তুতি পৰ্যালোচনা চলোৱাৰ উদ্দেশ্যে কালি সন্ধিয়া কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ বাসগৃহত এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। উত্তৰ প্ৰদেশত যোৱা 34 ঘণ্টাত ধুমুহা বৰষুণ আৰু বজ্ৰপাতৰ ফলত কমেও 111 জন লোকে প্ৰাণ হেৰুৱায়। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা মুম্বাই ইণ্ডিয়ানছে পাঞ্জাব কিংছক 6 উইকেটত পৰাস্ত কৰে। আমাৰ এতিয়া বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী আজি পুৱা আগবঢ়াইছে ভাস্বতী দেৱী শৰ্মাই, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

0: হেম্বৰুৱাই কৈছিল, যি জীৱন দৰ্শনে মানুহৰ মন সংবেদনশীল কৰে, নিষ্কলুষ কৰে, উন্নত কৰে, শুদ্ধ আচৰণযুক্ত সত্যবাদী কৰে, সেয়ে হৈছে আচল ধৰ্ম। প্ৰিয় শ্ৰোতা, আজি আন্তঃৰাষ্ট্ৰীয় পৰিয়াল দিৱস। এই দিৱস সম্পৰ্কে লগতে এই বৰ্ষৰ বিষয়বস্তু সম্পৰ্কে আজি আমাক কিছু কথা কৈছে যোৰহাটস্থিত ডক্টৰ নবীন বৰদলৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ দিগন্ত কুমাৰ ফুকনে।
1: আজি হৈছে আন্তঃৰাষ্ট্ৰীয় পৰিয়াল দিৱস। প্ৰত্যেক বছৰৰে মে মাহৰ 15 তাৰিখৰ দিনটো ৰাষ্ট্ৰসংঘই আন্তঃৰাষ্ট্ৰীয় পৰিয়াল দিৱস হিচাপে পালন কৰি আহিছে 1993 চনৰ পৰাই। পৰিয়াল ব্যৱস্থাটো সাৰ্বজনীন সংস্থা হিচাপে ইতিমধ্যে পৰিগণিত হৈছে, এইকাৰণেই যে পৃথিৱীৰ এনেকুৱা এখন সমাজ নাই য'ত পৰিয়াল ব্যৱস্থা নাই। অৰ্থাৎ পৃথিৱীৰ প্ৰান্তে প্ৰান্তে, পৃথিৱীৰ ঠায়ে ঠায়ে, পৃথিৱীৰ সমাজে সমাজে পৰিয়াল ব্যৱস্থা আছে, আৰু সেইকাৰণে পৰিয়াল ব্যৱস্থাক এক সাৰ্বজনীন সংস্থা হিচাপে পৰিগণিত হৈছে। পৰিয়াল হৈছে আবেগ আৰু অনুভূতিৰ ওপৰত প্ৰতিষ্ঠিত এক সংস্থা। পৰিয়াল হৈছে সুখ দুখ হাঁহি কান্দোন আবেগ অনুভূতি প্ৰকাশৰ প্ৰধান কেন্দ্ৰ। ইয়াৰ সদস্যসকলৰ মাজত পাৰস্পৰিক বুজাপৰা আৰু সু সম্পৰ্কই যিহেতু আত্মীয়তাবোধ গঢ়ি তোলে, আমি পৰিয়ালৰ ভিতৰত ইজনে সিজনৰ প্ৰতি প্ৰত্যক্ষভাৱে দায়বদ্ধ হৈ পৰোঁ। পৰিয়ালৰ অন্য গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হৈছে ই এটা সীমিত আকাৰ, অৰ্থাৎ সীমিত আকাৰৰ মাজত সীমিত ধৰণৰ সদস্যৰে এটা পৰিয়াল যিহেতু গঠিত হয়। পিতৃ মাতৃ থাকিব, শহুৰসকল থাকিব, সন্তান সন্ততিসকল লৈ পৰিয়াল এটা গঢ়ি উঠে। আৰু সামাজিকীকৰণৰ কাৰণে, এজন ব্যক্তি ব্যক্তিত্ব গঠনৰ কাৰণে পৰিয়াল হৈছে এক অপৰিহাৰ্য অংগ। সমাজৰ কাৰণে, সামাজিক নিয়ন্ত্ৰণৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। পৃথিৱীৰ প্ৰান্তে প্ৰান্তে আমি দেখিবলৈ পাইছোঁ যে অৰ্থনৈতিক ক্ষেত্ৰখনত পৰিয়াল ব্যৱস্থাই এটা বৰ গুৰুত্বপূৰ্ণ ভূমিকা যিহেতু গ্ৰহণ কৰি আহিছে, একেদৰেই পৰিয়াল ব্যৱস্থাই বা পৰিয়ালে শিক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে, মৰেল ভেলু আহৰণ কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। আনকি পৰিয়ালে আমাৰ প্ৰাকৃতিক যি পৰিৱেশ সুস্থিৰ কৰি ৰখাৰ ক্ষেত্ৰত বা প্ৰাকৃতিক পৰিৱেশ সুন্দৰ কৰি ৰখাৰ ক্ষেত্ৰতো এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি অহাৰ লগে লগে আমাৰ পৰম্পৰাগত যিবোৰ ব্যৱস্থা, ৰীতি নীতি, আচাৰ ব্যৱহাৰ পুৰুষানুক্ৰমে বা সময়ে সময়ে কঢ়িয়াই লৈ যোৱাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। এটা একেলগে কাম কৰাৰ যিটো ধৰণৰ যিটো মানসিকতা, সেই মানসিকতাটো আমাৰ পৰিয়াল ব্যৱস্থাৰ মাজত বৰ সুন্দৰভাৱে গঢ়ি উঠে। কিন্তু মূল কথাটো হৈছে যে আমি ইমানখিনি কোৱাৰ পাছতো আমি জানো যে পৰিয়াল ব্যৱস্থা এতিয়া আমাৰ আধুনিক সময়ছোৱাত কিছুমান আমি সমস্যাৰ সন্মুখীন হওঁ। যিটো গোলকীকৰণ ব্যৱস্থা কিছু পৰিমাণে

0: সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
1: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী।
2: প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছোঁ আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কেইখনমান বাতৰি কাকতৰ প্ৰধান বাতৰিসমূহ। কোভিড সদৃশ পৰিস্থিতিৰ দিশে অগ্ৰসৰ হৈছে দেশ। পেট্ৰল ডিজেলৰ দাম 16ৰ পৰা 17 টকা পৰ্যন্ত বৃদ্ধিৰ আশংকা। 15% পৰ্যন্ত বৃদ্ধি হ'ব পাৰে মাহটোৰ বাজেট। প্ৰবল বৰষুণ আৰু ধুমুহাই উত্তৰ প্ৰদেশত শতাধিক লোকৰ প্ৰাণ কাঢ়িছে। 100 কিলোমিটাৰ বেগত অহা মাৰণ ঘূৰ্ণী তছনছ উত্তৰ প্ৰদেশৰ বহুকেইখন জিলা। ব্যয় সংকোচনৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানলৈ সঁহাৰি জনাই কনভয়ৰ গাড়ী হ্ৰাস কৰিলে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। শপত গ্ৰহণৰ পাছত নৱনিযুক্ত 4গৰাকী মন্ত্ৰীৰ মাজত দপ্তৰ বিতৰণত কালি প্ৰয়োজনীয় অনুমোদন জনাইছে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই। অসম বিধানসভাৰ প্ৰতেম অধ্যক্ষ হিচাপে আজি আনুষ্ঠানিকভাৱে শপত গ্ৰহণ কৰিব 7ৰ বাবে বিধানসভালৈ নিৰ্বাচিত হোৱা জ্যেষ্ঠ বিধায়ক চন্দ্ৰমোহন পাটোৱাৰীয়ে। দ্বিতীয়টো কাৰ্যকালৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে অধিষ্ঠিত হোৱাৰ পাছত আজি বটদ্ৰৱা থানলৈ যাব ডঃ হিমন্ত বিশ্ব শৰ্মা। নিৰ্বাচন আয়োগে কালি হাৰিয়ানা, ঝাৰখণ্ড, উত্তৰাখণ্ড, দিল্লীকে ধৰি 16খন ৰাজ্য আৰু 3খন কেন্দ্ৰীয় শাসিত প্ৰদেশত ভোটাৰ তালিকাৰ বিশেষ গভীৰ সংশোধনী চমুকৈ SIR ঘোষণা কৰিছে। খেলৰ পৃষ্ঠাত আছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পুত্ৰ নন্দিল বিশ্ব শৰ্মাই যোৱা 10 মে'ত ভিয়েটনামত আয়োজিত আইৰনমেন ভিয়েটনাম প্ৰতিযোগিতাত সফলতা অৰ্জন কৰিছে। চলিত IPLত আজি সন্ধিয়া 7:30 পৰা চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে খেলিব লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে। প্ৰিয় শ্ৰোতা, আজি পুৱাৰ বাবে নিৰ্ধাৰিত সময়ো শেষ হৈ আহিল। আপোনাৰ আজিৰ দিনটো শুভ হোৱাৰ কামনাৰে মই ভাস্বতী দেৱী শৰ্মাই অনুষ্ঠানটো ইমানতে সামৰিছোঁ। নমস্কাৰ।

আজি পুৱা শুনিলে আগবঢ়ালে ভাস্বতী দেৱী শৰ্মাই, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো পুলক বেনাৰ্জীৰ কণ্ঠৰ কেইটিমান গীত। প্ৰথম গীতৰ কথা মহেন্দ্ৰ বৰাৰ, সুৰ হীৰেণ গোহাঁইৰ।

শ্ৰোতাসকলে পুলক বেনাৰ্জীৰ কণ্ঠৰ গীত শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। শিল্পীৰ কণ্ঠত এইবাৰ শুনক নিত্যা দত্তৰ ৰচনা, সুৰ জ্যোতিপ্ৰকাশ দাসৰ।

0: পুলক বেনাৰ্জীৰ কণ্ঠৰ কেইটিমান গীত শুনিলে সোঁৱৰণী এলবামৰ পৰা।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: ভিডিঅ' লাইক কৰিলে পইচা পাম, ইমান সহজ।
5: অচিনাকি লিংকত ক্লিক নকৰিব। RBI-এ কয়,
6: জানি ৰক, সতৰ্ক হৈ ৰক।
7: এক জামানে সে কাহানি হে সুনা ৰহী আকাশবাণী, ফিৰ আয়া এণ্টাৰটেইনমেণ্ট কা ৰেভলিউচন, জব কোনে কোনে পহঁচা দূৰদৰ্শন, কাহানি নহী বদলি, ষ্টাইল গয়া হে বদল, জো কাহানিয়াঁ হম সুনতে আয়ে, দেখতে আয়ে, আব বহী বেসী হী কাহানি সুনায়েগা ডিজিটাল।
8: ডাউনলোড ওয়েভস OTT অ্যাপ নাও এন্ড ওয়াচ ফর ফ্রি।
9: অনুরাগ মোর গীত,
5: আলাপ অনুরাগ,
9: আভরণ মোর পুরার মোর তানা।
5: আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।

0: কম সময়তে বেশি লাভ মাত্র এটা ক্লিকত। বঢ়িয়া
1: পছিলে।
2: অচিনাকি লিংকত ক্লিক নকৰিব। আৰবিআইয়ে কয়,
3: জানি ৰক, সতৰ্ক হৈ ৰক।
4: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
5: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
4: কোন ঠাই?
5: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
4: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
5: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
6: তেন্তে মইও এবাৰ যাব লাগিব।
5: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
7: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
8: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া ক্ৰমে 7:55 আঞ্চলিক বাতৰি, 8:00 সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
2: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। পুৱাৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। জ্যেষ্ঠ বিজেপি নেতা তথা নৱনিৰ্বাচিত বিধায়ক চন্দ্ৰমোহন পাটোৱাৰীয়ে আজি অসম বিধানসভাৰ অস্থায়ী অধ্যক্ষ হিচাপে শপত গ্ৰহণ কৰিব। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই লোকভৱনত দিনৰ 11:30 আয়োজিত এটা অনুষ্ঠানত শ্ৰীপাটোৱাৰীক শপত বাক্য পাঠ কৰোৱাব। ৰাজ্যপালে কালি বিধায়ক চন্দ্ৰমোহন পাটোৱাৰীক 16 অসম বিধানসভাৰ অস্থায়ী অধ্যক্ষ হিচাপে নিযুক্তি দিয়ে। স্থায়ী অধ্যক্ষ নিৰ্বাচিত নোহোৱা পৰ্যন্ত অস্থায়ী অধ্যক্ষগৰাকীয়ে সদনৰ কাম কাজ পৰিচালনা কৰিব। উল্লেখযোগ্য যে অহা 21 মে'ত আৰম্ভ হ'বলগীয়া 16 অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ প্ৰথম দিনা অস্থায়ী অধ্যক্ষগৰাকীয়ে নৱনিৰ্বাচিত বিধায়কসকলক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱাব। ইয়াৰ পাছতে বিধানসভাৰ নতুন অধ্যক্ষ নিৰ্বাচন কৰা হ'ব। যোৰহাট জিলাৰ ভূমিৰ ৰাজহ শ্ৰেণী বিভাজন সম্পৰ্কীয় প্ৰস্তাৱসমূহ পৰ্যালোচনা কৰাৰ উদ্দেশ্যে কালি জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্ত জয় শিৱানীৰ সভাপতিত্বত অনুষ্ঠিত এই বৈঠকত জিলাখনৰ প্ৰস্তাৱিত ভূমিৰ পুনৰ শ্ৰেণী বিভাজন প্ৰক্ৰিয়াৰ অগ্ৰগতি আৰু ইয়াৰ কাৰিকৰী দিশসমূহৰ ক্ষেত্ৰত আলোচনা কৰা হয়। জিলা আয়ুক্তই এই প্ৰক্ৰিয়াৰ সৈতে জড়িত সংশ্লিষ্ট বিভাগসমূহক ভূমি সংক্ৰান্তীয় কোনো জটিলতাই যাতে জিলাখনৰ উন্নয়নমূলক কাৰ্যত বাধাৰ সৃষ্টি নকৰে তাৰ বাবে নিকা আৰু দ্ৰুতগতিত কাম সম্পন্ন কৰিবলৈ নিৰ্দেশ দিয়ে। বৈঠকত জিলা উন্নয়ন আয়ুক্ত, সমজিলা আয়ুক্ত, চক্ৰ বিষয়া, ভূমি সংৰক্ষণ, জলসম্পদ আৰু বন বিভাগৰ বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠত আজি শুনানিৰ বাবে তালিকাভুক্ত কৰা হৈছে। ইয়াৰ পূৰ্বে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পাৰ্থিৱজ্যোতি শইকীয়াৰ বিচাৰপীঠে যোৱা বুধবাৰে অভিযুক্ত শ্যামকানু মহন্তই জামিনৰ বাবে অনুৰোধ জনাই দাখিল কৰা আবেদনখন শুনানিৰ বাবে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল। বিচাৰপীঠখনে ইয়াৰ পৰিৱৰ্তে অভিযুক্তগৰাকীৰ জামিন আবেদন উচ্চ ন্যায়ালয়ৰ আন বিচাৰপীঠত তালিকাভুক্ত কৰিবলৈ নিৰ্দেশ দিছিল। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ বাবে অহা 25 মে'ৰ পৰা জীপ ছাফাৰী বন্ধ থাকিব। প্ৰতিকূল বতৰ আৰু উদ্যানৰ ভিতৰৰ ক্ষেত্ৰসমূহৰ অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি উদ্যান কৰ্তৃপক্ষই এই সিদ্ধান্ত গ্ৰহণ কৰিছে। পূব অসম বন্যপ্ৰাণী সংমণ্ডলৰ বিভাগীয় বন বিষয়াই কালি জাৰি কৰা জাননী অনুসৰি পৰ্যটকৰ সুৰক্ষাৰ স্বাৰ্থত অহা 25 মে'ৰ পৰা ৰাষ্ট্ৰীয় উদ্যানখনৰ কহৰা, অগৰাতলী, বাগৰি, বুঢ়াপাহাৰ বনাঞ্চল ক্ষেত্ৰ পৰ্যটকৰ বাবে বন্ধ থাকিব। ৰাজ্য চৰকাৰৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে পুনৰ শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ বাবে তৎপৰতা চলাইছে। সেই অনুসৰি প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে সকলো জিলাৰ জিলা প্ৰাথমিক শিক্ষা বিষয়ালৈ পত্ৰ প্ৰেৰণ কৰি নিম্ন আৰু উচ্চ প্ৰাথমিকৰ খালী হৈ থকা শিক্ষক পদৰ তথ্য দাখিল কৰিবলৈ নিৰ্দেশ দিছে। অহা 30 মে' বা তাৰ পূৰ্বে খালী শিক্ষক পদৰ তথ্যসমূহ নিৰ্দিষ্ট পৰ্টেলত দাখিল কৰিবলৈ কোৱা হৈছে। উল্লেখযোগ্য যে প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত 2025 চনত 5,550 আৰু 2026 চনত 4,500 প্ৰাথমিক শিক্ষক পদৰ নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হৈছিল। প্ৰাথমিক শিক্ষা সঞ্চালক সুৰঞ্জনা সেনাপতিয়ে ৰাজ্যৰ সকলো জিলাৰ জিলা প্ৰাথমিক শিক্ষা বিষয়ালৈ এই উদ্দেশ্যে পত্ৰ প্ৰেৰণ কৰিছে। নিৰ্বাচন আয়োগে উত্তৰ পূৰ্বাঞ্চলৰ 7খন ৰাজ্যসহ দেশৰ মুঠ 16খন ৰাজ্য আৰু 3খন কেন্দ্ৰীয় শাসিত অঞ্চলত পৰ্যায়ক্ৰমে SIR অৰ্থাৎ ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধন তৃতীয় পৰ্যায় আৰম্ভ কৰিব বুলি ঘোষণা কৰিছে। এই পৰ্যায়ত অৰুণাচল প্ৰদেশ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰা, ছিক্কিম, ওড়িশা, ঝাৰখণ্ড, হাৰিয়ানা, পাঞ্জাব, উত্তৰাখণ্ড, তেলেংগানা, কৰ্ণাটক, দিল্লী, চণ্ডীগড়, দাদৰা নগৰ হাভেলী আৰু দমন আৰু দিউ সামৰি লোৱা হ'ব।

0: extortion syndicate. And in Wushu, Aparna Dahiya clinches gold in women's 52kg category in Santa World Cup in Macau. That's all in Morning News. Have a nice day.
1: মিডিয়ামী ভয় 411.5 মিটাৰ 729 kHz আৰু FMN-ৰ 101.6 MHz এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া নিবেদন কৰিছো সুগম সংগীতৰ অনুষ্ঠান গীতিমালিকা।

আজিৰ গীতিমালিকাৰ পুনতেই এয়া হৃদয়ানন্দ গোস্বামীৰ কণ্ঠত আনিছুজ্জামান ৰচিত এটি গীত, প্ৰযোজনা ৰূপজ্যোতি বৰাৰ।

গীতিমালিকা এইবাৰ শুনোৱা হওক ৰিজুৱানা চুলতানা আহমেদৰ কণ্ঠৰ এটি গীত। গীতৰ কথা বেদানন্দ দাসৰ, প্ৰযোজনা ৰমেন চৌধুৰীৰ।

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
1: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
0: তাৰ মানে?
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: কি হয়
1: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
4: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
3: কোন ঠাই?
4: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
3: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
4: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
5: তেন্তে মইও এবাৰ যাব লাগিব।
4: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
6: গীতিমালিকা শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। গীতিমালিকাৰ এইবাৰৰ শিল্পী পংকজ দত্ত, গীতিকাৰ অনিল কলিতা, প্ৰযোজনা অনুপম চৌধুৰীৰ।

গীতিমালিকাত এইবাৰ শুনাবলৈ লৈছোঁ নীতি ভূঞাৰ কণ্ঠৰে এটি গীত, গীতিকাৰ কীৰ্তিকমল ভূঞা, প্ৰযোজনা তৰুণ শৰ্মাৰ।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।

বিদ্যার্থীর অনুষ্ঠান। প্রাথমিকর পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্র অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45 বজাত।

আজি নিশা চাৰে ন বজাত জীৱনৰ দেশবাণী অনুষ্ঠানত অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত সঞ্চালক প্ৰধান তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কুলধৰ শইকীয়াৰ অনাতাঁৰ আত্মজীৱনীৰ চতুৰ্থ খণ্ড শুনিবলৈ পাব। সাক্ষাৎ গ্ৰহণ তপন দত্তৰ, প্ৰযোজনা ভাস্কৰজ্যোতি গগৈৰ।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 9 বজাত পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, জ্যেষ্ঠ বিজেপি নেতা চন্দ্ৰমোহন পাটোৱাৰীৰ অসম বিধানসভাৰ অস্থায়ী অধ্যক্ষ হিচাপে আজি শপত গ্ৰহণ, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যৰ সৰ্বাংগীন উন্নয়নত গুৰুত্ব আৰোপেৰে বিভিন্ন খণ্ডৰ কাম কাজৰ পৰ্যালোচনা, উত্তৰ পূৰ্বাঞ্চলৰ 7খন ৰাজ্যসহ দেশৰ মুঠ 16খন ৰাজ্য আৰু 3খন কেন্দ্ৰীয়শাসিত অঞ্চলত পৰ্যায়ক্ৰমে SIR আৰম্ভ কৰিব বুলি নিৰ্বাচন আয়োগৰ ঘোষণা, 30 মেৰ পূৰ্বে নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত খালী হৈ থকা শিক্ষক পদৰ তথ্য দাখিল কৰিবলৈ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ নিৰ্দেশ আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা ধৰমশালাত অনুষ্ঠিত এখন খেলত পাঞ্জাব কিংছৰ বিৰুদ্ধে মুম্বাই ইণ্ডিয়ানছৰ 6 উইকেটত জয়লাভ। নমস্কাৰ, বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। এতিয়া শুনক বিতং বাতৰি। জ্যেষ্ঠ বিজেপি নেতা তথা নৱনিৰ্বাচিত বিধায়ক চন্দ্ৰমোহন পাটোৱাৰীয়ে আজি অসম বিধানসভাৰ অস্থায়ী অধ্যক্ষ হিচাপে শপত গ্ৰহণ কৰিব। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই লোকভৱনত দিনৰ 11:30 বজাত আয়োজিত এটা অনুষ্ঠানত শ্ৰীপাটোৱাৰীক শপত বাক্য পাঠ কৰোৱাব। ৰাজ্যপালে কালি বিধায়ক চন্দ্ৰমোহন পাটোৱাৰীক 16 অসম বিধানসভাৰ অস্থায়ী অধ্যক্ষ হিচাপে নিযুক্তি দিয়ে। স্থায়ী অধ্যক্ষ নিৰ্বাচিত নোহোৱা পৰ্যন্ত অস্থায়ী অধ্যক্ষগৰাকীয়ে সদনৰ কাম কাজ পৰিচালনা কৰিব। উল্লেখযোগ্য যে অহা 21 মেত আৰম্ভ হ'বলগীয়া 16 অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ প্ৰথম দিনা অস্থায়ী অধ্যক্ষগৰাকীয়ে নৱনিৰ্বাচিত বিধায়কসকলক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱাব। ইয়াৰ পাছতে বিধানসভাৰ নতুন অধ্যক্ষ নিৰ্বাচন কৰা হ'ব। শাসকীয় বিজেপিয়ে বিধানসভাৰ পৰৱৰ্তী অধ্যক্ষ হিচাপে ভৱানীপুৰ সৰভোগ সমষ্টিৰ বিধায়ক ৰঞ্জিত দাসক মনোনীত কৰিছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই কালি নতুনকৈ শপত গ্ৰহণ কৰা 4গৰাকী মন্ত্ৰীক দপ্তৰ বিতৰণ কৰে। সেই অনুসৰি ৰামেশ্বৰ তেলীক ৰূপান্তৰ আৰু উন্নয়ন, শ্ৰম কল্যাণ তথা চাহ জনগোষ্ঠী আৰু আদিবাসী কল্যাণ বিভাগৰ দায়িত্ব অৰ্পণ কৰা হয়। অতুল বৰাক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, অসম চুক্তি ৰূপায়ণ, সীমা সুৰক্ষা আৰু উন্নয়ন তথা আবকাৰী বিভাগৰ দায়িত্ব দিয়া হৈছে। একেদৰে মন্ত্ৰী চৰণ বড়োক পৰিবহণ আৰু বড়োলেণ্ড কল্যাণ বিভাগৰ দায়িত্ব দিয়াৰ লগতে অজন্তা নেওগক পৰ্যটন, মহিলা আৰু শিশু বিকাশ বিভাগৰ দায়িত্ব প্ৰদান কৰা হয়। দায়িত্বভাৰ গ্ৰহণ কৰি চৰণ বড়োৱে অনাগত সময়ত নিষ্ঠাৰে তেওঁৰ কাৰ্য কৰি যাব বুলি সাংবাদিকৰ আগত ব্যক্ত কৰে।
1: খুব ভালো লাগিছে, আবেগিক হৈছো। আজি রাইজে যে ইমান খুশি, মোৰ নিজৰ গাঁৱৰ রাইজ, মই যত থাকো ইয়াৰ রাইজ, সমষ্টিবাসী রাইজ সকলে ওলাই আহিছে আৰু মোক আজি একদম আন্তরিকতাৰে আদৰিছে। মানে ইয়াৰ পৰা বুজা যায় যে এইখিনি মোক মন্ত্রীর রূপত দেখার পিছত রাইজে যে কিমান খুশি, এই হিসাবে যথেষ্ট আশাও আছে রাইজর, এই আশাবিলাক মই পূরণ করব লাগিব। তো যি নহক, যোৱা 12 তারিখৰ শপত লওয়ার পিছত আজি মই ডিপার্টমেন্ট পালো আর ডিপার্টমেন্ট লৈ এতিয়া প্রথম ঘরত আহিছো। রাইজে অত্যন্ত উৎফুল্লিত হয়েছে, যথেষ্ট খুশি। তো রাইজর এইখানে খুশি আর আনন্দ দেখা পাই মই অত্যন্ত ভাল লাগছে। ওদালগুড়িক তো মই পাহরি না যাম, ইয়ারপাই যেহেতু মই ওলাই গৈছো, তার কারণে ওদালগুড়ির কারণে করবলগা বহুত আছে। তো ওদালগুড়ির কারণে এবার আমার ডাঙর সপন আছে। এই সপনটোই হল ওদালগুড়িত প্রাইজিক পর্যায়ে বিশ্ববিদ্যালয় বনাব লাগে আর একটা মেডিকেল কলেজ বনাব লাগে। এই বিষয়টো লৈ আমি যথেষ্ট সিরিয়াস চেষ্টা করিম আর আমার আশাবাদী আমি সফল হব পাৰিম।
0: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যৰ সৰ্বাংগীন উন্নয়নত গুৰুত্ব আৰোপেৰে কালি কেইবাখনো বৈঠকত মিলিত হয় আৰু বিভিন্ন খণ্ডৰ কাম কাজৰ পৰ্যালোচনা কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে অসম বিদ্যুৎ বিতৰণ কোম্পানী লিমিটেড, অসম বিদ্যুৎ উৎপাদন নিগম লিমিটেড আৰু অসম বিদ্যুৎ গ্ৰীড লিমিটেডৰ সৈতে হোৱা বৈঠকত প্ৰতিষ্ঠান তিনিটাৰ বিভিন্ন প্ৰকল্পৰ কাম কাজৰ পৰ্যালোচনা চলায় আৰু ৰাজ্যৰ বৰ্ধিত বিদ্যুৎ চাহিদা পূৰণৰ বাবে নিৰন্তৰ যোগান সুনিশ্চিত কৰিবলৈ কঠোৰ নিৰ্দেশ দিয়ে। বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে সৰ্বাধিক বিদ্যুতৰ প্ৰয়োজন হোৱা সময়ছোৱাৰ চাহিদাৰ মূল্যায়ন কৰে আৰু বৰ্তমানৰ যোগান ব্যৱস্থাৰ পৰ্যালোচনা কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে তাপ, সৌৰ আৰু জলবিদ্যুৎ উৎপাদন প্ৰকল্পসমূহৰ কাম ত্বৰান্বিত কৰিবলৈ নিৰ্দেশ দিয়ে। ডঃ শৰ্মাই কালি আন এখন বৈঠকত কামাখ্যা মন্দিৰ প্ৰৱেশ কৰিডৰ প্ৰকল্পৰ অগ্ৰগতি পৰ্যালোচনা কৰে। বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীগৰাকীয়ে এই ক্ষেত্ৰত থকা আইনী বাধাসমূহ সমাধান কৰি শীঘ্ৰেই ৰূপায়ণ সম্ভৱ হৈ উঠিব বুলি আশা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কালি এডভান্টেজ আছাম বিনিয়োগ সন্মিলনৰ দ্বিতীয় পৰ্যায়ত যোৱা ফেব্ৰুৱাৰীত লাভ কৰা 5 লাখ কোটিৰো অধিক বিনিয়োগৰ প্ৰতিশ্ৰুতিৰে ৰূপায়িত বিভিন্ন প্ৰকল্পৰ সাম্প্ৰতিক স্থিতিৰো পৰ্যালোচনা কৰে। তেওঁ কয় যে বিনিয়োগৰ এই প্ৰতিশ্ৰুতি 60% উন্নত পৰ্যায়ত আছে। ইয়াৰে বহুকেইটা বিনিয়োগ প্ৰতিশ্ৰুতি ইতিমধ্যে কাৰ্যকৰী হৈছে বুলি

0: মন্ত্ৰীয়ে মন্তব্য কৰে। বৈঠকত ডঃ শৰ্মাৰ প্ৰাসংগিকতাৰ প্ৰতি লক্ষ্য ৰাখি এনে প্ৰতিশ্ৰুতিৰ কাৰ্যকৰীকৰণ ত্বৰান্বিত কৰিবলৈ নিৰ্দেশ দিয়ে। বিনিয়োগৰ প্ৰতিশ্ৰুতিসমূহ বাস্তৱায়িত কৰাৰ স্বাৰ্থত অনাগত সময়ত উদ্যোগপতি আৰু সংশ্লিষ্ট পক্ষসমূহৰ সৈতে ব্যক্তিগতভাৱে আলোচনাত মিলিত হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। পেট্ৰল ডিজেলৰ ব্যয় কৰ্তন কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ কনভয়ৰ সংখ্যা হ্ৰাস কৰিছে। পশ্চিম এছিয়াৰ সাম্প্ৰতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বিশ্বজুৰি আহি পৰা তেল আৰু ইন্ধনৰ সংকটৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি কেইবাগৰাকী কেন্দ্ৰীয় মন্ত্ৰী আৰু অন্যান্য ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে তেওঁলোকৰ কনভয়ৰ সংখ্যা হ্ৰাস কৰা পৰিলক্ষিত হৈছে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই প্ৰধানমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই সাংবাদিকৰ আগত এইদৰে কয়।
1: ৰাজ্যপালৰ পৰা আৰম্ভ কৰি আমাৰ প্ৰতিটো পৰ্যায়ৰ চৰকাৰী বিষয়া মন্ত্ৰীসকলৰ কনভয়সমূহ সৰু কৰা হ'ব, নিৰাপত্তাৰ দিশটোক বাদ দি এই গোটেই কনভয়খিনি সংখ্যা হ্ৰাস কৰিবৰ কাৰণে আজি আমি সিদ্ধান্ত লৈছোঁ। মন্ত্ৰী হওক, অফিচাৰ হওক বা মুখ্যমন্ত্ৰী হওক, ৰাজ্যপাল হওক, সকলোৰে কনভয়বিলাক ডাউন চাইজ কৰা হ'ব এটলিষ্ট ফৰ নেক্সট ছিক্স মান্থ। যোৱা বছৰৰ তুলনাত এই বছৰ অসম চৰকাৰৰ পেট্ৰল ডিজেল খৰচ, যিটো চৰকাৰে আমি গাড়ীত খৰচ কৰোঁ, ইট উইল বি কাট বাই 20% বাই ৰিডিউচিং টোল। আৰু দুই চাৰিখন গাড়ী বেছিকৈ খৰচ নকৰি আমি চৰকাৰে যিমান টকাৰ তেল কিনে যোৱা বছৰৰ তুলনাত এই বছৰ আমি 20% ডিজেল আৰু পেট্ৰলত আমি কম খৰচ কৰিম।
0: ইপিনে বৰ্ধিত উত্তেজনাৰ মাজতে তেল কোম্পানীসমূহে পেট্ৰল আৰু ডিজেলৰ প্ৰতি লিটাৰত 3 টকাকৈ মূল্য বৃদ্ধি কৰিছে। এই অনুসৰি নতুন দিল্লীত প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য 97.77 টকালৈ আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত 90.67 টকালৈ বৃদ্ধি পাইছে। কলকাতাত পেট্ৰলৰ মূল্য প্ৰতি লিটাৰত 108.74 টকালৈ আৰু ডিজেলৰ মূল্য 93.14 টকালৈ বৃদ্ধি পাইছে। নিৰ্বাচন আয়োগে উত্তৰ পূৰ্বাঞ্চলৰ 7খন ৰাজ্যসহ দেশৰ মুঠ 16খন ৰাজ্য আৰু 3খন কেন্দ্ৰীয়শাসিত অঞ্চলত পৰ্যায়ক্ৰমে SIR অৰ্থাৎ ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধন তৃতীয় পৰ্যায় আৰম্ভ কৰিব বুলি ঘোষণা কৰিছে। এই পৰ্যায়ত অৰুণাচল প্ৰদেশ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰা, ছিক্কিম, ওড়িশা, ঝাৰখণ্ড, হাৰিয়ানা, পাঞ্জাব, উত্তৰাখণ্ড, তেলেংগানা, কৰ্ণাটক, দিল্লী, চণ্ডীগড়, দাদৰা নগৰ হাভেলী আৰু দমন দিউক সামৰি লোৱা হ'ব। 30 মে'ত আৰম্ভ হ'বলগীয়া এই পৰ্যায়ত 3,94,000তকৈ অধিক বুথ পৰ্যায়ৰ বিষয়াই 37,73,00,000 ভোটদাতাৰ ঘৰে ঘৰে যাব। 3,42,000গৰাকী বুথ পৰ্যায়ৰ এজেণ্টে বিষয়াসকলক সহায় কৰিব। নিৰ্বাচন আয়োগে কালি এটা বিবৃতিৰ জৰিয়তে কয় যে বৰফাবৃত হিমাচল প্ৰদেশ, জম্মু কাশ্মীৰ আৰু লাডাখৰ বতৰৰ অৱস্থালৈ চাই এই অঞ্চলসমূহৰ বাবে SIRৰ সময়সূচী পাছত প্ৰকাশ কৰা হ'ব। SIRৰ অন্তত 6 ছেপ্টেম্বৰত ছিক্কিম, মিজোৰাম, মণিপুৰ আৰু ওড়িশাৰ ভোটাৰ তালিকা প্ৰকাশ কৰা হ'ব। 7 অক্টোবৰত দিল্লী, কৰ্ণাটক, মেঘালয়, মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাব। 23 ডিচেম্বৰত ত্ৰিপুৰাৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশেৰে এই পৰ্যায়ৰ সামৰণি পৰিব। সমগ্ৰ দেশতে ভোটদাতাৰ সঠিক আৰু শেহতীয়া তথ্য সুনিশ্চিত কৰাৰ ক্ষেত্ৰত ভোটাৰ তালিকাৰ পুনৰীক্ষণ প্ৰক্ৰিয়া হৈছে এটা গুৰুত্বপূৰ্ণ পদক্ষেপ। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠত আজি শুনানিৰ বাবে তালিকাভুক্ত কৰা হৈছে। ইয়াৰ পূৰ্বে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পাৰ্থিৱজ্যোতি শইকীয়াৰ বিচাৰপীঠে যোৱা বুধবাৰে অভিযুক্ত শ্যামকানু মহন্তই জামিনৰ বাবে অনুৰোধ জনাই দাখিল কৰা আবেদনখন শুনানিৰ বাবে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল। বিচাৰপীঠখনে ইয়াৰ পৰিৱৰ্তে অভিযুক্তগৰাকীৰ জামিন আবেদন উচ্চ ন্যায়ালয়ৰ আন বিচাৰপীঠত তালিকাভুক্ত কৰিবলৈ নিৰ্দেশ দিছিল। ৰাজ্য চৰকাৰৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে পুনৰ শিক্ষক নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰাৰ বাবে তৎপৰতা চলাইছে। সেই অনুসৰি প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে সকলো জিলাৰ জিলা প্ৰাথমিক শিক্ষা বিষয়ালৈ পত্ৰ প্ৰেৰণ কৰি নিম্ন আৰু উচ্চ প্ৰাথমিকৰ খালী হৈ থকা শিক্ষক পদৰ তথ্য দাখিল কৰিবলৈ নিৰ্দেশ দিছে। অহা 30 মে' বা তাৰ পূৰ্বে খালী শিক্ষক পদৰ তথ্যসমূহ নিৰ্দিষ্ট পৰ্টেলত দাখিল কৰিবলৈ কোৱা হৈছে। উল্লেখযোগ্য যে প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত 2025 চনত 5,550টা আৰু 2026 চনত 4,500টা প্ৰাথমিক শিক্ষক পদৰ নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হৈছিল। প্ৰাথমিক শিক্ষা সঞ্চালক সুৰঞ্জনা সেনাপতিয়ে ৰাজ্যৰ সকলো জিলাৰ জিলা প্ৰাথমিক শিক্ষা বিষয়ালৈ এই উদ্দেশ্যে পত্ৰ প্ৰেৰণ কৰিছে। মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই আন্তঃৰাজ্যিক সীমা বন্দোবস্তি প্ৰক্ৰিয়াৰ দ্বিতীয় পৰ্যায় সন্দৰ্ভত অসমৰ সৈতে শীঘ্ৰেই আলোচনা পুনৰ অনুষ্ঠিত হ'ব বুলি প্ৰকাশ কৰিছে। শ্বিলঙত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীচাংমাই কয় যে তেওঁ

0: শীঘ্ৰেই চুবুৰীয়া ৰাজ্য দুখনৰ মাজৰ দীৰ্ঘদিনীয়া সীমা বিবাদ সন্দৰ্ভত পৰৱৰ্তী আলোচনা অনুষ্ঠিত কৰাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে যোগাযোগ কৰিব। 2022 চনত বন্দোবস্তি প্ৰক্ৰিয়াৰ প্ৰথম পৰ্যায় সম্পূৰ্ণ হোৱাৰ পাছত আন্তঃৰাজ্যিক সীমান্তৰ ছটা স্থানক লৈ থকা বিবাদ সন্দৰ্ভত অসম আৰু মেঘালয়ৰ মাজত আলোচনা পুনৰ আৰম্ভ কৰাৰ প্ৰস্তুতি চলি থকাৰ সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে কৰা এই মন্তব্য বিশেষ তাৎপৰ্যপূৰ্ণ হৈ উঠিছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা হিমাচল প্ৰদেশৰ ধৰমশালাত অনুষ্ঠিত এখন খেলত মুম্বাই ইণ্ডিয়ানছে পাঞ্জাব কিংছক 6 উইকেটত পৰাস্ত কৰে। মুম্বাই ইণ্ডিয়ানছে 201 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 19 অভাৰ আৰু 5টা বলত 4টা উইকেট হেৰুৱাই 205 ৰাণ সংগ্ৰহ কৰে। মুম্বাই ইণ্ডিয়ানছৰ হৈ তিলক বৰ্মাই 33টা বলত 55 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। ইয়াৰ পূৰ্বে পাঞ্জাব কিংছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেটৰ বিনিময়ত 200 ৰাণ সংগ্ৰহ কৰে। পাঞ্জাবৰ হৈ প্ৰভচিমৰম সিঙে সৰ্বাধিক 57 ৰাণ কৰে। তিলক বৰ্মাক প্লেয়াৰ অব দি মেচ হিচাপে ঘোষণা কৰা হয়। প্ৰতিযোগিতাত আজি লক্ষ্ণৌত হ'বলগীয়া এখন খেলত চেন্নাই ছুপাৰ কিংছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। শ্ৰোতাসকলে পৰা আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক অৰূপ কুমাৰ শৰ্মাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
1: উত্তৰ প্ৰদেশত ধুমুহাৰ ফলত শতাধিক লোকৰ মৃত্যু, অসম মন্ত্ৰীসভাৰ 4গৰাকী মন্ত্ৰীৰ দপ্তৰ বিতৰণ, 16খন ৰাজ্য আৰু 3খন কেন্দ্ৰীয়শাসিত অঞ্চলত SIRৰ বাবে নিৰ্বাচন আয়োগে লোৱা সিদ্ধান্তৰ বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায় আটাইকেইখন বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। দৈনিক অসম কাকতে কোভিডকাল সদৃশ পৰিস্থিতিৰ দিশে দেশ শিৰোনামেৰে মধ্যপ্ৰাচ্যৰ যুদ্ধৰ পাৰ্শ্বক্ৰিয়াই পৃথিৱীৰ সকলো দেশকে ভয়াৱহ সংকটৰ দিশে আগুৱাই লৈ যোৱাটো স্পষ্ট হৈ পৰা বুলি এটা বাতৰি তথ্য সহকাৰে প্ৰকাশ কৰিছে। কাকতখনে দিল্লী, উত্তৰ প্ৰদেশ, ত্ৰিপুৰাত সপ্তাহত দুদিন ৱৰ্ক ফ্ৰম হোমৰ নিৰ্দেশ দিয়াৰ বাতৰিও প্ৰকাশ কৰিছে। একেটা বাতৰি আমাৰ অসম কাকতে পুনৰ আহিল ৱৰ্ক ফ্ৰম হোম শিৰোনামেৰে প্ৰকাশ কৰিছে। ৰাজ্য চৰকাৰে বিভিন্ন বিভাগত কৰ্মৰত অদক্ষ কৰ্মচাৰীসকলক বিদায় দিয়াৰ চিন্তা চৰ্চা কৰাৰ বাতৰি দৈনিক জনমভূমি কাকতে 2 লাখ নিযুক্তিৰ লক্ষ্য পূৰণৰ স্বাৰ্থত নতুন পৰিকল্পনা, অদক্ষ কৰ্মচাৰীক বিদায় দিব ৰাজ্য চৰকাৰে শিৰোনামেৰে প্ৰথম পৃষ্ঠাত সবিস্তাৰে প্ৰকাশ কৰিছে। অসমীয়া প্ৰতিদিন কাকতে অনলাইনযোগে ঔষধ বিক্ৰী বন্ধৰ দাবীত 20 মে'ত দেশজুৰি ফাৰ্মাচী বন্ধৰ আহ্বানৰ এটা বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ৰাজ্য 4গৰাকী মন্ত্ৰীৰ দপ্তৰ বিতৰণৰ বাতৰিক দি আছাম ট্ৰিবিউন, দ্য চেণ্টিনেল কাকতৰ লগতে আন আন কাকতসমূহেও প্ৰথম পৃষ্ঠাত স্থান দিছে। উত্তৰ প্ৰদেশত সংঘটিত ধাৰাষাৰ বৰষুণ আৰু ধুমুহাৰ ফলত শতাধিক লোকৰ মৃত্যু হোৱাৰ লগতে ৰাজ্যখনত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ বাতৰি অসমীয়া খবৰ কাকতে আলোকচিত্ৰসহ প্ৰকাশ কৰিছে। একেটা বাতৰিক দৈনিক অগ্ৰদূত কাকতেও প্ৰথম পৃষ্ঠাত স্থান দিছে।
0: বিশেষ কাৰ্যবাহিনী অসম আৰু কামৰূপ আৰক্ষীয়ে মাদক দ্ৰব্যৰ বিৰুদ্ধে চলোৱা যুটীয়া অভিযানত 21 কোটিৰো অধিক টকাৰ মাদক দ্ৰব্য জব্দ কৰিবলৈ সমৰ্থ হয়। আৰক্ষীয়ে গোপন সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত কালি অভিযান চলাই আমিনগাঁৱৰ পৰা 2.5 কিলোগ্ৰাম হেৰইন আৰু 8 কিলোগ্ৰাম ভাং জব্দ কৰে। চুবুৰীয়া ৰাজ্যৰ পৰা এখন বাছত মাদক দ্ৰব্যখিনি সৰবৰাহৰ বাবে লৈ অনা হৈছিল। এই সংক্ৰান্তত আৰক্ষীয়ে 5জন লোকক আটক কৰিছে। স্থানীয় বতৰৰ আগলি বতৰ অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ঘাইকৈ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে 2 এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 30 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 22 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল, নাগালেণ্ড, ত্ৰিপুৰা, মিজোৰাম আৰু মণিপুৰৰ কোনো কোনো অঞ্চলত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ পৰাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। জ্যেষ্ঠ বিজেপি নেতা চন্দ্ৰমোহন পাটোৱাৰীৰ অসম বিধানসভাৰ অস্থায়ী অধ্যক্ষ হিচাপে আজি শপত গ্ৰহণ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যৰ সৰ্বাংগীন উন্নয়নত গুৰুত্ব আৰোপেৰে বিভিন্ন খণ্ডৰ কাম কাজৰ পৰ্যালোচনা। উত্তৰ পূৰ্বাঞ্চলৰ 7খন ৰাজ্যসহ দেশৰ মুঠ 16খন ৰাজ্য আৰু 3খন কেন্দ্ৰীয়শাসিত অঞ্চলত পৰ্যায়ক্ৰমে SIR আৰম্ভ কৰিব বুলি নিৰ্বাচন আয়োগৰ ঘোষণা। 30 মে'ৰ পূৰ্বে নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত খালী হৈ থকা শিক্ষক পদৰ তথ্য দাখিল কৰিবলৈ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ নিৰ্দেশ আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা ধৰমশালাত অনুষ্ঠিত এখন খেলত পাঞ্জাব কিংছৰ বিৰুদ্ধে মুম্বাই ইণ্ডিয়ানছৰ 6 উইকেটত জয়লাভ।

0: শপতগ্ৰহণ কৰে। লক্ষাধিক লোকৰ উপস্থিতিত আয়োজিত এই শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি দেশ বিদেশৰ বহু গণ্যমান্য লোক উপস্থিত থাকে। এই সন্দৰ্ভত আমাৰ কামৰূপ মহানগৰ জিলাৰ সংবাদদাতা হেমন্ত বৰাৰ পৰা শুনো আহক।
1: বিধানসভা নিৰ্বাচনত অসমৰ ৰাইজে প্ৰদান কৰা এক বৃহৎ জনাদেশৰ পিছত খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শপত গ্ৰহণ কৰে। এক বিশাল জনসমুদ্ৰৰ মাজত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই মুখ্যমন্ত্ৰী হিচাপে ডক্টৰ শৰ্মাক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱায়। মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ লগতে বিজেপিৰ জ্যেষ্ঠ নেতা ৰামেশ্বৰ তেলী, অজন্তা নেও, মিত্ৰ দল অসম গণ পৰিষদৰ সভাপতি অতুল বৰা আৰু বি পি এফ দলৰ চৰণ বড়োৱে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। এই শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী, কেন্দ্ৰীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহান, যোগাযোগ দপ্তৰৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াকে ধৰি আন কেইবাগৰাকী কেন্দ্ৰীয় মন্ত্ৰী, এন ডি এ শাসিত 22খন ৰাজ্যৰ মুখ্যমন্ত্ৰী, উপ মুখ্যমন্ত্ৰীসকলৰ লগতে বিদেশী ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূত, সত্ৰাধিকাৰ, ধৰ্মগুৰু, উদ্যোগপতি উপস্থিত থাকে। শপতগ্ৰহণ অনুষ্ঠানৰ বাবে অসমৰ কলা সংস্কৃতিক প্ৰতিফলিত কৰি সাজি উলিওৱা মঞ্চয়ো বিভিন্নজনৰ দৃষ্টি আকৰ্ষণ কৰে।
0: মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰি প্ৰথমটো কাৰ্যসূচী হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মহানগৰীৰ শিলপুখুৰীস্থিত নৱগ্ৰহ শান্তিস্থলত উপস্থিত হৈ অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈ প্ৰতিমূৰ্তি আৰু স্মাৰকত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। এই সন্দৰ্ভত এক প্ৰতিবেদন।
1: ৰাজ্য চৰকাৰখনে আনুষ্ঠানিকভাৱে কাম কাজ আৰম্ভ কৰাৰ প্ৰাক মুহূৰ্তত ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ সমাধি ক্ষেত্ৰলৈ আহি মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই তেওঁৰ প্ৰতি সশ্ৰদ্ধ প্ৰণিপাত আৰু শ্ৰদ্ধাঞ্জলি জনায়। এনে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ জৰিয়তে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই অসম আৰু অসমীয়াক সুৰক্ষিত কৰাৰ লগতে ৰাজ্যখনক বিকাশৰ এক অনন্য স্তৰলৈ লৈ যোৱাৰ সপোন পূৰণৰ বাবে ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ পৰা আশীৰ্বাদ বিচাৰে। এই কাৰ্যসূচীৰ পিছতে চৰকাৰখনে আনুষ্ঠানিকভাৱে কাম কাজসমূহ আৰম্ভ কৰিব। মুখ্যমন্ত্ৰীয়ে ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ সহধৰ্মিনী সুৰবালা বৰদলৈৰ স্মাৰকতো বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰি গভীৰ শ্ৰদ্ধা নিবেদন কৰে। শ্ৰদ্ধাঞ্জলি নিবেদনৰ পিছতে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈক আধুনিক অসমৰ ৰূপকাৰ তথা নিৰ্মাতা বুলি অভিহিত কৰে। মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কয় যে অসমৰ সুৰক্ষা আৰু বিকাশৰ বাবে জীৱনজোৰা সাধনাৰে বৰদলৈয়ে সাকৰ্ষম বৰঙণি আগবঢ়াইছিল। ভাৰতৰ স্বাধীনতাৰ প্ৰাক্ষণ আৰু পৰৱৰ্তী সময়ছোৱাত ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈয়ে অসম আৰু অসমীয়াৰ সুৰক্ষা আৰু বিকাশৰ বাবে কাম কৰিছিল। অনুৰূপধৰণে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনৰো লক্ষ্য সুৰক্ষা আৰু বিকাশ বুলি মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই ব্যক্ত কৰে।
0: বিজেপি মিত্ৰজোঁট চৰকাৰৰ কাৰ্যকালত যোৱা সময়ছোৱাত গুৱাহাটী মহানগৰীত ভালেসংখ্যক উন্নয়নমূলক প্ৰকল্প গঢ় লৈ উঠিছে। পুনৰ বিজেপি মিত্ৰজোঁট চৰকাৰৰ নেতৃত্বত গঠন হোৱা নতুন চৰকাৰখনে মহানগৰীখনক জাকত জিলিকাই তুলিবৰ বাবে কি কি নতুন নতুন পদক্ষেপ গ্ৰহণ কৰে তালৈ এতিয়া দৃষ্টি ৰাখিছে মহানগৰবাসীয়ে। এই সন্দৰ্ভত এক প্ৰতিবেদন।
1: মুখ্যমন্ত্ৰী হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যোৱা 5 বছৰীয়া কাৰ্যকালত উত্তৰ পূবৰ দুৱাৰমুখ গুৱাহাটী মহানগৰীত যোগাযোগ আৰু আন্তঃগাঁথনিৰ ক্ষেত্ৰত অভূতপূৰ্ব উন্নয়ন সাধন হয়। বিশেষকৈ মহানগৰীৰ যোগাযোগ ব্যৱস্থাত নতুন মাত্ৰা দি মহাৰাজা পৃথু উৰণসেতু, ৰুক্মিণীগাঁও উৰণসেতু, দীনেশ গোস্বামী উৰণসেতু, ভগদত্ত উৰণসেতু মুকলি কৰা হয়। অনুৰূপ ধৰণেৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালতে বহু প্ৰত্যাশিত গুৱাহাটী উত্তৰ গুৱাহাটী দলং মুকলি কৰা হয়। এনেবোৰ অভিলাষী আন্তঃগাঁথনি গঢ়ি উঠাৰ পিছত এতিয়া নতুন চৰকাৰৰ কাৰ্যকালত কামাখ্যা ৰেলৱে ষ্টেচনৰ পৰা কামাখ্যা মন্দিৰলৈ ৰোপৱে নিৰ্মাণ, বহু প্ৰত্যাশিত গুৱাহাটী ৰিং ৰোড প্ৰকল্পকে ধৰি আৰু কি কি প্ৰকল্প চৰকাৰখনে গ্ৰহণ কৰে তালৈ দৃষ্টি ৰাখিছে মহানগৰবাসীয়ে।
0: আজিলৈ জিলাৰ এহৰূপ ইমানতে অন্ত পৰিল। কাইলৈ পুৱা 9:15 পুনৰ লগ পাম আন এখন জিলাৰ এহৰূপৰ সৈতে। নমস্কাৰ।
2: মিডিয়ামেভৰ 411.5 মিটাৰ, 729 kHz আৰু FM বেণ্ডৰ 101.6 MHz এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকলে আমাৰ অনুষ্ঠান নিউজ অন AIR মোবাইল এপতো শুনিব পাৰে। এতিয়া শুনক প্ৰভাতী তৰংগ, আজিৰ বিষয় গতি বিকাৰ। অনুষ্ঠানটি আগবঢ়োৱা হৈছে এপল' এক্সেল কেয়াৰ হস্পিটেলৰ সূত্ৰজানত।
3: হাৰ্ট এটেক, ষ্ট্ৰোক, ৰোড এক্সিডেণ্ট, শিশুৰ জৰুৰী অৱস্থা, পেটৰ বিষ বা গেষ্ট্ৰিক ব্লিডিং, তৎক্ষণাত আহক এপল' এক্সেল কেয়াৰ হাস্পাতালৰ ইমাৰ্জেঞ্চি

বিভাগলৈ। ইয়াত আছে অভিজ্ঞ জৰুৰীকালীন চিকিৎসকৰ দল, আধুনিক ICU আৰু ইমাৰজেন্সি OT, 24 ঘণ্টাই সাজু আপোনাৰ সেৱাত। এপ'ল' এক্সেল কেয়াৰ হাস্পাতাল, পশ্চিম বৰাগাঁও, গুৱাহাটী। ফোন নম্বৰটি হৈছে 9957568450।

নমস্কাৰ শ্ৰোতাসকল, সুপ্ৰভাত। আশা কৰোঁ ভালে কুশলে আছে। আজি শুকুৰবাৰ, আপোনালোকে জানেই যে প্ৰভাতী তৰংগৰ এটি বিশেষ খণ্ডত আমি প্ৰতি শুকুৰবাৰে এটা বিশেষ বিষয়ত কথা পাতোঁ। আৰু আপোনালোকক জনাই ভাল পাম যে আজিৰ অনুষ্ঠানটি এপ'ল' এক্সেল কেয়াৰ হস্পিটেলৰ সৌজন্যত প্ৰচাৰ কৰা হৈছে। আৰু আপোনালোকে জানেই, যোৱা দুটি খণ্ডৰ পৰাই আৰম্ভণি হৈছে এই যাত্ৰা। একেলগে এপ'ল' এক্সেল কেয়াৰ হাস্পাতালে প্ৰভাতী তৰংগ অনুষ্ঠানটি তেখেতসকলৰ সৌজন্যত প্ৰচাৰ কৰাৰ দিহা কৰিছে। গতিকে ভাল লাগিছে, এই আশা কৰিছোঁ আমাৰ যি এই সম্পৰ্ক সেয়া আগুৱাই গৈ থাকিব। আজি শ্ৰোতাসকল, আমি এটা বিশেষ বিষয়ত কথা পাতিম, সেইটো হৈছে মুভমেণ্ট ডিছৰ্ডাৰ্ছ, গতি বিকাৰ। কাৰোবাৰ অংগ সঞ্চালনত খুব লেহেমীয়া হয়, কাৰোবাৰ খুব বেছি গতি আৰু তেওঁলোকৰ ভাৰসাম্য নাথাকে। বিভিন্ন ধৰণৰ কথা আছে, বিভিন্ন ধৰণৰ ৰোগ আছে, আচলতে আমি এই বিষয়ে অৱগত নহয় বহু ক্ষেত্ৰত। কালি মই যেতিয়া এই বিষয়ত অলপ জানিবলৈ প্ৰয়াস কৰিছিলোঁ, তেতিয়াই গম পাইছোঁ যে বহুখিনি কথা আমি নাজানো। গতিকে আকাশবাণীৰ সদায় এটা চেষ্টা থাকে যে ৰাইজক শংকিত নহয়, ৰাইজক সজাগ কৰাৰ এটি প্ৰয়াস। গতিকে ৰাইজক সজাগ কৰাৰ এই প্ৰয়াসত এপ'ল' এক্সেল কেয়াৰ হাস্পাতালো আমাৰ সৈতে সহযোগী হৈছে। মুভমেণ্ট ডিছৰ্ডাৰ্ছ কি, কি কি ধৰণৰ তেনেকুৱা বিকাৰ আছে, এই সকলোখিনি কথা আমি পোনপটীয়াকৈ পাতিম। আমি কিছু সময়ৰ পিছতে আমাৰ অতিথিৰ সৈতে আমি কথা পাতিম, তেখেত ডক্টৰ লক্ষ্যজ্যোতি বসুমতাৰী, তেখেত নিউৰলজিৰ MD DM, আৰু তেখেতৰ পৰা আমি বিতংকৈ জানিম, যিহেতু তেখেত এই ক্ষেত্ৰত অভিজ্ঞ এগৰাকী ব্যক্তি, চিকিৎসালয়ৰ তৰফৰ পৰা তেখেত আহিছে। আৰু ৰাইজক, তেখেতৰ সৈতে মই কালি কথা পাতিছিলোঁ, তেখেতে কৈছে যে বহুখিনি কথা এনেকুৱা হয় যে ৰাইজে হয়তো ভয় খাব পাৰে, কিন্তু ভয় খাবলৈ নহয়। আচলতে আমি যেতিয়া এই কথাখিনি যেতিয়া বুজি পাম, আমি আগতীয়াকৈ জানিম, আমি যেতিয়া সজাগ হ'ম, তেতিয়াই আচলতে আমি এনেকুৱা ধৰণৰ কিবা হ'লে আগতীয়াকৈ গম পাম, চিকিৎসকৰ পৰামৰ্শ ল'ব পাৰিম, চিকিৎসকৰ পৰামৰ্শ লৈ আমি সুস্থ হ'ব পাৰিম। এই সকলোখিনি কথা যাতে ৰাইজৰ মাজলৈ সঠিকভাৱে আগবাঢ়ি যায়, তাৰ বাবেই আচলতে এই প্ৰয়াস। এই গতি বিকাৰনো কি, কেতিয়া আমি চিকিৎসকৰ ওচৰলৈ যাব লাগে, কিমান ধৰণৰ গতি বিকাৰ আছে, কোনটো গতি বিকাৰক কি বুলি কোৱা হয়, যে আমি কেতিয়াবা সাধাৰণীকৰণ বোলে এনেকুৱা হৈছে মানে এইটো ৰোগেই হৈছে, তেনেকুৱাতো নহ'বও পাৰে। গতিকে এই সকলোখিনি কথা আমি আজি বিতংকৈ পাতিবলৈ প্ৰয়াস কৰিম। শ্ৰোতাসকল, আমাৰ যিসকলে সহযোগ কৰিছে তেখেতসকল, ডিউটিৰ মত আছে জ্যোতি হাজৰিকা বৰা, নিয়ন্ত্ৰণ কক্ষত আছে ধীৰাজ বৈশ্য, কৌস্তভ দাস আৰু বিশ্বদেৱ স্বৰ্গীয়াৰী, ট্ৰান্সমিটাৰত আছে বিপুল কলিতা আৰু মিতুল গগৈ, FM ট্ৰান্সমিটাৰত বিজয় দাস, ষ্টুডিঅ'ত মোক সহযোগ কৰিছে সুশান্ত দত্ত, আৰু সৌৰভ আছে আমাৰ ছ'চিয়েল মিডিয়া পেজত, তেওঁ পোনপটীয়াকৈ প্ৰচাৰ কৰিছে অনুষ্ঠানি। শ্ৰোতাসকল, আমাৰ অনুষ্ঠানটিত আপোনালোকে এই বিষয়ৰ সৈতে সংগতি থকা যদি কথা বতৰাৰ অৱতাৰণা কৰে, তেতিয়াহ'লে আমাৰ যিগৰাকী অভিজ্ঞ অতিথি আমাৰ সৈতে আছে, তেখেতে পোনপটীয়াকৈ আপোনালোকৰ কথাখিনি ক'ব পাৰিব। বহুতো কথা হয়তো আমি এনেকুৱা হয় যে বহুতো কথা আমি নাজানো বা জানিবলৈ এটা সুযোগ নাপাওঁ, এই সুযোগটো আপোনালোকে পাইছে। গতিকে এই সুযোগ আপোনালোকে গ্ৰহণ কৰক। যিসকলে ফেচবুক পেজত চাই আছে তেওঁলোকে এই কথাটো পোনপটীয়াকৈ সুধিব পাৰিব, আৰু শ্ৰোতাসকল যিসকলে এপত শুনি আছে, আপোনালোকে যিসকলে ৰেডিঅ' ছেটত শুনি আছে, কোনোবাই ডিছ টিভি

আমাৰ ৰেডিঅ' চেনেলত টিউন কৰি শুনি আছে, কোনোবাই হয়তো এই মুহূৰ্তত কাৰ্যালয়লৈ ওলাইছে, বৰষুণৰ বতৰ, কালি ৰাতিও বৰষুণ হৈছে, এই বৰ্ষাসিক্ত এই সময়খিনিত আপোনালোক হয়তো কোনোবা কাৰ্যালয়লৈ ওলাই গৈছে বা কোনোবা গন্তব্য আপোনাৰ কিবা কাম লৈ পেলাই ওলাই গৈছে, গাড়ী চলাই গৈ আছে, 101.6 মেগাহাৰ্জ FM 101.6 আপোনালোকে টিউন কৰিলে আপোনাৰ ধুনীয়াকৈ আমাৰ অনুষ্ঠান গাড়ীতে শুনি থাকিব পাৰিব। আৰু আমি জানো যে তেনেকুৱা বহুতো শ্ৰোতা আছে যিসকলে এইখিনি সময়ত কেৱল আকাশবাণী গুৱাহাটীৰ অনুষ্ঠান শুনি ভাল পায়। আমি দেখিবলৈ পাইছোঁ ইতিমধ্যে বহুতো শ্ৰোতা আমাৰ সৈতে সংলগ্ন হ'বলৈ ধৰিছে। আমি কথা বতৰা আৰম্ভ কৰিম, কিন্তু এটা গান শুনি লওঁ। আমাৰ যিগৰাকী অতিথি, তেখেতে জয়ন্ত হাজৰিকাক খুব ভাল পায়, সেই অতিথিগৰাকীৰ কথামতে আমি প্ৰথমে জয়ন্ত হাজৰিকাৰ এটা গান শুনো, তাৰ পাছত আমি মূল বিষয়ত কথা পাতিবলৈ আৰম্ভ কৰিম 9:30 পৰা। ভদ্ৰাৱতী বৰ্মন, আপুনি আমাৰ অনুষ্ঠানলৈ আহিছে, সোণটো চেতিয়া চুতীয়া। ভদ্ৰাৱতী বৰ্মন সুন্দৰ বিষয়বস্তু বুলি কৈছে। চন্দ্ৰমা দেৱী, আপুনি মঙলদৈৰ পৰা। উৎপলা শইকীয়া, সোণালী জয়ন্তী নগৰ যোৰহাটৰ পৰা আমাৰ নিয়মীয়া শ্ৰোতা। শফিকুল ইছলাম, মৰিগাঁও জিলাৰ হাঁহচৰাবৰীৰ পৰা পোনপটীয়াকৈ চাই আছে। প্ৰদীপ কুমাৰ বৰুৱা, আপোনালোকে অতি ভাল অনুষ্ঠান বুলি কৈছে, আৰু মই জানো আমাৰ আকাশবাণী পৰিয়াল, আমি অৱগত যে আপোনালোকে খুব এই অনুষ্ঠানটি ভালকৈ ভাল পায় আৰু চায়, আৰু আপোনালোকে এই অনুষ্ঠানে যিমান পাৰে শ্বেয়াৰ কৰিব যাতে সৰহসংখ্যক লোকেই এই বিষয়খিনি, এই কথাখিনি ভালকৈ বুজি পায়। আৰু আপোনালোকে কোন ঠাইৰ পৰা অনুষ্ঠানটি উপভোগ কৰি আছে সেই কথাটো লিখিলে আমি কেইবাগৰাকী শ্ৰোতাৰ কথা জানো, কিন্তু বহুতৰ কথা নাজানো। গতিকে লাচিত নগৰ ৰঙীয়া তিনিআলিৰ পৰা বংকিম চন্দ্ৰ দাস, আপুনি আমাৰ সৈতে সংযুক্ত হৈছে। আপোনালোকে অনুষ্ঠানটি উপভোগ কৰি থাকক। আমি প্ৰথমে জয়ন্ত হাজৰিকাৰ কণ্ঠৰ এটি গান শুনি লওঁ, তাৰ পাছতেই আমাৰ অতিথিৰ সৈতে আমি এঘণ্টা সময় পোনপটীয়াকৈ গতি বিকাৰ সম্পৰ্কে কথা পাতিম। প্ৰথমে জয়ন্ত হাজৰিকাৰ কণ্ঠৰ এটি গান আপোনালোকক শুনাইছোঁ, আমি সকলোৱে শুনি লওঁ, তাৰ পাছতেই আলোচনাৰ মূল আলোচনাৰ মাজলৈ আহিম।

জয়ন্ত হাজৰিকাৰ কণ্ঠৰ এটি গান আমি সকলোৱে শুনিলোঁ, অলকা ডেকা। আপুনি ৰুক্মিণী গাঁৱৰ পৰা সংযুক্ত হৈছে। অনুষ্ঠান ভাগি খুব সুন্দৰ হওক সেই কামনাৰে ভুৱনেশ্বৰ বৈশ্য বাৰ্তা প্ৰেৰণ কৰিছে।

0: ভাবছন হাজং আপুনি আমাৰ অনুষ্ঠানত ভাগ লৈছে। আচলতে আজি যিটো বিষয় আমি কথা পাতিম খুব গুৰুত্বপূৰ্ণ এটি বিষয়। এই বিষয়ত এগৰাকী অভিজ্ঞ স্নায়ুৰোগ বিশেষজ্ঞ আমাৰ সৈতে আছে, মুভমেণ্ট ডিছঅৰ্ডাৰ বিশেষজ্ঞ, গতি বিকাশ এই ক্ষেত্ৰত এগৰাকী বিশেষজ্ঞ তেখেতৰ সৈতে আমি কথা পাতিম। শ্ৰোতাসকল, সাধাৰণতে আমাৰ দৈনন্দিন জীৱনত, আমাৰ ঘৰত, আমাৰ সমাজত আমি কিছুমান কথা আমি প্ৰত্যক্ষ কৰোঁ, যে হাত কপা, শৰীৰৰ লেহেমীয়া চলাচল, গা টান হোৱা, ডিঙি বা হাত বেঁকা হৈ যোৱা, হঠাৎ যেন গাটো শিহৰিত হৈ যায়, ঝটকা মাৰি দিয়াৰ নিচিনা এটা অনুভৱ হয়, পাৰ্কিনছন ৰোগ, ডিষ্টোনিয়া, কৰিয়া আৰু অন্যান্য বহুতো গতি বিকাৰ আছে। বহুতে ভাবে যে হাত কপিলে সেয়া পাৰ্কিনছন ৰোগ, এয়া জানো সঁচা? এই সকলোবোৰ কথা আচলতে, আৰু এয়া কিছুমানে ক'ব পাৰে যে এয়া কুসংস্কাৰৰ ফল বা অন্য ধৰণৰ কিছুমান কথা তেখেতসকলৰ মনত সোমাই থাকে আৰু সমাজত আমি তেনেকুৱা কিছুমান অভিজ্ঞতা আমি পাই থাকোঁ। গতিকে স্নায়ুৰোগ বিশেষজ্ঞ এগৰাকী আমাৰ এপ'ল' এক্সেল কেয়াৰ হাস্পাতালৰ তৰফৰ পৰা তেখেতসকলে সৌজন্যত প্ৰচাৰ কৰা অনুষ্ঠানত উপস্থিত আছে, লক্ষ্যজ্যোতি বসুমতাৰী, আপোনাক আমাৰ আজিৰ অনুষ্ঠানৰ মাজলৈ আদৰণি জনাইছোঁ।
1: নমস্কাৰ। সমগ্ৰ অসমবাসী শ্ৰোতালৈ মোৰ অভিনন্দন থাকিল আৰু মই ইয়াত আহিবলৈ পাই যথেষ্ট সুখী অনুভৱ কৰিছোঁ। ইয়াতে মই 20 বছৰ আগতে আহিছিলোঁ বিশেষ বেলেগ কাৰণত মোৰ লগৰ ল'ৰাৰ লগত। এতিয়া মই আজি মই ইন্দ্ৰজিতৰ লগত কথা পাতিলোঁ আৰু তেওঁ অৱগত কৰালে যে এই বিষয়ে বহুত বস্তু অসমবাসীয়ে সম্ভৱ অৱগত নহয়। এতিয়া তেওঁ আগতে কৈছেই যে এই ছাবজেক্টটো এটা নতুন ছাবজেক্ট, এই বিষয়বস্তুটো এটা নতুন বিষয়বস্তু আৰু অসমৰ কাৰণে আৰু বেছি নতুন একচুৱেলি। আৰু অসমত নিউৰলজিষ্ট আছে যদিও বহুসংখ্যক নিউৰলজিষ্টেই এই বিষয়টোৰ ওপৰত বিশেষ অধ্যয়ন কৰা নাই বা আৰু ফাৰ্ডাৰ ষ্টাডি কৰা নাই। ত' মই ৰিচেণ্টলি গৈ পেলাই মই জাৰ্মানীত পঢ়ি আহিছোঁ বিষয়টোৰ বিষয়ে আৰু বহুত বস্তু শিকিলোঁ আৰু সেই বিষয়ে আপোনালোকক মই অৱগত কৰাবৰ কাৰণে আজি আহি বহুত আনন্দ বোধ অনুভৱ কৰিছোঁ। এই বিষয়ে মই আপোনালোকক কিবা যদি আপোনালোকৰ প্ৰশ্ন থাকে তেতিয়া মোক জনাব পাৰে, মই ইয়াৰ উত্তৰ দিবলৈ মই চেষ্টা কৰিম আপোনালোক।
0: হয়, আৰু যিহেতু আমাৰ এই অনুষ্ঠানটি এই ৰাতিপুৱাৰ ভাগত আকাশবাণী নগাঁৱৰ আকাশবাণী তেজপুৰ কেন্দ্ৰও একে সময়তে ৰিলে কৰি থাকে, গতিকে সেই শ্ৰোতাসকলকো আমি আদৰিছোঁ। মনালিছা ভক্তিয়াৰী, আপুনি খুব সময় উপযোগী অনুষ্ঠান আৰু বহু ৰোগী আৰু ৰোগীৰ আত্মীয় উপকৃত হ'ব বুলি কৈছে। কাবেৰী পাঠক কাকতি তামিজা খাতুন কেৰালাৰ পৰা সোণটো চুটিয়াই অনুষ্ঠানটি চাই আছে। জয়ন্ত হাজৰিকাদেৱৰ গীতটি শুনি খুব ভাল পাইছে, মন ভৰাই তুলিছে বুলি কল্পনা আমিন শৰ্মাই কৈছে। অজয় চক্ৰৱৰ্তী, আপুনি আহিছে। ধ্ৰুৱজ্যোতি কলিতা, আপুনি কিছু প্ৰসংগ উত্থাপন কৰিছে, এই কথাখিনি পঢ়িম। আমি প্ৰথমে আলোচনাৰ আৰম্ভণি পৰ্যায়লৈ যাওঁ, তাৰ পাছত আমি এই কথা পাতিম। গোলাঘাট মিছামৰা খনিকৰ গাঁৱৰ পৰা অৰুণ বিকাশ বৰুৱাই, আপুনি তুলনামূলকভাৱে এটা নতুন বিষয় আমি লৈছোঁ বুলি তেখেতে উল্লেখ কৰিছে। ডাক্টৰ বসুমতাৰীদেৱৰ আলোচনা শুনাৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰিছোঁ বুলি কৈছে, তেখেতে খুব আগ্ৰহেৰে ৰৈ আছে কাৰণ এটা তুলনামূলকভাৱে নতুন বিষয় আমি এটা লৈছোঁ। আৰু ধ্ৰুৱজ্যোতি কলিতাই, বৰ্তমান সময়ত যান্ত্ৰিকীকৰণ, জীৱনশৈলী আৰু বিভিন্ন কৃত্ৰিম ৰাসায়নিক দ্ৰব্য মিহলি খাদ্যৰ পয়োভৰে আমাৰ স্নায়ুজনিত বিসংগতি বৃদ্ধি কৰিছে বুলি ধাৰণা কৰা হয়, যাৰ ফল এটা গতি বিকাৰো তাৰ এটা ফল বুলি তেখেতে অনুভৱ কৰে। এই কথাটো তেওঁ বিতংকৈ আপোনাৰ পৰা জানিব বিচাৰিব। আমি পৰ্যায়ক্ৰমে আমি সেই পৰ্যায়লৈ যাম, কিন্তু আমি যেতিয়া গতি বিকাৰ বুলি কৈছোঁ, মুভমেণ্ট ডিছঅৰ্ডাৰ্ছ, গতি বিকাৰ, এই গতি বিকাৰ বহুতেই কয় এটা মানসিক ভয়, কিবা কুসংস্কাৰ, কৰ্মফল, এনেকুৱা ধৰণৰ কথা কিছুমানো ক'বলৈ প্ৰয়াস কৰে। আচলতে গতি বিকাৰ বুলি ক'লে আচলতে আমি কি বুজোঁ, প্ৰথমে সেই আৰম্ভণি কথাখিনি অলপ জানি লওঁ আপোনাৰ পৰা।
1: হয়, পোনপ্ৰথমতেই কৈছোঁ যে আপোনালোকে অনুষ্ঠানটো শুনি আছে, ভাল লাগিছে, কিন্তু এই কিছুমান ধৰক আপুনি টাৰ্ম ইউজ মই কৰিব পাৰোঁ যোনবিলাকৰ নেকি অসমীয়া অনুবাদন এতিয়ালৈকে হোৱা নাই। চ' গতিকে যদি কিবা থাকে আপোনালোকে কমেণ্ট বক্সত লিখিব। চ' গতি বিকাৰ বা ইংলিছত মুভমেণ্ট ডিছঅৰ্ডাৰ বুলি কয়। মুভমেণ্ট ডিছঅৰ্ডাৰটো মানে মই মোৰ পেচেণ্টক এনেকৈ বুজাওঁ যে আমাৰ যোনখিনি আমি গতি হয় আমাৰ পেশীত হয় আৰু যোনখিনি কণ্ট্ৰল কৰে সেইটো হ'ল আপোনাৰ স্নায়ুতন্ত্ৰ বা নাৰ্ভাছ ছিষ্টেম। চ' এই গতি বিকাৰটো হ'ল পেশীৰ প্ৰব্লেম নহয়, এই গতি বিকাৰটো হ'ল আপোনাৰ ছফ্টৱেৰ প্ৰব্লেম, মানে স্নায়ুতন্ত্ৰৰ প্ৰব্লেম হয়। গতিকে আপোনাৰ যোনখিনি মুভমেণ্ট আছে বা যোনখিনি গতি আছে সেইখিনি কেতিয়াবা লেহেমীয়া হ'ব পাৰে বা কেতিয়াবা বেছি ফাষ্ট হ'ব পাৰে। গতিকে আমি ব্ৰডলি আমি গতি যোনটো গতি বিকাৰ আছে বা মুভমেণ্ট ডিছঅৰ্ডাৰ আমি দুটা ভাগত বিভক্ত কৰিব পাৰোঁ। এক নম্বৰ হ'ল লেহেমীয়া যোনবিলাক মুভমেণ্ট আছে বা শ্ল' মুভমেণ্ট, আৰু কিছুমান মুভমেণ্ট আছে যোনবিলাক ফাষ্ট মুভমেণ্ট, সেইবিলাক আমি এই দুটা বিভাগত বিভক্ত কৰিব পাৰোঁ। তাৰ ভিতৰত আপোনালোকে খুব সঘনাই দেখে যে মানুহৰ

0: ট্ৰেমৰ হয়, মানে কম্পন বুলি যোনটো কয়। ধৰক আপুনি কিবা চহী কৰিব বিচাৰিছে, হাতখন কঁপিছে, বা আপুনি চাহকাপ খাব ধৰিছে তেতিয়া আপোনাৰ কাপটো আৰু প্লেট কঁপিছে, বা আপুনি কিবা ক'ৰবাত সভাত গৈছে ভাষণ দিব বা কিবা ক'ব খুজিছে ৰাইজক, তেতিয়া আপোনাৰ দেখিছে যে মাতটো কঁপা আৰম্ভ হৈছে বা হাত ভৰি কঁপা আৰম্ভ হৈছে। এইবিলাক হ'ল হাইপাৰ কাইনেটিক মুভমেণ্ট ডিছৰ্ডাৰ, বা খুব বেছি ফাষ্ট মুভমেণ্ট হয়, খুব বেছি ফাষ্ট গতি বিকাৰ। গতিকে এইখিনিক আমি আলোচনা কৰিম কিহৰ কিহৰ কাৰণে হয়। আৰু কিছুমান আছে শ্ল' মুভমেণ্ট, যেনে চবতকৈ প্ৰটোটাইপটো হ'ল আপোনাৰ পাৰ্কিনছন ৰোগ বুলি যোনটো কয়। পাৰ্কিনছন ৰোগ বুলি যোনটো কয় সেইটো হয় আপোনাৰ দুবিধ গতিয়ে দেখা যায় তাতে। এবিধ হ'ল মানুহজন বহুত শ্ল' হৈ যায়, শ্ল' হৈ যায় মানে কি, মানুহজন যোনটো গতি আছে বহুত লেহেমীয়া হৈ যায়, যোনটো কাম আগতে পাঁচ মিনিটত কৰিছিলে এতিয়া পোন্ধৰ মিনিট লাগে, বা হাত আৰু ভৰি চলাচলন বহুত লেহেমীয়া হয়, বা যোনটো মানে শব্দ যোনখিনি উচ্চাৰণ কৰে সেইবিলাক অলপ লোৱাৰ লেভেলত হৈ যায়, অলপ ক্ষীণ হৈ যায় বা অলপ পাতল হৈ যায় ভইচটো। আৰু লগতে আপোনাৰ যোনখিনি হাত ভৰি মুভমেণ্ট সেইবিলাক লেহেমীয়া হ'ল, আৰু হাতখন যেতিয়া আপোনাৰ কোচত থাকিব বা কোলাত থাকিব তেতিয়া আপোনাৰ যোনটো কম্পন হ'ব সেইটো ৰেষ্ট ট্ৰেমৰ বুলি কওঁ আমি। হাতখন যেতিয়া ৰেষ্টত থাকিব তেতিয়া আপোনাৰ কম্পন হ'ব, সেইটো ৰেষ্ট ট্ৰেমৰ বুলি কওঁ। সেইটো এটা মানে এটা ইম্পৰ্টেণ্ট পাৰ্ট হয় পাৰ্কিনছন ডিজিজৰ, পাৰ্কিনছন ৰোগৰ, যে ট্ৰেমৰটো যোনটো কম্পন হয় সেইটো ৰেষ্টত থাকিলে হয়।
1: গতিকে আমি বিভিন্ন ধৰণৰ যিটো বিকাৰৰ কথা আপুনি প্ৰাৰম্ভিক পৰ্যায়তে এতিয়া উল্লেখ কৰিছে, আমি চিকিৎসকৰ ওচৰলৈ চালে কেতিয়া যাব লাগে, মানে আমি কি মুহূৰ্তত আমি কথাটো অনুভৱ কৰিব লাগে যে আমি চিকিৎসকৰ ওচৰলৈ এতিয়া যাব লাগিব, সেই কথাটো অলপ কওকচোন।
0: হয়, এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন একচুৱেলি ইন্দ্ৰজিতে কৰিছে, যে আমি যেতিয়া আমি পেচেণ্ট পাওঁ তেতিয়া বহুত মানে অধিকসংখ্যক পেচেণ্ট বা অধিকসংখ্যক পেচেণ্টে আমাৰ বহুত দেৰিকৈ আমাৰ ওচৰত আহে যে মোৰ এইটো এই কোম্পানীটো মোৰ দহ বছৰৰ পৰা হৈ আছে, বা এনেকুৱা মোৰ গতি বিকাৰ বহুত বছৰৰ পৰা হৈ আছে। আমি ভাবিছিলোঁ কি বয়সৰ কাৰণে হৈছে। চ' মানুহবিলাকে কিছুমান বস্তু এট্ৰিবিউট কৰে যে এই বস্তুটো মোৰ বয়স বঢ়াৰ কাৰণে হৈছে, বা মোৰ নাৰ্ভাছনেছৰ কাৰণে হৈছে, বা এনেকুৱা ধৰণৰ কিছুমান উপস্থাপন কৰে। কিন্তু সেইটো নহয় একচুৱেলি। আপোনাৰ বয়সৰ কাৰণে কিছুমান মুভমেণ্ট হয়, কিন্তু যোনখিনি বয়সৰ কাৰণে হয় বা গতি বিকাৰ দুটা বেলেগ বস্তু হয়। গতিকে আপোনালোকে যেতিয়াই আপোনালোকৰ এই মুভমেণ্টবিলাক বা এবনৰ্মেল গতি বিকাৰ আপোনাৰ জীৱনত প্ৰভাৱ পেলায়, ফৰ এক্সাম্পল আপুনি এজন ষ্টুডেণ্ট, আপুনি যদি লিখোঁতে যদি তোমাৰ যদি প্ৰব্লেম হয় চহী কৰোঁতে, বা হেণ্ডৰাইটিং যদি প্ৰব্লেম হয়, বা যদি আপুনি বয়স্ক মানুহ যদি আপুনি লিখোঁতে দেখিছে যে আপোনাৰ হাতৰ আখৰবিলাক সৰু হৈ গৈছে, সেইটো ইংলিছত কয় মাইক্ৰগ্ৰাফিয়া। ত' এনেকুৱা যদি আৰু যদি আপোনাৰ ধৰক ড্ৰাইভিং কৰোঁতে বা খোজকাঢ়োঁতে বেলেঞ্চৰ প্ৰব্লেম হৈছে, সেই তেতিয়া আপুনি এজন স্নায়ুৰোগ বিশেষজ্ঞক সোনকালেই আপুনি গৈ পেলাই মানে কনচাল্ট কৰিব লাগে, যাতে আপোনাৰ ৰোগটো সোনকালে ধৰা পৰে কিহৰ কাৰণে হৈছে, আমি সেইটো ট্ৰিটমেণ্ট বা এটা আপোনাক চিকিৎসা দিব পাৰোঁ।
1: হয়, এই হাত কঁপাৰ কথা কৈছে আপুনি, বিভিন্ন ধৰণৰ মুভমেণ্ট ডিছৰ্ডাৰৰ কথা কৈছে। এই মুহূৰ্তত মধুচন্দা শইকীয়া বৈশ্য সোণাৰীৰ পৰা আপুনি খুব গুৰুত্বপূৰ্ণ বিষয়ৰ আলোচনাৰ বাবে খুব ভাল পাইছে আপুনি। নৱজ্যোতি শৰ্মা, আপুনি যোৰহাটৰ পৰা অনুষ্ঠানটি উপভোগ কৰি আছে। মনালিছা ভক্তিয়াৰী, বহু ৰোগী উপকৃত হ'ব বুলি কৈছে। মই চিকিৎসা সম্পৰ্কে অনুষ্ঠানখিনি খুব ভাল পাওঁ আৰু বহুতো কথা জানিব পাৰোঁ, শফিকুল ইছলামে কৈছে। আজিৰ অনুষ্ঠান খুবেই প্ৰয়োজনীয় আৰু বহুতকে ই সহায় কৰিব, তেওঁ আকাশবাণীক ধন্যবাদ দিছে। বিজন দাস, বিনেশ্বৰ ব্ৰহ্ম অভিযান্ত্ৰিক মহাবিদ্যালয় কোকৰাঝাৰৰ পৰা তেখেতে বাৰ্তা প্ৰেৰণ কৰিছে। আমাৰ এগৰাকী গল্পকাৰ উপন্যাসিক বকুলি বৈশ্য, আমাৰ নিয়মীয়া শ্ৰোতা, অতি গুৰুত্বপূৰ্ণ বিষয়টো আলোচনাখিনি শুনি নিশ্চয় উপকৃত হ'ম বুলি কৈছে। আপোনালোকে অনুষ্ঠানটো সৰহসংখ্যকে শ্বেয়াৰ কৰক যাতে বহুতো লোকে এই কথাখিনি গম পাব পাৰে, কাৰণ আজি আপোনালোকে শুনিলে কিছুমান বহুতো কথা এনেকুৱা লাগিব নতুন নতুন যেন কথা হৈছে, গতিকে এই কথাও যাতে নতুন যেন অনুভৱ আপোনাৰ যিদৰে হৈছে বহুতৰে হ'ব পাৰে, এই কামখিনি আপোনালোকে যদি আপোনালোকে শ্বেয়াৰ কৰি দিয়ে তেতিয়াহ'লে সৰহসংখ্যক লোকে কথাটো গম পাব। আমাৰ অভিযান্ত্ৰিক শাখাৰ যিসকল দায়িত্ব আছে তেওঁলোকক জনাব বিচাৰিছোঁ, নেটৱৰ্কৰ কিছু আমি অসুবিধা ইয়াত অনুভৱ কৰিছোঁ, গতিকে তেওঁলোকে অলপ সেইখিনি চাই দিলে ভাল পাম। বকুলি বৈশ্য, আৰু মই এতিয়া এটা কথা জানিব বিচাৰিছোঁ, পাৰ্কিনছনৰ কথাটো আমি সেই শব্দটো খুব শুনো, পাৰ্কিনছন ডিজিজৰ কথা, পাৰ্কিনছন ৰোগটোনো কি, আৰু হাত কঁপিলে বা গতি বিকাৰ হ'লে সেয়া পাৰ্কিনছন নেকি, গতিকে এই কথাখিনি আপুনি অলপ যদি বুজাই কয় শ্ৰোতাসকলে, কাৰণ এই পাৰ্কিনছন নামটো আমি সাধাৰণতে শুনি থকা এটা এই বৰ্তমান সময়ত।
0: হয় হয়, মই শ্ৰোতাসকলক এইটো জনাওঁ যে পাৰ্কিনছন বা পাৰ্কিনছন ৰোগ যোনটো হয়,

0: এই ৰোগটো হ'ল নিউৰ'লজি এটা ডিজেনেৰেটিভ নিউৰ'লজিকেল ডিছৰ্ডাৰ বুলি কয়, যোনটো নেকি আমাৰ ব্ৰেইনত কিছুমান কেমিকেল নিউৰো ট্ৰান্সমিটাৰ থাকে, ৰাসায়নিক দ্ৰব্য থাকে, তাৰ নাম হ'ল ডোপামিন। এই ডোপামিন প্ৰডিউচ কৰা যোনখিনি চেল থাকে বা নিউৰন থাকে, সেইখিনি লাহে লাহে যেতিয়া মানে ডিজেনেৰেট হয়, তেতিয়া ডোপামিনৰ পৰিমাণটো ব্ৰেইনত কমি যায়, আৰু এই ডোপামিনে আমাৰ মুভমেণ্টবিলাক কণ্ট্ৰল কৰে একচুৱেলি। গতিকে এই ডোপামিন যেতিয়া কমি যায়, তেতিয়া আমাৰ যোনটো ৰোগ হয় আমি সেইটোক কওঁ পাৰ্কিনছন ৰোগ বা পাৰ্কিনছন ডিজিজ বুলি কওঁ। আৰু এইটো চবতকৈ ইম্পৰ্টেণ্ট কথা যে পাৰ্কিনছন ৰোগটো এতিয়া বৰ্তমান পৃথিৱীত চবতকৈ ফাষ্টেষ্ট গ্ৰ'য়িং নিউৰ'লজিকেল ডিছৰ্ডাৰ। কোনোবাজন শ্ৰোতাই লিখিছে কমেণ্টত যে ৰাসায়নিক দ্ৰব্য, আনৰেগুলেটেড ইউজ, আমাৰ মষ্টলি পেষ্টিচাইড আৰু যোনবিলাক কীটনাশক দ্ৰব্য ইউজ কৰে খেতিত, কৃষি, সেইবোৰৰ যদি আমি ডাইৰেক্ট এক্সপ'জাৰ হয় আমাৰ স্কিনত বা আমাৰ নাকেদি যদি সোমায়, এইবিলাক এতিয়া পাইছে যে আমাৰ মেইনলি ৰিচাৰ্চ হৈ আছে আমাৰ এমষ্টাৰডামত, নেডাৰলেণ্ডত, তেওঁলোকে পাইছে যে এই পেষ্টিচাইডখিনি এতিয়া বহুত পৃথিৱীৰ বহুত জেগাতে বেন কৰা হৈছে অলৰেডি, কাৰণ পেষ্টিচাইডখিনিও এই পাৰ্কিনছন যোনবিলাক প্ৰডিউচিং চেল আছে, ষ্ট্ৰাইটেল চেল আছে, এইখিনিক ধ্বংস কৰি দিয়ে। গতিকে আৰু কিছুমান মেডিচিন আছে যোনবিলাকে নেকি ধ্বংস কৰে। গতিকে এইখিনি আমি সজাগ থাকিব লাগে যে যেতিয়া আমি কৃষিত এইবিলাক ব্যৱহাৰ কৰোঁ, আমি যাতে যোনবিলাক বস্তু, যোনখিনি মানে কীটনাশক দ্ৰব্য, সেইখিনি যাতে ডাইৰেক্ট কণ্টেক্টত নাহে কৃষকৰ, সেইখিনি বহুত ইম্পৰ্টেণ্ট। আৰু এইখিনি চৰকাৰেও চাব লাগে যাতে কোনখিনি বস্তু, পেষ্টিচাইডখিনি, যোনখিনি বস্তু পৃথিৱীত বেন হৈ আছে, সেইখিনিও যাতে আমাৰ অসমতো যাতে বেন কৰে এইবিলাক বস্তু, কাৰণ এই বেমাৰটো অত্যন্ত দ্ৰুতগতিত বাঢ়ি গৈছে পৃথিৱীত, ইনক্লুডিং মানে অসম, অসমতো বাঢ়িছে এই বেমাৰটো।
1: হয়, এই পাৰ্কিনছন ৰোগৰ বিষয়ে তেখেতে ক'লে, আৰু কাৰ্যকম্পন যিটো আমাৰ ইচেনচিয়েল ট্ৰেমৰ বুলি এটা কথা আছে, এই কাৰ্যকম্পন কেতিয়াবা ধৰি লওক আমি চাহকাপ লৈ থাকিলে হাতখন কঁপিছে, কলমটো লৈছোঁ হাতখন কঁপিছে, চহী কৰিব পৰা নাই, মাতটো কঁপিছে, এতিয়া এয়া হয়তো পৰিয়ালতো চলি থাকিব পাৰে। এই এই কথাটো অলপ ইচেনচিয়েল ট্ৰেমৰ বুলি যদি কওঁ আমি সাধাৰণতে কাৰ্যকম্পন, গতিকে এই কথাটো অলপ বুজাই ক'লে, কাৰণ এইবিলাক নতুন নতুন কিছুমান আমি শব্দ আমি শুনিবলৈ পাইছোঁ, কালি মই পঢ়িছোঁ এই বিষয়ে আৰু আপোনাৰ লগতো কথা পাতিছোঁ। গতিকে এই নতুন নতুন ধৰণৰ যিবিলাক কথা আমি আচলতে জানিব লাগিব, গতিকে সেইকাৰণে ইচেনচিয়েল ট্ৰেমৰ বা কাৰ্যকম্পন যিটো, সেই বিষয়ে অলপ বুজাই ক'লে ভাল হ'ব।
0: ইয়াৰ নামটো এচেনচিয়েল ট্ৰেমৰ, কিন্তু মানে ইন বাস্তৱ জীৱনত ই কোনো পধ্যে এচেনচিয়েল হ'ব নোৱাৰে, ঠিক আছে, ইটছ নট এচেনচিয়েল। তো এচেনচিয়েল ট্ৰেমৰ কেতিয়াবা আমি পাওঁ পেচেঞ্জাৰ, মোৰ মা দেউতাৰ এনেকুৱা কঁপে, এনেকুৱা পৰিয়াল প্ৰৱণতা এটা থাকিব পাৰে, কিন্তু এনেকুৱা নহয় যে মোৰ দেউতাৰ আছে কাৰণে মোৰ হ'বই, অলপ এটা ৰিস্কটো বাঢ়ি যায় অলপ, কিন্তু এনেকুৱা নহয় যে। আৰু এচেনচিয়েল ট্ৰেমৰ এনেকুৱা এটা জেনেটিক বা এনেকুৱা নিউৰ'লজিকেল ডিছৰ্ডাৰ য'ত নেকি এটা জিনে কাম নকৰে, ইয়াত বহুত মাল্টিপল জিন ইনভল্ভ থাকে, আৰু এনেকুৱা নহয় যে অকল জিনটো মিউটেশ্যন থাকিলেই সেই তেওঁৰ ল'ৰা বা তেওঁৰ ছোৱালীৰ সেই ট্ৰেমৰটো বা কম্পনখিনি তেওঁৰো হ'ব, এনেকুৱা নহয়। তাতে বহুত এনভাইৰমেণ্টেল ফেক্টৰ থাকে, আৰু লাইফষ্টাইলৰ কিছুমান সম্বন্ধ থাকে, যেনে এনভাইৰমেণ্টেল ফেক্টৰ মই কৈছোঁৱেই যে মানে টক্সিন এক্সপ'জাৰ, যেনে পেষ্টিচাইড ক'লোঁ, আৰু তাৰপিছত ধৰক আপুনি এক্সেচিভ কফি খাইছে বা বেছিকৈ চাহ খাইছে বা আপুনি ৰাগিয়াল বস্তু ব্যৱহাৰ কৰিছে, ধৰক যেনে ৰাগিয়াল দ্ৰব্য সেৱন কৰিছে এইবিলাক, বা আপুনি অত্যাধিক আপুনি চিগাৰেট খাইছে, বা এনেকুৱা ধৰণৰ কিছুমান এনভাইৰমেণ্টেল এক্সপ'জাৰ আছে যিহেতু নেকি আপোনাৰ ডিজিজটো মডিফাই কৰিব পাৰে। এনেকুৱা ভয় খাব নালাগে যে আপোনালোকে যে মোৰ দেউতাকৰ আছে কাৰণে পুতেকৰ হ'বই হ'ব, এনেকুৱা কোনো ধৰণৰ কোনো ধৰা বন্ধা কোনো এনেকুৱা নিয়ম নাই।
1: হয়, আৰু কেতিয়াবা কেতিয়াবা আমি দেখোঁ যে থাইৰয়ডৰ সমস্যা আছে, চুগাৰৰ সমস্যা আছে, বা আমাৰ লিভাৰ কিডনীৰ প্ৰব্লেম আছে, তেনেকুৱা ধৰণৰ সমস্যা, এইবিলাক সমস্যাৰ ফলতো এনেকুৱা বিকাৰ হ'ব পাৰে নেকি?
0: হয়, যেতিয়া আমি ট্ৰেমৰ বা কম্পন আমি চাওঁ, তেতিয়া আমি চাওঁ যে এচেনচিয়েল ট্ৰেমৰটো আমি কৈছোঁৱেই, ইয়াৰ এটা পাৰ্ট জেনেটিক হয়, কিন্তু আমি চাওঁ যে কিবা ট্ৰিটেবল কজ আছে নেকি, কিবা চিকিৎসা কৰিব পৰা কিবা বেমাৰ আছে নেকি, যোনটোৱে নেকি ট্ৰেমৰটো, ট্ৰেমৰ ইজ জাষ্ট এন এক্সপ্ৰেশ্যন, এটা বেমাৰৰ এক্সপ্ৰেশ্যন হয়। ধৰক আপোনাৰ হাইপাৰ থাইৰয়ড, থাইৰয়ড যদি আপোনাৰ বেছি থাকে, T3-T4 যদি বেছি থাকে, তেতিয়াও আপোনাৰ ট্ৰেমৰ হ'ব পাৰে। আমি যদি থাইৰয়ডটো ট্ৰিটমেণ্ট কৰি দিওঁ, তেতিয়া আপোনাৰ যোনটো কম্পন আছিলে সেইটো নোহোৱা হৈ যাব। ঠিক তেনেকৈ লিভাৰৰ বেমাৰত হ'ব পাৰে বা কিডনীৰ বেমাৰত হ'ব পাৰে, ধৰক আপোনাৰ ক্ৰিয়েটিন বেছি, ব্লাড ইউৰিয়া নাইট্ৰজেন বেছি, ইউৰিয়া বেছি, তেতিয়াও আপোনাৰ কম্পন হ'ব পাৰে। আৰু কিছুমান ধৰক ডেফিচিয়েঞ্চি চিণ্ড্ৰম আছে, ধৰক B12 ডেফিচিয়েঞ্চি বা B12 ডেফিচিয়েঞ্চিত আপোনাৰ কম্পনৰ লগত আৰু বহুত ধৰক আপোনাৰ হাত ভৰি জ্বলা পোৰা টানা এইবিলাক হ'ব।

0: আৰু কিছুমান এণ্ড'ক্ৰাইন ডিজিজ মই ক'লোৱে অলৰেডি, যে থাইৰয়ড ডিছৰ্ডাৰ, তাৰপিছত লিভাৰ, কিডনী আৰু এনেকৈ এড্ৰিনেল ডিছৰ্ডাৰ কিছুমানটো এনেকুৱা কম্পন দেখা যায়, আৰু কিছুমান নিউৰলজিকেল ডিছৰ্ডাৰ যেনে নিউৰ'পেথী বুলি যোনটোক কয়, যোনটো আপোনালোকে সম্ভৱ আছে আপোনালোকৰ ঘৰত কোনোবা ডায়েবেটিছ ৰোগী আছে, ডায়েবেটিছ ৰোগীৰ যেতিয়া বেমাৰটো অলপ বেছি দীঘলীয়া হৈ যায় নিউৰ'পেথী বুলি এটা চিম্পটম ডেভেলপ কৰে, য'ত আপোনাৰ হাত ভৰি জ্বলা পোৰা কৰিব, টানা টানি কৰিব, ৰাতি শুব দিগদাৰ হ'ব, তেতিয়াও আপোনাৰ দেখিব যে মানুহজনে লিখিব ল'লে কপে বা চাহ খাব ল'লে কপে, চ' নিউৰ'পেথীটো মানে কম্পন হোৱাৰ সম্ভাৱনা থাকে। গতিকে আমি এইটোৱে চাওঁ যে কম্পন হৈছে এইটো জেনেটিক নে নন জেনেটিক, আৰু যদি নন জেনেটিক হয় আমি এই বেমাৰটোৰ চিকিৎসা ৰুট কজ কি, আমি ইয়াৰ মূল কাৰণটো কি সেইটো উলিয়াব চেষ্টা কৰোঁ আৰু তেনেকৈ আমি ট্ৰিটমেণ্ট কৰোঁ। তাৰ ভিতৰতে আৰু এটা মই ইম্পৰ্টেণ্ট কথা কৈছোঁ যে ট্ৰেমৰ যেতিয়া আমি সৰু কম বয়সত দেখা পাওঁ বা কম্পন যদি কম বয়সত দেখা পাওঁ, আমি তাৰ ভিতৰত আছে এটা উইলছন ডিজিজ বুলি কয় যোনটো নেকি কপাৰ মেটাবলিজিমৰ কাৰণে হয়, এই উইলছন ডিজিজটো আমি ৰুল আউট কৰিব লাগে, কাৰণ এইটো এটা ট্ৰিটমেণ্ট কৰি আৰোগ্য হ'ব পৰা এটা বেমাৰ হয়। গতিকে ভয় খাব নালাগে ট্ৰেমৰ হ'লে, ট্ৰেমৰ বহুত কজ থাকে, কিছুমান ফিজিঅ'লজিকেল কজ থাকে আৰু কিছুমান এনেকুৱা ছেকেণ্ডেৰী কজ থাকে, গতিকে আমাৰ এইটোৱে উদ্দেশ্য যে আমি তাত গৈ পেলাই সেই ট্ৰেমৰ বা কম্পনৰ যোনটো আচল কজ মানে যোনটো ইটিঅ'লজি সেইটো গৈ পাব লাগে।
1: হয়, শ্ৰোতাসকলৰ পৰা মন্তব্য আহিছে আৰু এগৰাকী শ্ৰোতাই কৈছে যে কোনোবাই হয়তো ফেচবুকত লিখিবলৈ অসুবিধা পাব পাৰে, গোটেই ফোন লাইনটো খুলি দিব লাগে, গোটেই ফোন নম্বৰটো সুশান্ত আছে, গোটেই ফোন নম্বৰ দুটি আমি যদি কৈ দিব পাৰোঁ আৰু শ্ৰোতাসকল আমি ফোন নম্বৰ দুটি কৈ দিম, কিন্তু ইয়াৰ পিছত যিহেতু বিবিধ ভাৰতীত গানৰ অনুষ্ঠান হ'ব, আপোনালোকে বহুতেই কি কৰে এইটো নম্বৰতে ফোন কৰি আকৌ গানৰ অনুৰোধ যাতে নকৰে সেইটো কথা আগতীয়াকৈ আমি কৈ দিলোঁ। নিত্যানন্দ ডেকাই কৈছে ফোন কৰিব দিব লাগে, লিখিব নোৱাৰিব পাৰে, ঠিক আছে আপোনাৰ অনুৰোধ ৰক্ষা কৰি আমি ফোন লাইনটো খুলি দিম, কিন্তু কেতিয়াবা কেতিয়াবা এই অসুবিধাটো হয় যে নম্বৰটো পালে কাৰণে ইয়াতো আকৌ গানৰ অনুষ্ঠানৰ কাৰণে অনুৰোধ কৰি দিব, গতিকে তেনেকুৱা যাতে নকৰে আৰু কেৱল এই বিষয়ৰ সৈতে সংলগ্ন কথা ক'বলৈহে যাতে ফোন কৰে, যে অনুষ্ঠানটি ভাল লাগিছে তেনেকুৱা ফোন, এই মুহূৰ্তত আমি যেতিয়া গুৰুত্বপূৰ্ণ বিষয়ৰ আলোচনা কৰি আছোঁ তেনেকুৱা ফোন কল নালাগে, যদি কিবা বিশেষ কথা আপোনালোকে সুধিবলৈ মন গৈছে। ৰীতা ডেকাই কৈছে খুব অনুষ্ঠানটি খুব ভাল পাইছে তেখেতে, তেখেতে কৈছে যে অতিথিগৰাকীলৈ নমস্কাৰ জানো, মোৰ মাৰ হাতখন কঁপি থাকে, ওদালগুৰি পানেৰীৰ পৰা কৈছে, হাত কঁপা তেখেতৰ মাকৰ এটা সমস্যা আছে বুলি কৈছে। মানৱ নাথে খুব ভাল পাইছে, ৰিণিমা শৰ্মাই কৈছে ছাৰ হাত ভৰি অলপ জিনজিন আৰম্ভ হ'লে ঘৰতে কিবা কি কৰা উচিত, আৰু কেতিয়াবা আমি শুই থাকোঁতে হাত ভৰি জঠৰ হৈ যায়, নৰ্মেল কৰিবৰ বাবে আমি নিজে নিজে কি কৰিব লাগে, এনেকুৱা সেই কথাখিনি কৈছে।
0: আৰম্ভ কৰোঁ, হয় প্ৰথম কথাটো তেখেতৰ মাকৰ হাত কঁপি থাকে বুলি কৈছে, চ' মই এজিউম কৰিছোঁ যে তেখেতৰ মাক সম্ভৱ ষাঠি বা এনেকুৱা হ'ব পাৰে, চ' মই সেইটোৱে কৈছোঁ যে ভয় খাব নালাগে কঁপি থকাটো, এতিয়া কঁপি থকাৰ কাৰণে যদি তেওঁৰ কিবা অসুবিধা হৈছে যে হাতৰ পৰা কাপ পৰি যায় বা চাহকাপ লওঁতে যে বহুত কঁপে অসুবিধা পায়, তেতিয়া নিশ্চয় মই ইয়াৰ পৰাতো আপোনাক মানে পেচেণ্ট মই দেখা নাই বা এটাই কথা ক'ব পাৰোঁ যে ওচৰত আপুনি এজন স্পেচিয়েলিষ্টৰ ওচৰত যাব আৰু চাই ল'ব যে তেওঁ দেখুৱাই ল'ব, কাৰণ ফিজিকেল এক্সামিনেশ্যনটো বহুত ইম্পৰ্টেণ্ট আৰু কমনলি আমাৰ বয়সজনিত কিছুমান কঁপনি থাকে সেইবিলাক একদম আমাৰ লাইফত ইমান ইউজুৱেলি আমাক ডিষ্টাৰ্ব নকৰে, ধৰক আপোনাৰ খাওঁতে মেলোতে লিখোঁতে একো ডিষ্টাৰ্ব নকৰে, আৰু ইয়াৰ মষ্ট কমন আমি কজ ৰুল আউট কৰিব লাগে ভিটামিন বি টুৱেলভ ডেফিচিয়েঞ্চি, থাইৰয়ড ডিছৰ্ডাৰ আৰু কিডনী ডিছৰ্ডাৰ বা লিভাৰ ডিছৰ্ডাৰ বা চুগাৰ, এইখিনি বস্তু আমি বেছিক বস্তু, এইখিনি বস্তু আপুনি কোনোবা ফিজিচিয়ানৰ ওচৰত গৈ পেলাই কথা পাতক, এইখিনি বস্তু আপোনাক যদি নৰ্মেল থাকে তেতিয়া ঠিকে আছে, যদি একো প্ৰব্লেম নাই এইখিনিত তেতিয়াহ'লে মষ্ট প্ৰবলি এইটো এনহেন্স ফিজিঅ'লজিকেল ট্ৰেমৰ বুলি কয়, এনহেন্স ফিজিঅ'লজিকেল ট্ৰেমৰ মানে কি আমাৰ শৰীৰত প্ৰত্যেক মানুহৰে এটা কম্পন থাকে, সেইটো কম্পন আমি বাহিৰত দেখা নাপাওঁ, কিন্তু কিছুমান পৰিস্থিতিত ফৰ এক্সাম্পল আপুনি অলপ বেছিকৈ চাহ খালে বা বিয়াত টোপনি ক্ষতি হ'ল আপোনাৰ, দুই তিনিদিন টোপনি ক্ষতি হ'ল, সেই ফোৰ্থ ডেত আপোনাৰ হাতখন কঁপা আৰম্ভ কৰিব পাৰে বা আপোনাৰ গাটো অলপ কঁপনি হ'ব পাৰে, সেইখিনি কয় এনহেন্স ফিজিঅ'লজিকেল ট্ৰেমৰ। আৰু যোনবিলাক অলপ কম বয়সীয়া শ্ৰোতা আছে তেওঁলোকক ধৰক মই কৈছোঁ যে ধৰক পৰীক্ষাৰ আগত যোনটো কঁপে হাত ভৰি যেতিয়া কঁপে, হাত ভৰি ঘামে বা লিখিবলৈ কঁপে মাত কঁপে, সেইখিনি কয় এচেঞ্চিয়েল এনহেন্স ফিজিঅ'লজিকেল ট্ৰেমৰ, আপোনাৰ ফিজিঅ'লজি মানে নৰ্মেল কিন্তু সেই বস্তুটো এনহেন্স হৈ গৈছে বিকজ অফ আপোনাৰ এংজাইটি, যোনখিনি আপোনাৰ শংকা

0: আছে পৰীক্ষাৰ কাৰণে মোক কি কুৱেশ্যন আহিব কেনেকৈ লিখিম সেইখিনিৰ কাৰণে যোনখিনি হৈছে সেইখিনি কয় এনহেন্স ফিজিঅলজিকেল ট্ৰেমৰ। গতিকে এই এনহেন্স ফিজিঅলজিকেল ট্ৰেমৰটো ছিটুৱেশ্যন ৰিলেটেড বস্তু। আপোনাৰ এক্সাম আছে, আপুনি ক'ৰবাত টক দিব, আপুনি টোপনি ক্ষতি হৈছে, বা আপোনাৰ খাদ্যৰ অনিয়মিতা হৈছে, ধৰক আপুনি ভালকৈ খাব পৰা নাই, কোনোবা পৰিয়ালত কোনোবা ঢুকাইছে, আপুনি খাব পৰা নাই ঠিকে, আপোনাৰ কঁপিছে, এইখিনি টেম্পৰৰী বস্তু আৰু এইখিনি ছিটুৱেশ্যন ৰিলেটেড। এইখিনিত আপুনি ভয় একেবাৰে খাব নালাগে।
1: আৰু এগৰাকী যে কৈছিলে যে হাত ভৰি জিনজিন আৰম্ভ হ'লে ঘৰতে আমি কি কৰা উচিত, আৰু কেতিয়াবা কেতিয়াবা শুই উঠিলে ভৰিখন টানি ধৰে, নৰ্মেল কৰিবৰ কাৰণে আমি নিজে কি কৰিব লাগে সেই কথাটো জানিব
0: বিচাৰিছোঁ। এক নম্বৰ হ'ল, আপোনালোকে হাত ভৰি যদি জিনজিন কৰে তাৰ কিছুমান পেটাৰ্ণ আছে। কিছুমান পেটাৰ্ণ ধৰক আপোনাৰ হাত ভৰি ক'ত জিনজিন কৰিছে, ভৰি তলুৱা জিনজিন কৰিছে নে একদম জিনজিনটো ওপৰলৈ উঠি আহি পেলাই আঁঠুৰ তলত বা হাতৰ পামলৈকে আছে, তো সেই পেটাৰ্ণটোৰ ওপৰত ডিপেণ্ড কৰিব। কাৰণ জিনজিন মানে হ'ল এইটো স্মল ফাইবাৰ নিউৰোপেথী বুলি কয়। নিউৰোপেথী মানে যোনবিলাক সৰু সৰু নাৰ্ভ আছে, ধৰক আপোনাৰ চুলিৰ নিচিনা যোনবিলাক নাৰ্ভ আছে, এইবিলাক নাৰ্ভত যদি ইৰিটেশ্যন হয় বা এইবিলাক নাৰ্ভত যদি প্ৰভাৱ পৰে কোনো বেমাৰৰ পৰা, তেতিয়া আপোনাৰ এনেকুৱা ধৰণৰ জিনজিন আৰম্ভ হয়। আৰু শুই থাকোঁতে কিছুমানে বহুতে কয় শুই থাকোঁতে হাতখন অৱস হৈ যায়, সেইটো কয় কম্প্ৰেশ্যন নিউৰোপেথী, এইটো ট্ৰেঞ্জিয়েণ্ট হয়। আপুনি যদি শুই থাকোঁতে হাতখন ক'ৰবাত হেঁচা খাই আছে, নাৰ্ভডাল যদি ক'ৰবাত হেঁচা খাই আছে, ফৰ এক্সাম্পল এইডাল আলনাৰ নাৰ্ভ, এইডাল যদি মোৰ এনেকৈ চকীত মই থৈ দিছোঁ হেঁচা খাই থাকে, অলপ পিছত এইডাল জিনজিন কৰিব, এইটো এটা বেমাৰ নহয়। এইটো কয় নিউৰোপ্ৰেক্সিয়া বুলি কয় আমাৰ নিউৰোলজি টাৰ্মত, আৰু সেইটো এটা টেম্পৰৰী বস্তু। হাত নাৰ্ভডাল হেঁচা খাই থকাৰ কাৰণে জিনজিন হয়। গতিকে আপুনি শুওঁতে চাব আপুনি কিবা এবনৰ্মেল প'চাৰত হৈছে নেকি, আপুনি শুওঁতে ভালকৈ হৈছে নে উল্টা পুল্টাকৈ, ক'ৰবাত হাতখন ক'ৰবাত ৰাখি হৈছে, ভৰিখন ক'ৰবাত ৰাখি হৈছে, তো সেইটো বস্তু চাব। আৰু জিনজিনৰ গতিকে আপুনি যদি খাদ্য ঠিকেই খাই আছে বা খাদ্য যদি আপোনাৰ ঠিক হোৱা নাই, তেতিয়া আপুনি B12 ছাপ্লিমেণ্টেশ্যন লওক। যদি আপোনাৰ জিনজিন কৰিছে, কেলছিয়াম, B12 আৰু হাইড্ৰেশ্যন, পানী ভালকৈ খাব, আৰু আপোনাৰ যাতে ডায়েটটো কমপ্লিটলি বেলেঞ্চ থাকে সেইখিনিৰ ওপৰত আপুনি বেছি মনোযোগ দিব।
1: হয়, খুব ধুনীয়াকৈ তেখেতে কথাখিনি কৈ আছে আৰু আপোনালোকে বুজি পাইছে, বহুতো কমেণ্ট আহিছে। আমি আচলতে এই আপোনালোকৰ কথাখিনি ইয়াত মাজত সাঙুৰিবলৈ প্ৰয়াস কৰিম, কাৰণ আপোনালোকে অতি আগ্ৰহেৰে লিখিছে, জানিব বিচাৰিছে, এই কথাখিনি আমি ইয়াত সংলগ্ন কৰিম। শ্ৰোতাসকল, আমি দুটা নম্বৰৰ কথা কৈ দিওঁ। এই দুটা নম্বৰ কেৱল 10:30 বজালৈ প্ৰভাতী তৰংগত থাকিব, তাত যাতে আপোনালোকে বিবিধ ভাৰতীৰ অনুষ্ঠান শুনিবৰ বাবে তাত অনুৰোধ কৰি ফোন নকৰে। সেইকেইটা হৈছে 03612661876, 03612662325, 2661876, 2662325। গতিকে কোনেও যাতে এই দুটা নম্বৰত গান শুনিবৰ কাৰণে ফোন নকৰে, বাৰে বাৰে আমি আপোনালোকক অনুৰোধ কৰিছোঁ, কেৱল অনুষ্ঠান সম্পৰ্কীয় ফোন যদি কৰে তেতিয়াহ'লে আমি সেয়া ল'বলৈ প্ৰয়াস কৰিম। মন্দিৰা তামুলি, আপুনি কৈছে প্ৰভাতী তৰংগ অনুষ্ঠানৰ যোগেদি গুৱাহাটী এক্সেল কেয়াৰ হাস্পাতালে বিভিন্ন ৰোগৰ বিষয়ে জনসচেতনতা আনিবলৈ যি প্ৰয়াস কৰিছে সেয়া সঁচাকৈ প্ৰশংসনীয়। খুব ভাল পাইছে এক্সেল কেয়াৰৰ যিটো ইনিচিয়েটিভ, যিটো পদক্ষেপ। মোৰ ক্ষেত্ৰত হাইপাৰ থাইৰয়ডত ভুগি থকা বাবে কিছুদিন হাতেৰে বস্তু ধৰা মেলাৰ ক্ষেত্ৰত কঁপনি অনুভৱ কৰিছিলোঁ। এতিয়া ডাক্তৰৰ পৰামৰ্শ তথা ঔষধ সেৱন কৰি ৰোগমুক্ত হ'লোঁ। এই গুৰুত্বপূৰ্ণ অনুষ্ঠানটি শুনি আছোঁ, গোলাঘাট ভোলাগুৰিৰ পৰা তেখেতে অনুষ্ঠানটি শুনি আছে। তেওঁ হাইপাৰ থাইৰয়ড আছিলে, তেওঁৰ হাতত কম্পন হৈছিলে।
0: হয়, মন্দিৰা তামুলী, তেখেতে যথেষ্ট মানে একদম এপ্ৰপ্ৰিয়েট কথা কৈছে যে মই কৈছোঁ যে কপিলেই ভয় খাব নালাগে আপুনি, যে মোৰ পাৰ্কিনছন হৈছে বা মোৰ এচেনচিয়েল ট্ৰেমৰ হৈছে। যেনেকৈ তামুলী মন্দিৰা তামুলীয়ে ক'লে যে তেওঁৰ থাইৰয়ডৰ কাৰণে এই প্ৰব্লেমটো হৈছে, গতিকে সেইটোৱেই আমি আগতেও আলোচনা কৰিছোঁ ইন্দ্ৰজিতৰ লগত, যে আপুনি থাইৰয়ডটো মোষ্ট কমন, যে থাইৰয়ড হৰম'নটো বেছি হৈ গ'লে আপোনাৰ কঁপিব, তাৰপিছত আপোনাৰ লিভাৰ, কিডনি, এইখিনি বস্তুৰ কাৰণে যদি হৈছে, যোনটো আচল কজ সেইখিনি ঠিক কৰি দিলে আমাৰ বেমাৰটো ঠিক হয়।
1: আপোনালোকক জনাওঁ যে প্ৰভাতী তৰংগ অনুষ্ঠানটি এপ'ল' এক্সেল কেয়াৰ হাস্পাতালৰ সৌজন্যত প্ৰচাৰ কৰা হৈছে। হার্ট এটেক, স্ট্রোক, রোড এক্সিডেন্ট, শিশুর জরুরি অবস্থা, পেটর বিষ বা গ্যাস্ট্রিক ব্লিডিং, তৎক্ষণাৎ আহক এপোলো এক্সেল কেয়ার হাসপাতালের ইমার্জেন্সি বিভাগলৈ। ইয়াত আছে অভিজ্ঞ জরুরীকালীন চিকিৎসকর দল, আধুনিক ICU আর ইমার্জেন্সি OT, 24 ঘণ্টায় সাজু আপনার সেবাত। এপোলো এক্সেল কেয়ার হাসপাতাল, পশ্চিম বড়াগাঁও, গুয়াহাটি। ফোন নম্বরটি 9957568450। আৰু আলোচনাৰ মাজলৈ আমি আকৌ আহিছোঁ, কেইদিন বাৰটা পঢ়িলোঁ একেলগে যাতে আপুনি একেবাৰে ক'ব পাৰে। প্ৰণৱ কুমাৰ দত্ত তেওঁ জাজি

0: পৰা তেখেতে লিখিছে, কেতিয়াবা ডেকা মানুহৰ হাত ভৰি বিষ হয়, কষ্ট নকৰাকৈও বিষ হয়, সেই কথাটো তেওঁ জানিব বিচাৰিছে। কল্পনা কলিতাই কাহিলিপৰা পৰা অনুষ্ঠানি চাই আছে, নলবাৰীৰ পৰা ডিৰুৱাৰ পৰা ধনজিৎ বেজবৰুৱা, ৰিণিমা শৰ্মাৰ আমি ইতিমধ্যে বাৰ্তাটি পঢ়িলোঁ। বাসৱ ডেকাই কৈছে যে খুব ভাল অনুষ্ঠান আৰু অনুষ্ঠানটি ৰেডিঅ' আৰু ফেচবুক যোগে শুনি আৰু চাই আছোঁ। চিকিৎসকগৰাকী আৰু আকাশবাণীক কৃতজ্ঞতা জ্ঞাপন কৰিছে, তেওঁ দক্ষিণ বোকৰাঝাৰ কলাইগাঁও দৰঙৰ পৰা অনুষ্ঠানটি উপভোগ কৰি আছে। জ্যোৎস্না ডেকাই কৈছে, অতি আৱশ্যকীয় বিষয় ৰেডিঅ'ত শুনি আছোঁ, আজিৰ অতিথিগৰাকীলৈ শ্ৰদ্ধা জ্ঞাপন কৰিছে, আপোনালৈ ভাল পাইছে আপোনাৰ কথাখিনি শুনি। তেওঁলোকে থাইৰয়ড ডায়েবেটিছ আছে, গাটো মাজে মাজে খুব বেয়া লাগে, কি কৰিলে ভাল হ'ব তেওঁ সেইটো কথা জানিব বিচাৰিছে কল্পনা কলিতাই। দেৰগাঁৱৰ পৰা জোন শৰ্মাই অনুষ্ঠানটি চাই আছে, লাচিত নগৰৰ পৰা তেওঁলোকে কিবা লিখিব লগা হ'লে হাতখন কঁপি থাকে, লিখিব নোৱাৰা হওঁ, মই কি কৰিব লাগিব, ডক্তৰক দেখুৱাইছোঁ একো ফল পোৱা নাই। তেওঁ লাচিত নগৰ ৰঙীয়া তিনিআলিৰ পৰা তেখেতে কৈছে, বংকিম চন্দ্ৰ দাস,
1: হাতখন
0: কিবা লিখিলে হাতখন কঁপি থাকে। তেখেত এগৰাকী জ্যেষ্ঠ ব্যক্তি, আমাৰ নিয়মীয়া শ্ৰোতা, তেখেতে লিখিব পৰা নাই।
1: দাস ডাঙৰীয়া, আপোনাৰ কথাটো মই আপোনাৰ কুৱেশ্যনটো প্ৰশ্নটো শুনিলোঁ, শুনাৰ পিছত এনেকুৱা লাগিছে যে আপোনাৰ অকল লিখোঁতেহে প্ৰব্লেম হয়। যদি আপোনাৰ অকল লিখোঁতে প্ৰব্লেম হয়, সেইটো কয় আমি ৰাইটাৰ্ছ ক্ৰেম্প বুলি কওঁ। ৰাইটাৰ্ছ ক্ৰেম্প মানে আপোনাৰটো টাস্ক স্পেচিফিক ফ'কেল ডিষ্টনিয়া বুলি কয়। যদি আপুনি লিখোঁতেহে আপোনাৰ কঁপিব, আপোনাৰ চাৰ্টৰ বাটন মাৰোঁতে বা চাহ খাওঁতে বা বেলেগ কিবা যদি কাম কৰে তাত আপোনাৰ নকঁপে, সেইটোক ৰাইটাৰ্ছ ক্ৰেম্প বুলি কয়। আমি বিশেষকৈ দেখোঁ যোনবিলাক ব্যক্তিয়ে বেছিকৈ লিখা পঢ়া কৰে, দিনত 3-4 ঘণ্টাতকৈ বেছি লিখে, সেইবোৰ ব্যক্তিৰ এই বেমাৰটো আমি দেখা পাওঁ, সেইটোক কয় ডিষ্টনিয়া। ইয়াৰ চিকিৎসা আছে, ইয়াৰ চিকিৎসা ধৰক আপুনি কিছুমান ফাৰ্মাকলজিকেল আৰু নন ফাৰ্মাকলজিকেল আছে। নন ফাৰ্মাকলজিকেলত আপুনি যোনডাল আপুনি কলম ব্যৱহাৰ কৰি আছে, সেই কলমডাল আপুনি গ্ৰিপটো অলপ ডাঙৰ ল'ব, ডাঙৰ কলমৰ গ্ৰিপ ল'ব আৰু অলপ হেভি কলম ল'ব যেতিয়া লিখিব আপুনি, সেইটো এটা এটা ট্ৰিক। আৰু ছেকেণ্ড ট্ৰিকটো হ'ল আপুনি য়োগা কৰিব পাৰে বা মেডিটেশ্যন কৰিব পাৰে, তেতিয়াও আপোনাৰ কমা চান্স থাকে। আৰু থাৰ্ডটো হ'ল আপোনাৰ ফাৰ্মাকলজিকেল ট্ৰিটমেণ্ট, যোনটো আমি মেডিচিন দিওঁ, সেইখিনি বাৰু মই এতিয়া ইয়াত ফেচবুকৰ জৰিয়তে বা ৰেডিঅ'ত মই আপুনি মেডিচিনৰ নামটো ক'ব নোৱাৰোঁ, কিন্তু এই মেডিচিনো আছে বিশেষকৈ এই লিখোঁতে যোনটো হাত কঁপে সেই বেমাৰটোৰ কাৰণে, আৰু কিছুমান চাৰ্জিকেল ট্ৰিটমেণ্টো আছে। গতিকে আপুনি প্ৰথম পেইনৰ গ্ৰিপটো চেঞ্জ কৰক, অলপ হেভি পেইন লওক, অলপ ডাঙৰ পেইন, মোটা পেইন ল'ব, আৰু মেডিটেশ্যন, য়োগা এইখিনি কৰক, মাইণ্ডফুলনেছ এইখিনি কৰিব। আৰু থাৰ্ডত যদি আপুনি এই দুটা বস্তু কাম কৰি যদি আপুনি ভাল পোৱা নাই, তেতিয়া আপুনি ডক্টৰৰ ওচৰত আহক বা কোনোবা নিউৰলজিষ্টৰ ওচৰত যাওক আৰু আপুনি আপোনাৰ যোনখিনি প্ৰব্লেম আছে সেইখিনি অৱগত কৰিব।
0: আৰু এটা কথা, আমি কম্পন বুলি ক'লোঁ পাৰ্কিনছনৰ কথা, পাৰ্কিনছনৰ বিষয়ে আৰু কিছু কথা আমি জানিব লাগিব বিতংকৈ, কিন্তু কিছুমান ভ্ৰান্ত ধাৰণা আছে আমাৰ মাজত যে আমি আপোনাৰ কিছুমান হ'লেই ইটো ৰোগ হৈছে সিটো ৰোগ হৈছে বা অমুক কাৰণত হৈছে, কুসংস্কাৰৰ ফলত হৈছে, কৰ্মৰ ফল, এনেকুৱা বহু ধৰণৰ কিছুমান ভ্ৰান্ত ধাৰণা কিছুমান ৰাইজৰ মাজত আছে। প্ৰথমে এই ধাৰণাসমূহৰ বিষয়ে অলপ জানিব বিচাৰিছোঁ। আৰু যিহেতু আমাৰ ফোন লাইনত সংযুক্ত হৈছে, আমি নিয়ন্ত্ৰণ কক্ষত যিসকল দায়িত্বত আছে তেওঁলোকক জনাইছোঁ যে ইয়াৰফোনটো পঠিয়াই দিয়ক ইয়ালৈকে, কাৰণ আমাৰ ফোন লাইনত শ্ৰোতা সংযুক্ত হৈছে, আমি তেখেতসকলৰ সৈতে কথা পাতিব পৰা নাই।
1: এইটো একেবাৰে মানে মিছা কথা যে কপিলেই পাৰ্কিনছন হয়, এইটো একদমেই মিছা কথা। যদিও পাৰ্কিনছন বেমাৰটো ফাষ্টেষ্ট গ্ৰ'য়িং নিউৰলজিকেল বেমাৰ, অকল আপোনাৰ হাতখন কপিলেই পাৰ্কিনছন হোৱাটো একেবাৰে মিছা কথা। মই অলৰেডি কৈছোঁৱেই যে আপোনাৰ বিভিন্ন কাৰণত কম্পন আৰম্ভ হ'ব পাৰে, তাৰ ভিতৰত পাৰ্কিনছন ডিজিজটো এটা মাত্ৰ। তাৰ ভিতৰত আছে এচেনচিয়েল ট্ৰেমৰ, এনহেন্স ফিজিঅলজিকেল ট্ৰেমৰ, উইলছন ডিজিজ বা থাইৰয়ড ডিচৰ্ডাৰ, কিডনি লিভাৰ ডিচৰ্ডাৰ, ডেফিচিয়েঞ্চি চিনড্ৰম, এনেকুৱা বহুত আছে, অটোইমিউন ডিচৰ্ডাৰ, নিউৰোপেথী, এনেকুৱা বহুত বেমাৰ আছে, তাৰ ভিতৰত পাৰ্কিনছনটো এটা মাত্ৰ কজ হয়। গতিকে এনেকুৱা নহয় যে কপিলেই আপোনাৰ পাৰ্কিনছন বেমাৰ, সেইটো এটা মানে ভুল ভাৱনা বহুতৰ, মানে আমাৰ তাত আহেও বহুত ষ্টুডেণ্ট আহে, গুগল কৰিব, তাৰপিছত আহিব ক'ব ডক্টৰ মোৰ পাৰ্কিনছন হ'ব নেকি ইন ফিউচাৰ, মোৰ এনেকুৱা, মই গুগল কৰিছিলোঁ, গুগল কৰি পেলাই এইটো পাইছোঁ। আমি তেওঁলোকক মানে আমাৰ মেইন কামটো হ'ল ৰিঅ'চিউৰেঞ্চ যে এইটো বেমাৰ পাৰ্কিনছন নহয়। পাৰ্কিনছনৰ মই এটা কৈ দিছোঁ যে পাৰ্কিনছনৰ কাৰণে কি কি বস্তু লাগে আপোনালোকক মই এটা এতিয়া জনাই থৈছোঁ, অলপ মনোযোগ দি শুনিব। এক নম্বৰ হ'ল যেতিয়া

0: পাৰ্কিনছন বেমাৰটো যিকোনো বয়সতে হ'ব পাৰে, সৰুৰ পৰা বয়স্ক বয়সলৈ হ'ব পাৰে, সেইটো নাম্বাৰ ওৱান। এনেকুৱা নহয় যে সৰু বুলি পাৰ্কিনছন নহ'ব, ইয়াং অনছেট পাৰ্কিনছনো আছে। তো নাম্বাৰ টু হ'ল, যেতিয়া পাৰ্কিনছন ট্ৰেমাৰটো ৰেষ্ট ট্ৰেমাৰ বুলি কওঁ আমি, যেতিয়া আপোনাৰ হাতখন কোলাত থাকিব তেতিয়া আপোনাৰ হাতখন কঁপি থাকিব, 4 to 6 hertz কঁপি থাকিব, মানে লাহে লাহে এনেকৈ এনেকৈ কঁপি থাকিব। যেতিয়া আপোনাৰ হাতখন বা ভৰিখন ৰেষ্টত থাকিব, ৰেষ্টত মানে আপোনাৰ একদম পুৰা কমপ্লিট ৰেষ্টত থাকিব, আৰু যেতিয়া আপুনি কিবা এটা কৰিব যায় বা কাম এটা কৰিব যায়, মোবাইলটো টিপিব যায় বা কিবা এটা কৰিব যায়, তেতিয়া আপোনাৰ কম্পনটো নোহোৱা হয়। তো সেইটো নাম্বাৰ ওৱান পাৰ্কিনছনৰ ৰেষ্ট ট্ৰেমৰ, ট্ৰেমৰটো ৰেষ্টত থাকিব লাগিব। নাম্বাৰ টু হ'ল ব্ৰেডিকাইনেছিয়া বুলি কয়, যোনটো লেহেমিয়া বুলি যোনটো কয়, যোনটো মই প্ৰথমতে অনুষ্ঠানত কৈছিলোঁ যে লেহেমিয়া হোৱা, গতি লেহেমিয়া হোৱা, তাৰমানে ব্ৰেডিকাইনেছিয়া, মানে কামবিলাক আমাৰ আগতে গাড়ীখন চলি আছিলে ফ'ৰ্থ গিয়াৰত, এতিয়া গাড়ীখন ফাৰ্ষ্ট গিয়াৰত বা ছেকেণ্ড গিয়াৰত আহি গ'ল, তাৰমানে আপোনাৰ মুভমেণ্টবিলাক বহুত শ্ল' হৈ গ'ল, সেইটো কয় ব্ৰেডিকাইনেছিয়া। আৰু থাৰ্ড হ'ল আপোনাৰ টান হোৱা, মানে ৰিজিডিটি বা ষ্টিফনেছ, আপোনাৰ হাত ভৰিবিলাক ষ্টিফ হৈ যায়, হা, ধৰা আপোনাৰ যোনখিনি আপোনাৰ ফ্লুইড মুভমেণ্ট আছিলে সেইখিনি আপোনাৰ একদম টান হৈ যাব, মানে কোৰ্চ হৈ যাব, মানে দেখিলে গম পাব যে আপোনাৰ মুভমেণ্টবিলাক কোৰ্চ হৈ গৈছে, ইমান স্মুথ হোৱা নাই। আৰু 4 হ'ল আপোনাৰ পোষ্টাৰেল ইনষ্টেবিলিটি বা পোষ্টাৰেল প্ৰব্লেম, আপোনাৰ যেতিয়া থিয় হৈ থাকিব, আপুনি আমিতো চিধাকৈ থিয় হৈ থাকোঁ, কিন্তু যেতিয়া পাৰ্কিনছন আৰম্ভ হ'ব তেতিয়া লাহে লাহে মানুহটো আগফালে হেলি যাব, এনেকৈ মানে এইটো ফৰৱাৰ্ড বেণ্ডিং হৈ যাব, এনেকৈ গতিকে ষ্টুপ পোষ্টাৰ বুলি কয়। আৰু তাৰপিছত হ'লে আপোনাৰ খোজটো, খোজটো আপোনাৰ একদম চুটি হ'ব, সেইটো কয় ইংলিছত কয় শ্বৰ্ট এণ্ড ছাফলিং গেইট, শ্বৰ্ট হ'ব, আপুনি ভৰিখন এনেকৈ মানে ছাফলিং কৰি কৰি গৈ থাকিব, আৰু টেণ্ডেঞ্চি হয় যে সন্মুখৰ ফালে হেলি পেলাই দৌৰা নিচিনা হয়, সেইটো কয় ফেষ্টিনেশ্যন গেইট। গতিকে এইখিনি হ'ল, আৰু তাৰ ভিতৰত এইখিনি ক'লোঁ মই মটৰ চিনড্ৰম, তাৰ ভিতৰত আৰু এটা আছে আপোনাৰ মুখৰ যোনটো এক্সপ্ৰেশ্যন, সেই এক্সপ্ৰেশ্যনটো চেঞ্জ হৈ যায় পাৰ্কিনছনত, সেইটো কয় মাস্ক লাইক ফেচিছ, আমাৰ মুখত যেন এখন মুখা লগাই থৈছে, তাৰ কোনো চেঞ্জ হোৱা নাই, আপুনি কিবা ফূৰ্তিটো একেধৰণৰে থাকিব, তো মাস্ক লাইক ফেচিছ। তাৰ এইখিনি হ'ল মটৰ চিনড্ৰম, মানে আপোনাৰ যোনখিনি পেশীৰ প্ৰব্লেম। তাৰপিছত নন মটৰ চিনড্ৰম আছে, তাৰ ভিতৰত হ'ল কনষ্টিপেশ্যন, কোষ্ঠকাঠিন্য, সেইটো আৰু আপোনাৰ ঘ্ৰাণ শক্তি যোনটো স্মেল সেইটো কমি যোৱা, বা ডিপ্ৰেশ্যন, এংজাইটি, এইখিনি হ'ল নন মটৰ চিনড্ৰম। গতিকে আপোনালোকে এতিয়া গম পাইছে যে অকল কপিলেই নহয়, তাৰ লগত বহুত বস্তু থাকিব লাগিব পাৰ্কিনছনৰ, আৰু সেইটো কয় UK ব্ৰেইন বেংক ডায়েগনষ্টিক ক্ৰাইটেৰিয়া ফৰ পাৰ্কিনছন ডিজিজ। গতিকে আপোনালোকে এইটো ভয় নাখাব যে অকল কপিলেই পাৰ্কিনছন হয়। ইন্দ্ৰজিৎ,
1: হয়, আজি আচলতে ডক্টৰ বসুমতাৰীৰ সৈতে কথা পাতি ইমান ভাল লাগিছে, ইমান ধুনীয়াকৈ কথাবিলাক কৈছে আৰু সকলোৱে বুজি পোৱাকৈ কৈছে, এইটো এটা ডাঙৰ কথা, কিন্তু ৰাইজে শ্ৰোতাসকলে বুজি পোৱাকৈ ইমান ধুনীয়াকৈ আপুনি বুজাই দিছে কথাখিনি, আৰু এয়া কিন্তু এনেকুৱা নহয় যে আমাৰ কনচেপ্টটো নতুন, আমি নতুনকৈ জানিবলৈ পাইছোঁ, কিন্তু এনেকুৱা বিকাৰ আমাৰ হৈয়ে থাকে, আমি সদায় দেখি থাকোঁ কিন্তু আমি নাজানো আচলতে এইটো কি। গতিকে আপুনি ইমান ধুনীয়াকৈ কথাখিনি বুজাই দিছে। কল্পনামীন শৰ্মাই মংগলদৈৰ পৰা লিখিছে, আমি ৰেডিঅ' শুনা লোকসকলে ৰেডিঅ' নুশুনা লোকৰ লগত যেতিয়া মনৰ ভাৱ আদান প্ৰদান কৰোঁ তেতিয়া অনুভৱ হয় আমি সঁচাকৈ বহু লোকতকৈ বহুত কথা আগতীয়াকৈ জানো। ক্ৰীড়া, ঘৰ এখন পৰিচালনা কৰা অথবা ৰোগৰ প্ৰতিকাৰ, প্ৰায় প্ৰতিটো বিষয়ৰে জ্ঞান আমি অলপ হ'লেও আগতেই পাওঁ। গতিকে ধন্যবাদ আকাশবাণী গুৱাহাটী, আমাৰ দৈনন্দিন জীৱনৰ অংগ হোৱাৰ বাবে, যে আকাশবাণী আগতীয়াকৈ কথাখিনি আপোনালোকক জনায়। আজিৰ অনুষ্ঠান অতি গুৰুত্বপূৰ্ণ, বহুত লোকে বৰ্তমান স্নায়ু ৰোগৰ চিকাৰ হৈছে, এই ৰোগৰ আগতীয়া প্ৰিভেণ্টিভ মেজাৰ কিবা ব্যৱস্থা গ্ৰহণ কৰিব পাৰি নেকি, আগতীয়াকৈ আমি ইয়াৰ সতৰ্ক কেনেকৈ হ'ব পাৰোঁ?
0: কি নাম আছিলে
1: তেখেত? কল্পনা আমিন শৰ্মা।
0: হয়, শৰ্মা, আপোনাক এইটো কথা কৈছে, আপুনি বহুত ভাল, মানে আপুনি সম্ভৱ বহুত এক্টিভ লিষ্টনাৰ হয়, আৰু আপুনি ঠিক কথা উপস্থাপন কৰিছে যে প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিয়'ৰ, যে আমি যেতিয়া বেমাৰটো হোৱাৰ আগতে যাতে প্ৰিভেণ্ট কৰিব পাৰোঁ আমি নিজকে, তো তাৰ কাৰণে নাম্বাৰ ওৱান লাইফষ্টাইল, আপুনি নিয়মীয়া ব্যায়াম কৰক, ব্যায়াম কৰিব নোৱাৰিলেও আপুনি মিনিমাম 30 মিনিট খোজকাঢ়ক সপ্তাহত 5 দিনকৈ, টোটেল আমাক লাগে 150 মিনিট সপ্তাহটোত মিনিমাম, সেইটো ফিজিকেল একটিভিটি। আৰু যোনবিলাক মানে গাঁৱৰ মানুহ আছে বা যোনবিলাক তেওঁলোকেতো খেতি বা এইবিলাকত কৰোঁতে ব্যায়াম ধৰণৰ হৈয়ে যায়, কিন্তু যোনবিলাক মানুহ আমাৰ চিটিত আছে, যোনবিলাক চহৰত আছে, এইবিলাকৰ কাৰণে বহুত প্ৰয়োজন যে ৰেগুলাৰ নিয়মীয়া ব্যায়ামটো। নাম্বাৰ টু হ'ল টোপনি, স্লিপ, টোপনি মিনিমাম আপোনাৰ বয়স অনুযায়ী 6 ঘণ্টাৰ পৰা 7 ঘণ্টা মিনিমাম হ'ব লাগে আপোনাৰ টোপনি। যদি আপোনাৰ টোপনি কম হয় তেতিয়া আপোনাৰ গোটেই বডিটো এটা টেনশ্যনত থাকে, গোটেই বডিটো এটা ষ্টেট অফ ষ্ট্ৰেছত থাকে, গতিকে আপোনাৰ টোপনিটো যাতে ঠিক হয়, সেইটো নাম্বাৰ টু। নাম্বাৰ থ্ৰী, ডায়েট, আপোনাৰ যোনখিনি খোৱা বস্তু, আপোনাৰ যিবিলাক খায় সেইখিনি যাতে বেলেঞ্চ হয়, এনেকুৱা নহয় যে মই অকল ভাতে খাই থাকোঁ, ফল মূল

0: বা এনেকুৱা নহয় যে মই অকল ফল মূলেই খাওঁ, ভাত নাখাওঁ। গতিকে ডায়েটটো আপোনাৰ বেলেঞ্চ ডায়েট হ'ব লাগে। তাত আপোনাৰ ফল মূল, শাক পাচলি, গোটেইবিলাক বস্তু ইনক্লুড থাকিব লাগে, যাতে তাৰ ভিতৰত বহুত এণ্টি অক্সিডেণ্ট আছে সেইখিনিও। আৰু মাজে মাজে আপুনি ডক্টৰৰ পৰামৰ্শ লৈ আপোনালোকে ছাপ্লিমেণ্ট, ধৰক ভিটামিন ধৰণৰ এই কেলছিয়াম, এইবিলাক ছাপ্লিমেণ্ট খাব লাগে। তাৰপিছত আৰু হ'ল, আৰু কিছুমান আছে, ধৰক আপোনাৰ ছ'চিয়েলাইজেশ্যন বুলি যোনটো কয়, আপোনালোকে মানুহৰ লগত কথা পাতিব, তাৰ পৰাও আপোনালোকৰ ব্ৰেইনৰ বিকাশ, যোনবিলাক আপোনাৰ পাহৰা বেমাৰ, মই আজি বিভাগটো সেইটো বিভাগ বেলেগ হয়, ডিমেনচিয়া বুলি কয়, যোনবিলাক মানুহে কথা পাহৰিব আৰম্ভ কৰে, গতিকে মানুহে যাতে আপোনালোকে যাতে আইচলেট হৈ নাথাকে, যেনেকৈ আমি কথা পাতি আছোঁ আজি ৰেডিঅ'ত আপোনাৰ লগত কথা পাতি ভাল লাগিছে, ঠিক তেনেকৈয়ে আপোনালোকে যাতে ছ'চিয়েলাইজ কৰে, মানুহৰ লগত কথা পাতে, ধৰক ওচৰৰ মানুহৰ লগত কথা পাতে, আপোনালোকে ঘৰত অকলে আইচলেট হয়, মোবাইলটো টিপি নাথাকিব ঘণ্টাৰ ওপৰত ঘণ্টা, গতিকে এইবিলাক কৰিলে আপোনাৰ ব্ৰেইনৰ এক্টিভিটিবিলাক কমি যায়। আৰু আপোনালোকৰ সেই যোনবিলাক নিউৰো যোনবিলাক বেমাৰ আপুনি অলৰেডি মেনশ্যন কৰিছেই, এইবিলাক বেমাৰে আমাক সোনকালে আক্ৰমণ কৰে।
1: হয়, পাপৰিত আছে তেজপুৰৰ পৰা, অনুষ্ঠানটি চাই আছে। মোৰ মা পাৰ্কিনছন হৈ 2020 চনত পৃথিৱীৰ পৰা আঁতৰি গ'ল। তেওঁ গুৱাহাটী এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসা চলাই কৰাই আছিল। মাৰ আগলৈকে আচলতে পাৰ্কিনছন বেমাৰনো কি সেই বিষয়ে তেওঁ নাজানিছিলে আগতে, কিন্তু মাকৰ হোৱাৰ পাছত তেওঁ যেতিয়া পৃথিৱীৰ পৰা আঁতৰি গ'ল, তেওঁৰ চিকিৎসাৰ সময়ছোৱাত তেওঁ অকণমান কথাখিনি বুজি পালে। পাপৰিত আছে তেজপুৰৰ পৰা তেখেতে কৈছে। ক্ষীৰোদ কুমাৰ শৰ্মা, আপুনি অনুষ্ঠানলৈ আহিছে। ইব্ৰাহিম খান খুব ইনফৰ্মেশ্যন মাৰি তথ্যখিনি খুব ভাল পাইছে, আৰু ইতিমধ্যে ডাক্টৰ বসুমতাৰীৰ ফোন নম্বৰ গোটেই তথ্যখিনি ইয়াত মন্তব্যত ইতিমধ্যে উল্লেখ কৰা হৈছে, আপোনালোকে পাব আৰু তেখেতক যদি যোগাযোগ কৰিবলগীয়া হয়। আজি এটা খুবেই গুৰুত্বপূৰ্ণ বিষয়ৰ আলোচনা হৈছে। মৰিগাঁও জিলাৰ বাৰপুঁজিয়াৰ পৰা অনুপজ্যোতি লাহনে অনুষ্ঠানটি চাই আছে। অজয় চক্ৰৱৰ্তীয়ে খুব নজনা কথা জানিব পাৰিছোঁ বুলি আজি উল্লেখ কৰিছে, আৰু সঁচাকৈ মই নিজেই বহি থাকি বহু কথা আমি নাজানো। লিপিকা খাওন, আপুনি ডিঙি আৰু পিঠিৰ বিষ সঘনাই হৈ থকা বুলি কৈছে, সোঁ ভৰিলৈকে আঁঠুৰ বিষ হৈছে, কেনেকৈ উপশম হ'ব বিষৰ কথা কৈছে।
0: হয়, এইটোতো মাস্কুলোস্কেলেটেল হয়, এইটো হয় অৰ্থপেডিক্স বা এনেকুৱা যাব। আজি বিভাগটোৰ পৰা আমি আঁতৰি নাযাওঁ নেকি?
1: আজি এই কথাটোৰ পৰা আমি আঁতৰি নাযাওঁ। জোন শৰ্মা, আপুনি দেৰগাঁৱৰ পৰা চাই আছে। পাৰ্কিনছন ৰোগৰ কথা খুব আমি শুনিছোঁ, আৰু বাকী আৰু কেইবাটাও শব্দ আছে যিকেইটা মই 10:30 বজাৰ আগত আপোনাক সুধিব লাগিব, যিবিলাক আমি শুনি থাকোঁ কিন্তু নাজানো। কিন্তু আমি প্ৰথমে জানি লওঁ, পাৰ্কিনছন ৰোগৰ ক্ষেত্ৰত ঔষধ কি হয়, কি ধৰণৰ ঔষধ আছে?
0: হয়, পাৰ্কিনছন ৰোগৰ এক ঔষধ আছে। পাৰ্কিনছন ৰোগ আমি যদি চিকিৎসা কৰোঁ, সময়মতে চিকিৎসা কৰোঁ, যোনজন পাৰ্কিনছন ৰোগী তেওঁ এটা নৰ্মেল, নিয়াৰ নৰ্মেল লাইফ জীৱন যাপন কৰিব পাৰে। আপোনালোকে দেখিছে বহুত মুভি ষ্টাৰ আছে, তেওঁৰ ভিতৰতে আছে মাইকেল জে ফক্স, তেওঁ নিজৰ পাৰ্কিনছন বেমাৰ আছিল, তেওঁ নিজে ফাউণ্ডেশ্যন খুলিছে, এতিয়া বহুত ৰিচাৰ্চ কৰি আছে পৃথিৱীত। তো পাৰ্কিনছন বেমাৰৰ যদি আমি চিকিৎসা বুলি কওঁ, তেতিয়া আমি তিনিটা ভাগত বিভক্ত কৰিব পাৰোঁ। এক নম্বৰ হ'ল ঔষধ বা ফাৰ্মাচিউটিকেল থেৰাপি, মানে মেডিচিন। চ' মেডিচিনৰ ভিতৰত আছে আমাৰ সবতছে পাৱাৰফুল মেডিচিনটো হ'ল লিভ'ডোপা। চ' লিভ'ডোপাটো হ'ল আমাৰ যোনটো মই প্ৰথমে কৈছিলোঁ যে ডোপামিন কমি যোৱাৰ কাৰণে আমাৰ পাৰ্কিনছনৰ ৰোগবিলাক দেখা দিয়ে, সেই ডোপামিনৰ প্ৰিকাৰ্চৰ হয়, ডোপামিনৰ আগৰ পাৰ্ট, এই লেভ'ডোপাটো গৈ ব্ৰেইনত কনভাৰ্ট হয় ডোপামিনলৈ, গতিকে ডোপামিনটো ছাপ্লাই কৰে, গতিকে আমাৰ পাৰ্কিনছনৰ যোনবিলাক মেজৰিটি অফ চিম্পটম, গোটেইবোৰ নহয়, মেজৰিটি অফ দ্য চিম্পটমছ আমাৰ কণ্ট্ৰল হয়। তো তাৰ ভিতৰত ধৰক আপোনাৰ ট্ৰেমৰটো কণ্ট্ৰল হৈ যাব, আপোনাৰ গেইট বেলেঞ্চটো কণ্ট্ৰল হ'ব, আপোনাৰ যোনখিনি লেহেমীয়া গতি এইখিনি কণ্ট্ৰল হ'ব। কিন্তু কিছুমান বস্তু তাৰ দুই এটা বস্তু ঠিক নহয় তাৰ ভিতৰত ধৰক এই লেভ'ডোপা কাৰ্বিডোপা বা লেভ'ডোপা বেনচেৰাজাইডে আপোনাৰ এই যোনটো আপোনাৰ ফ্ৰিজিং বুলি কয়, ধৰক আপুনি খোজকাঢ়ি আছে, এডভান্স পাৰ্কিনছন যোনটো নেকি 9-10 বছৰৰ পিছত দেখা দিয়ে, খোজকাঢ়িয়ে গৈ আছে, আপুনি ঘৰৰ বাৰাণ্ডাখন পালে তাত কিবা এটা পৰি আছিলে, আপুনি ৰখি গ'ল, সেইটো কয় ফ্ৰিজিং অফ গেইট, FOG বুলি কয়। সেইখিনিত লেভ'ডোপা ইমান বিশেষ সহায় নকৰে। আৰু ডিষ্টনিয়া বুলি কয়, ধৰক আপোনাৰ পেশীটো ঘপককৈ এনেকুৱা বেকা হৈ গ'ল মেডিচিনৰ ইফেক্ট যোৱাৰ পিছত, সেইখিনিও লেভ'ডোপা ইমান ঠিক নকৰে। কিন্তু 80% আপোনাৰ পাৰ্কিনছন ৰোগৰ যোনবিলাক চিম্পটম আছে, সেইখিনি লেভ'ডোপাই আমাৰ কণ্ট্ৰল কৰে। আৰু লেভ'ডোপাৰ উপৰিও আৰু 3 আৰু 4 বিধ বেলেগ বেলেগ ক্লাছৰ মেডিচিন আছে। ডোপামিন এগনিষ্ট বুলি কয়, ডোপামিন এগনিষ্টটো লেভ'ডোপাৰ নিচিনাই কাম কৰে, সি ডোপামিন ছিক্ৰেচনটো বঢ়াই দিয়ে ব্ৰেইনত। আৰু কিছুমান আছে লেভ'ডোপাটো ডিষ্ট্ৰাকশ্যনটো বন্ধ কৰে, যাতে লেভ'ডোপাটো ব্ৰেইনত বেছি টাইম থাকে, সেইটো কয় COMT ইনহিবিটৰ বুলি কয় বা MAO-B ইনহিবিটৰ বুলি কয়।

0: আর কিছুমান মেডিসিন এনেকুৱাকে বনাইছে যোনবিলাক মেডিসিন আপোনাৰ লেভোনোপা খোৱাৰ পিছত মানে যোনখিনি আমি যোনটো আমি ট্ৰেড নেম জানো চিনড'পা বুলি কওঁ, আমি চিনড'পা খোৱাৰ পিছত আপোনাৰ কেতিয়াবা খুব আপোনাৰ গতিবিলাক বেছি বাঢ়ি যায়, ডান্স কৰাৰ নিচিনা হয় বা সেইটো ডিছকাইনেছিয়া বুলি কয়, সেইটো কণ্ট্ৰল কৰিবৰ কাৰণে এমান্টিডিন বুলি মেডিচিন আছে বা ছাফিনেমাইড বুলি আছে মেডিচিন, সৌ তেনেকুৱা ধৰণৰ, আৰু এপ'মৰফিন যোনটো আপুনি মই ক'লোঁ যে ফ্ৰিজিং হৈ যায়, মানুহজন ফ্ৰিজ হৈ যায় একদম এনেকুৱা থৰ লাগি যায় ঘপককৈ, এতিয়া আমি এমান্টিডিন ছাবলিংগুৱেল টেবলেট আছে, এমান্টিডিন ছাবকিউটেনিয়াছ ইনজেকশ্যন আছে, ত' এইখিনি আমাৰ যথেষ্টখিনি মেডিচিনেই আছে এজন সাধাৰণ মানে পাৰ্কিনছন ৰোগী মানে ট্ৰিটমেণ্ট কৰিবৰ কাৰণে। তাৰপিছত
1: আৰু এটা কথা এইখিনিতে মোৰ ভাবিব মন গৈছে, লেভাডোপাৰ কথা যদি কৈ আছে, বহুতে ভাবে যে খুব আসক্তি হৈ যায়, এইটো এৰিব নোৱাৰা হৈ যায় আৰু পিছত মগজুৰ ক্ষতি কৰে, এনেকুৱা কিবা কথা আছে?
0: নাই, এইটো একেবাৰে মানে মিছা কথা, এইটো এটা এডিক্টিভ নহয় বা আসক্তিকাৰক মেডিচিন নহয়, এইটো এটা নিউৰোট্ৰান্সমিটাৰ হয়। মই কৈছোঁ যে ডোপামিন কমি গ'লে আপোনাৰ পাৰ্কিনছন ডিজিজ হয়, গতিকে ডোপামিনটো ছাপ্লাই কৰে ব্ৰেইনত, গতিকে সেইটো কোনো ধৰণৰ এডিকশ্যন নহয়, এনেকুৱা নহয়। কিন্তু আমি লেভাডোপা দিওঁ যেতিয়াই মানুহজনৰ চিমটমখিনিয়ে মানুহজনক বা মানুহগৰাকীক এই তেওঁৰ ব্যক্তিগত লাইফত ব্যাঘাত জন্মায়, ধৰক লিখোঁতে দিগদাৰ হ'ল, অফিচ যাওঁতে বহুত শ্ল'কৈ গ'ল, বা বিভিন্ন এক্টিভিটিজ অফ ডেইলি লাইফত যেতিয়া প্ৰব্লেম হয় তেতিয়া আমি লেভোডোপা ষ্টাৰ্ট কৰোঁ। একো কোনো ধৰণৰ ব্ৰেইনৰ কোনো স্নায়ুক লেভোডোপাই কোনো ধৰণৰ এনেকুৱা নষ্ট নকৰে, তেনেকুৱা বৈজ্ঞানিক কোনো ধৰণৰ প্ৰমাণ নাই।
1: হয়, আৰু পাৰ্কিনছনৰ ক্ষেত্ৰতে হওক বা অন্য ৰোগৰ ক্ষেত্ৰত এক্সাৰচাইজ, ডায়েট, লাইফষ্টাইল,
0: হয়
1: এই গোটেইকেইটা কথা অলপ সেই প্ৰসংগকেইটা অলপ যদি বুজাই কয়।
0: এক্সাৰচাইজ মই আগতেই কৈছোঁ, মিনিমাম 30 মিনিটছ 5 দিন আপুনি এক্সাৰচাইজ বা খোজকাঢ়া বা জগিং যি কৰক। আৰু পাৰ্কিনছনৰ কাৰণে কিছুমান স্পেচিফিক এক্সাৰচাইজ আছে যোনখিনি চাইণ্টিফিকেলি প্ৰুভেন। এক নম্বৰ হ'ল টাইচি বুলি এটা এক্সাৰচাইজ আছে, সেইটো নেকি আপোনাক যিহেতু পাৰ্কিনছন বেমাৰটো বেলেঞ্চৰ লগত জড়িত, আপোনাৰ বেলেঞ্চটো প্ৰব্লেম হয়, আপুনি থিয় হৈ থকা ভংগী প্ৰব্লেম হয়, গতিকে টাইচি কি শিকায়, টাইচিয়ে শিকায় আপোনাক আপোনাৰ বেলেঞ্চ বা আপোনাৰ পোষ্টাৰ এইখিনি কাৰেক্ট কৰিব শিকায় আপোনাৰ। আৰু নাম্বাৰ টু হ'ল আপোনাৰ য়োগা। মেইনলি আমি পাৰ্কিনছনৰ ওপৰত যথেষ্টখিনি ষ্টাডি হৈছে আয়েংগাৰ য়োগা দি পেলাই, আয়েংগাৰ য়োগা কিছুমান প'জ আছে, পোষ্টাৰ আছে যোনখিনি নেকি পাৰ্কিনছন বেমাৰক যথেষ্টখিনি হেল্প কৰে আৰু চাইণ্টিফিকেলি প্ৰুভেন। বাকী যি কি নহওক এক্সাৰচাইজ, যিকোনো এক্সাৰচাইজ কৰিব পাৰে আপুনি, আপুনি বিহু ষ্টেপ কৰিব পাৰে ঘৰৰ ভিতৰত 10 মিনিট ৰাতিপুৱা বা আবেলি বা যিকোনো এক্সাৰচাইজেই আপোনাৰ মানে পাৰ্কিনছনৰ কাৰণে যথেষ্টখিনি সহায় কৰে পাৰ্কিনছনত। আৰু ডায়েটত কৈছোঁ যে বেলেঞ্চ ডায়েট ইজ ভেৰি ইম্পৰ্টেণ্ট ইন এনি নিউৰলজিকেল ডিছৰ্ডাৰ। পাৰ্কিনছনত এনেকুৱা স্পেচিফিক ডায়েট নাই, য়েছ পাৰ্কিনছনত যিহেতু আপোনাৰ লগত নন মটৰ চিমটম যোনখিনি আছে তাৰ ভিতৰত এটা হ'ল কনষ্টিপেশ্যন। আপুনি 99% মানুহৰে পাব পাৰ্কিনছন যাৰ আছে কনষ্টিপেশ্যন হয় 2-3 দিনৰ পিছত তেওঁ মোচন হয়, গতিকে আপুনি ফাইবাৰ ডায়েটটো বেছিকৈ খোৱা বেছি ইম্পৰ্টেণ্ট। ফাইবাৰ ডায়েট মানে শাক চব্জি, ডায়েটেৰী ফাইবাৰ আৰু যথেষ্ট পানী খাব লাগে, গতিকে আপোনাৰ যাতে বাৱেল মুভমেণ্টটো ঠিকেই থাকে আৰু সেইটো বহুত ইম্পৰ্টেণ্ট পাৰ্কিনছনৰ কাৰণে, স্পেচিয়েলি ৱেন ইট কামছ টু ডায়েট। হয়,
1: আমি আৰু কেইটামান শব্দ যেনে ডিষ্টোনিয়া, আপুনি ডিষ্টোনিয়াৰ কথা কৈছে, আৰু আমি কোৰিয়া, মই কেইটামান শব্দ চাই আহিছিলোঁ, মাইক্লনিক জাৰ্ক, এই কথাবিলাক আমি জানিব লাগিব। আমাৰ যে হাতত 15 মিনিট সময় আছে, তথাপি আমি এই কথাখিনি আপোনাৰ পৰা বিশেষকৈ এই শব্দকেইটানো কি আচলতে কি এই কথাটো জানিবলৈ। জিন্তুমণি ভূঞাই কৈছে, মোৰ ভণ্টি এজনী এথলিট, তাইৰ বয়স 15 বছৰ, তাইৰ প্ৰশিক্ষণৰ সময়ত 3 মাহ আগতে এবাৰ এইমছত চিকিৎসা কৰি আছে, আঁঠুত বিষ হৈছে, দুবাৰো নিডলিং কৰিছে, এতিয়াও ভাল হোৱা নাই, কিন্তু আজি এই বিষয়টো তেনেকুৱা প্ৰসংগৰ লগত আমাৰ জড়িত নহয়, সেইকাৰণে জিন্তুমণি ভূঞা। মন্দিৰা তামুলীয়ে কৈছে, ডক্টৰ বসুমতাৰী ছাৰে সঁচাকৈ ইমান সুন্দৰকৈ পাৰ্কিনছন ৰোগৰ বিষয়ে বুজাইছে, বহুত উপকৃত হৈছোঁ বুলি কৈছে, আপুনি খুব ধুনীয়াকৈ বুজাইছে সেই কথাটো। শফিকুল ইছলামে কৈছে, এপ'লো এক্সেল কেয়াৰ হাস্পাতালখন প্ৰাইভেট নে চৰকাৰী, তাত দুখীয়া মানুহৰ কাৰণে কিবা বিশেষ ব্যৱস্থা আছে নেকি, মোৰ মাৰ বহু দিনৰ পৰা আঁঠু কঁকালৰ বিষ হৈ আছে। আৰু ইতিমধ্যে আমাৰ যিটো বিজ্ঞাপন প্ৰচাৰ হৈছে তাত ফোন নম্বৰ দি কোৱা হৈছে, গতিকে আপোনালোকে নোট কৰি তাত কথা পাতি ল'ব আপোনালোকে। শফিকুল ইছলাম, আপুনি নিৰ্মালী সুদ বহুত নজনা কথা জানিবলৈ পাইছোঁ বুলি কৈছে। বকুলি বৈশ্য, 26 বছৰ ধৰি হাইপ'থাইৰয়ডত ভুগি আছোঁ, নিয়মিতভাৱে ঔষধ সেৱন কৰি আছোঁ, মোৰ ভৰি পতা দুখন অনবৰে জ্বলা পোৰা কৰি থাকে। আজি আচলতে এই বিষয়টোৰ লগত সম্পৰ্ক

0: ইয়াৰ বিষয়ে এটা ক'ব পাৰোঁ মই,
1: হয় আকৌ
0: ইয়াৰ এই মুভমেণ্ট ডিছৰ্ডাৰৰ ভিতৰত মই যদি এই টপিকটো নকওঁ তেতিয়া ইনকমপ্লিট হ'ব মই ভাবোঁ, কাৰণ মোৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চ। আৰু মই যেতিয়া নিউৰলজি কৰি 2012 চনত কমপ্লিট কৰিলোঁ, নিউৰলজি ৰেচিডেঞ্চি কমপ্লিট কৰিলোঁ, তেতিয়াও আমাক এই বিষয়টো ইমান বেছিকৈ পঢ়োৱা হোৱা নাছিলে বা এই বিষয়টো আমি ইমান বিশেষকৈ জনা নাছিলোঁ। যিহে তাৰপিছত যেতিয়া আমি লাহে লাহে অধ্যয়ন কৰিলোঁ, ইয়াত এটা বস্তু আছে, এটা মুভমেণ্ট আছে যোনটো নেকি বহুতেই ইম্পৰ্টেণ্ট, সেইটো হ'ল মুদ্ৰা দোষ।

0: বিশেষকৈ জানা নাছিলোঁ। যিহে তাৰপিছত যেতিয়া আমি লাহে লাহে অধ্যয়ন কৰিলোঁ, এটা বস্তু আছে, এটা মুভমেণ্ট আছে যোনটো নেকি বহুতেই ইম্পৰ্টেণ্ট, বহুত বহুতেই ইম্পৰ্টেণ্ট, সেইটো হ'ল মুদ্ৰাদোষ। মুদ্ৰাদোষ মানে ইংলিছত কয় টিক ডিছৰ্ডাৰ, TIC, টিক ডিছৰ্ডাৰ বা টৰেট চিণ্ড্ৰম বুলি কয়। এইটো আমি যেতিয়া মই যেতিয়া অধ্যয়ন কৰা আৰম্ভ কৰিলোঁ, তেতিয়া বহুত মুদ্ৰাদোষৰ পেচেণ্ট দেখা আৰম্ভ কৰিলোঁ। মুদ্ৰাদোষটো সাধাৰণতে খুব কম বয়সত হয়, 5-7 বয়সৰ, মানে স্কুলত ডায়েগনোজ কৰে টিচাৰে যে সি এনিটাইম জাৰ্ক মাৰি থাকে, এনেকৈ সদায় চকু টিপিয়াই থাকে, হা হাতখন এনেকৈ ছেইম টাইপত এনেকৈ জাৰ্ক মাৰি থাকে বা মুখেৰে শব্দ উলিয়াই থাকে, এনেকুৱা থ্ৰ'ট ক্লিয়াৰ কৰা ছাউণ্ড উলিয়াই থাকে। চ' সেইটো এটা মুদ্ৰাদোষ বা মুদ্ৰাদোষ, এইটো নিউৰলজিকেল বেমাৰেই হয়। এইটো ধৰণৰ কোনো ধৰণৰ ইয়াত কোনোবাই কিবা বেয়া কাম কৰি পেলাই হৈছে, কিবা কৰি পেলাই হৈছে, এনেকুৱা নহয়। চ' এইটো মুদ্ৰাদোষ বা টিক ডিছৰ্ডাৰ, চ' ইয়াৰ চিকিৎসা আছে। ইয়াৰ প্ৰধান চিকিৎসাটো হ'ল চাইক'লজিকেল, ইয়াৰ আমি সেইটো কয় CBT বুলি কওঁ, কগনিটিভ বিহেভিয়াৰেল থেৰাপি। আমি যোনখিনি বস্তু মুদ্ৰাদোষটো এনেকুৱা বস্তু, এইটো মই যদি আপোনালোকক এটা এনালজি দিওঁ, মানে সেইটো হ'ল ইট চেন্স স্ক্ৰেচ মানে আপোনাৰ চাপ'জ পিঠিখন খজুৱাইছে, ভাৱটো আহিছে, আপুনি পিঠিখন নখজোৱালৈকে অশান্তিত থাকিব, আপুনি পিঠিখন লাহেকৈ খজুৱাই দিলে তাৰপিছত আপোনাৰ ঠিক হৈ গ'ল। মুদ্ৰাদোষটো ঠিক তেনেধৰণৰ এটা বস্তু, আপোনাৰ ভিতৰৰ পৰা এটা আৰ্জ আহিব, আপোনাৰ এই মই বাহুটো লৰাই দিওঁ বা এনেকৈ ধাককৈ মাৰি দিওঁ, জাৰ্ক এটা মাৰি দিওঁ, সেইটো মাৰাৰ পিছত আপুনি শান্তি, যদি আপুনি সেইটো নামাৰে তেতিয়ালৈকে আপোনাৰ অশান্তি হৈ থাকিব, সেইটো মুদ্ৰাদোষ। গতিকে ইয়াৰ চিভিয়াৰ পৰ্যায়টোক টৰেট চিণ্ড্ৰম বুলি কয়। টৰেট চিণ্ড্ৰমটো হ'ল আপোনাৰ এই মুদ্ৰাদোষ দুবিধতকৈ বেছি আপোনাৰ মুদ্ৰাদোষ থাকিব, অকল এই শ্বল্ডাৰ শ্ৰাগিং বা এইটোৱে নহয়, আৰু বেলেগ কমপ্লেক্স মুভমেণ্ট ডিছৰ্ডাৰো থাকিব, বা কিছুমানে পুৰি যায়, বা মই ৰিচেণ্টলি 10 বাচ্চা দেখিছোঁ নিজকে মাৰে, এনেকৈ বুকুত ধাপ ধাপকৈ মাৰিব বা গালত মাৰিব, চৰিয়াব, সেইখিনি হ'ল মুদ্ৰাদোষ। ইয়াৰ লগতে ভকেল টিক্স থাকিব, আপোনাৰ মুখৰ পৰা কিছুমান আৱাজ উলিয়াব, কিছুমানে গৰুৰ নিচিনা উলিয়ায়, কিছুমানে ছাগলীৰ নিচিনা উলিয়ায়, বা কিছুমানে এনেই থ্ৰ'ট ক্লিয়াৰ কৰাৰ নিচিনা বিভিন্ন ধৰণৰ আৱাজ উলিয়াব পাৰে, আৰু কিছুমানে খুব বেয়া কথা কয়, ছাডেনলি বেয়া কথা কৈ দিয়ে, বেয়া কথা এটা উচ্চাৰণ কৰি দিয়ে, সেইটো মুদ্ৰাদোষ। এনেকুৱা নহয় যে বাচ্চাটোৰ চাইকিয়াট্ৰিক কিবা প্ৰব্লেম হৈছে, ঘপককৈ কিবা এটা বেয়া অসমীয়া শব্দ কৰিলে বা বেয়া ইংলিছ শব্দ কৈ দিয়ে, সেইটো চবতে মানে মই বাহিৰত থাকোঁতেও দেখিছোঁ, বাহিৰৰ বাচ্চাবিলাকৰো তেনেকুৱা। গতিকে এই ৰোগটো আপোনালোকে বাচ্চাটোক মাৰপিট বা ভয় নোখোৱাব, এই বেমাৰটো আপুনি নিউৰলজিষ্টৰ ওচৰত লৈ যাব, গৈ পেলাই ভালকৈ চিকিৎসা কৰাব, যত তাৰ কিবা ট্ৰিটেবল কষ্ট থাকিব পাৰে বা চাইক'লজিকেল যোনখিনি সহায় লাগে সেইখিনি আপোনালোকে লওক, এই বেমাৰটো আপোনালোকে এনেকৈ ইগনোৰ নকৰিব।
1: হয়, শ্ৰোতাসকল, প্ৰভাতী তৰংগ অনুষ্ঠানটি আজি প্ৰচাৰ কৰা হৈছে এপ'ল' এক্সেল কেয়াৰ হাস্পাতালৰ সৌজন্যত।
2: হাৰ্ট এটেক, ষ্ট্ৰ'ক, ৰোড এক্সিডেণ্ট, শিশুৰ জৰুৰী অৱস্থা, পেটৰ বিষ বা গেষ্ট্ৰিক ব্লিডিং, তৎক্ষণাত আহক এপ'ল' এক্সেল কেয়াৰ হাস্পাতালৰ ইমাৰ্জেঞ্চি বিভাগলৈ। ইয়াত আছে অভিজ্ঞ জৰুৰীকালীন চিকিৎসকৰ দল, আধুনিক ICU আৰু ইমাৰ্জেঞ্চি OT, 24 ঘণ্টাই সাজু আপোনাৰ সেৱাত। এপ'ল' এক্সেল কেয়াৰ হাস্পাতাল, পশ্চিম বৰাগাঁও, গুৱাহাটী। ফোন নম্বৰটি হৈছে 9957568450।
1: আমি অনুষ্ঠানটিৰ প্ৰায় শেষ অংশলৈ আহিছোঁ, কেইবাটিও ফোন কল আহিছিল কিন্তু আমি ল'ব পৰা নাই। দেৱজিৎ ডেকাই কৈছে, ছাৰ মোৰ ভাইটিৰ মুখখন হঠাৎ বেঁকা হৈ গৈছিল, কি কাৰণত হৈছে? এক্সাৰচাইজ কৰোঁতে অৱশ্যে ভাল হ'ল কিন্তু হঠাৎ বেঁকা হৈ গৈছিল, এই কথাটো তেওঁ জানিব বিচাৰিছে।
0: হয়, মুখ বেঁকা হোৱাটো বহুত কাৰণ থাকিব, তাৰ ভিতৰত মোষ্ট কমন হ'ল ফেচিয়েল পালচি। যদি বেঁকা হৈছে আৰু চকু বন্ধ কৰিব পৰা নাছিল ভালকৈ, এটা ছাইড যদি মুখখন বেঁকা হৈ গৈছে, তাৰমানে এইটো ফেচিয়েল পালচি বুলি কয়। আমাৰ যোনখিনি ক্ৰেনিয়েল পাৰ্ট, যোনখিনি মূৰৰ ডিঙিৰ, এইখিনিত আমাৰ 12 নাৰ্ভ থাকে, সেইখিনি ক্ৰেনিয়েল নাৰ্ভ বুলি কওঁ আমি, ক্ৰেনিয়াম বুলি কওঁ মূৰটো। চ' ক্ৰেনিয়েল নাৰ্ভৰ 7 নাৰ্ভডাল হ'ল ফেচিয়েল নাৰ্ভ, যোনে নেকি গোটেই ফেচিয়েল মাছলখিনি ছাপ্লাই কৰে। গতিকে যদি আপোনাৰ ৰাইট ছাইডে ফেচিয়েল নাৰ্ভডাল কাণৰ পিছফালৰ পৰা আহিব আগফালে এনেকৈ, চ' এই নাৰ্ভডাল যদি আপোনাৰ উইক হৈছে বা নিউৰোপেথি হৈছে, তেতিয়া আপোনাৰ মুখখন এইটো ছাইডে আপোনাৰ ভাল ছাইডটোৱে টানি লৈ যাব এইফালে বেয়া ছাইডটো। চ' সেইটো এটা মোষ্ট কমন কজ হয় ফেচিয়েল নাৰ্ভ পালচি।
1: আৰু আপোনাৰ এইকেইটা কথা যিটো মই শব্দকেইটা কৈছোঁ, এটা হ'ল ডিষ্টোনিয়া, এটা কোৰিয়া আৰু এটা মাইক্ৰনিক জাৰ্ক, হয় এই তিনিটা কথা অকণমান বুজাই দিয়কচোন।
0: হয়, ডিষ্টোনিয়া মানে ডিষ্টোনিয়া মানে টোনটো এবনৰ্মেল, ডিচ যদি আগত শব্দটো লগাই দিওঁ, টোনৰ এবনৰ্মেলিটিক কয় ডিষ্টোনিয়া, টোন মানে মাছল টোন। যেতিয়া আপোনাৰ

ডিঙিটো ছাপ'জ ডিঙিৰ টোনটো মোৰ নৰ্মেল আছে, মই সেইকাৰণে সন্মুখত চাই আছোঁ, কিন্তু মোৰ মাচুল যদি ৰাইট ছাইডে যদি মাচুলৰ টোনটো বাঢ়ি যায়, ছাপ'জ এই মাচুলটোৰ টোন বাঢ়ি গ'ল, মোৰ ডিঙিটো এইফালে ঘূৰি যাব। এই মাচুলটোৰ নাম স্টাৰ্নমাষ্টয়েড। এই মাচুলটোৱে ডিঙিটো অপজিট ছাইডে ঘূৰাই, এইটোৱে। আৰু এই মাচুল স্টাৰ্নমাষ্টয়েডটোৱে যোনটো ওলাই আছে, এইটো এইটোৱে সোঁফালে ঘূৰাব। গতিকে মোৰ যদি ডিষ্টনিয়া হয়, ফৰ এক্সাম্পল, মোৰ যদি ডিষ্টনিয়া হৈছে, ডিষ্টনিয়াটো মই কৈছোঁ যে এই যিমান মুভমেণ্ট ডিছৰ্ডাৰ প্ৰব্লেম আছে, এইখিনি হ'ল ছফ্টৱেৰ প্ৰব্লেম, আপোনাৰ ব্ৰেইনৰ যোনখিনি চাৰ্কিটৰ প্ৰব্লেম। আপোনাৰ মাচুলটো ঠিকে আছে, জন্মৰ পৰা ঠিকে আছে, মোৰ মাচুল ঠিকে আছে, কিন্তু মোৰ যোনখিনি ছফ্টৱেৰ, মোৰ যোনখিনি ছিগনেল, যোনখিনি চাৰ্কিট, তাৰ প্ৰব্লেম। গতিকে তাৰ প্ৰব্লেম কাৰণে যদি এইটো নেটৱৰ্ক ডিছৰ্ডাৰ বুলিও কয়। গতিকে মোৰ এই যেতিয়া মাচুলটো টোনটো এবনৰ্মেল হ'ব, সেইটো কয় ডিষ্টনিয়া, তেতিয়া মোৰ ডিঙিটো ৰাইট ছাইডে ঘূৰি যাব, এইটো কয় চাৰ্ভাইকেল ডিষ্টনিয়া। চাৰ্ভাইকেল মানে হ'ল নেক, ডিষ্টনিয়া মানে হ'ল এবনৰ্মেল টোন। চ' নেক ডিষ্টনিয়া, এইটো হ'ল চাৰ্ভাইকেল ডিষ্টনিয়া ইফালে। চ' ইয়াৰ বিভিন্ন ধৰণৰ কজ আছে ডিষ্টনিয়াৰ, তাৰ ভিতৰত জেনেটিক, তাৰপিছত ডিজেনেৰেটিভ, ধৰক পাৰ্কিনছনটো কেতিয়াবা ডিষ্টনিয়া পায়, বা পি এছ পি, এনেকুৱা ধৰণৰ ডিজেনেৰেটিভ ডিছৰ্ডাৰ আছে। ছেকেণ্ডেৰী কজ আছে যোনবিলাক আমি ট্ৰিট কৰিব পাৰোঁ, তাৰ ভিতৰত আছে উইলছন ডিজিজ বুলি আছে, সেইটো আমি ট্ৰিট কৰিব পাৰোঁ। চ' আৰু কিছুমান ধৰক আপোনাৰ ট্ৰমাৰ কিছুকেইটা আগত প্ৰিভিয়াছ ট্ৰমা থাকিলে বা ইঞ্জুৰি থাকিলেও ডিষ্টনিয়া হয়। চ' আৰু কিছুমান ইডিঅ'পেথিক য'ত আমি একো কজ নাপাওঁ, তো সেইটো ডিষ্টনিয়া। তাৰ ছেকেণ্ড কুৱেশ্যনটো সুধিছে আপুনি কৰিয়া, কৰিয়া মানে আপুনি ৰেডিঅ' লগত আছে আপোনালোক, আৰু আপোনালোকে টিভি চাই, মুভি চাই, চ' আপোনালোকে গম পাইছে কৰিয়া শব্দটো ক'ৰ পৰা আহিছে। কৰিঅ'গ্ৰাফ, কৰিঅ'গ্ৰাফীৰ পৰা আহিছে কৰিয়া। কৰিঅ'গ্ৰাফী মিনছ ডান্স, বুজি পাইছে। চ' কৰিঅ'গ্ৰাফী মানে ডান্স, তো কৰিয়া মানে ডান্স লাইক মুভমেণ্ট, চিম্পল। এবনৰ্মেল ডান্স লাইক মুভমেণ্ট হ'ব আপোনাৰ ফেচ, হাত, ডিঙি, ট্ৰাংক, ভৰি, মানুহজনে আপোনাৰ লাগিব যে মানুহজনে নাচি আছে, তো সেইটো কয় কৰিয়া। তো কৰিয়াটো বাচ্চাৰো হ'ব পাৰে, প্ৰেগনেণ্টৰো হ'ব পাৰে। বাচ্চাত যদি কওঁ, আগতে যোনবিলাক ৰিউমেটিক হাৰ্ট ডিজিজ বহুত কমন আছিলে, ৰিউমেটিক ফিভাৰৰ পিছত যোনটো হয় আমি ছিডেনহাম কৰিয়া বুলি কওঁ, পোষ্টট্ৰেপ্টোকোকেল ইনফেকশ্যন। তাৰপিছত কৰিয়া গ্ৰেভিডেৰাম বুলি কওঁ, যোনটো প্ৰেগনেঞ্চিটো হয় কিছুমানৰ, ডিউৰিং প্ৰেগনেঞ্চি হয় এনেকুৱা ডান্স লাইক মুভমেণ্ট হয়, তাৰপিছত ঠিক হৈ যায়। চৰি, কিছুমান ছেকেণ্ডেৰী কজ আছে কৰিয়াৰ কাৰণে। তাৰ ভিতৰত প্ৰটোটাইপটো হাণ্টিংটন ডিজিজ বুলি কয়, যোনটো নেকি এতিয়া পৃথিৱীত তাৰ ওপৰত বহুত ডাঙৰ ৰিচাৰ্চ চলি আছে। তাত ডান্স লাইক মুভমেণ্টৰ ওপৰতো বিশেষ আনুষাংগিক কিছুমান লক্ষণ থাকিব, যেনে ডিমেনচিয়া, কথা পাহৰি যোৱা, চাইকিয়াট্ৰিক চিম্পটম, যেনে উল্টা পুল্টা কোৱা বা চাইক'টিক বিহেভিয়াৰ, তো তেনেকুৱা ধৰণৰ। চ' সেইটো হ'ল কৰিয়া। তো তাৰপিছত লাষ্টৰ কুৱেশ্যনটো সুধিছিলে মায়'ক্লোনাছ, জাৰ্কি মুভমেণ্ট, আমি কওঁ যে জাতকা মাৰে বুলি কয় অসমীয়াত, বা হিন্দীত কয় জাতকা মাৰতা, মানে এনেকুৱা জাতকা ফটককৈ জাতকা মাৰি দিয়ে। তো মায়ো মানে হ'ল মাছল, ক্লোনাছ মানে হ'ল ছাডেন মুভমেণ্ট, শ্বক লাইক মুভমেণ্ট, ঘপককৈ শ্বক লাইক মুভমেণ্ট যিটো কয় মায়'ক্লোনাছ। তো মাছল যেতিয়া ছাডেন কণ্ট্ৰেকশ্যন হ'ব বা ছাডেন শ্বক লাইক মুভমেণ্ট হ'ব, সেইটোকে আমি মায়'ক্লোনাছ বুলি কওঁ। কেতিয়াবা সেইটো এটা আঙুলিত হ'ব পাৰে, কেতিয়াবা এখন হাতত হ'ব পাৰে, বা গোটেই বডিত হ'ব পাৰে, বা এটা ছাইডে হ'ব পাৰে। তো সেইটো হ'ল মায়'ক্লোনাছ। চ' কমনলি আমি দেখোঁ, মাকবিলাক আহে আমাৰ ওচৰত, যে বাচ্চাটো শুব যাওঁতে বহুত ভৰিখন জাতকা মাৰে, এই সৰুৰ পৰা একদম এবছৰ বয়সৰ পৰা, ধৰক আপোনাৰ 12 বছৰ 13 বছৰ বয়সলৈকে। তো সেইটো নৰ্মেল হয়, সেইটো ফিজিঅলজিকেল হয়, সেইটোক আমি কওঁ, আমি ইংলিছত কওঁ হিপনিক জাৰ্ক বুলি কওঁ। হিপনিক মানে টোপনি অহাৰ আগৰ সময়ছোৱাক আমি হিপনিক জাৰ্ক বুলি কওঁ, সেইটো কয় হিপনিক মায়'ক্লোনাছ। সেইটো ফিজিঅলজিকেল বস্তু, মানে নৰ্মেল পাৰ্ট। আপুনি নিজৰ যদি সৰু বাচ্চা আছে দেখিবই, নিজেই মাজে মাজে ভৰিখন এনেই এনেই জাতকা মাৰি থাকে, সেইটো আপ টু 76-78 টাইমছ হ'ব পাৰে, মানে 70 বা 80লৈকে নৰ্মেল বুলিয়ে ধৰোঁ আমি, টোপনি যোৱাৰ আগত যোনখিনি মাৰে সৰু বাচ্চা। গতিকে সেইটোত আপুনি একো ভয় খাব নালাগে, ডক্টৰৰ ওচৰত সেইটো যাবও নালাগে, যদি নৰ্মেল মানে ডেভেলপমেণ্ট আছে বাচ্চাটোৰ, বাকী একো নাই, সেইটো ফিজিঅলজিকেল। তাৰপিছত আৰু বিশেষ কিছুমান বেমাৰ আছে, ধৰক আমি খুব কমনলি পাওঁ লিভাৰ ডিজিজত, কিডনী ডিজিজত, যোনবিলাক এডভান্স লিভাৰ ডিজিজ হৈছে মানুহৰ, এই হাতখন এনেকৈ ৰাখি মানে ঘপককৈ পৰি যায়, সেইটো এটা মায়'ক্লোনাছ, সেইটোক নিগেটিভ মায়'ক্লোনাছ বুলি কয়। মানে হাতখন এটা পোষ্টত ৰাখিব নোৱাৰে, এনেকৈ পৰি যাব, গতিকে সেইটো ফ্লেপ বুলিও কয়, ফ্লেপিং টাইমৰ বা ফ্লেপ বুলিও কয়, এইটো নিগেটিভ মায়'ক্লোনাছ। আমি সেইটো দেখা যায় মেইনলি আপোনাৰ যদি ঘৰত কোনোবা এডভান্স কিডনী ৰোগ বা লিভাৰ
যকৃত রোগৰ

0: ৰোগী আছে তেওঁলোকৰ ক্ষেত্ৰত দেখা পোৱা যায়। আৰু মাইক্লনাছৰ কিছুমান মাইক্লনাছ আছে এপিলেপ্টিক মাইক্লনাছ, মানে মিৰ্গীৰ লগত জড়িত মাইক্লনাছ, কিছুমান মাইক্লনাছ অকল মিৰ্গীৰ লগতহে আহে মাইক্লনিক জাক, তো সেইটো কয় জুভেনাইল মাইক্লনিক এপিলেপ্সি। চ' তেনেকুৱা ধৰণৰ মাইক্লনাছৰ বিভিন্ন বিভিন্ন কজ আছে। ফিজিঅলজিক মই প্ৰথম ক'লোঁ, যোনখিনি নৰ্মেল একো ভয় খাবলগীয়া নহয়। ছেকেণ্ড আহিলে এপিলেপ্টিক মাইক্লনাছ, যোনটো নেকি মিৰ্গী বেমাৰৰ লগত থাকে। তাৰপিছত আহিলে আপোনাৰ ছেকেণ্ডেৰী কিছুমান, তাৰপিছত আহিলে ডিজেনেৰেটিভ ডিজিজ, এইখিনি কজ মাইক্লনাছৰ।
1: আৰু এটা কথা জানিবলৈ মন গৈছে যে ঔষধৰ কিবা ছাইড ইফেক্টৰ কাৰণে এনেকুৱা মুভমেণ্ট ডিছৰ্ডাৰ হ'ব পাৰে নেকি, গতি বিষয়?
0: হয়, সেইটো এটা বহুত মোৰ এটা ইম্পৰ্টেণ্ট, মানে মোৰ ফেভৰেট ছাবজেক্ট হয় ড্ৰাগ ইণ্ডিউচড মুভমেণ্ট ডিছৰ্ডাৰ বুলি কয়। এইটোক ড্ৰাগ ইণ্ডিউচ মানে মেডিচিন, আমাৰ মানুহবিলাকে কি কৰে, মই মানে এইটো কিছুমানৰ কাৰণে অৱশ্যে উপায় নাই, মই বহুত গাঁৱৰ ভিতৰত থাকে, আহিব নোৱাৰে বাৰে বাৰে ডক্টৰ ফলোৱাপত। তেওঁলোকে কি কৰে, যোনখিনি গেছৰ মেডিচিন দিছিলে সেইখিনিকে খাই থাকে বছৰি ওপৰ বছৰ। ইভেন মই চিটিটো দেখিছোঁ, গুৱাহাটী চিটিত ইয়াৰো কিছুমান মানুহ দেখিছোঁ, এখন প্ৰেছক্ৰিপশ্যনেই বাৰে বাৰে নিজে গৈ গৈ কিনি কিনি চলাই থাকে। এটা ইম্পৰ্টেণ্ট মেডিচিন ইয়াৰ হৈছে লেভ'ছালফ্ৰাইড বুলি কয়, যোনটো প্ৰ'কাইনেটিক, মানে যোনখিনি আপুনি গেছৰ কাৰণে খায়। আপুনি যদি খাইছে, মই ইয়াতে ব্ৰেণ্ড নেম যদি কওঁ, চোমপ্ৰাজ এল, এল লিখা যোনটো মেডিচিন আছে, চোমপ্ৰাজ এল, ৰেবলেট এল, বা এল থকা যোনটো, এল মানে লেভ'ছালফ্ৰাইড। এই লেভ'ছালফ্ৰাইডটো এটা বহুত ভাল মেডিচিন, কিন্তু যেতিয়া আপুনি বেছি প্ৰলং ইউজ কৰিব, বেছি দীঘলীয়াকৈ ইউজ কৰিব, তেতিয়াহ'লে আপোনাৰ মুভমেণ্ট ডিছৰ্ডাৰ হয়, যেনে মুখখন কপককৈ বেঁকা হৈ যোৱা, হাত কপা, বিভিন্ন ধৰণৰ হ'ব পাৰে। সেইটোৰ ওপৰত আমি ৰিচাৰ্চ কৰি আছোঁ বৰ্তমান। আপোনালোকক এইটো অনুৰোধ যাতে নিজেই আপুনি গেছৰ মেডিচিনটো নন ষ্টপ খাই নাথাকে। মই 2-3 বছৰ খোৱাও পাইছোঁ নিজেই, আৰু এইখিনি প্ৰব্লেম লৈ মানে গমেই পোৱা নাই যে এইটো গেছৰ মেডিচিনৰ কাৰণে হ'ল। সেইটো
1: এই কথাটো আপোনাক শুনাৰ লগে লগে আমি নিজেও এনেকুৱা গেছৰ হোৱাৰ লগে লগে আমি নিজৰ মতেই সুখান্ত নহয়নে, আমি নিজৰ মতেই ফাৰ্মাচীলৈ গৈ এবাৰ যদি কোনোবা ডক্টৰে দিছিলে সেইটোকে আমি কিনি আনি খাই থাকোঁ। গতিকে এইটো কথা সঁচাকৈ ভাবিবলগীয়া। হিমাংশু ঠাকুৰীয়াই কৈছে যে মোৰ সৰুৰে পৰা খুব সমস্যা আছিল, গৰুৰ দৰে মাত ওলাইছিল। আৰু কল্পনা কলিতা কৈছে ছাৰে ইমান সুন্দৰকৈ কৈছে, আপোনাক বহুত ধন্যবাদ জনাইছে যে বৰ ধুনীয়াকৈ বুজাই কৈছে বুলি কৈছে। ঘিলামৰা লখিমপুৰৰ পৰা হেমা বৰগোহাঁই, আপুনি খুব নজনা কথা জনাইছে বাবে আকাশবাণী গুৱাহাটীক আৰু আপোনাক ধন্যবাদ জনাইছে তেখেতে। জগত বসুমতাৰী কৈছে দাদা মোৰ ছোৱালীজনীৰ 15 বছৰ, তাই হাতখন যোৱা 4 মাহমানৰ পৰা কঁপি থাকে বুলি কয় আৰু মাজে মাজে বিষাই থাকে, কি হৈছে বাৰু?
0: হয়, যদি এখন হাত হৈছে বা যদি এখন হাত হৈছে ডেফিনেটলি আপুনি ডক্তৰৰ ওচৰত আহিব লাগিব, চাব লাগিব। আৰু 14-15 বছৰত সাধাৰণতে ডাঙৰ একো বেমাৰ হ'ব নালাগে, কিবা ফিজিঅলজিকেল ডেফিচিয়েন্সি বা এনেকুৱাই হ'ব যেন পাইছোঁ।
1: হয়, আৰু যুৱক যুৱতীসকলৰ যেতিয়া ট্ৰেমৰ হয় বা ডিষ্টোনিয়া হয়, সেইটো কি ধৰণে আমি চাব লাগে, আমি শেষত সেইটো কথাই আপোনাৰ পৰা জানো, আৰু শ্ৰোতাসকলক আপুনি কি আহ্বান জনাব?
0: সেইটো এটা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন কৰিছে আপুনি, কাৰণ ডিষ্টোনিয়া, ডিষ্টোনিয়াটো এতিয়া বহুত চিকিৎসকো একচুৱেলি ভালকৈ মানে ইভালুৱেট কৰিব নোৱাৰে। হা, চ' ডিষ্টোনিয়াটো যদি ইয়াং অনছেট ডিষ্টোনিয়া হয়, ইয়াং অনছেট ডিষ্টোনিয়া মানে একদম খুব কম বয়সতে, 5 বছৰ 4 বছৰ তেনেকুৱা ইয়াং অনছেট, আমি চাব লাগে যে ক'ত ষ্টাৰ্ট হৈছে, এইটো ভৰিত ষ্টাৰ্ট হৈছে নে হাতত ষ্টাৰ্ট হৈছে। চ' আমি ডিষ্টোনিয়াটো কমপ্লিটলি এনালাইজ কৰিব লাগিব যে কিমান বয়সত হৈছে, কোনটো বডি পাৰ্টছত হৈছে, কিমান দেৰি থাকে, কিবা ভেৰিয়েশ্যন আছে নেকি, ডায়নেল ভেৰিয়েশ্যন মানে ৰাতিপুৱা বেয়া হয় আবেলি, ৰাতিপুৱা ভাল হয় আবেলি বেয়া হৈ যায়, সেইটোক ভেৰিয়েশ্যন বুলি কয়। গতিকে ডিষ্টোনিয়াটো যদি এনেকুৱা থাকে, এক মই মোৰ মানে অনুৰোধ যে আপোনাৰ কোনোবা ভাল নিউৰলজিষ্টৰ ওচৰত গৈ পেলাই এবাৰ দেখুৱাই লওক। মানে এইটো অন ৰেডিঅ' কোৱাটো ইমান ইজি নহয় যে ডিষ্টোনিয়া হ'লে মই কি দিম তেনেকুৱা, কাৰণ ইয়াৰ মোৰ দেন 300 কজ আছে ডিষ্টোনিয়া।
1: হয়, আৰু এটা কথা আপোনাক সুধোঁ যে আমাৰ হয়তো আমাৰ জীৱনত বহুত চিন্তা থাকে, টেনশ্যন থাকে, ষ্ট্ৰেছ থাকে, ইয়াৰ ফলতো হয় নেকি? আৰু যদি এগৰাকী ৰোগীৰ এনেকুৱা ডিছঅৰ্ডাৰ হৈছে, তেওঁ চিকিৎসকৰ ওচৰলৈ গ'লে কি কি বস্তু লগত লৈ যোৱাটো উচিত, মানে ডক্টৰে এইখিনি জানিব বিচাৰে?
0: হয়, আপুনি এইটো সুন্দৰ মানে কুৱেশ্যনটোৱে উপস্থাপন কৰিছে যে আমাৰ জীৱনত মানে যোনটো এংজাইটি, টেনশ্যন, ষ্ট্ৰেছ, ষ্ট্ৰেছে এই যোনবিলাক মুভমেণ্ট ডিছৰ্ডাৰ আছে, এইবিলাক যোনবিলাক মুভমেণ্ট ডিছৰ্ডাৰ আছে, এইখিনিক বঢ়াই দিয়ে, এগ্ৰেভেট কৰি দিয়ে। যেতিয়া আপুনি চাব ৰিলেক্স হৈ আছে, যিকোনো মুভমেণ্ট ডিছৰ্ডাৰ একচেপ্ট 2 or 3, আপোনাৰ ৰাতি টোপনিত নোহোৱা হৈ যায় মুভমেণ্টবিলাক, ইভেন পাৰ্কিনছন, এচেঞ্চিয়েল ট্ৰেমৰ, ডিষ্ট

0: ধন্যবাদ জনাইছোঁ আজি, বিশেষকৈ ধন্যবাদ জনালোঁ এপ'লো এক্সেল কেয়াৰ হাস্পাতালক আৰু ডক্টৰ বসুমতাৰীক। ধন্যবাদ, সকলো ভালে থাকিব।
1: হাৰ্ট এটেক, ষ্ট্ৰোক, ৰোড এক্সিডেণ্ট, শিশুৰ জৰুৰী অৱস্থা, পেটৰ বিষ বা গেষ্ট্ৰিক ব্লিডিং, তৎক্ষণাত আহক এপ'লো এক্সেল কেয়াৰ হাস্পাতালৰ ইমাৰ্জেঞ্চি বিভাগলৈ। ইয়াত আছে অভিজ্ঞ জৰুৰীকালীন চিকিৎসকৰ দল, আধুনিক ICU আৰু ইমাৰ্জেঞ্চি OT, 24 ঘণ্টাই সাজু আপোনাৰ সেৱাত। এপ'লো এক্সেল কেয়াৰ হাস্পাতাল, পশ্চিম বৰাগাঁও, গুৱাহাটী। ফোন নম্বৰটি হৈছে 9957568450।
2: প্ৰভাতী তৰংগ শুনিলে।
3: প্ৰভাতী তৰংগ।

0: ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
4: নহ'ব কিয়, হোমিঅ'ৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
3: তাৰ মানে?
4: মানেটো হ'ল হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
3: তাত কি হয়?
4: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহ'লেতো গাখীৰতে মহৰ খুটি।
3: মানে
4: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
3: তেতিয়াহ'লে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
5: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমংগ।

0: এ নবনির্বাচিত বিধায়কসকলক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱাব। ইয়াৰ পাছতে বিধানসভাৰ নতুন অধ্যক্ষ নিৰ্বাচন কৰা হ'ব। হাকুকিও বিজেপিয়ে বিধানসভাৰ পৰৱৰ্তী অধ্যক্ষ হিচাপে ভৱানীপুৰ সৰভোগ সমষ্টিৰ বিধায়ক ৰঞ্জিত দাসক মনোনীত কৰিছে। পেট্ৰল ডিজেলৰ ব্যয় কৰ্তন কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ কনভয়ৰ বাহনৰ সংখ্যা হ্ৰাস কৰিছে। পশ্চিম এছিয়াৰ সাম্প্ৰতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বিশ্বজুৰি আহি পৰা তেল আৰু ইন্ধনৰ সংকটৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি কেইবাগৰাকী কেন্দ্ৰীয় মন্ত্ৰী আৰু অন্যান্য ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে তেওঁলোকৰ কনভয়ৰ সংখ্যা হ্ৰাস কৰা পৰিলক্ষিত হৈছে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই প্ৰধানমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই সাংবাদিকৰ আগত এইদৰে কয়।
1: ৰাজ্যপালৰ পৰা আৰম্ভ কৰি আমাৰ প্ৰতিটো পৰ্যায়ৰ চৰকাৰী বিষয়া মন্ত্ৰীসকলৰ কনভয়সমূহ সৰু কৰা হ'ব। নিৰাপত্তাৰ দিশটোক বাদ দি এই গোটেই কনভয়খিনি সংখ্যা হ্ৰাস কৰিবৰ কাৰণে আজি আমি সিদ্ধান্ত লৈছোঁ। মন্ত্ৰী হওক, অফিচাৰ হওক বা মুখ্যমন্ত্ৰী হওক, ৰাজ্যপাল হওক, সকলোৰে কনভয়বিলাক ডাউন চাইজ কৰা হ'ব এটলিষ্ট ফৰ নেক্সট ছিক্স মান্থ। যোৱা বছৰৰ তুলনাত এই বছৰ অসম চৰকাৰৰ পেট্ৰল ডিজেল খৰচ, যিটো চৰকাৰে আমি গাড়ীত খৰচ কৰোঁ, ইট উইল বি কাট বাই 20% বাই ৰিডিউচিং।
0: ইপিনে বৰ্ধিত উত্তেজনাৰ মাজতে তেল কোম্পানীসমূহে পেট্ৰল আৰু ডিজেলৰ প্ৰতি লিটাৰত 3 টকাকৈ মূল্য বৃদ্ধি কৰিছে। এই অনুসৰি নতুন দিল্লীত প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য 97.70 টকালৈ আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত 90.67 টকালৈ বৃদ্ধি পাইছে। কলকাতাত পেট্ৰলৰ মূল্য প্ৰতি লিটাৰত 108.74 টকালৈ আৰু ডিজেলৰ মূল্য 93.14 টকালৈ বৃদ্ধি পাইছে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই অহা 21 জুনত চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তিৰ ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ তথা প্ৰৱেশ পৰীক্ষা নীট পুনৰ অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে। সংস্থাটোৱে পৰীক্ষাৰ্থীসকলক কেৱল NTAৰ দ্বাৰা প্ৰকাশিত তথ্যৰ ওপৰতহে নিৰ্ভৰ কৰিবলৈ আহ্বান জনাইছে। ইয়াৰ পূৰ্বে যোৱা 3 মে'ত প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবে নীট বাতিল কৰা হৈছিল। নীটৰ প্ৰস্তুতি পৰ্যালোচনা চলোৱাৰ উদ্দেশ্যে কালি সন্ধিয়া কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ বাসগৃহত উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। বৈঠকত পৰীক্ষা সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বিভিন্ন দিশ সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয়। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠত আজি শুনানিৰ বাবে তালিকাভুক্ত কৰা হৈছে। ইয়াৰ পূৰ্বে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পাৰ্থিৱজ্যোতি শইকীয়াৰ বিচাৰপীঠে যোৱা বুধবাৰে অভিযুক্ত শ্যামকানু মহন্তই জামিনৰ বাবে অনুৰোধ জনাই দাখিল কৰা আবেদনখন শুনানিৰ বাবে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল। বিচাৰপীঠখনে ইয়াৰ পৰিৱৰ্তে অভিযুক্তগৰাকীৰ জামিন আবেদন উচ্চ ন্যায়ালয়ৰ আন বিচাৰপীঠত তালিকাভুক্ত কৰিবলৈ নিৰ্দেশ দিছিল। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ বাবে অহা 25 মে'ৰ পৰা জীপ ছাফাৰী বন্ধ থাকিব। প্ৰতিকূল বতৰ আৰু উদ্যানৰ ভিতৰৰ ক্ষেত্ৰসমূহৰ অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি উদ্যান কৰ্তৃপক্ষই এই সিদ্ধান্ত গ্ৰহণ কৰিছে। পূব অসম বন্যপ্ৰাণী সংমণ্ডলৰ বিভাগীয় বন বিষয়াই কালি জাৰি কৰা জাননী অনুসৰি পৰ্যটকৰ সুৰক্ষাৰ স্বাৰ্থত অহা 25 মে'ৰ পৰা ৰাষ্ট্ৰীয় উদ্যানখনৰ কহৰা, অগৰাতলী, বাগৰি আৰু বুঢ়াপাহাৰ বনাঞ্চল ক্ষেত্ৰ পৰ্যটকৰ বাবে বন্ধ থাকিব। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত কাইলৈ নিশা 8:02 উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাত অংশ ল'ব জ্যেষ্ঠ অধিবক্তা আব্দুৰ ৰজাক ভূঞা আৰু অধিবক্তা জ্যোতিস্মিতা শৰ্মাই। শ্ৰোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত 03612661876 আৰু 2662325 নম্বৰত ফোন কৰি সমল ব্যক্তি দুগৰাকীক বিষয়টো সন্দৰ্ভত প্ৰশ্ন সুধিব পাৰিব। অনুষ্ঠানটিৰ আঁত ধৰিব অৰুণিমা গোস্বামী আৰু অৰূপ কুমাৰ শৰ্মাই। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌত হ'বলগীয়া এখন খেলত চেন্নাই ছুপাৰ কিংছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত। আমাৰ অনুষ্ঠান নিউজ অন এআইআৰ মোবাইল এপতো উপলব্ধ। আমাৰ আজিৰ এতিয়াৰ এই অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত নীলাক্ষী বৰদলৈ, নিয়ন্ত্ৰণ কক্ষত নিখিল শৰ্মা, বিবেক শৰ্মা আৰু ফটিক চন্দ্ৰ বৰ্মন। এফ এম ট্ৰান্সমিটাৰৰ দায়িত্বত আছে সিদ্ধেশ্বৰ বড়ো। ট্ৰান্সমিটাৰৰ

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই ত্ৰিদিশাই আপোনাক আদৰণি জনাইছোঁ। আজিৰ অনুষ্ঠানত আপোনালৈ আগবঢ়াইছোঁ বাৰেৰহণীয়া গীত মাতৰ অনুষ্ঠান হিপ হিপ হুৰেৰ এটি খণ্ড।
1: নমস্কাৰ, বাৰেৰহণীয়া গীত মাতৰ অনুষ্ঠান হিপ হিপ হুৰেলৈ আকাশবাণীৰ সমূহ শ্ৰোতাকে মই পম্পী মালাকাৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পৰিৱেশ কলা বিভাগৰ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা হিপ হিপ হুৰেৰ তৃতীয়টি খণ্ড। গতিকে পলম নকৰি আৰম্ভ কৰিছোঁ আজিৰ এই বিশেষ অনুষ্ঠানটি। আমি পৰিৱেশ কলা বিভাগৰ সংগীত বিভাগৰ ছাত্ৰীসকলৰ মাজলৈ আহিছোঁ। এইবাৰ অনুষ্ঠানত আমাক কি শুনাবা?
2: হয়, এইবাৰ আমি সংগীতাচাৰ্য লক্ষ্মীৰাম বৰুৱাদেৱ

0: আটাইকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে খুব সুন্দৰকৈ গীতটি পৰিৱেশন কৰিলে। আপোনালোকৰ পৰিচয় জানিব বিচাৰিছোঁ, আপোনাৰ পৰিচয়।
1: নমস্কাৰ, মোৰ নাম শ্ৰী ত্ৰিবেণী মহন্ত, মই চতুৰ্থ ষান্মাসিকৰ ছাত্ৰী, লগতে মই পৰিৱেশ কলা সংগীত বিভাগৰ ছাত্ৰী হয়।
2: নমস্কাৰ, মোৰ নাম কুমাৰী ঋষিতা প্ৰিয়ম গোস্বামী, মই দ্বিতীয় ষান্মাসিকৰ ছাত্ৰী আৰু লগতে পৰিৱেশ কলা বিভাগৰ সংগীত শাখাৰ ছাত্ৰী হয়।
3: নমস্কাৰ, মোৰ নাম কৰিশ্মা কলিতা, মই চতুৰ্থ ষান্মাসিকৰ ছাত্ৰী, লগতে পৰিৱেশ কলা বিভাগৰ নৃত্য বিভাগৰ ছাত্ৰী হয়।
4: নমস্কাৰ, মোৰ নাম শ্ৰী সন্তোষী দাস, মই চতুৰ্থ ষান্মাসিকৰ ছাত্ৰী, মই ইয়াৰ পৰিৱেশ কলা বিভাগৰ মিউজিক বিভাগত কৰি আছোঁ।
0: ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি পুনৰ সন্তোষীৰ কাষলৈ আহিছোঁ। অনুষ্ঠানত তোমাক কি পৰিৱেশন কৰিবা?
4: এইবাৰ মই গোৱালপাৰা লোকগীত এটি পৰিৱেশন কৰিম।

0: ধন্যবাদ, বহুত বহুত ধন্যবাদ। তুমি গীতটি খুব সুন্দৰকৈ পৰিৱেশন কৰিছা। যিহেতু আমি জানো যে এই বিশ্ববিদ্যালয়খনত বিভিন্ন প্ৰান্তৰ পৰা ছাত্ৰ ছাত্ৰী ইয়ালৈ পঢ়িবলৈ আহে, জানিব বিচাৰিছো তুমি ক'ৰ পৰা আহিছা?
1: মই লখিমপুৰৰ পৰা আহিছোঁ।
0: এই বিশ্ববিদ্যালয়খনত যিহেতু বিভিন্ন বিভাগত শিক্ষাদান কৰা হয়, তোমাৰ অনুভৱ কেনেকুৱা?
1: অনুভৱ বুলি ক'বলৈ গ'লে এটা সুকীয়া অনুভৱ বুলি ক'ব পাৰি, কাৰণ এই পৰিৱেশ্য কলালৈ আহি পিনে মই যিখিনি কথা মই নাজানিছিলোঁ আগতে, সেই সকলোবোৰ জ্ঞানৰ লগতে আমাৰ যিহেতু এইটো পাৰফৰ্মিং আৰ্টছ বুলি কয়, পৰিৱেশ্য কলা, যোনটো আমাৰ হৃদয়ত যোনবিলাক থাকে সেইবিলাক কেনেকৈ প্ৰকাশ কৰিব পাৰি, কেনেকৈ প্ৰেজেণ্ট কৰিব পাৰি, সেইবিলাক আমাক ছাৰ মেমহঁতে আমাক সুন্দৰভাৱে কৰিবলৈ শিকাইছে। লগতে আমাৰ প্ৰত্যেকজন ছাৰে আমাৰ বহুত যিমান তেওঁলোকে দিব পাৰে, আমি বিচৰাৰ উপৰিও তেওঁলোকে যিমানখিনি দিব পাৰে সেইখিনি আমাক তাতকৈ বহুত দিছে বুলি আমি ক'ব বিচাৰিছোঁ। এই অনুষ্ঠানৰ জৰিয়তে মই ক'ব বিচাৰিছোঁ যে থেংক ইউ ছাৰ, থেংক ইউ মেম, সকলোকে থেংক ইউ।
0: আৰু যিহেতু তুমি গীতৰ সৈতে জড়িত হৈ আছা, গানৰ যাত্ৰাৰ বিষয়ে তোমাৰ কেতিয়া প্ৰাৰম্ভ হৈছিল যাত্ৰাই?
1: গানৰ যাত্ৰা বুলি ক'বলৈ গ'লে মোৰ মা, আচলতে মায়ে মোক গান গায়, মাৰ পৰা শিকিছিলোঁ প্ৰথমত। গান বুলি ক'লে মোৰ গোটেই বডিতে আছে, গোটেই তেজতে আছে, সেইকাৰণে মানে গান শুনাৰ লগে লগে যে নাচোঁ গাওঁ সেনেকুৱা এটা অনুভৱ হয়, সেইটোৱে আৰু।
0: আৰু গীতৰ উপৰিও তোমাৰ আন কিহতে ৰুচি আছে?
1: গীতৰ বাহিৰেও মোৰ গান গাই ভাল পাওঁতো জানি, গান গাওঁ, নাচোঁ, তাৰপিছত ড্ৰয়িং কৰোঁ, অভিনয় কৰি ভাল পাওঁ, মডেলিং কৰি ভাল পাওঁ, সকলো ভাল লাগে আৰু।
0: জানি খুব ভাল লাগিছে, আৰু তোমাৰ এই যাত্ৰা অব্যাহত থাকক, তোমালৈ অশেষ শুভকামনা থাকিল।
1: ধন্যবাদ।
0: শ্ৰোতাসকলে শুনি আছে বাৰীৰহণীয়া গীত মাদ অনুষ্ঠান শিপি ভৰে। অনুষ্ঠানত এবাৰ আমি আহিছোঁ আন এগৰাকী ছাত্ৰীৰ ওচৰলৈ, তোমাৰ পৰিচয় জনাবা।
2: হেল্ল', মাই নেম ইজ নিকিতা দাস, আই এম ফ্ৰম দ্য পাৰফৰ্মিং আৰ্টছ ডিপাৰ্টমেণ্ট, মাই ছেক্টৰ ইজ থিয়েটাৰ।
0: আজি অনুষ্ঠানত তুমি আমাক কি শুনাবা?
2: আই এম গোয়িং টু ৰাইম আ পয়েম হুইচ নেম ইজ এনেভেলি, ইটস আ ভেরি ফেমাস পোয়েম। সো ইয়া, ইট ওয়াজ মেনি অ্যান্ড মেনি আ ইয়ার এগো ইন আ কিংডম বাই দ্য সি দ্যাট আ মেডেন দেয়ার লিভ হোম ইউ নো বাই দ্য নেম অফ এনেভেলি অ্যান্ড দিস মেডেন সি লিভ উইথ নো আদার থট দেন টু লাভ অ্যান্ড বি লাভ বাই মি। আই ওয়াজ আ চাইল্ড অ্যান্ড শি was a child in this kingdom by the sea, but we love with a love that was more than love, I and my Annabelle, with a love that the wings sharp of heaven covered with her and me, and this was the reason that long year ago in the kingdom by the sea a wind blew out of a cloud chilling my beautiful Annabelle, so that her high-born kinsman came out, bore her away from me to shut her up in a scalp hole in the kingdom by the sea.

0: the angels, not happy in heaven, went envying her and me. Yes, that was the reason, as all men know in this kingdom by the sea, that the wine came out of the cloud by the night, sealing and killing my enemy. Thank you.
1: খুবেই সুন্দৰ, তুমি কবিতাটি খুব সুন্দৰকৈ পাঠ কৰিছা। তোমাৰ পৰা জানিব বিচাৰিছোঁ যে তুমি যিহেতু কৈছা তুমি থিয়েটাৰ ডিপাৰ্টমেণ্টৰ আৰু তুমি কবিতা আবৃত্তি কৰিছা, থিয়েটাৰ আৰু কবিতা আবৃত্তিৰ উপৰিও তোমাৰ কিহত ৰাপ আছে?
0: থিয়েটাৰ কবিতাৰ আবৃত্তিৰ উপৰিও যিহেতু আমি থিয়েটাৰৰ লগতে জড়িত, মই সৰুৰ পৰা ডান্স কৰিছোঁ আৰু মই মডেলিঙৰ লগতো জড়িত হৈ আছোঁ, আৰু তাৰ লগে লগে মই কবিতা আবৃত্তি, এংকৰিং এইবোৰো কৰোঁ। খুব ভাল লাগে এইবোৰ ছেক্টৰত, আৰু মই বিচাৰোঁ যাতে আমাৰ দৰে আৰু বহুতো ল'ৰা ছোৱালী এনেদৰে আমাৰ কালচাৰেল ছেক্টৰটোত যাতে সহায় সহযোগিতা আগবঢ়ায়, আৰু আমাৰ ডিপাৰ্টমেণ্টটোত যেনেদৰে আমাক শিক্ষা দিয়া হয় এনেকুৱা যেন শিক্ষা সকলো ধৰণৰ শিক্ষানুষ্ঠানতে দিয়া হওক, যাতে তেওঁলোকে নিজৰ নিজৰ প্ৰতিভাসমূহ বিকাশৰ বাবে এটা সুবিধা পায়।
1: তোমাৰ ভৱিষ্যত পৰিকল্পনা কেনেধৰণৰ?
0: ভৱিষ্যতে এগৰাকী ভাল শিল্পী হোৱাৰ পৰিকল্পনা আছে, আৰু যদি সকলোৰে আশীৰ্বাদ থাকে তেনেহ'লে নিশ্চয় কিবা এটা সমাজখনৰ বাবে আৰু অসমীয়া জাতিটোৰ বাবে আৰু আমাৰ অসমীয়া সমাজখনৰ বাবে কিবা এটা কৰিবলৈ এটা আশা আছে নিশ্চয়। আৰু সকলোতকৈ ডাঙৰ পৰিকল্পনা এইটোৱে যে যিহেতু আমাৰ নাটক আৰু গান বাজনা এইবোৰ ক্ষেত্ৰত আমাৰ শংকৰদেৱে আমাক আগতেই বহুত আগবঢ়াই থৈ গৈছে আমাৰ সমাজখন, কিন্তু এতিয়া আমাৰ বৰ্তমান পৰিৱেশত যদি চাওঁ আমাৰ অসমীয়া সমাজখন খুব পিছ পৰি থাকিলে, কাৰণ আমাৰ লিটাৰেচাৰেলি আমি ইমানখিনি কথা নিলিখিলোঁ। কিন্তু আজিও আমাৰ হাতত সময় আছে, এতিয়াও যদি আমি আমাৰ নতুন প্ৰজন্মই আৰু আমাৰ ল'ৰা ছোৱালীখিনি, সৰু সৰু ল'ৰা ছোৱালীখিনি যদি একলগ হৈ কেনে চেষ্টা কৰোঁ, নিশ্চয় আমাৰ অংকীয়া নাট, ভাওনা বা আমাৰ পৰম্পৰাসমূহ, মাছ মেকিং, এনেকুৱা ধৰণৰ আমাৰ পুৰণা পৰম্পৰাসমূহক আমি আকৌ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব পাৰিম, আৰু মই সেইটোকে বিচাৰিম। আৰু তাৰে বাবে আমাৰ সমবয়সীয়া আৰু লগতে আমাৰকে সৰু যিমান ল'ৰা ছোৱালী আছে, যাৰ যাৰ এইটো ক্ষেত্ৰত প্ৰতিভা আছে, তেওঁলোকক মই আমন্ত্ৰণ জনাব বিচাৰিম এনেকুৱা ধৰণৰ যাতে দিশসমূহত তেওঁলোকে নিজৰ নিজৰ মতবোৰ আগবঢ়াব পাৰে আৰু এনেদৰে যাতে আমাৰ সমাজখন আগবঢ়াই নিয়াত সহায় কৰে।
1: হয়, বহুত বহুত ধন্যবাদ। তুমি নৱপ্ৰজন্ম হিচাপে খুব সুন্দৰভাৱে কথাখিনি কৈছা, তোমাক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।
2: পুনৰ কাষলৈ আহিছোঁ ত্ৰিবেণী মহন্তৰ, তেখেতে পুনৰবাৰ আমাৰ শ্ৰোতাসকলক এটি গীত পৰিৱেশন কৰি শুনাব। কি গীত পৰিৱেশন কৰিব?
3: মই ডক্টৰ ভূপেন হাজৰিকা দেৱৰ অতি পুৰণি এটি গীত তাজমহল, এই গীতটি অকণমান গাবলৈ প্ৰয়াস কৰিম।
2: নিশ্চয়।

0: ধন্যবাদ।
1: ডক্টর ভূপেন হাজৰিকাৰ কালজয়ী এটি গীত ইমান সুন্দৰকৈ পৰিৱেশন কৰি অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।
0: ধন্যবাদ।
1: ইমান সুন্দৰকৈ গীত দুটি পৰিৱেশন কৰিলে, গতিকে জানিব বিচাৰোঁ ঘৰ ক'ত আপোনাৰ?
0: মোৰ ঘৰ সোণাপুৰত। সোণাপুৰীতে যিহেতু সকলোৱে চিনি পায়, মোৰ সোণাপুৰ কলেজ গেটৰ ওচৰতে মোৰ ঘৰ।
1: হয়, আচলতে বৰ্তমান সোণাপুৰ বুলি ক'লে এক অসমৰ নহয়, আচলতে সৰ্বত্ৰে চৰ্চিত এখন ঠাই হৈছে, লগতে আচলতে এক আৱেগ হৈ পৰিছে। গতিকে সোণাপুৰৰ জীয়াৰী, লগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ এই পৰিৱেশ্য কলা বিভাগৰ এগৰাকী ছাত্ৰী, এটা কথা জানিব বিচাৰিম। ডক্টৰ ভূপেন হাজৰিকাৰ গীত খুব সুন্দৰকৈ পৰিৱেশন কৰিলা, লগতে যিসমূহ দলীয়ভাৱে গীত পৰিৱেশন কৰা হ'ল তাতো খুব সুন্দৰকৈ আচলতে পৰিৱেশন কৰিলে সকলোৱে। এই গানৰ যি যাত্ৰা, এই গানৰ যাত্ৰা কেতিয়াৰ পৰা আৰম্ভ হৈছিল?
0: মোৰ গানৰ যাত্ৰা সৰুৰ পৰাই প্ৰশিক্ষণ লৈছিলোঁ মোৰ মাৰ পৰাই। মা গান গায়, মোৰ মামাহঁতৰ ঘৰৰ গোটেইখিনি পৰিয়ালৰ মানে আমাৰ গানৰ লগতে জড়িত, নাটকৰ লগতো জড়িত আছে। মাৰ পৰাই প্ৰথমতে মই গান শিকিছিলোঁ। 5 বছৰ বয়সৰ পৰা মই যিটো আমাৰ ক্লাছিকেল শাস্ত্ৰীয় সংগীত মই তাতে গাইছোঁ, তাৰ পৰাই মই এতিয়ালৈ তেনেকৈ চলি গৈ আছে।
1: আচলতে জানিব পাৰিছোঁ এবাৰ আকাশবাণী গুৱাহাটীৰ যি সংগীতৰ যি অডিশ্যন হৈছিলে তাতো আপুনি আচলতে বি গ্ৰেড পাবলৈ সক্ষম হৈছে, কেনেকুৱা অনুভৱ?
0: বহুত ভাল লাগিছে মোৰ। মই ভবা নাছিলোঁ যে মই এবাৰতে তেনেকৈ প্ৰশিক্ষণ লৈ পাৰ কৰি যাম মই বি গ্ৰেডটো। আৰু মই যিহেতু মানে লোকগীতৰ তেনেকৈ ক'তো ভালকৈ প্ৰশিক্ষণ লোৱা নাছিলোঁ, মোৰ মামাই মোক শিকাইছে, নাৰায়ণ কলিতাদেৱ, তেখেতক চিনি পায় সকলোৱে লোকগীতৰ, তেওঁ এজন ভাল মানুহ হিচাপে জানে। লগতে মোৰ শিক্ষাগুৰু গৌতম শইকীয়া ছাৰৰ পৰাও মই বহুতখিনি শিকিছোঁ, আৰু প্ৰদ্যুত ছাৰৰ পৰাও মই শিকিছোঁ। তেনেকৈ মই বি গ্ৰেডটো পাছ কৰিলোঁ, বহুত ভাল লাগিছে।
1: পলমকৈ হ'লেও এই আচলতে সফলতাত শুভকামনা জনাইছোঁ।
0: ধন্যবাদ।
1: আৰু লগতে এই যি সংগীতৰ যাত্ৰা, সংগীতময় যাত্ৰা, এই যাত্ৰা এনেদৰে অব্যাহত থাকক।
0: বহুত বহুত ধন্যবাদ।
1: আমি পুনৰ পৰিৱেশ্য কলাৰ সংগীত বিভাগৰ এগৰাকী ছাত্ৰীৰ কাষ চাপিছোঁ, তেওঁলোকে দলীয়ভাৱে কিবা পৰিৱেশন কৰিব, কি পৰিৱেশন কৰিবা?
2: যিহেতু আমাৰ বিহু লাগিয়ে আছে গাত, সেইবাবে আমি ভাবিছোঁ কেইটিমান আমি বিহু গীত পৰিৱেশন কৰিম।

0: ভৱিষ্যত পৰিকল্পনা আছে তাৰ কাৰণে আগবাঢ়ি যাব লাগে।
1: জানি খুব ভাল লাগিল আচলতে এনেধৰণেই আপোনালোকে প্ৰত্যেকগৰাকী এই বিভাগৰ শিক্ষাগুৰুৱে ইমান সাধনা কৰি আচলতে আমাৰ এই ছাত্ৰ ছাত্ৰীসকলক লগতে নৱপ্ৰজন্মক এই গুৰিডাল ধৰি এটা নতুন দিশে লৈ যাবলৈ যি চেষ্টা কৰিছে যি প্ৰয়াস কৰিছে এই প্ৰয়াসৰ বাবে পুনৰবাৰ আপোনালোকৰ পৰিৱেশ্য কলা বিভাগক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু প্ৰত্যেকগৰাকী শিক্ষাগুৰুক শ্ৰদ্ধা জনাইছোঁ। প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীক আগন্তুক যি তেওঁলোকৰ দিন আহিব তেওঁলোকৰ ভৱিষ্যত যি নতুন নতুন বাট আহিব তেওঁলোকৰ এই প্ৰত্যেকটো প্ৰতিভাই যাতে জিলিকি ৰ'ব তাৰে আমি আশাৰে আজি এই অনুষ্ঠানটোৰ পৰা পম্পী মালাকাৰ আৰু মই কস্তুৰিমা ইমানতে বিদায় লৈছোঁ। নমস্কাৰ।
2: ইমান পৰে শ্ৰোতাই বাৰেৰহণীয়া গীত মাতৰ অনুষ্ঠান হিপ হিপুৰে খণ্ডটি শুনিলে। যুগুতাই আগবঢ়ালে কস্তুৰিমা দাস আৰু পম্পী মালাকাৰে।
3: আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি ইমানতে অন্ত পৰিল। ত্ৰিদিশা বৰাৰ সহযোগত অনুষ্ঠানটি প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ

0: তেওঁ কৈছিলে যে আচ্ছা জীৱনটো এনেকুৱা, সদায় প্ৰত্যাহ্বানবিলাক আহিলে কেতিয়াও পিছ হুহুকি যাব নালাগে, পিছ হুহুকি গ'লে আপুনি জীৱনটোৰ আচল মাধুৰ্য নাপাব।
1: 24 এপ্ৰিল শুকুৰবাৰৰ পৰা জীৱনৰ দীঘবাণী অনুষ্ঠানত ধাৰাবাহিকভাৱে প্ৰচাৰিত
2: অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত সঞ্চালক প্ৰধান আৰু অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কুল শইকীয়াৰ অনাতাঁৰ আত্মজীৱনী। মুঠ 6টা খণ্ডত প্ৰচাৰিত হ'বলগীয়া এই অনুষ্ঠানৰ প্ৰচাৰৰ সময় নিশা 9:30 বজাত।
1: শুনিবলৈ নাপাহৰিব শুকুৰবাৰে নিশা 9:30 বজাত।

0: কৰি যাব বুলি প্ৰকাশ কৰিছে। দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱ থান পৰিদৰ্শন কৰি ডঃ শৰ্মাই আজি এইদৰে মন্তব্য কৰে। তেওঁ কয় যে থানখনক ধৰ্মীয় ঐতিহ্যবাহী স্থানলৈ ৰূপান্তৰিত কৰাৰ বাবে চৰকাৰে পৰিকল্পনা গ্ৰহণ কৰিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কল্পনা কৰা অসম গঢ়াৰ বাবে কাম কৰি যাব বুলি ডঃ শৰ্মাই মন্তব্য কৰে।
1: আমি ইতিমধ্যে সত্ৰ আয়োগ গঠন কৰিছো আৰু আমি সত্ৰ আয়োগেও খুব সোনকালে কাম কাজ আৰম্ভ কৰিব আৰু তেখেতসকলকে এতিয়াৰ পৰা আমি বেদখলকে ধৰি সকলো সিদ্ধান্ত বা সত্ৰসমূহৰ কল্যাণৰ বাবে কাম কৰাৰ আমি দায়িত্ব দিম আৰু মই নিজেও চোৱা চিতা কৰিম।
0: ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই অহা 21 জুনত চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তিৰ ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ তথা প্ৰৱেশ পৰীক্ষা নীট পুনৰ অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে। সংস্থাটোৱে পৰীক্ষাৰ্থীসকলক কেৱল NTAৰ দ্বাৰা প্ৰকাশিত তথ্যৰ ওপৰতহে নিৰ্ভৰ কৰিবলৈ আহ্বান জনাইছে। ইয়াৰ পূৰ্বে যোৱা 3 মে'ত প্ৰশ্নকাকত ফাদিল হোৱা বাবে নীট বাতিল কৰা হৈছিল। নীটৰ প্ৰস্তুতিৰ পৰ্যালোচনা চলোৱাৰ উদ্দেশ্যে কালি সন্ধিয়া কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ বাসগৃহত উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। বৈঠকত পৰীক্ষা সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বিভিন্ন দিশ সম্পৰ্কে বিস্তৃতভাৱে আলোচনা কৰা হয়। এই বৈঠকত উচ্চ শিক্ষা বিভাগৰ সচিব, বিদ্যালয় শিক্ষা বিভাগৰ সচিব, ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ সঞ্চালক প্ৰধান, CBSEৰ অধ্যক্ষ আৰু কেন্দ্ৰীয় বিদ্যালয় সংগঠন আৰু নবোদয় বিদ্যালয়ৰ আয়ুক্তৰ লগতে অন্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। নিৰ্বাচন আয়োগে উত্তৰ পূৰ্বাঞ্চলৰ 7খন ৰাজ্যসহ দেশৰ মুঠ 16খন ৰাজ্য আৰু 3খন কেন্দ্ৰীয় শাসিত অঞ্চলত পৰ্যায়ক্ৰমে SIR অৰ্থাৎ ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধন তৃতীয় পৰ্যায় আৰম্ভ কৰিব বুলি ঘোষণা কৰিছে। এই পৰ্যায়ত অৰুণাচল প্ৰদেশ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰা, ছিকিম, ওড়িশা, ঝাৰখণ্ড, হাৰিয়ানা, পঞ্জাব, উত্তৰাখণ্ড, তেলেংগানা, কৰ্ণাটক, দিল্লী, চণ্ডীগড়, দাদৰা নগৰ হাৱেলী আৰু দমন দিউক সামৰি লোৱা হ'ব। 30 মে'ত আৰম্ভ হ'বলগীয়া এই পৰ্যায়ত 3,94,000তকৈ অধিক বুথ পৰ্যায়ৰ বিষয়াই 37,73,00,000 ভোটদাতাৰ ঘৰে ঘৰে যাব। 3,42,000গৰাকী বুথ পৰ্যায়ৰ এজেণ্টে বিষয়াসকলক সহায় কৰিব। নিৰ্বাচন আয়োগে কালি এটা বিবৃতিৰ জৰিয়তে কয় যে বৰফাবৃত্ত হিমাচল প্ৰদেশ, জম্মু কাশ্মীৰ আৰু লাডাখৰ বতৰৰ অৱস্থালৈ চাই এই অঞ্চলসমূহৰ বাবে SIRৰ সময়সূচী পাছত প্ৰকাশ কৰা হ'ব। SIRৰ অন্তত 6 ছেপ্টেম্বৰত ছিকিম, মিজোৰাম, মণিপুৰ আৰু ওড়িশাৰ ভোটাৰ তালিকা প্ৰকাশ কৰা হ'ব। 7 অক্টোবৰত দিল্লী, কৰ্ণাটক, মেঘালয়, মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাব। 23 ডিচেম্বৰত ত্ৰিপুৰাৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশেৰে এই পৰ্যায়ৰ সামৰণি পৰিব। সমগ্ৰ দেশতে ভোটদাতাৰ সঠিক আৰু শেহতীয়া তথ্য সুনিশ্চিত কৰাৰ ক্ষেত্ৰত ভোটাৰ তালিকাৰ পুনৰীক্ষণ প্ৰক্ৰিয়া হৈছে এটা গুৰুত্বপূৰ্ণ পদক্ষেপ। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ শুনানি আজি গুৱাহাটী উচ্চ ন্যায়ালয়ত সম্পন্ন হয়। আবেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠে আৰক্ষীক তদন্তৰ সবিশেষ দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। 22 মে'ত বিষয়টোৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰা হৈছে। ইয়াৰ পূৰ্বে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পাৰ্থিৱজ্যোতি শইকীয়াৰ বিচাৰপীঠে যোৱা বুধবাৰে অভিযুক্ত শ্যামকানু মহন্তই জামিনৰ বাবে অনুৰোধ জনাই দাখিল কৰা আবেদনখন শুনানিৰ বাবে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল। বিচাৰপীঠখনে ইয়াৰ পৰিৱৰ্তে অভিযুক্তগৰাকীৰ জামিন আবেদন উচ্চ ন্যায়ালয়ৰ আন বিচাৰপীঠত তালিকাভুক্ত কৰিবলৈ নিৰ্দেশ দিছিল। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি প্ৰচাৰণে 69 বছৰ পূৰ্ণ কৰি আজি 70 বছৰত পদাৰ্পণ কৰিছে। 1957 চনৰ আজিৰ দিনটোতেই প্ৰথমবাৰৰ বাবে আকাশবাণী গুৱাহাটী কেন্দ্ৰযোগে আঞ্চলিক বাতৰি প্ৰচাৰ হৈছিল। আঞ্চলিক বাতৰি প্ৰচাৰৰ 69 বছৰজোৰা অবিৰত প্ৰক্ৰিয়াত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে অসমৰ বিভিন্ন প্ৰান্তৰ লাখ লাখ শ্ৰোতাক সামৰি লৈছে। বৰ্তমান তথ্য প্ৰযুক্তি আৰু বা বাতৰিৰ অনেক উৎসৰ সময়তো আকাশবাণীৰ বাতৰিৰ প্ৰতি শ্ৰোতাৰ অনুৰাগ আছে। শ্ৰোতাসকলৰ বাবে আকাশবাণীৰ আঞ্চলিক বাতৰি বিশ্বাসযোগ্য, তথ্য নিৰ্ভৰ, নিৰপেক্ষ বুলি বিবেচিত হৈ আহিছে। সময়ৰ লগত সংগতি ৰাখি বিভাগটোৱে দৈনিক কেইবাখনো আঞ্চলিক বাতৰি বুলেটিন প্ৰচাৰ কৰি আহিছে। বৰ্তমান বিভাগটোৱে দৈনিক কেইবাখনো বাতৰি বুলেটিন পৰিৱেশনৰ লগতে সময়ৰ লগত খোজ মিলাই বিভিন্ন সামাজিক মাধ্যমযোগেও আঞ্চলিক বাতৰি প্ৰচাৰ কৰি আহিছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বৰ্তমান ইউটিউব চেনেল AIR নিউজ গুৱাহাটী আৰু নিউজ অন AIRৰ লগতে X হেণ্ডেলতো শুনিবলৈ পোৱা যায়। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ

0: উৎপাদন অনুষ্ঠানত কাইলৈ নিশা 8:02 উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাত অংশগ্ৰহণ কৰিব জ্যেষ্ঠ অধিবক্তা আব্দুল ৰাজ্জাক ভূঞা আৰু অধিবক্তা জ্যোতিস্মিতা শৰ্মাই। শ্ৰোতাসকলে অনুষ্ঠান চলি থকা সময়ত 03612661876 আৰু 26623225 নম্বৰত ফোন কৰি সমল ব্যক্তি দুগৰাকীক বিষয়টো সন্দৰ্ভত প্ৰশ্ন সুধিব পাৰিব। অনুষ্ঠানটিৰ আঁত ধৰিব অৰুণিমা গোস্বামী আৰু অৰূপ কুমাৰ শৰ্মাই। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ। ৰাজ্য চৰকাৰৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে পুনৰ শিক্ষক নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰাৰ বাবে তৎপৰতা চলাইছে। সেই অনুসৰি প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে সকলো জিলাৰ জিলা প্ৰাথমিক শিক্ষা বিষয়ালৈ পত্ৰ প্ৰেৰণ কৰি নিম্ন আৰু উচ্চ প্ৰাথমিকৰ খালী হৈ থকা শিক্ষক পদৰ তথ্য দাখিল কৰিবলৈ নিৰ্দেশ দিছে। অহা 30 মে বা তাৰ পূৰ্বে খালী শিক্ষক পদৰ তথ্যসমূহ নিৰ্দিষ্ট পৰ্টেলত দাখিল কৰিবলৈ কোৱা হৈছে। উল্লেখযোগ্য যে প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত 2025 চনৰ 5,550 আৰু 2026 চনত 4,500 প্ৰাথমিক শিক্ষক পদৰ নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হৈছিল। প্ৰাথমিক শিক্ষা সঞ্চালক সুৰঞ্জনা সেনাপতিয়ে ৰাজ্যৰ সকলো জিলাৰ জিলা প্ৰাথমিক শিক্ষা বিষয়ালৈ এই উদ্দেশ্যে পত্ৰ প্ৰেৰণ কৰিছে। পেট্ৰল ডিজেলৰ ব্যয় কৰ্তন কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ কনভয়ৰ বাহনৰ সংখ্যা হ্ৰাস কৰিছে। পশ্চিম এছিয়াৰ সাম্প্ৰতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বিশ্বজুৰি দেখা দিয়া তেল আৰু ইন্ধনৰ সংকটৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি কেইবাগৰাকী কেন্দ্ৰীয় মন্ত্ৰী আৰু অন্যান্য ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে তেওঁলোকৰ কনভয়ৰ সংখ্যা হ্ৰাস কৰা পৰিলক্ষিত হৈছে। ইপিনে বৰ্ধিত উত্তেজনাৰ মাজতে তেল কোম্পানীসমূহে পেট্ৰল আৰু ডিজেলৰ প্ৰতি লিটাৰত 3 টকাকৈ মূল্য বৃদ্ধি কৰিছে। এই অনুসৰি গুৱাহাটীত পেট্ৰলৰ মূল্য প্ৰতি লিটাৰত 101.26 টকা আৰু ডিজেলৰ মূল্য 92.55 টকালৈ বৃদ্ধি হৈছে। নতুন দিল্লীত প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য 97.77 টকালৈ আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত 90.67 টকালৈ বৃদ্ধি পাইছে। কলকাতাত পেট্ৰলৰ মূল্য প্ৰতি লিটাৰত 108.74 টকালৈ আৰু ডিজেলৰ মূল্য 93.14 টকালৈ বৃদ্ধি পাইছে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌত হ'বলগীয়া এখন খেলত চেন্নাই ছুপাৰ কিংছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা হিমাচল প্ৰদেশৰ ধৰমশালাত অনুষ্ঠিত এখন খেলত মুম্বাই ইণ্ডিয়ানছে পাঞ্জাব কিংছক 6 উইকেটত পৰাস্ত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। জ্যেষ্ঠ বিজেপি নেতা চন্দ্ৰমোহন পাটোৱাৰীৰ অসম বিধানসভাৰ অস্থায়ী অধ্যক্ষ হিচাপে শপত গ্ৰহণ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যৰ দখলীকৃত সত্ৰসমূহ পুনৰুদ্ধাৰৰ বাবে সত্ৰ আয়োগে পূৰ্বৰ দৰে কাম কৰি যাব বুলি প্ৰকাশ। 21 জুনত পুনৰ চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তিৰ ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ তথা প্ৰৱেশ পৰীক্ষা। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাই ছুপাৰ কিংছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে অৱতীৰ্ণ। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 1:40 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক হিন্দী ছবিৰ গীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানৰ আৰম্ভণিতে এয়া জৱান ছবিৰ এটি গীত, শিল্পী অৰিজিৎ সিং, শিল্পা ৰাও, শ্বাহৰুখ খান আৰু নয়নিতা।

হিন্দী ছবিৰ গীতৰ অনুষ্ঠানত এইবাৰ ইয়া জেইলাৰ ছবিৰ এটি গীত, শিল্পী সিন্ধুজা শ্ৰীনিবাসন আৰু অনিৰুদ্ধ ৰবিয়ে।

শ্ৰোতাসকলে হিন্দী ছবিৰ গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰীয়া লাপাতা লেডিজ ছবিৰ এটি গীত শিল্পী অৰিজিত সিং, নিতানশী গোৱেল, প্ৰতিভা ৰত্না আৰু স্পৰ্শ।

0: আইডৰ বুলনিৰ সমশ্ৰোতালৈ প্ৰীতিভৰা সম্ভাষণ জনাই মই জোনালী বৰুৱাই মুকলি কৰিছোঁ আজিৰ বুলনি। প্ৰিয় শ্ৰোতা, আজি আপোনালোকলৈ যুগুতাই আনিছোঁ অৱসৰী জীৱনৰ অমিয়া এই শিতানটি। আৰু আজিৰ আমাৰ এই শিতানৰ অতিথিগৰাকী হ'ল ভাস্কৰ বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী তথা অসম মাধ্যমিক শিক্ষা পৰিষদৰ অসমীয়াৰ পাঠ্যপুথি প্ৰণেতা বিশিষ্ট শিক্ষাবিদ ৰাণী দেৱান বৰুৱা বাইদেউ। বাইদেউ নমস্কাৰ।
1: নমস্কাৰ,
0: আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ।
1: ধন্যবাদ।
0: কেনে আছে বাইদেউ?
1: ভালেই আছোঁ এতিয়া।
0: 2017 চনত আপুনি শিক্ষক বৃত্তিৰ পৰা অৱসৰ গ্ৰহণ কৰিলে। বাইদেউ, অৱসৰ গ্ৰহণৰ সময়ৰ অভিজ্ঞতাৰ কথা অকণমান কওকচোন।
1: অৱসৰ কোনোবা দিনাখনতে হ'ব মই ভবাই নাছিলোঁ, মোৰ অৱসৰ হ'বলৈ মন নাছিলে। মই প্ৰায় 39 বছৰ চাকৰি কৰিছিলোঁ এৰাধাৰাকে।
0: হয়, যথেষ্ট দীঘলীয়া সময়।
1: যথেষ্ট দীঘলীয়া সময়, আৰু মোৰ কেজিৰ পৰা হায়াৰ ছেকেণ্ডেৰীলৈকে আছিলে। সেইবিলাকক মই কেনেকৈ এৰি থাকি মই ভাবিবই পৰা নাছিলোঁ। অৱসৰ ল'ব বুলি মই যেতিয়া এমাহমানৰ পৰা মোক ৰুটিনত মানে মই ৰুটিনৰ কাম চামো কৰি দিছিলোঁ, কাৰ কেনেকৈ সুবিধা কৰি এনেকৈ ৰুটিনখন মিলাই মিলাই কৰিছিলোঁ। যেতিয়া মোৰ ৰুটিনত ক'লে যে বাইদেউ আপুনি এমাহ আৰু এনেকৈ ৰুটিনত ৰাখিব নালাগে, আমি কৰিম, আপুনি এইকেইদিন অকণমান ৰেষ্ট লৈ লেজাৰলি আহিব, মই বোলো এইটো কেনেকৈ কথা হ'ব, মই কিয়

0: বিদ্যালয় আহিম, মোৰ মানে তেতিয়াই চকু পানী ওলাইছিলে আৰু, তেতিয়া নহয়
1: আৱেগিক হৈ পৰে
0: আৱেগে, তেওঁলোকৰো মনটোত দুখ পাইছে, নহয় বাইদেউ আপুনি আহি থাকিব, পিছতো আহি থাকিব, এইকেইদিন আপুনি অকল লেজাৰলি আহিলে হ'ব, মোৰ কেতিয়াও নহয়, মই সদায় মই টেনৰ ফাৰ্ষ্ট ক্লাছ লওঁ, কম্বাইন কৰি দুটা ক্লাছ দুটা ছেকশ্যন লগ লগাই সেইটোৱে মই লৈ থাকিম, ল'মেই মই এঘণ্টা ক্লাছ এইটো। তাৰপিছত যিয়ে নহওক মোক মই মানি ল'ব টান পাইছোঁ, মই বুঢ়া হোৱা নাই, মোৰ ৰিটায়াৰ হ'ব সময় হোৱা নাই, মই কিন্তু মই মোৰ দেখা
1: মনেৰে আপুনি অনুভৱ কৰে,
0: মই দেখা মই কেতিয়াও মানে এৰিব পৰা হোৱা নাই, আৰু 65 বছৰমান কৰিব নোৱাৰেনে এনেকুৱা মই মানে সুধিছিলোঁ, নাই নাই মোৰো লাগিলে মোক দৰমহাই দিব নালাগে। মই কিন্তু প্ৰথম চাকৰি কৰোঁতে অনাৰী কৰিছিলোঁ দেই দুবছৰ, কিন্তু মই পঢ়া স্কুলখনত কালিয়াম বৰুৱা গাৰ্লছ হাই স্কুলত পঢ়িছিলোঁ বৰলুংখৰ, তাতে মোক হেড মিষ্ট্ৰেছে মাতি নিছিলে, মাতি নি পেলাই কৈছে মই দৰমহা দিব নোৱাৰিম, তুমি পোষ্ট আছে লাহে লাহে তুমি পাবা, কিন্তু তুমি কেইদিনমান কৰি দিব লাগিব, মই কেইদিনমান বুলি কওঁতে কওঁতে মোৰ দুবছৰ পাৰ হৈ গ'ল, মোৰ একো আপত্তি কৰা নাছিল, টকাটো মোৰ কাৰণে গুৰুত্বপূৰ্ণ কথা নহয়, কিন্তু মোৰ মানে এই কাম যে কৰিব পাইছোঁ, ল'ৰা ছোৱালীক পঢ়াব পাইছোঁ, সিহঁতক যে কিবা শিকাইছোঁ, অৱসৰ লোৱাৰ দিনাখন মই ভাবিছিলোঁ মোক কি হ'ব এতিয়া, মোৰ হাহাকাৰ লাগিছিলে, কিবা এটাতো কৰিব লাগিল, মই এনে কিবা বহুত কাম কৰি থাকোঁ, যেনে ধৰক খোৱা বস্তু বনাওঁ, কেক বেকাৰী এইবিলাক ট্ৰেইনিং ল'বলৈ বাকী নাই আৰু, তাৰপিছত ভাবি পেলাই মই বোলো কিবা এটাতো কৰিব লাগিল, এনেকৈতো বহি থাকিব নোৱাৰি, তেতিয়া মই মানে সেই আৰ্ট এণ্ড ক্ৰাফ্ট বুলি ওচৰতে এখন হেৰি খুলিছিলোঁ, খুলোঁতে মই তাতে নাম লগাই ল'লোঁ, তাৰপিছত তাতে দেখিছোঁ চব সৰু সৰু ল'ৰা ছোৱালীবিলাকে শিকিবলৈ আহে, মই মানে সেই বুঢ়া মুৰ্গী যে থাকে মাকজনী কাষত পিলৌ পিলৌকৈ যে সৰু সৰু মুৰ্গী পোৱালিবিলাক থাকে তেনেকুৱা দেখি মোক মানে, তাৰপিছত মই তাতে ট্ৰেইনিং ল'লোঁ নহয়, দেখিলোঁ গোটেইবিলাক সৰু সৰু ল'ৰা ছোৱালী, দুটামান ল'ৰা আছে সৰু সৰু ছোৱালী, মোক ইমান মানে বুঢ়ী মানুহজনী মানে চবেই আতুল তুল কৰি ৰাখে, মোৰ হাঁহি উঠে তেতিয়া দেখিলে, মোক গোটেইবিলাক কণে কণে পোৱালি, মই যি বুঢ়া মানুহজনীৰ নিচিনা হৈছোঁ আৰু ইয়াতে, তথাপিও মই শিকিলোঁ ক্ৰাফ্ট, থাকি বহুত বনালোঁ ক্ৰাফ্টৰ কিবা কিবি, এনেও মই খুব এম্ব্ৰইডাৰী কৰিছিলোঁ আগতে, চুৱেটাৰ এম্ব্ৰইডাৰী চাদৰ তাদৰো কৰোঁ আনকি মানে এনেকুৱা কৰি পেলাই, আৰু নিজে আঁকি লৈ কৰোঁ ৱাল হেঙিঙৰ পৰা আদি কৰি গোটেইবিলাকেই কৰোঁ মই, নকৰাকৈ নাথাকোঁ একো কথা,
1: এতিয়া সেইবোৰ কৰি
0: এইটো মই চিলাইটো এতিয়া কমি গৈ পেলাই অকণমান সেই কাপোৰ ফ্ৰক চক চিলাওঁ, মোৰ নাতিনীজনীৰ কাৰণে ফ্ৰক চিলাওঁ, মোৰ চাদৰ তাদৰ চিলাওঁ।
1: এইটো আপুনি লিখা মেলা কেতিয়া কৰে, মানে কৰ্মৰত হৈ থাকোঁতেওতো আপুনি তেতিয়াৰ পৰাই লিখা মেলা কৰে?
0: অলপ কমকৈ লিখিছিলোঁ, এই মই ৰেডিঅ'ত বিদ্যাৰ্থী অনুষ্ঠানত লিখিছিলোঁ, তাৰপিছতে পেপাৰ কাগজতো মই কিবা কিবি লিখি থাকোঁ আৰু, কিন্তু ইমান বেছি দিবতি নাছিলোঁ আৰু, এতিয়া অকণমান
1: বেছি সময় দিব পাৰিছোঁ,
0: সময় দিব পাৰিছোঁ, লিখোঁ গল্প প্ৰবন্ধ এনেকুৱা ধৰণৰ লিখোঁ।
1: বাইদেউ আপুনি আকাশবাণীৰ কথা উল্লেখ কৰিলেই, আকাশবাণী, গতিকে সেই আকাশবাণীৰ সৈতে সম্পৰ্কৰ কথাও এইখিনিতে অলপ কওক।
0: মোৰ আকাশবাণী মানে সৰুৰে পৰাই মোৰ আকাশবাণীৰ প্ৰতি, আকৌ ৰেডিঅ' নাটক শুনাৰ পৰা, কণিমেল শুনাৰ পৰা, তেতিয়াৰ পৰা মোৰ ৰেডিঅ'ৰ প্ৰতি আকৰ্ষণটো খুব বেছি, আৰু সৰু থাকোঁতে মানে ৰেডিঅ'টো পিছফালটো সদায় চাওঁ, ইয়াতে মানুহটো কোনফালে থাকে ন, তেতিয়াও মানে নাজানো যে এইটো আমাৰ ডাঙৰ ৰেডিঅ' এটা আছিলে, আৰু ৰেডিঅ'টো আমাৰ ৰাতিপুৱাই এই মননা অনুষ্ঠানত আৰম্ভ হৈ পেলাই ৰাতি শেষ হয়, জইণ্ট ফেমিলি আমাৰ বহুত মানুহ, ফেমিলিটোত 4 খুৰা বৰতা এনেকৈ লগ লাগি থাকে, আমাৰ ভাই ভনীয়া 27 আৰু খুৰা খুৰী এইবিলাক থাকে, আমাৰ মানে 45
1: এটা বৃহৎ যৌথ পৰিয়াল,
0: ৰখা মানুহজনৰে সৈতে 45 আৰু আলহী দুলহীটো ৰেগুলাৰ একদম থাকিবই থাকিবই, আৰু আলহী থাকিলে আমি খুব ভাল পাওঁ, মানে পঢ়িব নালাগে আৰু ইদিনাখন, সেইকাৰণে ভাল লাগে আৰু, খোৱা বস্তু বহুত বনায় তেতিয়া, আলহী থাকিলে খোৱা বস্তু বনাই, তাৰে অলপমান ভাগ কেতিয়াবা অকণমান অকণ পাওঁ আৰু, কাৰণ ইমান ভাগ নাপাওঁ, মানুহ বহুতো, গতিকে তেনেকুৱা, তাৰপিছতে সেই ৰেডিঅ'টো তেতিয়াই মোৰ ইমান আকৰ্ষণ হ'ল নহয়, মোৰ সেই ৰেডিঅ'টোতে ইমান আকৰ্ষণ আমাৰ, পিছত তেতিয়া মই মানে এই মোৰ মিষ্টাৰ ইয়াতে বিপুল কুমাৰ বৰুৱা, তেওঁ ৰেডিঅ'ত নাটক লিখিছিল ইয়াত, ইয়াত লিখোঁতে তেওঁলোকে যোগাযোগ আছিল, ইয়াত থাকোঁতে মোৰ এই কীৰ্তি কমল ভূঞা দাদা মানে তেখেতে মোক ক'লে যে আপুনি ইমান অসমীয়া পঢ়াই থাকে, ইমান কিতাপ চিতাপ বিক্ৰী কৰি থাকে, আপুনি কিয় এই আমাৰ ৰেডিঅ' বিদ্যাৰ্থী অনুষ্ঠানত লিখা নিদিয়ে, মোক লিখ দিব পাৰি নেকি, পাৰি পাৰি বোলে দিয়ক, মোলে দিম দিয়ক, দিলোঁ, তেওঁ সেইখিনি সময়তে মোৰ চন্দ্ৰিমাই মানে কাৰ্যসূচী, তেওঁ মানে মোক বাইদেউ কৈছিলে দেই এনেকৈ লিখি দিয়ক, বাইদেউ ডিমাণ্ড কৰে আৰু, বাইদেউ এইটো লিখি দিয়ক, এনেকৈ লিখি দিয়ক, এই লিখি লিখিলে মানে পপুলাৰিটি পালোঁ অলপমান, তেতিয়া মানে ভাল লাগে আৰু তেতিয়া মনটো, আৰু ৰেডিঅ'ৰ প্ৰতি মোৰ মানে এটা শ্ৰদ্ধা আছে বুলি কয় এতিয়ালৈকে, ভাল লাগে মোক।
1: আজি কেনেকুৱা লাগিছে আহি?
0: আজি মোৰ খুবেই ভাল লাগিছে, মানে মোৰ এনেকুৱা লাগিছে মোৰ নিজৰ ঘৰখনলৈকে আহিছোঁ নেকি, বহুত দিনৰ মূৰত আকৌ তেনেকুৱা লাগিছে।
1: বাইদেউ আপুনিতো একদম সৰু শ্ৰেণীৰ পৰা ওপৰৰ শ্ৰেণীলৈকে অসমীয়া যি পাঠ্যপুথি আমাৰ অসম মাধ্যমিক শিক্ষা পৰিষদৰ আপুনিয়ে লিখি উলিয়াইছিলে, সেই অভিজ্ঞতাৰ কথা কওকচোন।
0: মই প্ৰাইমেৰী স্কুলৰ পৰা একেবাৰে সৰ্বশিক্ষাত, সৰ্বশিক্ষাত SRT তাতেও মই

0: লিখিছিলোঁ আৰু এবাৰ আমাৰ বৰ্ডৰ যিটো তাতেও মই লিখিছোঁ এ গ্ৰুপ বি গ্ৰুপৰ এনেকৈ থাকে নহয় মানে অনাৰ চাৰ্ভিছৰ কাৰণেও অসমীয়া লিখিব লগা হয় তেওঁলোকৰ কাৰণে লিখিছিলোঁ আৰু আমাৰ মেইন যিখন টেক্সট বুক সেইখনতো লিখিছিলোঁ সম্পৰ্ক আছিল মোৰ মিষ্টাৰ তাৰে ডিষ্ট্ৰিক্ট লাইব্ৰেৰিয়ান আছিল গতিকে কিতাপৰ ভাণ্ডাৰ এটা পাইছিলো বুলি ক'ব পাৰি আৰু তাতে আৰু মোৰ ৰেগুলাৰ কিতাপ তাত পঢ়াৰ মোৰ এটা অভ্যাস আছিল তাৰপিছতে সেইবিলাকেই অভিজ্ঞতাই বোধ কৰোঁ কাম দিলে নেকি চেবাৰ কিতাপখন তেওঁ ভালেই পাইছিল বুলি কৈছিলে তাৰপিছত যেতিয়া মানে চেবাৰটো বহুতখিনি লিখিলোঁ মডেল কুৱেশ্যনো বনালোঁ ইনষ্ট্ৰাকশ্যন পৰ্যন্ত মই বনাইছোঁ তাৰমানে আগতে অসমীয়াত তেনেকৈ লেটাৰটো খুব কম পাইছিলে তেতিয়া মোৰ খুব খুব দুখ আছিল কিয় লেটাৰ নাপায় আমাৰ ল'ৰা ছোৱালীয়ে অসমীয়াত কিয় কম নম্বৰ পায় এইটো কাৰণটো কি তাৰপিছতে মই তেতিয়া বাইদেউবিলাকৰ অফিচাৰ বাইদেউবিলাকৰ লগত আলোচনা কৰি কথা পাতি পেলাই ক'লোঁ যে আপোনালোকৰ এইটো এইটো গণ্ডগোল আছে নম্বৰবোৰ ইমান গোটা গোটাকৈ কিয় দিছে এনেকুৱা গণ্ডগোল হয় আচলতে ভগাই দিলে কিজানি নম্বৰ উঠিবই আমি গাঁঠা ল'ৰাটোৰ কাৰণেও নম্বৰ ৰাখিব লাগে একদম চোকাকেইটাৰ কাৰণেও এটা লেচন ৰাখিব লাগে তেনেকুৱা ধৰণৰ কওঁতে তেতিয়া বাইদেৱে মোক মডেল কুৱেশ্যনখন বনাব দিলে এই ব্লু প্ৰিণ্ট বনাব দিলে এনেকুৱা ধৰণৰ কুৱেশ্যনৰ চেটাৰ বনাব দিলে বনালে সেইবাৰ মানে বাইদেৱে মোক কৈছিলে
1: এই
0: আমাৰ যামিনী দেৱী বুলি আমাৰ সেৱা বোৰ্ডৰ বাইদেউ আছিলে এডমিনিষ্ট্ৰেটিভ অফিচাৰ আছিলে এইবাৰ আমাৰ 1200 ষ্টুডেণ্টে অসমীয়াত লেটাৰ পাইছে
2: বেছ ভাল লগা কথা
0: ভাল লাগিছে বৰ ভাল লাগিছে তুমি বৰ ভাল কাম কৰিছা ঠিক তাৰপিছত তেনেকৈ মোক মানে ভাল পোৱা হ'ল মানুহবিলাকে সপোনদৰা ছাৰেও খুব এপ্ৰিচিয়েট হ'ল মোৰ প্ৰতি সেই সপোনদৰা ছাৰে মানে কি কৰিলে মই আগতে বিদ্যাৰ্থী অনুষ্ঠান মই প্ৰসংগত ক'বই লাগিব সপোনদৰা ছাৰৰ নাম তেনে সপোনদৰা ছাৰক ফোন আহিছে যে ৰাণীপুৰীয় ক'ত আছে মই আপোনাক মানে কংগ্ৰেছন নিদি নোৱাৰিছোঁ আপোনাৰ আজি বিদ্যাৰ্থী অনুষ্ঠানটো শুনিলোঁ ইমান ভাল হৈছে ইমান ভাল হৈছে মই বোলে আপোনাৰ পৰা এটামান বস্তু ল'ব লাগিব দেই এনেকৈ ক'লোঁ মই বোলো ইচ্ছাম ছাৰ আপুনি বেছি বেছি কৈছে নেকি মই ইমানৰ মানুহ নহয় আপুনি মোক বহুত কয় তাৰপিছতে মইতো কণ্টিনিউ লিখিয়ে আছোঁ আৰু এইবাৰ আহোঁতেতো বাটতে এটা ফোন পালো যে কেলে হেৰি বাইদেউ আপোনাৰ নামটো সপোনদৰা ছাৰে ক'লে আপোনাক আমি লগ ধৰিব গৈছোঁ দিল্লীৰ পৰা ফোন কৰিছোঁ মই মানে সপোনতো ভবা নাই মোক কিবা ক'ব বুলি মোক বা কৈছে নাই বাইদেউ আমাৰ সপোনদৰা ছাৰে কৈছে মোক ছাৰে কৈছে যে আহিব পাৰে কিন্তু 5টামান বজাত আহক মই মানে তেতিয়াহে গৈ পামগৈ আহি পেলাই যে আছে অঁ বাইদেউ নমস্কাৰ মই আপোনাক বহুত বয়সীয়াল মানুহ বুলি ভাবিছিলোঁ মোক কৈছোঁ নাই মই বহুত কম বয়সীয়াল মই বহুত কম বয়সীয়া মানুহ মই মানে হেৰি
1: এই ধাৰণাটো আগতে আছিল মানে আজিৰ পৰা বহুত আগতে এইটো ধাৰণা আছিল যে 60 বছৰ মানে যথেষ্ট বয়স আৰু কিন্তু এতিয়া তেনেকুৱা নহয় কিন্তু
0: মোৰ বিদ্যাসভাত মই কৈছিলোঁ মোক তোমালোকে এই এই যে এনডি দিয়ে এই ছাতি দিয়ে এইবিলাক বস্তু মোক নিদিবা গীতা ভাগৱত এইবিলাক দিয়ে মই খুব ভগৱানক ভাল পাওঁ খুবেই পূজা কৰোঁ মই ৰেগুলাৰ ৰাতিপুৱা 5টা বজাৰ পৰা মোৰ পূজা আৰম্ভ হয় বিচনাতে তথাপিও মোক এইবিলাক নিদিবা দেই নকৰিবা তাহাঁতক আগতে ৱাৰ্নিং দিছোঁ
1: আপুনি মনেৰে তাৰমানে সদায় তৰুণ হৈ থাকিব মনেৰেতো আপুনি তৰুণ হয়েই নিঃসন্দেহেই হয় কিন্তু আজি এতিয়া আপুনি যেতিয়া মোৰ সন্মুখত বহি আছে আপোনাক কিন্তু সঁচাকৈ 60ৰ ঊৰ্ধ যেন লগা নাই কিন্তু চুলি পকাটো আপুনি ক'ব নোৱাৰে একদম সৰুতে পকে আজিকালি
0: সৰুতে পকে
1: এনেকে সদায় ধুনীয়া হৈ থাকক আৰু ইমান ইমান ধুনীয়াকৈ আহিছে সদায় এনেকে থাকক আমি সেইটোও জানিব বিচাৰিম আৰু নিশ্চয় আমাৰ শ্ৰোতাসকলেও জানিব বিচাৰিব যে অৱসৰ গ্ৰহণৰ পিছতো ইমান সুন্দৰভাৱে আপুনি নিজকে ৰাখিছে মানসিকভাৱেও শাৰীৰিকভাৱেও আঁৰৰ ৰহস্যটো
0: সেইটো কম ৰবা মই এই সপোনদৰা কথাটো আধা কোৱা হ'লো মানে কৰিলে কি আহিলে মই বহিবলৈ দিলোঁ আৰু তেওঁ আমি ভিভা পাব্লিকেশ্যনৰ পৰা আহিছোঁ দিল্লীত আমাৰ অনুষ্ঠান গোটেই আমি অল ইণ্ডিয়াৰ কিতাপ মানে প্ৰকাশক সম্পাদক হ'ব লাগে আপুনি কিতাপ লিখি দিব লাগে কি কিতাপ লিখিব ইংলিছ মিডিয়ামৰ কাৰণে মই বোলো ঠিক আছে তাৰপিছত মই এসপ্তাহমান পিছত ফোন কৰিছে মই বোলো ঠিক আছে আহক আপোনালোক আহিলে আহি পেলাই তেখেতসকলে কলিকতাৰ পৰাও মানুহ আহিলে দিল্লীৰ পৰাও আহিলে মোৰ লগত কথা পাতিলে আমাৰ ঘৰতে পাতিলে পাতি পেলাই মোক মানে কিছুমানে ইনষ্ট্ৰাকশ্যন দিলে এনেকুৱা ধৰণৰ কিতাপ হ'ব লাগিব অমুক হ'ব লাগিব তমুক হ'ব লাগিব বিভিন্ন ধৰণৰ মোক ক'লে তেতিয়া মোৰ অকণমান চেণ্টিমেণ্টত লাগিলে তেতিয়া মই ক'লোঁ যে আপুনি কিতাপখন ক'ত চলাব কৈছে আপোনালোকৰ ইয়াতে অসমত মানে অসমৰ বিষয়ে আপোনাৰ পৰা মই শিকিব খোজা নাই অসমীয়া ল'ৰা ছোৱালী কি শিকাব

0: লাগে, ইয়াৰ জলবায়ু কেনেকুৱা, পৰিৱেশ কেনেকুৱা, কিন্তু মই জানো। গতিকে অসমৰ ল'ৰা ছোৱালীবিলাক মোৰ ল'ৰা ছোৱালী, বোলে মই সিহঁতৰ কাৰণে কিতাপ লিখিম, আপোনালোকৰ বেপাৰৰ কাৰণে কিতাপ নিলিখোঁ। আছে ঠিক আছে মেম, আপুনি যিটো পচন্দ কৰে সেইটোৱে কৰক, খালি কিতাপখন আমাৰ যাতে চেল হয় মোৰ চিন্তা নকৰিব, চেল হ'ব। কিন্তু মই লিখাটো কিন্তু মই অসমীয়া, আমাৰ সেই দৃষ্টিকোণেৰেহে লিখিম মই। ঠিক তেনেকৈ মই তেতিয়া চাৰিগৰাকী বাইদেউ ল'লোঁ, বাইদেউগৰাকী এগৰাকী সৰপীয়া বাৰু লেখিকা, সাহিত্য একাডেমী পুৰস্কাৰপ্ৰাপ্ত সৰপীয়া বাইদেউ, তাৰপিছত জাতীয় বিদ্যালয়ৰ এগৰাকী শিক্ষয়িত্ৰীক ল'লোঁ, আৰু এখন একাডেমীৰ দেৱিকা অধিকাৰী তেওঁক ল'লোঁ। লৈ পেলাই মই কিতাপখিনি আৰম্ভ কৰিলোঁ। কৈ পেলাই মোৰ যথেষ্ট কষ্ট হৈছিলে, ইতিমধ্যে ক'ভিড আহি গ'ল, মই সেই ক'ভিডৰ মাজতো গৈ গৈ পেলাই যথেষ্টখিনি পিছত গৈ কাম কৰিব লগা হৈছিল, তেওঁলোকৰ অফিচত গৈ পেলাই কৰিছিলোঁ, ঘৰতো কৰিছিলোঁ, ৰাতি দুটা তিনিটা বজালৈকেও কৰোঁ। এইদৰে কৰি মেলি কিতাপখন উলিয়ালোঁ। সেইখন খুব ভাল চলিলে, অসমৰ গোটেই মানে বিখ্যাত স্কুলবিলাকতে চলিছিলে, ভাল ভাল স্কুলবিলাকত য'ত, আৰু খুব ভাল ৰিজাল্ট হ'ল। তেতিয়া তেওঁলোকে ডেলিভাৰ আকৌ মোক ফোন কৰিলে, কৈছে আপুনি এখন ব্যাকৰণ লিখি দিয়ক। ঠিক আছে লিখি দিম, লিখিবলৈ আৰম্ভ কৰিলোঁ। সেইখনত মই অকণমান মানে আমাৰ তথাকথিত ব্যাকৰণ হিচাপে মই লিখা নাছিলোঁ, আমাৰ মই ক্লাছত যেতিয়া দেখিছিলোঁ ব্যাকৰণ পঢ়িবলৈ ল'ৰা ছোৱালী খুব বেয়া পায়, টান পায়, তেতিয়া মই বোলো কেনেকৈ ইজি কৰিব পৰা হয়। তেতিয়া মই কিছুমান ছবি নিজে আঁকি দিলোঁ, আৰু কিছুমান মই মানে কনভাৰ্চেশ্যনত মানে ব্যাকৰণখিনি আৰম্ভ কৰিলোঁ। কৰি কৰি কৰি ব্যাকৰণখন যথেষ্ট ভাল হ'ল। যোৱা জুন মাহত বোলে দেলহিবাই ফোন কৰিলে যে বাইদেউ আপুনি ৰাষ্ট্ৰীয় পৰ্যায়ত এটা আমাৰ নৰ্থ ইষ্ট ইণ্ডিয়ান ৰিজনেল লেংগুৱেজত আপোনাৰ ব্যাকৰণখন ফাৰ্ষ্ট হৈছে, সেইটো নামটো মই কৈ আছোঁ, দি ফেডাৰেশ্যন অফ এডুকেশ্যনেল পাব্লিচাৰ অফ ইণ্ডিয়া, সেয়া এইখিনি পাব্লিচাৰৰ কাম।
1: আকাশবাণী গুৱাহাটীৰ তৰফৰ পৰাও আপোনালৈ অভিনন্দন থাকিল বাইদেউ,
2: ধন্যবাদ। এতিয়া আপোনাৰ শাৰীৰিক সুস্থতাৰ ৰহস্যটো আমাক কওক।
0: শাৰীৰিক সুস্থতা মোৰ আচলতে শৰীৰত মোৰ প্ৰচুৰ বেমাৰ আছে। মোৰ যেতিয়া 56 ইয়াৰ্ছ হৈছিল তেতিয়া মোৰ মানে মোৰ তেতিয়া ৰিমেটিক পেইন হৈছিল, আৰ্থাইটিছ, সাংঘাতিক চিভিয়াৰ মানে, হোৱাৰ পিছতে মানে মই হস্পিটেলাইজ হ'ব লগা হৈছিলে। মই মানে এনেকুৱা লাগে কেতিয়াবা কেতিয়াবা কওঁ যে ভূপেনকে এই গানটো মোৰ কাৰণে লিখিছিলে নেকি, যে তাৰ অংগে অংগে শোভা এনেকৈ যে লিখিছিলে, সেই গানটো মোৰ কাৰণে লিখা যেন লাগে। কাৰণ মানে কিয়, মই মানে প্ৰতিটো অংগতেই বেমাৰ থকা বুলি ক'ব পাৰি, কিন্তু মই যেতিয়া ভাবোঁ দেই বেমাৰটো মোৰ শৰীৰতহে আছে, মনততো নাই, মই পাত্তা নিদিওঁ আচলতে, বেমাৰ আছে নোহোৱা নহয়, কিন্তু যে থাকিবই, শৰীৰ থাকিলে বেমাৰ এটা থাকিবই আৰু, এইটো কি ডাঙৰ কথাটো।
2: মানে আপুনি সহজভাৱে গ্ৰহণ কৰিছে, মানে বয়সৰ লগে লগে বিভিন্ন অসুবিধা আহিব কিন্তু মনটোক আপুনি সবল কৰি ৰাখিছে।
0: সবল কৰি মই গুৰুত্ব নিদিওঁ, কামবিলাক আছে নহয়, বহুত কেইটা লিখিব আছে, ই কৰিব আছে, তেনেকৈ থাকিলে নহ'ব আৰু, এইবুলি কৈ নিজকে মনত প্ৰবুদ্ধ দি পেলাই থাকিলোঁ আৰু।
2: হয়, সেইটোৱেই আচলতে প্ৰয়োজনীয় যে মানসিক দৃঢ়তাটো যথেষ্ট প্ৰয়োজনীয় নহয় জানো যিকোনো কামত সফল হ'বলৈ হ'লে। হয় বাইদেউ, আপুনি কথা প্ৰসংগত কৈছিলে যে আপুনি ঈশ্বৰক বিশ্বাস কৰে, ৰাতিপুৱাৰ পৰাই আপুনি ভগৱানৰ নাম লয়, সেই বিষয়ে কওকচোন।
0: ঈশ্বৰক খুবেই বিশ্বাস কৰোঁ, ঈশ্বৰৰ প্ৰতি মানে টানটো খুব বেছি। চাৰিটা 45 মিনিটতে মই বিচনাতেই গান ধোৱাকৈ মই ধ্যান নতা কৰোঁ, তাৰপিছত গৈ দুৱাৰৰ কাষলৈ গৈ পেলাই পানী ছটিয়াই লৈ পেলাই আহ্বান কৰোঁ, সৰুকৈ এটা তক্ষাই ঘৰ আছে তাতে সেৱাত কৰি মই আকৌ উভতি আহোঁ, আহি নিজৰ কামবিলাক এই আসন তাসন কৰা, এইবিলাক এক্সাৰচাইজ কৰা, বা মই হিটো লওঁ, গাটো মোৰ ইমিটিক আছিলতো, হিট লওঁ মানে হিটৰ বিচনাখন আছে, হিটৰ সেইখনত মই অকণমান দেৰি সিটো লৈ পেলাই আচল উঠোঁ আৰু, সেই তাৰপিছত মই আচল পূজা ভাগ কৰোঁ, এঘণ্টামান লাগে। আচলতে ঈশ্বৰ আছেনে নাই এইটো মানুহে কিবা কিবি বিভিন্ন ধৰণৰ কথা কয়, কিন্তু মোৰ মনত ঈশ্বৰক মই সঁচাকৈ খুব ভাল পাওঁ আচলতে, আৰু মোক যেন সেইটোৱেই শক্তি দি থাকে, আৰু কোনো নাথাকিলে যেন তেওঁৱেই সকলো এনেকুৱা ধৰণৰ ভাৱ হয়। আৰু ঈশ্বৰৰ প্ৰতি যদি ভাৱ নাথাকে নহয় তেতিয়া মানসিক দৃঢ়তাটো কমি যায়, মানুহৰ জোৰটো কমি যায়। মই ভাবোঁ দেই এইটো মোৰহে দৃষ্টিভংগী,
2: মনত বল পায় আৰু,
0: মনত বল পাওঁ মই।
2: অতি সুন্দৰ বাইদেউ, আপুনি অৱসৰৰ পিছতো কিতাপ লিখিলে আপুনি জনালে, বাৰু বহুতো কামত আপুনি ব্যস্ত হৈ আছে। এতিয়া এই তিনিকুৰি গৰকা জীৱন যিটো পৰিক্ৰমা আপোনাৰ, তাত কিবা পোৱাৰ কিবা হেঁপাহ থাকি গ'ল নেকি?
0: হেঁপাহ আচলতে মানুহেতো বহুত বিচাৰে, একদম প্ৰধানমন্ত্ৰী হ'বলৈ মন যায়, কিন্তু সেইটোতো নহয়।
2: মানে ৰাজনীতিৰ প্ৰতিও আগ্ৰহ আছে নেকি?
0: মোৰ চবেই ভাল পাওঁ, মই ক'লো নহয় মোৰ, কিন্তু সকলো বস্তু হেঁপাহ কৰিলেই নহ'ব ন, আকাংক্ষাটো থাকিবই চবতে, কিন্তু থাকিলেই বুলি যে মই পাম সেইটো কথা নহয়। মানে মই নোৱাৰিলেও মই আনক কৰিব পাৰোঁ নেকি, কাৰোবাক এডভাইচ দিব পাৰোঁ নেকি, মই কিন্তু এডভাইচ দিয়াত বিৰাট উস্তাদ, মানে এইটো তুমি কৰাচোন এনেকৈ কৰিলে এনেকুৱা হ'ব, উপকৃত হয়, তেনেকৈ মানুহক মই মানে গাইড কৰি লৈও যাওঁ, মানে এই তেনেকুৱা ধৰণৰ এনেকুৱা ধৰণৰ ভাৱ আছে। আৰু আকাংক্ষাটো বহুতেই থাকে যেন ভাল এগৰাকী দিছে আৰু এটা হ'ব পাৰিলোহেঁতেন।
2: আচ্ছা, কেতিয়াবা এনেকুৱা ভাৱ আহে নেকি যে যদি শিক্ষক নহ'লহেঁতেন কি হ'লহেঁতেন?
0: শিক্ষক নহ'লে মই এডভোকেট

0: আৰু নহ'লে ডাক্তৰ হ'লোহেঁতেন। মানে ডাক্তৰ মানে এই মানুহক যে ফ্ৰীকৈ চিকিৎসা কৰিব দিয়া, মই সেই মানুহৰ যে কষ্ট পায়, বেমাৰ হয়, একো ক'ব নোৱাৰোঁ কি হৈছে এতিয়া ধৰিব পৰা নাই, সেইটো মোৰ বিৰাট কষ্ট পাওঁ। মানুহৰ অসুখ বুলি শুনিলেই মোৰ ভয় খাই যাওঁ, যে মই যদি কিবা এটা প্ৰিকচন দিব পাৰিলোহেঁতেন দিওঁ আৰু। আমাৰ অসমীয়া ইটো খাব সিটো খাব, মানিমুনি জোলৰ পৰা আৰম্ভ কৰি পেলাই একদম কবিৰাজি আৰম্ভ কৰি দিওঁ,
1: আমাৰ অসমীয়া থলুৱা
0: অসমীয়া
1: আৰু সেই ঘৰুৱা উপাদানবোৰ আচলতে সঁচাকৈ কিন্তু উপকাৰ, যথেষ্ট উপকাৰী হয়। এই বৰ্ণিল জীৱনৰ কিবা স্মৰণীয় মুহূৰ্ত আমাৰ সৈতে ভগাই ল'ব নেকি?
0: বৰ্ণিল জীৱনৰ স্মৰণীয় মুহূৰ্ত মোৰ বহুতেই আছে, তাৰ ভিতৰতনো কোনটো কওঁ, স্মৰণীয় জীৱনটো ভালেই গোটেই
1: বহুত, নিশ্চয় বহুত আছে, কিন্তু কিবা এটা এই মুহূৰ্তত মনত পৰা কিবা এটা,
0: এই মুহূৰ্তত মনত পৰা বৰ্ণিল জীৱনৰ মুহূৰ্ত এওঁলোকৰ যিটো বিয়া হ'ল, তাৰমানে মোৰ ঘৰুৱাভাৱেই হৈছিলে যদিও নিজে চইচ কৰিছিলোঁ, সেইটো মোৰ মানে এজন বৰ্ণিল বুলিয়ে মই ভাবোঁ আৰু মোৰ মনত ৰাখিবলগীয়া কথা, ল'ৰা হওঁতেও মনত ৰাখিবলগীয়া কথা, এনেকুৱা ধৰণৰ বহুতেই আছে
1: আৰু
0: সেইকাৰণে মোৰ এটাই বৰ্ণিল মুহূৰ্ত বুলি মই ক'ব নোৱাৰোঁ।
1: বহুতখিনি আছে, বহুতখিনি আছে, অতি সুন্দৰ। এইদৰে স্মৃতিসমূহ লৈ আপুনি থাকক আৰু নতুন নতুন কাম কৰি যাওক। এতিয়া বাইদেউ ধৰক আপুনি এগৰাকী পুত্ৰী, কাৰোবাৰ পত্নী, কাৰোবাৰ মাতৃ আৰু বহুজনৰ আপুনি শিক্ষক, নিজকে আপুনি কোনটো ৰূপত দেখা পায়?
0: নিজকে মই আচলতে শিক্ষক হৈ থাকিবলৈ ভাল পাওঁ, মানে মানুহক শিকাই থাকিম, কথা শিকি থাকিম, ময়ো শিকিম কাৰোবাৰ পৰা, সৰু ল'ৰা ছোৱালীৰ পৰাও শিকিব পৰা বহুত কথা আছে। এতিয়া মই শিকি ভাল পাওঁ আৰু শিকাবলৈ খুব ভাল পাওঁ, কাৰোবাক যেন ক'লে যেন মোৰ কিবা এটা আছে যদি কাৰোবাৰ যেন কোনোবাই নাজানে তাক যদি দি দিওঁ, সেই জানিলে বহুত ভাল হ'ব, এনেকুৱা ধৰণৰ ভাৱ এটা
1: শিক্ষক ৰূপতে পৰিচয় দিবলৈ
0: মই ভাল পাওঁ, ভাল পাওঁ।
1: অতি সুন্দৰ বাইদেউ, আমাৰ সময় প্ৰায় শেষ হৈ আহিছে, এতিয়া শেষত কেইটামান প্ৰশ্ন সুধিম, আপুনি ৰেপিড ফায়াৰ ৰাউণ্ড বুলি ক'ব পাৰে, আপুনি এটা শব্দত উত্তৰ দিবলৈ চেষ্টা কৰিব।
0: আচ্ছা আচ্ছা,
1: আপুনি ভালপোৱা ঠাই?
0: মোৰ ভালপোৱা ঠাইখন গুৱাহাটী।
1: হয়, আপুনি ভালপোৱা খাদ্য?
0: ভাল, মই চব খাদ্যকে ভাল পাওঁ, তাৰ ভিতৰত মানে মিঠাটো অলপ বেছি ভাল পাওঁ।
1: আপুনি নিজে কিতাপ লিখিছেও, তথাপিও আপুনি ভালপোৱা কিতাপ?
0: মোৰ অসীমত যাৰ হেয়াল সীমা, অতি প্ৰিয় কিতাপ মোৰ, এতিয়াও মনত আছে, তাক বহি গ'ল।
1: হয়, কাৰ সংগীত শুনি আপুনি ভাল পায়, কেনেকুৱা ধৰণৰ সংগীত বা কাৰ?
0: মোৰ সংগীত বুলি ক'লে ক্লাছিকেল সংগীত শুনিয়ে ভাল পাওঁ, মই
1: শাস্ত্ৰীয় সংগীত। এই মুহূৰ্তত যদি কোনো গীত আপোনাক শুনাব খোজোঁ, আপুনি কোনটো ক'ব?
0: সন্ধিয়া আকাশত বগলী,
1: অতি সুন্দৰ গীত। আহক তেনেহ'লে আপোনাৰ প্ৰিয় গীতটি এইখিনিতে শুনি লওঁ।

0: তুলিকা সেনাপতিৰ কণ্ঠৰ এটি অতি সুন্দৰ আৰু চিৰসেউজ গীত।
1: বাইদেউ শেষত আমাৰ শ্ৰোতা আইদেউসকললৈ দুআষাৰ ক'ব নেকি?
2: ক'বলগীয়া একোৱেই নাই, তথাপিও মনত সাহস থাকিব লাগে, ধৈৰ্য থাকিব লাগে আৰু পৰিশ্ৰম কৰিব লাগে। আৰু সেইকেইটা যদি থাকে নহয় তেতিয়াহ'লে পৃথিৱীত মৰা কাম একোৱেই নাই। আৰু এতিয়া মই লেখিকা সমাৰোহত আছোঁ সদস্যা হিচাপে, মই বহুতখিনি ডেকা ডেকা ছোৱালীবিলাকক টানি টানি আনিছোঁ, মোৰ তোমাকো কিবা এটা কৰা, জন্ম হৈছা পৃথিৱীলৈ যে আহিছা, তোমাৰ চিন এটা কিবা ৰাখি থৈ যোৱা, এদিনটো মৰিবাই মানুহ হিচাপে, তাৰপিছত তোমাৰ চিন নাথাকিব, চিন ৰখা কাম কৰি থৈ যাবা, কিবা এটা সৰু কাম হ'লেও এটা লাগিলে কবিতাকে লিখি থৈ যোৱা, লিখিছিলা তুমি পৃথিৱীলৈ আহিছিলা, তোমাৰ চিন এটা থাকি গ'ল। এয়াই মানে এইটোৱে মই ভাবোঁ আৰু, আমাৰ জীৱনবিলাক সাৰ্থক হ'ব তেতিয়া আহে যদি আমি কিবা এটা চিন ৰাখিব পাৰোঁ, সমাজৰ কাৰণে কিবা কৰিব পাৰোঁ। আৰু যিবিলাক পোৱা নাই অভাৱী মানুহ তেওঁলোকক যাতে আমি কিবা মনৰ সান্ত্বনা দিব পাৰোঁ সেইখিনি কৰিব লাগে। আৰু গোটেই সমাজখনক সংগঠন কৰিব নোৱাৰিলেও নিজৰ ঘৰখনকতো পাৰিম, কাষৰ ঘৰতো পাৰিম, তেনেকুৱা ধৰণৰ।
1: অতি সুন্দৰ কথা ক'লে বাইদেউ, আজি আপোনাৰ সৈতে কটোৱা এইখিনি সময় মোৰ বাবে নিশ্চয়কৈ স্মৰণীয় হৈ থাকিব আৰু আশা কৰোঁ আমাৰ শ্ৰোতাসকলেও আমাৰ এই কথোপকথন শুনি ভাল পাব। আজিলৈ আপোনাৰ পৰা বিদায় লওঁ, পুনৰ কেতিয়াবা লগ পাম। আপুনি সুস্বাস্থ্যৰে এইদৰে ভাল ভাল কামবোৰ কৰি গৈ থাকক, লিখা মেলা কৰি থাকক। নমস্কাৰ।
0: শ্ৰোতাসকলে ইমান পৰে অৱসৰী জীৱনৰ অমিয়া এই শিতানত ভাস্কৰ বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী বিশিষ্ট শিক্ষাবিদ ৰাণী দেৱান বৰুৱাৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিলে। প্ৰিয় শ্ৰোতা, আজি আন্তৰ্জাতিক পৰিয়াল দিৱস। পৰিয়ালৰ গুৰুত্ব, সামাজিক অৰ্থনৈতিক প্ৰভাৱ আৰু একত্ৰীকৰণক উৎসাহিত কৰিবলৈ ৰাষ্ট্ৰসংঘই 1994 চনৰ পৰা আজিৰ দিনটোতে অৰ্থাৎ প্ৰতি বছৰৰ 15 মে' তাৰিখে আন্তৰ্জাতিক পৰিয়াল দিৱস পালনৰ সিদ্ধান্ত লয়। এই দিৱসৰ মূল লক্ষ্য হৈছে পৰিয়ালৰ মাজত সম্পৰ্ক সুদৃঢ় কৰা আৰু সমাজ গঠনত পৰিয়ালৰ ভূমিকা সম্পৰ্কে সজাগতা বৃদ্ধি কৰা। প্ৰতি বছৰে এই দিৱসৰ একোটিকৈ থিম বা বিষয়বস্তু থাকে। এই বছৰৰ থিম বা বিষয়বস্তু হ'ল Family Oriented Policies for Sustainable Development, অৰ্থাৎ বহনক্ষম উন্নয়নৰ বাবে পৰিয়ালকেন্দ্ৰিক নীতিসমূহ। সামাজিক নিৰাপত্তা প্ৰদানেৰে সু অভিভাৱক গঢ় দি সুস্থভাৱে শিশু লালন পালনৰ মাজেৰে কৰ্মজীৱন আৰু পাৰিবাৰিক জীৱনৰ ভাৰসাম্যতা বজাই ৰাখি পৰিয়ালসমূহক বৰ্তাই ৰখাই ইয়াৰ উদ্দেশ্য। প্ৰিয় শ্ৰোতা, পৰিয়ালৰ সদস্যসকলে এজনে আনজনৰ মনৰ ভাৱ বুজি সমিল মিলেৰে প্ৰয়োজন হ'লে কিছু এৰা ধৰাৰ মাজেৰে হ'লেও দৈনন্দিন কাম কাজবোৰ আগবঢ়াই লৈ গ'লে সেই পৰিয়ালটিয়ে আমাৰ চকুত ধৰা দিয়ে এটি আদৰ্শ পৰিয়ালৰ ৰূপত। আৰু এইদৰে ভিন ভিন পৰিয়াল মিলি গঠন হয় সমাজৰ। গতিকে পৰিয়ালসমূহত প্ৰচলিত আচাৰ আচৰণ, সংস্কৃতি পৰম্পৰা প্ৰতিফলিত হয় সমাজত। পৰিয়াল অবিহনে সমাজ অৰ্থহীন, সেয়েহে কোৱা হয় পৰিয়াল সমাজৰ মধ্যমণি। প্ৰিয় শ্ৰোতা, ঘৰবোৰ মাথো শিল ইটা বালি চিমেণ্টৰ ঘৰ নহৈ হৃদয়ৰ ঘৰ হওক, প্ৰতিজন মানুহে ইজনে আনজনৰ প্ৰতি সুখে দুখে সমভাগী হওক, সমাজৰ প্ৰতি দায়বদ্ধ হওক, দেশৰ একো একোজন সু নাগৰিক হওক, চৌপাশৰ পৰিৱেশ শ্বাসৰুদ্ধকৰ কদৰ্য নহৈ সুন্দৰ জীৱনদায়িনী।

নিধাও। বহনক্ষম উন্নয়নৰ বাটেৰে এখন সেউজী ধৰণী গঢ়িবলৈ এটি এটি সেউজীয়াৰ বীজ অংকুৰিত হওক আমাৰ মনতো। এই আশাৰেই সকলোলৈকে আন্তৰ্জাতিক পৰিয়াল দিৱসৰ বহুতো শুভকামনা জনাই আজিৰ বুলনিৰ পৰা মই জোনালী বৰুৱাই বিদায় লৈছোঁ। নমস্কাৰ।

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
1: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
0: তাৰ মানে?
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত কি হয়?
1: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: শ্ৰোতাসকলে আধুনিক গীত শুনিছে দীক্ষিতা শৰ্মাৰ কণ্ঠত। শিল্পীৰ কণ্ঠত এইবাৰ কীৰ্তিকমল ভূঞাৰ ৰচিত এটি গীত।

ইমান পৰি দীক্ষিতা শৰ্মাৰ কণ্ঠৰ দুটি আধুনিক গীত শুনিলে। গীতৰ কথা আছিল ক্ৰমে লক্ষ্যহীৰা দাস আৰু কীৰ্তিকমল ভূঞাৰ। শিল্পীৰ কণ্ঠৰ গীত পুনৰ শুনিবলৈ পাব আজি সন্ধিয়া 7:45। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক জোনাৰাম কলিতা আৰু সংগীতসকলৰ কণ্ঠৰ ওজাপালি।

0: পৰিল গৈ
1: যায় সদায় হেলে
0: জেনেকে কৈছিল
1: হয়তো
0: হেনেকে পদৰ পাতত তেওঁ বাটি থৈ দিলে
1: হ্যাঁ
0: থৈ দিয়া ল'লে তেওঁলোকে ভাল পালে
1: ইফালে যেতিয়া পদ্ম
0: বীজখিনি পৰিল
1: ইফালে
0: পতালা পৰিলে

0: মহাদেৱৰ বীজ পতাৰ পালা বুলি
1: পালা বুলি
0: এই নাগে সৈতে যুক্তি কৰে।

0: 머지않아.
1: 모자용 것이.
2: ইমান পৰি জোনাৰাম কলিতা আৰু সংগীসকলৰ কণ্ঠৰ ওজাপালি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক ৰাজীৱ আলীৰ স্পেনিছ গীটাৰবাদন।

0: ইমান পৰে ৰাজীৱ আলীৰ স্পেনিছ গীটাৰ বাদন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 1:40 বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই জিঞ্জিৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আবুধাবিত সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ আল নাহানৰ সৈতে বৈঠকত মিলিত হয়। অহা 21 জুনত চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমৰ নামভৰ্তিৰ ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ তথা প্ৰৱেশ পৰীক্ষা নীট পুনৰ অনুষ্ঠিত হ'ব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে কয় যে ভাৰতে সংস্কাৰ আৰু বহু ৰাষ্ট্ৰবাদৰ লক্ষ্যক আগুৱাই লৈ যোৱাৰ বাবে অংশীদাৰসমূহৰ সৈতে কাম কৰি যাবলৈ প্ৰতিশ্ৰুতিবদ্ধ। কেন্দ্ৰীয় মন্ত্ৰী ৰামমোহন নাইডুৱে মধ্যপ্ৰদেশত বিমান পৰিবহণ সুচল কৰাৰ বাবে আন্তঃগাঁথনি নিৰ্মাণৰ ক্ষেত্ৰত মন্ত্ৰালয়ৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা উল্লেখ কৰে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাই ছুপাৰ কিংছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়া বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আবুধাবিত সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ আল নাহানৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকত শক্তি সহযোগিতা আৰু দ্বিপাক্ষিক বাণিজ্যৰ বিষয়ক অগ্ৰাধিকাৰ দিয়া হয়। দুয়োগৰাকী নেতাই বিভিন্ন দ্বিপাক্ষিক বিষয়, বিশেষকৈ শক্তি সহযোগিতা, পাৰস্পৰিক স্বাৰ্থজড়িত আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়লৈ মত বিনিময় কৰে। তেওঁলোকে লগতে শক্তিশালী ৰাজনৈতিক, সাংস্কৃতিক, অৰ্থনৈতিক আৰু জনসম্পৰ্কত বিশেষ গুৰুত্ব আৰোপেৰে দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক সৰ্বাত্মক কৌশলগত সহযোগিতাক আগুৱাই নিয়াৰ বিভিন্ন উপায় সম্পৰ্কেও আলোচনা কৰে। উল্লেখযোগ্য যে শক্তি খণ্ড হৈছে দুয়োখন দেশৰ মাজৰ সম্পৰ্কৰ এটা গুৰুত্বপূৰ্ণ স্তম্ভ। সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰ যোৱা বছৰ ভাৰতৰ বাবে খাৰুৱা তেলৰ চতুৰ্থ সৰ্ববৃহৎ উৎস আছিল আৰু দেশখনৰ পৰা আমদানি কৰা তেলেৰে ভাৰতৰ প্ৰায় 11% চাহিদা পূৰণ হৈছিল। ভাৰতীয় কোম্পানীসমূহে আবুধাবি নেশ্যনেল অইল কোম্পানীৰ সৈতে বছৰি প্ৰায় 45 লাখ মেট্ৰিক টন তৰলীকৃত প্ৰাকৃতিক গেছ LNG দীৰ্ঘকালীন চুক্তিত স্বাক্ষৰ কৰিছে। দেশক প্ৰয়োজন হোৱা LPGৰ প্ৰায় 40% সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰৰ পৰা আমদানি কৰা হয়। সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰ, নেডাৰলেণ্ডছ, নৰৱে আৰু ইটালীৰ ছদিনীয়া ভ্ৰমণসূচীৰে আজি পুৱা স্বদেশৰ পৰা ৰাওনা হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত নেডাৰলেণ্ডলৈ যাব আৰু তাত তেওঁ দেশখনৰ ৰজা উইলিয়াম আলেকজেণ্ডাৰ আৰু ৰাণী মেক্সিমাক সাক্ষাৎ কৰিব। তেওঁ লগতে নেডাৰলেণ্ডৰ প্ৰধানমন্ত্ৰী ৰব জেটেনৰ সৈতেও বৈঠকত মিলিত হ'ব। ইয়াৰ পাছত তেওঁ ছুইডেনৰ গোথেনবাৰ্গলৈ যাব আৰু দেশখনৰ প্ৰধানমন্ত্ৰী অল্ফ কিষ্টাৰছনৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব। দুয়োগৰাকী

0: বাৰ্তাই দ্বিপাক্ষিক সম্পৰ্ক পৰ্যালোচনা কৰাৰ লগতে সহযোগিতাৰ নতুন নতুন খণ্ডৰ বিষয়ত আলোচনা কৰিব। শ্ৰীমোদীয়ে 18 মে'ত নৰৱে ভ্ৰমণ কৰিব। তাত তেওঁ তৃতীয় ভাৰত নৰ্ডিক সন্মিলনত অংশ লোৱাৰ লগতে দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব। ভ্ৰমণৰ অন্তিম পৰ্যায়ত তেওঁ ইটালীলৈ যাব আৰু তাত তেওঁ দেশখনৰ ৰাষ্ট্ৰপতি ছাৰ্জিঅ' মেটাৰেলাক সাক্ষাৎ কৰাৰ লগতে প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনীৰ সৈতে আলোচনাত মিলিত হ'ব। ভাৰত আৰু ইটালীৰ মাজত যুটীয়া কৌশলগত কাৰ্য আঁচনি 2025-2029 সক্ৰিয়ভাৱে ৰূপায়ণৰ দিশত দেশ দুখনৰ দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণে বিশেষ গুৰুত্ব বহন কৰিব। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে ছাত্ৰ ছাত্ৰীসকলক চৰকাৰে অগ্ৰাধিকাৰ দিয়ে আৰু তেওঁলোকক লৈ চৰকাৰ অতি সংবেদনশীল বুলি প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি এখন সংবাদমেলত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই অহা 21 জুনত চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তিৰ ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ তথা প্ৰৱেশ পৰীক্ষা নীট পুনৰ অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে। পৰীক্ষাৰ্থীসকলে অহা 14 জুনৰ ভিতৰত প্ৰৱেশ পত্ৰ লাভ কৰিব বুলি তেওঁ জানিবলৈ দিয়ে। অহা বছৰৰ পৰা নীট পৰীক্ষা বৰ্তমানৰ OMR ব্যৱস্থাৰ পৰিৱৰ্তে CBT অৰ্থাৎ কম্পিউটাৰ আধাৰিত ব্যৱস্থাৰে অনুষ্ঠিত হ'ব।
1: छात्र कैसे सहज बिना तनाव की परीक्षा दे, मैंने कहा कि इस कंटिन्यूस इम्प्रूवमेंट की विषय है। जो छात्रों की सिक्योरिटी के दृष्टि से जो मिनिमम करना चाहिए वो करना पड़ेगा सर, लेकिन वो हरास ना हो उसकी चिंता करना पड़ेगा। बाकी रहा इसकी जो कमांड चेन को तोड़ने वाले को कोई बर्दाश्त नहीं किया जाएगा, उसकी दायित्व हमने लिया है, उसको स्वीकार किया, CBI काम पे लगे, थोड़ा उसको पूरा करने दीजिए।
0: কেন্দ্ৰীয় শিক্ষামন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাত নিৰ্দিষ্ট সংস্কাৰৰ প্ৰয়োজন বুলি স্বীকাৰ কৰি কয় যে ভৱিষ্যতে আসোৱাহসমূহ দূৰ কৰি পৰীক্ষা ব্যৱস্থা নিৰ্ভৰযোগ্য কৰি তোলাৰ ক্ষেত্ৰত পদক্ষেপ লোৱা হৈছে। শ্ৰীপ্ৰধানে উল্লেখ কৰে যে শিক্ষা মাফিয়াৰ ষড়যন্ত্ৰ অথবা প্ৰাৰ্থীৰ প্ৰবঞ্চনাৰ বলি হৈ কোনো যোগ্য শিক্ষাৰ্থী তেওঁলোকৰ অধিকাৰৰ পৰা বঞ্চিত হোৱাটো চৰকাৰে নিবিচাৰে।
1: CBI तहत तक जाएगी, कहां वो कमांड चेन पे ब्रीच हुई है, राधाकृष्ण कमेटी को पूरा पालन करने के उपरांत भी कहां वो ब्रीच हुई है, उस ब्रीच को मेरा पूरा विश्वास है CBI के ऊपर, सरकार की पूरा नेतृत्व सभी विभाग उसमें से गंभीरता चीज को लेते हुए शीर्ष से तो नेतृत्व उसकी लेके खूब दायित्व लिया है, चिंता कर रहा है, हम इस बार माल प्रैक्टिस होने नहीं देंगे।
0: ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই পৰীক্ষাৰ্থীসকলক কেৱল তেওঁলোকৰ দ্বাৰা প্ৰকাশিত তথ্যৰ ওপৰতহে নিৰ্ভৰ কৰিবলৈ আহ্বান জনাইছে। ইয়াৰ পূৰ্বে যোৱা 3 মে'ত প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবে নীট বাতিল কৰা হৈছিল। উল্লেখযোগ্য যে নীট প্ৰস্তুতিৰ পৰ্যালোচনা চলোৱাৰ উদ্দেশ্যে কালি কেন্দ্ৰীয় শিক্ষামন্ত্ৰীগৰাকীৰ বাসগৃহত এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। বৈঠকত পৰীক্ষা সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বিভিন্ন দিশ সম্পৰ্কে বিস্তৃতভাৱে আলোচনা কৰা হয়। বৈঠকত উচ্চ শিক্ষা বিভাগৰ সচিব, বিদ্যালয়ৰ শিক্ষা বিভাগৰ সচিব, ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ সঞ্চালক প্ৰধান, CBSEৰ অধ্যক্ষ আৰু কেন্দ্ৰীয় বিদ্যালয় সংগঠন আৰু নবোদয় বিদ্যালয়ৰ আয়ুক্তৰ লগতে অন্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে কয় যে ভাৰতে সংস্কাৰ আৰু বহু ৰাষ্ট্ৰবাদৰ লক্ষ্যক আগুৱাই লৈ যোৱাৰ বাবে অংশীদাৰসমূহৰ সৈতে কাম কৰি যাবলৈ প্ৰতিশ্ৰুতিবদ্ধ। নতুন দিল্লীত অনুষ্ঠিত ব্ৰিকছ বৈদেশিক মন্ত্ৰীসকলৰ বৈঠক 2026ৰ দ্বিতীয় দিনাৰ মুকলি অধিৱেশনত অংশগ্ৰহণ কৰি ডঃ জয়শংকৰে এই কথা প্ৰকাশ কৰে। পৰিৱৰ্তিত বিশ্বত সময়ৰ সৈতে আগবাঢ়ি যাবলৈ নেতাসকলে বহু ৰাষ্ট্ৰীয় সহযোগিতা শক্তিশালী কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছে। ডঃ জয়শংকৰে কয় যে আন্তঃৰাষ্ট্ৰীয় বিত্তীয় পৰিকাঠামোৰ সংস্কাৰ সাধন কৰাটো অতি প্ৰয়োজনীয়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে লগতে কয় যে ভাৰতে বহু পক্ষবাদৰ সংস্কাৰৰ বাবে ধাৰাবাহিকভাৱে মাত মাতি আহিছে আৰু ইয়ে শেহতীয়া বাস্তৱ পৰিস্থিতি প্ৰতিফলিত কৰাৰ লগতে বজাৰ আৰু উন্নয়নশীল দেশসমূহৰ আকাংক্ষাৰ প্ৰতি সঁহাৰি জনাইছে। তেওঁ কয় যে গোলকীয় প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰতিখন দেশে ঐক্যবদ্ধ হৈ কাম কৰিব লাগিব, কিন্তু দেশসমূহৰ এই ঐক্যবদ্ধ প্ৰচেষ্টা অধিক গণতান্ত্ৰিক, প্ৰতিনিধিত্বমূলক আৰু সমতাপূৰ্ণ হোৱাৰ ক্ষেত্ৰত মন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে কয় যে এই সংস্কাৰিত বহুপক্ষবাদ প্ৰতিখন ৰাষ্ট্ৰৰ সাৰ্বভৌমত্ব, ভূখণ্ডৰ প্ৰতি সন্মান, আন্তঃৰাষ্ট্ৰীয় আইনৰ প্ৰতি আনুগত্য আৰু বৈচিত্ৰময় জাতীয় পৰিস্থিতিৰ স্বীকৃতিৰ ভিত্তিত হ'ব লাগিব। কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰামমোহন নাইডুৱে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী ডঃ মোহন যাদৱক নতুন দিল্লীত সাক্ষাৎ কৰে। এটা বাৰ্তাত শ্ৰীনাইডুৱে কয় যে ৰাজ্যখনৰ উন্নয়নৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিবলগীয়া বিষয়সমূহ সন্দৰ্ভত তেওঁলোকৰ মাজত আলোচনা হয়। মধ্যপ্ৰদেশত বিমান পৰিবহণ সুচল আৰু শক্তিশালী কৰি তোলাৰ বাবে আন্তঃগাঁথনি নিৰ্মাণৰ ক্ষেত্ৰত মন্ত্ৰালয়ৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা শ্ৰীনাইডুৱে উল্লেখ কৰে।

সকলোৰে বাবে বিমান যোগাযোগ উন্নত কৰি তোলাৰ বাবেও বিমান খণ্ডৰ সামগ্ৰিক বিকাশ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ যি লক্ষ্য, সেই লক্ষ্য বাস্তৱত ৰূপায়ণ কৰা হ'ব বুলিও বিমান পৰিবহণ মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি নতুন দিল্লীত ইৰাণৰ বিদেশ মন্ত্ৰী আব্বাছ আৰগছিৰ সৈতে বৈঠকত মিলিত হয়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ডঃ জয়শংকৰে কয় যে দুয়োগৰাকী নেতাই পশ্চিম এছিয়াৰ পৰিস্থিতি আৰু ইয়াৰ প্ৰভাৱ সন্দৰ্ভত আলোচনা কৰে। তেওঁলোকে লগতে পাৰস্পৰিক স্বাৰ্থ সম্বলিত দ্বিপাক্ষিক বিষয়ত মত বিনিময় কৰে। ডঃ জয়শংকৰে লগতে ব্ৰিকছ বৈদেশিক মন্ত্ৰীসকলৰ বৈঠকত অংশগ্ৰহণৰ বাবে ইৰাণৰ বিদেশ মন্ত্ৰীগৰাকীৰ শলাগ লয়। জ্যেষ্ঠ বিজেপি নেতা তথা নৱনিৰ্বাচিত বিধায়ক চন্দ্ৰমোহন পাটোৱাৰীয়ে আজি অসম বিধানসভাৰ অস্থায়ী অধ্যক্ষ হিচাপে শপত গ্ৰহণ কৰে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই লোকভৱনত আয়োজিত এটা অনুষ্ঠানত শ্ৰীপাটোৱাৰীক শপতবাক্য পাঠ কৰোৱায়। ৰাজ্যপালে কালি বিধায়ক চন্দ্ৰমোহন পাটোৱাৰীক ষোড়শ অসম বিধানসভাৰ অস্থায়ী অধ্যক্ষ হিচাপে নিযুক্তি দিয়ে। স্থায়ী অধ্যক্ষ নিৰ্বাচিত নোহোৱা পৰ্যন্ত অস্থায়ী অধ্যক্ষগৰাকীয়ে সদনৰ কাম কাজ পৰিচালনা কৰিব। উল্লেখযোগ্য যে অহা 21 মে'ত আৰম্ভ হ'বলগীয়া 16 অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ প্ৰথম দিনা অস্থায়ী অধ্যক্ষগৰাকীয়ে নৱনিৰ্বাচিত বিধায়কসকলক পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱাব। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌত হ'বলগীয়া এখন খেলত চেন্নাই ছুপাৰ কিংছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা হিমাচল প্ৰদেশৰ ধৰমশালাত অনুষ্ঠিত এখন খেলত মুম্বাই ইণ্ডিয়ানছে পাঞ্জাব কিংছক 6 উইকেটত পৰাস্ত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আবুধাবিত সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ আল নাহানৰ সৈতে বৈঠকত মিলিত হয়। অহা 21 জুনত চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তিৰ ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ তথা প্ৰৱেশ পৰীক্ষা নীট পুনৰ অনুষ্ঠিত হ'ব। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাই ছুপাৰ কিংছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 3 বজাত শুনিবলৈ পাব।

0: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয় অ, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যৎ অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: শ্ৰোতাসকলে লোকগীত শুনি আছে ৰেখা কলিতা দাসৰ কণ্ঠত।

0: ইমান পৰি পাশ্চাত্য সংগীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতেই আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্দিৰাণী ডেকা। জ্যেষ্ঠ বিজেপি নেতা তথা নৱনিৰ্বাচিত বিধায়ক চন্দ্ৰমোহন পাটোৱাৰীয়ে আজি অসম বিধানসভাৰ অস্থায়ী অধ্যক্ষ হিচাপে শপত গ্ৰহণ কৰে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই লোকভৱনত আয়োজিত এটা অনুষ্ঠানত শ্ৰীপাটোৱাৰীক শপতবাক্য পাঠ কৰোৱায়। ৰাজ্যপালে কালি বিধায়ক চন্দ্ৰমোহন পাটোৱাৰীক ষোড়শ অসম বিধানসভাৰ অস্থায়ী অধ্যক্ষ হিচাপে নিযুক্তি দিয়ে। স্থায়ী অধ্যক্ষ নিৰ্বাচিত নোহোৱা পৰ্যন্ত অস্থায়ী অধ্যক্ষগৰাকীয়ে সদনৰ কাম কাজ পৰিচালনা কৰিব। উল্লেখযোগ্য যে অহা 21 মে'ত আৰম্ভ হ'বলগীয়া 16 অসম বিধানসভাৰ প্ৰথম অধিৱেশনৰ প্ৰথম দিনা অস্থায়ী অধ্যক্ষগৰাকীয়ে নৱনিৰ্বাচিত বিধায়কসকলক পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱাব। ইয়াৰ পাছতেই বিধানসভাৰ নতুন অধ্যক্ষ নিৰ্বাচন কৰা হ'ব। শাসকীয় বিজেপিয়ে বিধানসভাৰ পৰৱৰ্তী অধ্যক্ষ হিচাপে ভৱানীপুৰ সৰভোগ সমষ্টিৰ বিধায়ক ৰঞ্জিত দাসক মনোনীত কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ দখলীকৃত সত্ৰসমূহ পুনৰ উদ্ধাৰৰ বাবে সত্ৰ আয়োগে পূৰ্বৰ দৰে কাম কৰি যাব বুলি প্ৰকাশ কৰিছে। দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থান পৰিদৰ্শন কৰি ডঃ শৰ্মাই আজি এইদৰে মন্তব্য কৰে। আজি পুৱাৰ ভাগতে এখন বিশেষ হেলিকপ্টাৰেৰে মুখ্যমন্ত্ৰী ডঃ শৰ্মা শ্ৰী শ্ৰী বটদ্ৰৱা থানত উপস্থিত হয়। তেওঁ থানত সেৱা আগবঢ়োৱাৰ পাছত থান পৰিচালনা সমিতিৰ সৈতে আলোচনাত মিলিত হয়। পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাৰ সময়ত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে থানখনক ধৰ্মীয় ঐতিহ্যবাহী স্থানলৈ ৰূপান্তৰিত কৰাৰ বাবে চৰকাৰে পৰিকল্পনা গ্ৰহণ কৰিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কল্পনা কৰা অসম গঢ়াৰ বাবে কাম কৰি যোৱাৰ লগতে দেশ আৰু জাতিৰ বাবে সেৱা আগবঢ়াব বুলিও ডঃ শৰ্মাই প্ৰকাশ কৰে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই অহা 21 জুনত চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তিৰ ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ তথা প্ৰৱেশ পৰীক্ষা নীট পুনৰ অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে। সংস্থাটোৱে পৰীক্ষাৰ্থীসকলক কেৱল NTAৰ দ্বাৰা প্ৰকাশিত তথ্যৰ ওপৰতহে নিৰ্ভৰ কৰিবলৈ আহান জনাইছে। ইয়াৰ পূৰ্বে যোৱা 3 মে'ত প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবে নীট বাতিল কৰা হৈছিল। নীটৰ প্ৰস্তুতিৰ পৰ্যালোচনা চলোৱাৰ উদ্দেশ্যে কালি সন্ধিয়া কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ বাসগৃহত উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। বৈঠকত পৰীক্ষা সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বিভিন্ন দিশ সম্পৰ্কে বিস্তৃতভাৱে আলোচনা কৰা হয়। এই বৈঠকত উচ্চ শিক্ষা বিভাগৰ সচিব, বিদ্যালয় শিক্ষা বিভাগৰ সচিব, ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ সঞ্চালক প্ৰধান, CBSEৰ অধ্যক্ষ আৰু কেন্দ্ৰীয় বিদ্যালয় সংগঠন আৰু নৱোদয় বিদ্যালয়ৰ আয়ুক্তৰ লগতে অন্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি প্ৰচাৰণে 69 বছৰ পূৰ্ণ কৰি আজি 70 বছৰত পদাৰ্পণ কৰিছে। 1957 চনৰ আজিৰ দিনটোতেই প্ৰথমবাৰৰ বাবে আকাশবাণী গুৱাহাটী কেন্দ্ৰযোগে আঞ্চলিক বাতৰি প্ৰচাৰ হৈছিল। আঞ্চলিক বাতৰি প্ৰচাৰৰ 69 বছৰজোৰা অবিৰত প্ৰক্ৰিয়াত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ

বাতৰি বিভাগে অসমৰ বিভিন্ন প্ৰান্তৰ লাখ লাখ শ্ৰোতাক সামৰি লৈছে। বৰ্তমান তথ্য প্ৰযুক্তি আৰু বা বাতৰিৰ অনেক উৎসৰ সময়তো আকাশবাণীৰ বাতৰিৰ প্ৰতি শ্ৰোতাৰ অনুৰাগ আছে। শ্ৰোতাসকলৰ বাবে আকাশবাণীৰ আঞ্চলিক বাতৰি বিশ্বাসযোগ্য, তথ্য নিৰ্ভৰ, নিৰপেক্ষ বুলি বিবেচিত হৈ আহিছে। সময়ৰ লগত খোজ মিলাই বৰ্তমান বিভাগটোৱে দৈনিক কেইবাখনো বাতৰি বুলেটিন পৰিৱেশনৰ লগতে সামাজিক মাধ্যমযোগেও আঞ্চলিক বাতৰি প্ৰচাৰ কৰি আহিছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বৰ্তমান ইউটিউব চেনেল এ আই আৰ নিউজ গুৱাহাটী আৰু নিউজ অন এ আই আৰৰ লগতে এক চেনেলতো শুনিবলৈ পোৱা যায়। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত কাইলৈ নিশা 8:02 উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় এটি আলোচনা প্ৰচাৰ কৰা হ'ব। এই আলোচনাত অংশগ্ৰহণ কৰিব জ্যেষ্ঠ অধিবক্তা আব্দুৰ ৰজাক ভূঞা আৰু অধিবক্তা জ্যোতিস্মিতা শৰ্মাই। শ্ৰোতাসকলে অনুষ্ঠান চলি থকা সময়ত 03612661876 আৰু 2662325 নম্বৰত ফোন কৰি সমল ব্যক্তি দুগৰাকীৰ বিষয়টো সন্দৰ্ভত প্ৰশ্ন সুধিব পাৰিব। অনুষ্ঠানটিৰ আঁত ধৰিব অৰুণিমা গোস্বামী আৰু অৰূপ কুমাৰ শৰ্মাই। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ। লখিমপুৰৰ নাৰায়ণপুৰৰ শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰৰ চতুৰ্থ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি অহা 17 মে'ত বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ দিৱসৰ আয়োজন কৰা হৈছে। এই উপলক্ষে সেইদিনা বিয়লি 5 বজাৰ পৰা কলাক্ষেত্ৰ চৌহদত অৱস্থিত শ্ৰী শ্ৰী বদলা পদ্মৱতা কলাতীৰ্থ প্ৰেক্ষাগৃহত এখনি গাম্ভীৰ্যপূৰ্ণ সভাৰ লগতে সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হ'ব। এই অনুষ্ঠানতে বৰনাৰায়ণপুৰ অঞ্চলৰ স্বাধীনতা সংগ্ৰামী নিৰ্মলা গোস্বামী, অসমৰ প্ৰাক্তন শিক্ষামন্ত্ৰী কেশৰাম বৰা, সমাজসেৱী গোলোক হাজৰিকা আৰু সত্ৰীয়া সংস্কৃতিৰ সাধক হৰিচৰণ শইকীয়াক সম্বৰ্ধনা জনোৱা হ'ব। এই মুকলি সভাতে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ আৰু শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰৰ দ্বাৰা সম্পাদিত দ্বিবাৰ্ষিক মুখপত্ৰ সুৰ সম্ভাৰ উন্মোচন কৰা হ'ব। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি 4 বজাত শুনিবলৈ পাব।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মইও এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: শ্ৰোতাসকলে আধুনিক গীত শুনিছে জয়শ্ৰীৰ কণ্ঠত।

এয়া আকাশবাণী তেজপুৰ। আজি শুক্ৰবাৰ 1433 ভাস্কৰাব্দৰ বহাগ মাহৰ আজি অন্তিমটো দিন অৰ্থাৎ 31 তাৰিখ 2026 খ্ৰীষ্টাব্দৰ 15 মে'। সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আমাৰ আজিৰ নিয়মীয়া অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰ, 1125 কিলোহাৰ্টছ আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্টছত। লগতে নিউজ অন AIR আৰু AIR ৰেডিঅ' মোবাইল এপযোগেও শ্ৰোতাই আমাৰ অনুষ্ঠান শুনিব পাৰিব। আজি আমাৰ এই অধিৱেশনৰ নিয়ন্ত্ৰণ কক্ষৰ দায়িত্বত আছে খগেশ বে, অংকুৰ ৰামচিয়াৰী আৰু বৈকুণ্ঠ বিকাশ বুঢ়াগোহাঁই। ট্ৰেন্সমিটাৰত আছে ৰতন দেৱনাথ, পৰিবহণত নয়ন দৈমাৰী, ডিউটি ৰুমত মনালিছা দেৱী আৰু ষ্টুডিঅ'ত মাইক্ৰফোনৰ সন্মুখত মই নৱজ্যোতি হাজৰিকা।

আৰ্চিবল্ড ৰাটলেজে কৈছিল, আনৰ সুখত যি মানুহ সুখী হয় তেওঁ জীৱনৰ পৰা লাভ কৰে আটাইতকৈ নিৰ্মল আৰু সুন্দৰ আনন্দ।

তোমাৰ চিন্তা, তোমাৰ কৰ্ম আৰু তোমাৰ কথা, এই তিনিটাৰ মাজত মিল থাকিলেই মানুহ সুখী হ'ব পাৰে। কথাষাৰ কৈছিল জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীয়ে।

0: মিডিয়াম ৱেভৰ 266.66 মিটাৰ আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্টজত শ্ৰোতাসকলে অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। আমাৰ পৰৱৰ্তী অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব।
1: এয়া আকাশবাণী তেজপুৰ। এতিয়া নিবেদন কৰিছো মহিলাসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান অৰ্ধ আকাশ। সমূহ আইডিয়কে স্বাগতম জনাই ইয়াক আগবঢ়াইছো আপোনাৰ প্ৰিয় অনুষ্ঠান অৰ্ধ আকাশ। আইডিয়কসকল, আজি আন্তৰ্জাতিক পৰিয়াল দিৱস। বিশ্বজুৰি প্ৰতি বছৰে 15 মে'ত আন্তৰ্জাতিক পৰিয়াল দিৱস উদযাপন কৰি অহা হৈছে। আমাৰ জীৱনত পৰিয়াল আৰু সমাজৰ গুৰুত্বক সন্মান জনোৱাৰ বাবে আন্তৰ্জাতিক পৰিয়াল দিৱস পালন কৰা হয়। সেই শ্ৰোতাসকল, আজি আন্তৰ্জাতিক পৰিয়াল দিৱস উপলক্ষে আমাক কিছু কথা জনাব দৰং মহাবিদ্যালয়ৰ সমাজতত্ব বিভাগৰ মুৰব্বী অধ্যাপিকা ডক্টৰ শফিকা আহমেদ বাইদেৱে। বাইদেউ, আজিৰ এই বিশেষ অনুষ্ঠানটিত আপোনাক স্বাগতম জনাইছোঁ।
2: ধন্যবাদ।
1: পৰিয়াল দিৱসৰ উদ্দেশ্য কি আৰু এই দিৱস কিয় পালন কৰা হয়?
2: পোনপ্ৰথমে মই আকাশবাণী তেজপুৰৰ সমূহ কাৰ্যকৰ্তাসকলক মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। মোক ইয়ালৈ মাতি ইমান ধুনীয়াকৈ আপোনালোকে সুযোগ দিছে এই বিষয়ে একাষাৰ ক'বলৈ, তাৰ বাবে মই আপোনালোকৰ ওচৰত চিৰকৃতজ্ঞ।
1: ধন্যবাদ বাইদেউ, আপুনিও আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি উপস্থিত হোৱাৰ বাবে
2: ধন্যবাদ। আন্তৰ্জাতিক পৰিয়াল দিৱসৰ তাৎপৰ্য বুলি ক'লে আমি প্ৰথমেই ক'ব লাগিব, আন্তৰ্জাতিক পৰিয়াল দিৱস আমাৰ পোনপ্ৰথমে ইউনাইটেড নেশ্যনছত যোনখন জেনেৰেল এছেম্বলি আছিলে, ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত এয়া গৃহীত কৰা হৈছিলে 1993 কৰা হৈছিলে। আৰু তেতিয়াৰ পৰাই এই দিৱসটো 15 মে' তাৰিখে পালন কৰি অহা হৈছে। বৰ্তমান যোনটো 15 মে' 2026 ইয়াৰ থিমটো হৈছে ফেমিলিজ ইনইকুৱেলিটিজ এণ্ড চাইল্ড ৱেলবিং, তাৰমানে পৰিয়াল অসমতা আৰু শিশু কল্যাণ হয়। এই থিমটো সৰুগত কৰি তেওঁলোকে মেইনলি ফোকাছ কৰিব বিচাৰিছে কেনেদৰে আমি পৰিয়ালক কেনেকৈ আমি শক্তিশালী কৰিব পাৰোঁ। বিভিন্ন ধৰণৰ অসমতা, আমাৰ সামাজিক অসমতা আছে, আমাৰ অৰ্থনৈতিক অসমতা আছে, বিভিন্ন ধৰণৰ আমাৰ সাংস্কৃতিক অসমতা আছে, হয়, তিনি প্ৰকাৰৰ অসমতাৰ আমি কেনেকৈ নেওচি আমি সমাজখনক, সমাজৰ আগত পৰিয়ালক কেনেকৈ এটা শক্তিশালী সন্থা হিচাপে, ছ'চিয়েল ইনষ্টিটিউচন হিচাপে আমি দাঙি ধৰিব পাৰিম, সেই বস্তুটো আগত ৰাখি তেওঁলোকে এই থিমটোৰ জৰিয়তে সমাজত মানে পৰিয়ালৰ যি গুৰুত্ব, সেই গুৰুত্ব দেখাব বিচাৰিছে। যদি মই ইংৰাজীত ক'ব বিচাৰোঁ, তেওঁলোকৰ থিমটোৰ মেইন হেৰিটো হৈছে ইট ফ'কাছেছ অন ষ্ট্ৰেংথেনিং ফেমিলি ৰিজাইলেঞ্চ থ্ৰ' ছ'চিয়েল প্ৰটেকশ্যন চিষ্টেম। ছ'চিয়েল প্ৰটেকশ্যন চিষ্টেম, সামাজিকভাৱে আমাক মানে প্ৰটেক্ট কৰি ৰাখিব বিচাৰিছে। ফেমিলিয়ে আমাক যিটো প্ৰটেকশ্যন দিয়ে, সেই প্ৰটেকশ্যনটোনো কেনেকুৱা, সেইটো তেওঁলোকে দেখাব বিচাৰিছে। সেই প্ৰটেকশ্যনটো আমি অৰ্থনৈতিকভাৱে আমাক কেনেকৈ সবল কৰি ৰাখিছে, সামাজিকভাৱে আমাক পৰিয়ালে কেনেকৈ আমাক নিয়ন্ত্ৰণ কৰি ৰাখিছে, আৰু বৰ্তমানৰ যিটো আমাৰ চেলেঞ্জ মানে আমাৰ ডিজিটেল যিটো আমাৰ যুগ, সেই ডিজিটেল যুগৰ যিবিলাক চেলেঞ্জ, মাছ মিডিয়াৰ যিটো প্ৰভাৱ, সেই প্ৰভাৱৰ পৰা আমি পৰিয়ালক আমি কেনেকৈ প্ৰটেক্ট কৰি ৰাখিব পাৰিম তাৰ বিষয়ে কোৱা হৈছে।
1: অসমতা বুলিলে আমি কেৱল আয়ৰ ব্যৱধান নে আন কিবা বুজো? শিক্ষা, স্বাস্থ্য আৰু সুযোগৰ ক্ষেত্ৰত অসমতা কেনেকৈ শিশুৰ ওপৰত প্ৰভাৱ পেলাব?
2: তাৰ ক্ষেত্ৰত আমি ক'ব যাওঁতে মই এটা সৰু উদাহৰণ দিব বিচাৰিছোঁ। স্কুলবিলাকে যেতিয়া ইউনিফৰ্মৰ ব্যৱস্থা কৰিছে, তেতিয়া মানে কেনেকুৱা আছিলে, ইয়াৰ আগলৈকে আছিলে কেনেকুৱা, ল'ৰা ছোৱালীবিলাকে নিজে যেতিয়া চিভিল ড্ৰেছ পিন্ধি আহে নিজৰ ঘৰৰ এটা
1: তেনেকুৱা
2: পচন্দমতে তেওঁলোকে, তেতিয়া মানে কেনেকুৱা হয়, স্কুলত কিছুমান অকণমান অৰ্থনৈতিকভাৱে সবল যিবিলাক পৰিয়াল, তেওঁলোকে নিজৰ ল'ৰা ছোৱালীক খুব ধুনীয়াকৈ সজাই পৰাই স্কুললৈ পঠিয়ায়। কিন্তু কিছুমান অৰ্থনৈতিকভাৱে অকণমান পিছপৰা যোনখিনি আমাৰ পৰিয়াল আছে, দুৰ্বল যিসকল আছে, তেওঁলোকৰ লগত মানে খোজ মিলাব নোৱাৰা হৈ যায়। তেতিয়া সেই বস্তুটো, আমাৰ ইনইকুৱেলিটিটো আমাৰ স্কুলৰ পৰা আঁতৰাবলৈ আমাৰ স্কুলত ইউনিফৰ্ম ব্যৱস্থা কৰা হৈছে, যে যাতে মানে সকলোৱে এটা ড্ৰেছ পিন্ধি আহে, কোনো ল'ৰা ছোৱালীয়ে যাতে নিজকে অকণমান তেওঁতকৈ আমি তলত এনেকুৱা ধৰণৰ ভাৱ যাতে তেওঁলোকৰ মাজত নাথাকে, সেইটো হিচাপে তেওঁলোকে কি কৰে যে ছেইম ইউনিফৰ্ম হ'লে তেওঁলোকৰ মাজত ইকুৱেলিটিটো স্কুলৰ পৰা তেওঁলোকৰ ডেভেলপ হয়, স্কুলৰ পৰা ডেভেলপ হয়। এতিয়া বৰ্তমানৰ যিটো আমাৰ স্কুল ব্যৱস্থা, তাত দেখিছোঁ আমি কেনেকুৱা, যে তাত তেওঁলোকে টিফিনৰ মানে তেওঁলোকে এখন টেবল দি দিয়ে, সোমবাৰে ৰুটি, মঙলবাৰে তেওঁলোকে ধৰক পোলাও বা ৰাইচ জাতীয় কিবা, বুধবাৰে তেওঁলোকে ফ্ৰুটছ, এনেকুৱা ধৰণে মানে তেওঁলোকে সেইটোত মানে পোষণটোও থাকিব তেওঁলোকৰ, আৰু শাৰীৰিকভাৱে তেওঁলোকে যিখিনি পাব লগা আছে পুষ্টিখিনিও পালে, আৰু লগতে তেওঁলোকৰ মানে টিফিন

0: একে হ'ল, সেই বস্তুটো মানে হেৰি কৰা হৈছে। এতিয়া পৰিয়ালতো মানে ছেইম তেনেকুৱাই কথা, কাৰণ কিছুমান পৰিয়ালে ধৰক আপোনাৰ খুব ধুনীয়াকৈ ল'ৰা ছোৱালী ডাঙৰ কৰাৰ ক্ষেত্ৰত কোনো তেওঁলোকৰ প্ৰব্লেম নাই, কিন্তু কিছুমানেতো সেই বস্তুটো তেওঁলোকে দিব নোৱাৰে পৰিয়ালক। সীমিত আয়ৰ পৰাই তেওঁলোকে অকণমান শিক্ষাৰ কাৰণে খৰচ কৰিব লাগিব, কিছুমান তেওঁলোকে তেওঁলোকৰ ৰিক্ৰিয়েশ্যনৰ কাৰণে ক'ৰবাত ফুৰিব গ'ল তাৰ কাৰণে খৰচ কৰিব লাগিব। গতিকে এই বস্তুটো আমি কেনেকৈ আমি বজাই ৰাখিম, কেনেকৈ সকলো পৰিয়ালকে আপুনি মানে এটা হেৰিত আপুনি আনিব, যে ফৰ এক্সাম্পল স্কুলে এইটো আপোনাৰ ইউনিফৰ্মৰ ক্ষেত্ৰত, খোৱা বস্তুৰ ক্ষেত্ৰত।
1: আমাৰতো এতিয়া বৰ্তমান যৌথ পৰিয়ালৰ পৰা বেছিভাগ একক পৰিয়ালৈ ৰূপান্তৰিত হৈছে, এই ক্ষেত্ৰত আপুনি কি ক'ব
0: এতিয়া
1: ক'বলৈ কল্যাণৰ ক্ষেত্ৰত?
0: হয় হয়, এতিয়া ক'বলৈ গ'লে মই অকণমান আগলৈ ঘূৰি যাব লাগিব। মই পৰিয়ালৰ কথা কওঁতে মই ক'ব লাগিব যে পৰিয়াল বুলি ক'লে আমাৰ প্ৰথমেই মনলৈ আহে, আমাৰ দুখ লাগিলে আমি পৰিয়াললৈ মনত পৰে, আমাৰ চকু পানী ওলালে আমাৰ মালে মনত পৰে, বেছিকৈ সুখ লাগিছে, খুব বেছি কিবা ফূৰ্তি লাগিছে তেতিয়াও আমাৰ পৰিয়ালৰ মনত পৰে। গতিকে পৰিয়ালটো হৈছে আমাৰ অনুভূতিৰ আধাৰ, আমাৰ জন্ম হয় পৰিয়ালত, আৰু জন্মত আমি পৰিয়ালে আমাৰ মা দেউতা ককা আইতা তেওঁলোকে আমাক শিকায় যে কেনেকৈ আমি সমাজ এখনত আগবাঢ়ি যাব লাগিব, প্ৰথম ভাষা আমি শিশু পৰিয়ালতে। গতিকে পৰিয়াল হৈছে আমাৰ এক আধাৰ, মানে য'ত কোৱা হৈছে যে শিশুৰ খাৰ কঠীয়াতলিখনেই হৈছে পৰিয়াল।
1: হয়,
0: প্ৰথমৰ ভাষাৰ পৰা আৰম্ভ কৰি আমাৰ ভালকৈ কথা কোৱা, সঁচা কথা কোৱা, মিছা কথা ক'ব নালাগে, বা এইটো পাপ এইটো পুণ্য, এনেকুৱা ধৰণৰ কথাবিলাক আমি পৰিয়ালতেই আমাৰ আৰম্ভণি হয়, যাক আমি সমাজতাত্ত্বিক ভাষাত সামাজিকীকৰণ, ছ'চিয়েলাইজেশ্যন বুলি কওঁ। এতিয়া পৰিয়াল বুলি কওঁতে তাৰ মেইন আমি যদি আমি তাৰ প্ৰকাৰবিলাকলৈ যাওঁ, তেতিয়া ক'ব লাগিব যে পৰিয়ালৰ আকাৰ অনুসৰি সদস্যৰ সংখ্যা আছে, সেই সংখ্যা অনুসৰি আমি জনামতে পৰিয়াল দুই প্ৰকাৰৰ, এটা হৈছে একক আৰু এটা হৈছে যৌথ পৰিয়াল। একক পৰিয়াল বুলি ক'লে আমি তাত মাক দেউতাক তেওঁলোকৰ বিবাহিত ল'ৰা ছোৱালী এইখিনি মিলিয়ে আমাৰ একক পৰিয়াল, আৰু যৌথ পৰিয়াল হ'ব আমাৰ দুটা ধৰণৰ প্ৰজন্ম একেলগে যেতিয়া আমি বাস কৰোঁ তাক তেতিয়া যৌথ পৰিয়াল বুলি কোৱা হয়। ফৰ এক্সাম্পল আমি মা দেউতা ককা আইতা পেহা পেহী খুৰা খুৰী এনেকৈ যেতিয়া কেইবা প্ৰজন্মৰ মানুহ একেলগে থাকোঁ, সেইটো হৈছে আমাৰ যৌথ পৰিয়াল। তাৰপিছত আহিল আমাৰ নেক্সট পৰিয়ালৰ ভাগটো, য'ত আমাৰ কৰ্তৃত্ব অনুসৰি অধিকাৰ, ফেমিলিত কাৰ অধিকাৰ কিমান সেই অনুসৰি ফেমিলিক ভাগ কৰা হয়। তাৰমানে কেতিয়াবা কি হয় যে ফেমিলিটো কাৰ মতে চলে,
1: এজন
0: মুৰব্বীজন মহিলা হ'ব নে পুৰুষ হ'ব সেইটো অনুসৰি পৰিয়ালক ভাগ কৰিব পাৰি। সেইটো কয় পিতৃতান্ত্ৰিক আৰু মাতৃতান্ত্ৰিক পৰিয়াল। য'ত পিতৃৰ অধিকাৰ বেছি চলিব তাক পিতৃতান্ত্ৰিক, আৰু মাতৃৰ অধিকাৰ, মাতৃৰ ভূমিকা বেছি হ'ব য'ত, তাক মাতৃতান্ত্ৰিক পৰিয়াল বুলি কোৱা হয়। তাৰপিছত আহিলে বিবাহ হৈ যোৱাৰ পিছত আমাৰ বিবাহিত দম্পতি কাৰ ঘৰত থাকিব, মাকৰ পৰিয়ালৰ লগত থাকিব, কইনাৰ পৰিয়ালৰ লগত থাকিব নে দৰাৰ পৰিয়ালৰ লগত থাকিব? যদি কইনাৰ
1: পৰিয়াল
0: ল'ৰাৰ হয়, ছোৱালীজনীৰ পৰিয়ালৰ লগত থাকে, তেতিয়া তাক কয় মাতৃস্থানীয়, যোনটো আমি মেঘালয়ৰ খাচী ছ'চাইটি খাচী সমাজত দেখা পাওঁ। সাধাৰণতে যোনটো আমি দেখা পাওঁ সেইটো হৈছে বিবাহিত দম্পতি আপোনাৰ দৰা অৰ্থাৎ ল'ৰাজনৰ পৰিয়ালৰ লগত থাকে, সেইটো হৈছে পিতৃস্থানীয় পৰিয়াল। আৰু কেতিয়াবা এনেকুৱা হয় যে তেওঁলোক কাৰো লগত নাথাকে, তেওঁলোকে নিজাকে এক্সট্ৰা এটা তেওঁলোকৰ এড্ৰেছ হয় আৰু তেওঁলোকে তাতেই থাকে। ফৰ এক্সাম্পল সেইটোক কোৱা হয় আকৌ নিঅ' লোকেল পৰিয়াল, তাৰমানে তেওঁলোক নতুনকৈ উঠি গৈ বেলেগ এটা জেগাত তেওঁলোকে নিজাকে বাস কৰিলে।
1: হয়,
0: তাৰপিছত আহিলে আমি কেনেকৈ পৰিয়ালৰ আপোনাৰ ডিচেণ্ট অনুসৰি সম্পত্তিৰ অধিকাৰ কাৰ পৰা কালৈ যাব সেইটো অনুসৰিও পৰিয়ালক ভাগ কৰিব পাৰি। সেইটো হৈছে আপোনাৰ য'ত আমি যোনটো সাধাৰণতে দেখোঁ যে পিতৃৰ সম্পত্তি পুতেকলৈ যায়, পিতৃৰ পৰা পুতেকলৈ যায়, তেতিয়া তাক কোৱা হয় পেট্ৰিলিনিয়েল পৰিয়াল, পেট্ৰিলিনিয়েল পিতৃ বংশীয়। আৰু যদি মাতৃৰ পৰা জীয়েকলৈ যায়, মাকৰ পৰা জীয়েকলৈ যায়, তেতিয়া মাতৃ বংশীয়, তাৰমানে মেট্ৰিলিনিয়েল পৰিয়াল বুলি কোৱা হয়, যিটো আমি খাচী সমাজত দেখা পাওঁ মেঘালয়ৰ। এতিয়া সেই সেনেকৈ আমি পৰিয়ালক ভাগ কৰিব পাৰোঁ। এতিয়া আমাৰ বৰ্তমানৰ পৰিয়াল ব্যৱস্থালৈ অহা প্ৰত্যাহ্বানটোৱে হৈছে যে আমি এতিয়া আমাৰ বেছিকেলি দেখা যায় যে মহিলাসকল খুব তেওঁলোকৰো এটা বিজি লাইফ, নিজৰ
1: ব্যস্ততা সকলোৰে
0: বাঢ়ি গৈছে, তেওঁলোকো যথেষ্ট শৈক্ষিকভাৱে তেওঁলোক সবল হৈছে, আৰু সেইকাৰণে তেওঁলোকে শৈক্ষিকভাৱে যেতিয়া নিজকে সবল কৰিছে, তেওঁলোকে চাকৰি বা কৰ্ম অভিমুখী হৈছে, তেওঁলোক তাৰ সেই কৰ্ম অভিমুখী হৈ যোৱাৰ লগে লগে তেওঁলোকৰ গোটেই পৰিয়াল যোনখিনি তেওঁলোকৰ ব্যৱস্থাপনা, সেই ব্যৱস্থাপনাটোত পৰিৱৰ্তন আহিছে। কেনেকুৱা, আগতে আমাক ডাঙৰ কৰিছিল আমাৰ মায়ে, কিন্তু এতিয়া যিহেতু মই চাকৰি কৰোঁ, মই নিজৰ ল'ৰা ছোৱালীক ডাঙৰ কৰিবলৈ মই কি কৰিছোঁ, মই ক্ৰেচলৈ গৈছোঁ, চাইল্ড কেয়াৰ চেণ্টাৰত তেওঁলোকক ৰাখিছোঁ, আঢ়ৈ বছৰ নহওঁতেই ল'ৰা ছোৱালীক আমি প্ৰি স্কুললৈ পঠাইছোঁ, স্কুল নহয় সেইখন প্ৰি স্কুল, তাত খেলা ধূলা কৰাই প্লে স্কুল, তাৰমানে খেলা ধূলা কৰাই ল'ৰা ছোৱালীক ৰাখিছে। এতিয়া আমি তেনেকুৱা ধৰণে এতিয়া আমাৰ মানে গোটেই ব্যৱস্থা আমি কমাৰ্চিয়েল বাণিজ্যিকীকৰণ হৈ গৈছে, লিবাৰেল।

0: ইনডিভিজুৱেলাইজেশ্যন, ইণ্ডিভিজুৱেলিজম, এই ইয়াৰ কবলত, গ্লোবেলাইজেশ্যনৰ কবলত পৰি আমাৰ ল'ৰা ছোৱালীখিনিক আমি তেনেকুৱা এজেঞ্চি কিছুমানে তেওঁলোকে ডাঙৰ কৰিছে আমাক, আমাৰ ল'ৰা ছোৱালীক এজেঞ্চিবিলাকে ডাঙৰ কৰাৰ ফলত তেওঁলোক খুব বেছি ইণ্ডিভিজুৱেলাইজ হৈ গৈছে। তেওঁলোকে অকল নিজৰ কথাই চিনি পায়, অকল আমি আগবাঢ়ি যাব লাগে, বাকী দৰকাৰ নাই, কম্পিটিশ্যন আৰু, কেনেকৈ আমি প্ৰতিযোগিতাৰে আমি যুঁজখনত কেনেকৈ আগবাঢ়ি যাম সেইটোৱে তেওঁলোকে শিকিছে। তেওঁলোকৰ ইমোশ্যনেল যোনখিনি আৱেগিক বান্ধোনটো কমি গৈছে পৰিয়ালৰ প্ৰতি, তেওঁলোকৰ আৱেগিক বান্ধোন কেনেকৈ কমি গৈছে, তেওঁলোকে দুখটো কি বস্তু সেয়া বুজাত বহুত বেছি মানে সময়ৰ দৰকাৰ হৈছে। আগতে যিটো আমি সাধাৰণতে যিটো আমাৰ আৱেগিক যোনটো বান্ধোন আছিল ফেমিলিৰ, সেয়া লাহে লাহে কমি আহিছে। তেনেকুৱাকৈ আমাৰ এয়া প্ৰত্যাহ্বান আহিছে ফেমিলিলৈ যে আমাৰ ল'ৰা ছোৱালীখিনিক আমি সেই বস্তুটো স্কুলত প্ৰতিফলন হৈছে। স্কুলত কিছুমান এনেকুৱা তেওঁলোকে কাম কৰিব লৈছে যিবিলাক অপৰাধ প্ৰৱণ শিশুৰ গাত দেখা যায়। হয়, তেওঁলোকে লগৰ ল'ৰা ছোৱালীকে মাৰি দিছে, লগৰ ল'ৰা ছোৱালীক পেঞ্চিলেৰে খুচি দিছে, এনেকুৱা ধৰণৰ কামবিলাক কৰিছে। গতিকে সেই বস্তুবিলাক আমি ফেমিলিৰ প্ৰায় পৰিয়ালেই সেই বস্তুবিলাক মানে আমাক ফেমিলিয়ে শিকাইছিলে, যে এটা সময়ত আমাৰ ককা আইতাই শিকাইছিলে, আমাক নিচুকনি গীতেৰে আমাক শুৱাইছিলে, সাধুকথা এনেকে চোতালত বহি জোনাক ৰাতি সাধুকথা কৈছিলে আমাৰ আইতা যেতিয়া আমি শুবলৈ লওঁ। সেই বস্তুটো কমপ্লিটলি ৰিপ্লেচ কৰিছে আমাৰ টিভিয়ে, মোবাইলে, যিটোত আমাৰ ল'ৰা ছোৱালীয়ে এটা সীমিত জ্ঞানৰ মাজতে তেওঁলোক সীমাবদ্ধ হৈ থাকিলে। এইটো এটা চিন্তনীয় বিষয়। আৰু তাৰ কৰিবলগীয়া কামটো হৈছে আমি মাতৃসকলক খুব বেছিকৈ আমি কি কৰিব লাগিব, শক্তিশালী কৰিব লাগিব। তেওঁলোকক আমি কেনেকৈ শিশুক আৱেগিকভাৱে আমি কেনেকৈ বান্ধোনত বান্ধি ৰাখিব পাৰোঁ সেই ক্ষেত্ৰত আমি অকণমান চাব লাগিব। শিশুক সময় দিব লাগিব, সময়টো আমাৰ আটাইতকৈ ডাঙৰ কথা, যে আমি শিশুৰ লগত অকণমান খেলিব লাগিব, তেওঁলোকৰ লগত সময় কটাব লাগিব। আৰু তেওঁলোকক এতিয়াৰ যিহেতু আমাৰ যোন গোলকীকৰণৰ পৃথিৱীত, যিহেতু আমাৰ এতিয়া লাহে লাহে সকলোবিলাক আমাৰ টেকন'লজিৰ লগত আমি জড়িত, গতিকে আমি ৰিক্ৰিয়েশ্যনেল কিছুমান চেণ্টাৰ আছে, পাৰ্কত লৈ যাব লাগিব ল'ৰা ছোৱালীক, পাৰ্কত লৈ তেওঁলোকক সেই সমাজৰ লগত কেনেকৈ তোমালোকে মোকাবিলা কৰিবা, তাত তেওঁলোকৰ নতুন নতুন বন্ধুৰ লগত তেওঁলোকক বন্ধুত্ব কৰাই দিব লাগিব, গছ ভাল পাবলৈ শিকাব লাগিব তেওঁলোকক, এনেকৈ তেওঁলোকৰ লগত মানে অকণমান বেলেগ ধৰণে চিনাকি কৰি দিব লাগিব সমাজত, তেওঁলোকেও এই সমাজৰ যাতে এজন সু নাগৰিক হৈ আগবাঢ়িব পাৰে তাৰ কাৰণে তেওঁলোকক মাতৃসকলে প্ৰস্তুত কৰিব লাগিব। এইটো নহয় যে তাত পিতৃৰ দায়িত্ব একোৱেই নাথাকে, পিতৃসকলৰ কিছুমান তেওঁলোকৰ
1: পুৰুষসকলৰো দায়িত্ব আছে,
0: হয় তেওঁলোকৰো দায়িত্ব আছে, তেওঁলোকেও এনেকুৱা ল'ৰা ছোৱালীক সময় দিব লাগিব, কেনেকৈ তেওঁলোকৰ লগত সময় কটাই, আগৰ দিনলৈ আমি আকৌ যদি ঘূৰি যাব পৰা হ'লো তেতিয়াতো ভালেই আছিলে, কিন্তু সেইটোতো আমাৰ কাৰণে সম্ভৱ নহয় এতিয়া। তথাপিও আমি কেনেকৈ পাৰোঁ অকণমান তেওঁলোকক সেইবিলাক আগৰ গীত শুনাব লাগিব, সাধুকথানো কি, বুঢ়ী আইৰ সাধু কেনেকুৱা আছিলে, সেয়া কিতাপ আকাৰে এতিয়া পোৱা যায়, সেয়া তেওঁলোকক শুনাৰ আগ্ৰহ মানে পঢ়াব লাগিব। হয়,
1: এতিয়া বাইদেউ কওকচোন, দৰিদ্ৰতা, পুষ্টিহীনতা আৰু বিদ্যালয় এৰাৰ সমস্যাই শিশুৰ ভৱিষ্যত কেনেকৈ প্ৰভাৱিত কৰে, ইয়াক ৰোধ কৰিবলৈ পৰিয়ালে কি ভূমিকা ল'ব পাৰে?
0: এতিয়া বৰ্তমান যোনখিনি আমাৰ তথ্য ৰিপৰ্ট অনুসৰি ড্ৰপ আউট ৰেটটো আমাৰ বহুত কমিছে অসমৰ ক্ষেত্ৰতে আমি কৈছোঁ। ইয়াৰ পৰা আজিৰ পৰা হয়তো 10 বছৰ আগত ড্ৰপ আউট ৰেট যিমান আছিলে, বিশেষকৈ আমি ড্ৰপ আউট ৰেটটো স্কুলৰ আমি পাওঁ ক্লাছ 8ৰ পৰা, ছোৱালীৰ ক্ষেত্ৰত ল'ৰাতকৈ বেছি ছোৱালীৰ ড্ৰপ আউট বেছি
1: বেছি আছে।
0: আৰু যদি আমি এনেকৈ তাৰো কিছুমান ভাগ আছে, সেয়া যদি আমি ধৰ্ম বেচিছত বা ৰিলিজিয়ন বেচিছত যদি চাওঁ, সেইটোৰো এটা বেলেগ সমীকৰণ আছে। এতিয়া আমাৰ কেনেকুৱা হয়, কেনেকুৱা দেখা যায় যে ছোৱালীবিলাকে ল'ৰাতকৈ বেছি বিদ্যালয় এৰে, কাৰণ তেওঁলোকৰ ক্লাছ 8 হোৱাৰ লগে লগে তেওঁলোকক বিবাহ উপযোগী বুলি ভবা হয়, আৰু তেওঁলোকক সেইকাৰণে তেওঁলোকক মানে ভবা হয় তেওঁলোকে এতিয়া যিমানখিনি শিক্ষা ল'লে এতিয়া তেওঁলোকে বেলেগ এটা জীৱন জীয়াব লাগিব। ল'ৰাসকলক আকৌ ল'ৰাসকলৰ মাজতো ড্ৰপ আউট থাকে, কিন্তু তেওঁলোকক ড্ৰপ আউট কৰি দিয়া হয় তেওঁলোকে ফেমিলি ইনকামত তেওঁলোকে হাত আগবঢ়াব লাগিব, কেনেকৈ তেওঁলোকৰ দেউতাকৰ বিজনেছত তেওঁলোকে হাত আগবঢ়াব, তেনেকুৱাকৈ তেওঁলোকক বিদ্যালয়ৰ পৰা এৰোৱা হয়। কিন্তু দেখা গৈছে যে লাষ্ট আপোনাৰ 5 বছৰমানৰ পৰা এই হাৰটো কমি আহিছে, আৰু তাৰ মেইন আমি কাৰণ হিচাপে আমি কিছুমান নতুন পলিচিবিলাকৰ কথা ক'ব পাৰোঁ। চৰকাৰৰ যিবিলাক আমাৰ এডুকেশ্যন ৰিলেটেড পলিচিজ আছে, তাৰ ভিতৰত আছে আপোনাৰ ক্লাছ 8ৰ বিনামূলীয়া শিক্ষা হৈছে, মিড ডে মিল হৈছে, ল'ৰা ছোৱালী আগতে কিছুমান ল'ৰা ছোৱালী এনেকুৱা যে ভাত খাবলৈ তেওঁলোক স্কুল যায় মিড ডে মিলটো, কাৰণ তেওঁলোকে ঘৰত থাকিলে সেইখিনি নাপায়, তাতকৈ স্কুলত গৈ পেলাই তাৰ লগতে তেওঁলোকৰ শিক্ষাটো চলি গৈ আছে। হয়, তাৰপিছত কেনেকুৱা হয় যে স্কুলে বিনামূলীয়া চাইকেল বিতৰণ কৰিছে, সেইটোৰ এটা ল'ৰা ছোৱালীৰ তাৰ প্ৰতি আগ্ৰহ। গতিকে আকৌ ভাল ক্লাছ 10ত যদি তেওঁলোকে ভাল ৰিজাল্ট কৰে তেতিয়াও তেওঁলোকৰ কিছুমান পাৰ্টিকুলাৰ স্কলাৰশ্বিপ বৃত্তি আছে। গতিকে তেনেকুৱাবিলাক যিবিলাক চৰকাৰী পদক্ষেপ, সেই চৰকাৰী পদক্ষেপ

0: মানে এই ক্ষেত্ৰত স্কুলৰ যোনটো ড্ৰপ আউট, যোন বিদ্যালয় এৰাৰ যোনটো প্ৰৱণতা হ্ৰাস কৰাত বহুত আমাক সহায় কৰিছে।
1: এই চৰকাৰী আঁচনি কওঁতে অংগনবাদী কেন্দ্ৰসমূহত
0: তেওঁলোকৰ অংগনবাদী যিবিলাক আমাৰ ৱৰ্কাৰ আছে তেওঁলোক যথেষ্ট মানে সজাগতা যিবিলাক সভা, সেই সজাগতা সভাবিলাকত তেওঁলোকে মাতৃ শিশুৰ মাতৃসকলক মাতে বা অভিভাৱকসকলক মাতে আৰু তেওঁলোকক লৈ পেলাই তেওঁলোকে সজাগতা সভা পাতে যে তেওঁ এগৰাকী কিশোৰে কিমান কেনেকুৱা ধৰণৰ খাদ্য খাব লাগিব, কিমান পৰিমাণৰ খাদ্য খাব লাগিব, এটা পাৰ্টিকুলাৰ সপ্তাহত তেওঁলোকে কি কি বস্তু নিজৰ ডায়েটত নিজৰ খাদ্যত তেওঁলোকে ইনক্লুড কৰিব লাগিব, এনেকুৱা কিছুমান কথাৰ জৰিয়তে আমাৰ সাধাৰণ যিবিলাক আমাৰ অভিভাৱক আছে তেওঁলোকক অৱগত কৰাইছে আৰু যিটো এটা আমাৰ পজিটিভ বা ইতিবাচক সংকেত হিচাপে আমি ল'ব পাৰোঁ। তেওঁলোকৰ ভূমিকা একদম খুব গাঁৱৰ ক্ষেত্ৰত প্ৰশংসনীয়,
1: যিহেতু তেওঁলোকে আৰু পুষ্টিহীনতাৰ বাবে খাদ্যও বিতৰণ কৰে।
0: হয়, খাদ্য বিতৰণ কৰে। আকৌ আপুনি আমি যদি চাবলৈ যাওঁ গৰ্ভ অৱস্থাৰ পৰাই তেওঁলোকে সজাগ, এই পোষণ উইক বুলি পেলাই যিটো স্কিম আছে সেই স্কিমৰ জৰিয়তে তেওঁলোকে সুৰক্ষা দিছে যে কেনেকৈ আমি ডে টু ডে চেকআপ কেনেকৈ কৰিব লাগিব, মান্থলি বেচিছত গৰ্ভৱতী মহিলাৰ কেনেকৈ আমি সুৰক্ষিত কৰি ৰাখিবলৈ কি কি আমি ষ্টেপছ ল'ব লাগিব, কেনেকৈ খাব লাগিব, কি কি পাৰ্টিকুলাৰ ঔষধ তেওঁলোকে সেৱন কৰিব লাগিব, সেই সকলোবিলাকৰ মানে তেওঁলোকে খতিয়ন ৰাখে।
1: এতিয়া মানসিক স্বাস্থ্য আৰু আৱেগিক সমৰ্থনৰ ক্ষেত্ৰত পৰিয়ালৰ ভূমিকা কি?
0: মই আকৌ যৌথ পৰিয়ালৰ ভূমিকাৰ কথাই ক'ব লাগিব। যৌথ পৰিয়ালত যোনটো আমাৰ যিবিলাক কাম আমাৰ আইতা ককা বা আমাৰ পেহা পেহীয়ে কৰিছিল, এতিয়া আমি কিছুমান পাৰ্টিকুলাৰ এজেঞ্চিৰ হাতত, স্কুলৰ হাতত, বা আমি এনেকুৱাই কমাৰ্চিয়েলাইজড হৈ গৈছোঁ যে আমি কিছুমান 9টাৰ পৰা 5টালৈকে আমি শিশুটো কাৰোবাৰ মানে বেলেগ এটা পাৰ্টিকুলাৰ এজেঞ্চি বা কাৰ্যালয়ত আমি দি থৈ আহিব লগা হয়, যাক আমি ডে কেয়াৰ চেণ্টাৰ বুলি কৈছোঁ, প্ৰি স্কুল বুলি কৈছোঁ, তেওঁলোকৰ হাতত দি। গতিকে এই গোটেই দিনটোৰ বেছিখিনি সময় তেওঁলোকে স্কুলতে কটালে, য'ত তেওঁলোকৰ আবেগৰ কোনো ধৰণৰ মানে সঁচা অৰ্থত ক'বলৈ গ'লে আবেগ তেওঁলোকে চেপিয়ে ৰাখিলে, তেওঁলোকে মাক দেউতাক
1: কামটো
0: কৰিব নোৱাৰিলে, তেওঁলোক খুব বেছি ইম'চনেলি, সেইকাৰণে তেওঁলোকৰ মাজত মানে এই অপৰাধ প্ৰৱণতাটো বেছি, অকণমান কিবা এটা নাই পোৱা মই ছুইচাইড কৰোঁ, ছুইচাইডেল টেণ্ডেঞ্চি বাঢ়ি গৈছে সৰু সৰু ল'ৰা ছোৱালীৰ মাজতো, যে তেওঁলোকে ভাবিছে মোক মায়ে এইটো বস্তু নিদিলে, আগতে যিহেতু দি আহিছিলে মোক এইবাৰ নিদিলে, যিটো ডিচিশ্যন সেইটো তেওঁলোকে লৈ ল'বলৈও মানে কুণ্ঠাবোধ নকৰে। মাছ মিডিয়া বা আমাৰ মোবাইল বা নিউ টেকন'লজিক একেবাৰে দুখ দিলেও নহ'ব, আমি তাৰ পৰা কিছুমান পজিটিভ বস্তুও আমি ল'ব পাৰোঁ। ফৰ এক্সাম্পল, আমি মোবাইলত কিছুমান পাৰ্টিকুলাৰ মৰেল ষ্টৰিজ, সেই মৰেল ষ্টৰিজবিলাক নীতি শিক্ষা দেখুৱাব লাগিব ল'ৰা ছোৱালীক, তেনেকুৱা ধৰণৰ পাৰ্টিকুলাৰ পজিটিভ দিশে আগবঢ়োৱাৰ যিবিলাক ভিডিঅ'জ আছে, পজিটিভ যিবিলাক ভিডিঅ'জ আছে সেইবিলাকলৈ আগবঢ়াব লাগিব। ৰিক্ৰিয়েশ্যনেল বহুত চেণ্টাৰ্ছ আছে, ফৰ এক্সাম্পল আমাৰ আমি বেডমিণ্টন খেলাৰ যিবিলাক আমাৰ ব্যৱস্থা, টেনিছ বা তেনেকুৱা ধৰণে তেওঁলোকক সেই যোনবিলাক দিশত সেই দিশত আগবঢ়াই নিব লাগিব। ছবি আঁকা, নাচ নৃত্য গীত বা আজিকালি টাইকাণ্ডো এনেকুৱা ধৰণৰ বহুত ফিজিকেল এক্টিভিটিজ আছে, য়োগা আছে, এইবিলাকৰ ক্ষেত্ৰত তেওঁলোকক আগবঢ়াই নিলে য়োগাই বা তেনেকুৱা ধৰণৰ মানসিক স্বাস্থ্য আমাৰ সবল কৰিবলৈ হ'লে আমাৰ খুব ধ্যান বা য়োগাই আমাক বহুত বেছি সহায় কৰে। ঠিক তেনেকৈ শিশুৰ মনটো আমি যদি ধুনীয়াকৈ মানে সঠিকভাৱে শ্বেপ দিবলৈ য়োগাই আমাক বহুত হেল্প কৰিব। গতিকে য়োগাৰ জৰিয়তে তেওঁলোকক আমি শিকাব পাৰোঁ কেনেকৈ আমি নিজৰ ধ্যানটো আমি কেনেকৈ আনিব পাৰিম, তেনেকুৱা ধৰণে আমি আগবঢ়াই নিব লাগিব। এনেকুৱা কিছুমান এক্সট্ৰা কিছুমান আমাৰ ব্যৱস্থা ল'ব লাগিব যাৰ জৰিয়তে শিশুক আমি এক্সট্ৰা কেয়াৰ এটা দিব পাৰোঁ, যোনখিনি কাম
1: সবল হ'ব তেতিয়া মানসিক স্বাস্থ্য আৰু আৱেগিক,
0: হয় আৱেগিকভাৱে তেওঁলোক অকণমান সবল হ'ব।
1: গোটেই বিশ্বই এক পৰিয়াল এই ভাৱধাৰা আজিৰ পৰিপ্ৰেক্ষিতত কিমান প্ৰাসংগিক?
0: বিশ্বই আমাৰ বৰ্তমানৰ
1: এক পৰিয়াল,
0: হয় আমি এই ক্ষেত্ৰত যদি আমি গ্ল'বেলাইজেশ্যনৰ কথা কওঁ, গ্ল'বেলাইজেশ্যন কেনেকুৱা যে গ্ল'বেলাইজেশ্যন এডাল সূতাৰ দৰে,
1: হয়
0: আমাৰ গোটেই পৃথিৱীখনক এটা অকণমানি এডাল সূতাই মানে কেনেদৰে বান্ধি ৰাখিছে, ঠিক তেনেকৈ পৰিয়ালে আমাক ইম'চনেলি ইকনমিকেলি ছাপৰ্ট দিছে, তাৰপিছত পৰিয়ালে আমাক সামাজিকভাৱে উলিয়াই দিছে সমাজত যে আমি কেনেকুৱা ব্যক্তি হ'ম, আমি সমাজত কি আমি অবদান আগবঢ়াব পাৰিম, তাৰপিছত ইম'শ্যনেলি দিলে, ইকনমিকেলি আমাক শক্তিশালী কৰিছে যে তোমালোকে এইটো কাম কৰা, আমি ইকনমিকেলি ছাপোৰ্ট দি আছোঁ, হয়। গতিকে সকলো ফালৰ পৰা কালচাৰেলি তুমি কেনেকৈ সমাজৰ বাকী মানুহৰ লগত কেনেকৈ মিলিবা, বেলেগ এজন মানুহ বেলেগ এটা পাৰ্টিকুলাৰ এৰিয়াৰ মানুহৰ লগত তুমি কেনেকৈ কথোপকথন কৰিবা, কেনেকৈ নিজৰ মত বিনিময় কৰিবা, এই সকলো আমাক পৰিয়ালে শিকাইছে। গতিকে পৰিয়ালে মানে আমাৰ

0: গোটেই সমাজখনক, গোটেই বিশ্বখনক একলগ কৰিবলৈ বিচাৰিছে। এটা সৰু এটা বলত আমাক মানে গোটেই ডাঙৰ বিশ্বখনক এটা সৰু আকাৰলৈ ৰূপান্তৰিত কৰিছে এডাল পাৰ্টিকুলাৰ সূতাৰ জৰিয়তে। এই সূতাডাল কিহৰ? সেই সূতাডাল হৈছে আমাৰ নেটৱৰ্কৰ সূতা। কেনেকে নেটৱৰ্ক? এতিয়া আমি ইয়াতে বহি আমি আৰবৰ খেজুৰ খাব পাৰিছোঁ, সেইটো লিবাৰেলাইজেশ্যনৰ কাৰণে হৈছে। ইয়াতে বহি আমি আমাৰ বাকী দেশত কি হৈ আছে আমি টিভিৰ এটা ৰিমটৰ এটা ক্লিকৰ জৰিয়তে আমি গম পাইছোঁ
1: গোটেই বিশ্বৰ খবৰ,
0: বিশ্বৰ হয় কি হৈ আছে। ইয়াতে আমাৰ পৰিয়ালে বাকী পৰিয়ালৰ কেনেকুৱা কেনেকুৱা সমস্যা হৈ আছে সেইবিলাক দেখা পাইছে। গতিকে আমাৰ গোটেই বিশ্বখনক আমি যদি হেৰি কৰিব বিচাৰোঁ তেতিয়া পৰিয়ালে কেনেকুৱা কৰিব, কেনেকুৱা পৰিয়ালৰ মানে ৰোলটো কেনেকুৱা, পৰিয়ালে কেনেকৈ আমাৰ গোটেই সমাজ ডাঙৰ সমাজখনৰ প্ৰতি আমাক মানে আগবঢ়াই দিছে, কেনেকুৱাকৈ আমাক এজন আমি কেনেকৈ নিজকে এজন সমাজৰ ভাল নাগৰিক হিচাপে আমি কেনেকৈ দেখাব পাৰিম। বিভিন্ন ধৰণৰ অপৰাধৰ পৰা আমাক পৰিয়ালে শিকাইছে যে মিছা কথা নক'বা, পাপ লাগিব, ধৰ্মৰ দোহাই দি কৈছে যে আমাৰ ভগৱানে পাপ দিব, এনেকুৱাকৈ আমাক পৰিয়ালে আমাক প্ৰস্তুত কৰিছে। গতিকে হৈছে পৰিয়ালে আমাক মানে এটা সমাজৰ স্থায়ী আৰু সুনাগৰিক হিচাপে গঢ়ি তোলাৰ এটা মানে তেওঁলোক এটা এজেঞ্চি।
1: আজি আন্তৰ্জাতিক পৰিয়াল দিৱস উপলক্ষে আপুনি বহুখিনি কথাই আমাৰ শ্ৰোতাসকলক জনালে। শেষত বাইদেউ আমাৰ শ্ৰোতাসকলক ব্যক্তিগতভাৱে কি কৰিব পাৰে এই দিৱসটো স্মৰণীয় কৰিবলৈ?
0: মই শেষত এইটোৱে ক'ম যে আমি যিমান পাৰোঁ আমি পৰিয়ালক সময় দিব লাগে। আজৰি সময়কণ আমি পৰিয়ালৰ সুখ দুখ একেলগে ডাইনিঙত বহি ভাত খোৱা, আৰু আগৰ তেনেকুৱা আছিলে যে একেলগে ডাইনিঙত বহি ভাত খোৱা মানে যে আমি দিনটোত কি কৰিলোঁ, কি কি কাম কৰিলোঁ, প্ৰত্যেকজন সদস্যই আমাক ক'লে যে আজি মই এইটো কাম কৰিলোঁ, সেই সময়কণে আকৌ মানে এটা প্ৰডাক্টিভ নেক্সট ডে'টো ধুনীয়া কৰিবলৈ সেই সময়কণ বহুত দৰকাৰ। আমি আমাৰ পৰিয়ালক সময় দিব লাগিব, তেতিয়াহে আমি পৰিয়ালৰ বিভিন্ন ব্যক্তিৰ লগত আৱেগিক যোনটো আমাৰ সম্পৰ্ক সেই সম্পৰ্কটো সুদৃঢ় কৰিব পাৰিম। আৰু তাৰ কাৰণে আমি মই কোৱাৰ দৰে একেলগে এদিন যদি আমি সপ্তাহত বা দিনটোত নোৱাৰোঁ আমি ৰাতিৰ সাজ ভাত সাজ ধুনীয়াকৈ যদি টেবুলত একেলগে বহি পেলাই খাওঁ তেতিয়া আমাৰ সেই ইম'শ্যনেল বণ্ডিংটো আমাৰ সদায় মানে ষ্ট্ৰং হৈ থাকিব বা সবল হৈ থাকিব বুলি মই ভাবোঁ। গতিকে মোৰ মতে সময় অকণমান যদি আমি পৰিয়ালক ভালকৈ দিব পাৰোঁ তেতিয়া পৰিয়ালটো নিশ্চিতভাৱে এক মানে সমাজৰ এক ভাল পৰিয়াল ৰূপে পৰিচিত হ'ব।
1: শেষত শ্ৰোতাসকলক কি বাৰ্তা প্ৰেৰণ কৰিব?
0: বেলেগ নহ'লেও আমি আগতে আমি কেনেকৈ খাইছিলোঁ, কেনেকুৱা ধৰণৰ আমাৰ খাদ্যভাস কেনেকুৱা আছিলে, আমাৰ কেনেকুৱা ডেইলি ৰুটিন আমাৰ কেনেকুৱা আছিলে, আমাক আইতা ককাই কি শিকাইছিলে, খুৰা খুৰীৰ পৰা আমি কি শিকিছিলোঁ, বা আমাৰ শিক্ষকসকলক আমি কেনেদৰে সন্মান কৰিছিলোঁ, আমি আমাৰ বয়োজ্যেষ্ঠসকলক কেনেকৈ সন্মান কৰোঁ, বৰ্তমান সমাজত অহা যিবিলাক পৰিৱৰ্তন সেই পৰিৱৰ্তনৰ পৰা তেওঁলোকক অকণমান আঁতৰাই আনি আমি পুৰণা আমাৰ অভিজ্ঞতাবিলাকেৰে তেওঁলোকক সবল কৰিব বিচাৰি তেওঁলোকৰ পৰা এটা ভাল মানে উত্তৰ পাম বুলি মই আশা কৰোঁ। গতিকে আমি নিজৰ অভিজ্ঞতাৰে তেওঁলোকক অভিজ্ঞ কৰি তুলিব লাগিব যে আমি এনেকুৱা কৰিছিলোঁ আৰু আমি ইয়াৰ ফলত আমি এইখিনি সুফল পাইছিলোঁ। গতিকে সেই সময় সেই পৰিয়ালৰ লগত যোনটো তেওঁলোকৰ ল'ৰা ছোৱালীৰ লগত যোনখিনি তেওঁলোকৰ কথোপকথন সেই দিশে আগবাঢ়িলে মই ভাবোঁ নিশ্চিতভাৱে পৰিয়াল আজিৰ দৰেই বাকী ল'ৰা ছোৱালীসকলৰ যেনেকৈ পৰিয়ালটোৰ প্ৰতি আবেগৰ যোনটো হেৰি আবেগৰ যোনটো বান্ধোন সেই বান্ধোন সদায় সুদৃঢ় হৈ থাকিব। মই আৰু এটা কথা ক'ব পাৰোঁ যে আমি যদিও এতিয়া আমি একক পৰিয়ালৰ পৰা আকৌ যৌথ পৰিয়াললৈ ঘূৰি যাব নোৱাৰোঁ যিহেতু নগৰীকৰণৰ কাৰণে আমি একক পৰিয়াল হিচাপে আমি নগৰলৈ আগবাঢ়ি আহিছোঁ। উদাহৰণস্বৰূপে আমি কিছুমান উৎসৱ যেনে বিহু, কাৰোবাৰ আমাৰ পৰিয়ালৰ কোনোবা এগৰাকী সদস্যৰ বিয়া বা তেনেকুৱা ধৰণৰ কিছুমান উৎসৱ পাৰ্বণত আমি আমাৰ যেতিয়া আমি গাঁৱৰ ঘৰলৈ বা আমাৰ পৰিয়ালৰ সকলো সদস্যৰ মাজত যেতিয়া আমি একেলগে উদযাপন কৰোঁ তেতিয়া সেই উদযাপনৰ জৰিয়তে আমি শিশুক যৌথ পৰিয়াল বা পৰিয়ালৰ যোনটো মহত্ব, পৰিয়ালৰ যোনটো মিলা প্ৰীতি, সেই শ্ৰদ্ধা সেয়া যাতে আমি দেখাব পাৰোঁ, সেইটোও এটা ডাঙৰ আমাৰ ল'ৰা ছোৱালীক দিব পৰা এটা ডাঙৰ শিক্ষা হ'ব। কাৰণ আমি যিহেতু কৰ্মব্যস্ততাৰ কাৰণে বিভিন্ন কাৰণত আমি চহৰমুখী হৈছোঁ কিন্তু আমি এনেকুৱা কিছুমান পাৰ্টিকুলাৰ ক্ষেত্ৰ বুলি কওঁতে উৎসৱ পাৰ্বণ, বিবাহ বা তেনেকুৱা ধৰণৰ ক্ষেত্ৰবিলাকত যেতিয়া আমি গাঁৱলৈ ঘূৰি যাম, যেতিয়া আমাৰ পৰিয়ালৰ মাজত আমি থাকিম তেতিয়া শিশুসকলেও শিকিব যে পৰিয়ালৰ মহত্ব কেনেকুৱা, পৰিয়ালৰ মিলা প্ৰীতিটো কেনেকুৱা, কি কিহৰ পৰিয়ালৰ শ্ৰদ্ধা কেনেকুৱা ধৰণৰ বস্তু শিকাইছে
1: আৰু অকলশৰীয়া অনুভৱ নকৰিব,
0: হয়
1: তেতিয়া শিশুটিৰ মানসিক স্বাস্থ্যও সবল
0: সবল হ'ব, হয়

0: মানসিকভাৱে তেওঁলোকে বুজিব যে বন্ধুৰ লগতে আমাৰ পৰিয়ালৰ কিমান দৰকাৰ। এতিয়াতো শিশুৰ ক্ষেত্ৰত বন্ধুৰ পৰিমাণো বহুত পৰিমাণে শিশুৰ মাজত কমি গৈছে,
1: যিহেতু বাইদেউ আপুনি কৈছে সময় দিব নোৱাৰে একক পৰিয়াল হ'লে। যদি ধৰক তেনেকৈ সম্বন্ধটো থাকে, আপুনি কোৱাৰ দৰে পৰিয়ালৰ লগত সম্বন্ধটো থাকিলে কিছু কথা পৰিয়ালৰ মানুহকো ক'ব পাৰিব শিশুটোৱে, হয়নে নহয়?
0: তেওঁলোকৰ লগত মত বিনিময় কৰিব পাৰিব, তেওঁলোকৰ লগত সময় কটাব পাৰিব, অলপ সময় হ'লেও তেওঁলোকে ককা আইতা বা খুৰা খুৰী তেওঁলোকৰ লগৰ মানে বণ্ডিংটো তেওঁলোকৰ মাজত বান্ধোনটো অকণমান সবল হ'ব।
1: প্ৰতিটো পৰিয়ালক সুন্দৰকৈ আগবাঢ়ি লৈ যোৱা, শিক্ষাই হওক বা স্বাস্থ্যই হওক বা মানসিকভাৱে বিভিন্ন সাংস্কৃতিক দিশত সকলো দিশতে আগবাঢ়ি লৈ যোৱাই এই দিৱসৰ মূল উদ্দেশ্য। বাইদেউ অশেষ ধন্যবাদ আকাশবাণী তেজপুৰক এইকণ সময় দিয়াৰ বাবে, লগতে আমাৰ শ্ৰোতাসকলক আজি আন্তৰ্জাতিক পৰিয়াল দিৱস উপলক্ষে বহুখিনি কথা জনালে, তাৰ বাবেও আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।
0: ধন্যবাদ
1: শ্ৰোতা। ইমান পৰে আজি আন্তৰ্জাতিক পৰিয়াল দিৱস উপলক্ষে আগবঢ়োৱা বিশেষ অনুষ্ঠানটি শুনিলে। অনুষ্ঠানটিত অংশগ্ৰহণ কৰিলে দৰং মহাবিদ্যালয়ৰ সমাজতত্ব বিভাগৰ মুৰব্বী অধ্যাপিকা ডক্টৰ ছফিকা আহমেদ, অনুষ্ঠানটিৰ সাক্ষাৎ গ্ৰহণ কৰিলে চিত্ৰামণি বড়োৱে, প্ৰযোজনা গৌতম নাথৰ।
2: শ্ৰোতাসকলে ইমান পৰে অৰ্ধ আকাশ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ।

এয়া আকাশবাণী তেজপুৰ খণ্ড এপিছডে 6:05 আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত ক্ৰমে হিন্দী আৰু ইংৰাজীত বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

তেজপুৰ কেন্দ্ৰৰ পৰা এতিয়া নিবেদন কৰিছোঁ ভক্তিমূলক গীতৰ অনুষ্ঠান আৰাধনা। আজিৰ আৰাধনাত শ্ৰোতাসকলক শুনাবলৈ লৈছোঁ আব্দুল ৰহিম আৰু শব্দ সংগীসকলৰ কণ্ঠৰ জিকিৰ।

শ্ৰোতাসকলে ইমান পৰে আমাৰ আজিৰ আৰাধনা অনুষ্ঠানত আব্দুল ৰহিম আৰু সংগীসকলৰ কণ্ঠৰ জিকিৰ কেইটি শুনিলে। এয়া আকাশবাণী তেজপুৰ, এতিয়া শুনক।

অনুষ্ঠান পৰিস্থিতিৰ পিছতে গীতালী অনুষ্ঠানত হিন্দী বোলছবিৰ গীত কেইটিমান শুনিবলৈ পাব। আজিৰ অনুষ্ঠানত কিশোৰ কুমাৰ আৰু সংগীতসকলৰ কণ্ঠৰ গীত শুনোৱা হ'ব। 6:45 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সন্ধিয়াৰ আঞ্চলিক বাতৰি, 7:00 আৰু 7:05 আকাশবাণী দিল্লী কেন্দ্ৰৰ ক্ৰমে হিন্দী আৰু ইংৰাজীত বাতৰি, আৰু 7:10 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অসমীয়া বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 7:20 শুনিবলৈ পাব গয়া ৰাইজৰ অনুষ্ঠান ভদাই চোতালৰ মেল। আজিৰ দিনটো আমাৰ নিয়মীয়া অনুষ্ঠানটি আগবঢ়োৱা হ'ব 7:50 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত মুখ্য বাতৰি শুনিবলৈ পাব নিশা 8:00।

8:02 শুনিবলৈ পাব পূৰবী বৰমুদৈ ৰচিত শান্তলু কুলনন্দন উপন্যাসখনিৰ 41 সংখ্যক পাঠ। আমাৰ নিয়মীয়া উপন্যাস পাঠ অনুষ্ঠানত আজিৰ খণ্ডটি পুনৰ প্ৰচাৰ কৰি শুনোৱা হ'ব। 8:20 শুনিবলৈ পাব ৰূপলেখা গোহাঁই কণ্ঠৰ 2টিমান আধুনিক গীত। 8:45 আৰু নিশা 9:00 আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত ক্ৰমে সমাচাৰ সন্ধ্যা আৰু নিউজ 8 ৰিলে কৰি শুনোৱা হ'ব। 9:15 সাপ্তাহিক খেল সংবাদভিত্তিক অনুষ্ঠান খেল জগত শুনিবলৈ পাব। অনুষ্ঠানটি আগবঢ়াব প্ৰাণজিৎ বৰুৱাই। নিশা 9:30 শুনিবলৈ পাব প্ৰিয়ংকা দাস বৰাই কথা আৰু গীতেৰে সজোৱা অনুষ্ঠান বৰ্ণালী। খগেন মহন্তৰ কণ্ঠৰ 2টিমান বিহু গীত শুনিবলৈ পাব 9:50। নিশা 10:00 আগবঢ়োৱা হ'ব হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান। আমাৰ আজিৰ অধিৱেশনৰ অন্ত পৰিব নিশা 10:30। প্ৰিয় শ্ৰোতাবৃন্দ, এয়া আছিল আমাৰ কেন্দ্ৰৰ আজিৰ অধিৱেশনৰ অনুষ্ঠান পৰিস্থিতি।

মিডিয়াম ৱেভৰ 266.66 মিটাৰ আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টছত শ্ৰোতাসকলে অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। এতিয়া নিবেদন কৰিছোঁ হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান। গীতালী অনুষ্ঠানত আজি শুনিবলৈ পাব কিশোৰ কুমাৰ আৰু সংগীসকলৰ কণ্ঠৰ দুটিমান গীত। প্ৰথমে শুনক গাইড বোলছবিৰ এই গীতটি কিশোৰ কুমাৰ আৰু লতা মঙ্গেশকৰৰ কণ্ঠত।

মিডিয়াম ৱেভৰ 286.66 মিটাৰ আৰু এফ এম এনৰ 102.4 মেগাহাৰ্চত শ্ৰোতাসকলে গীতালী অনুষ্ঠানত হিন্দী বোলছবিৰ গীত শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক আন্ধী বোলছবিত কিশোৰ কুমাৰ আৰু লতা মংগেশকাৰে গোৱা এই গীতটি।

0: শ্ৰোতাসকলে ইমান পৰে আজিৰ গীতালী অনুষ্ঠানত কিশোৰ কুমাৰ আৰু লতা মংগেশকাৰৰ কণ্ঠত হিন্দী বোলছবিৰ গীতকেইটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। ক্ষন্তেক পিছতে 6:45 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সন্ধিয়াৰ আঞ্চলিক বাতৰি, 7:00 আৰু 7:05 আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত ক্ৰমে হিন্দী আৰু ইংৰাজীত বাতৰি, আৰু 7:10 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অসমীয়া বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।
1: এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল: জ্যেষ্ঠ বিজেপি নেতা চন্দ্ৰমোহন পাটোৱাৰীৰ অসম বিধানসভাৰ অস্থায়ী অধ্যক্ষ হিচাপে শপত গ্ৰহণ, ৰাজ্যৰ সত্ৰসমূহৰ দখলীকৃত মাটি পুনৰ উদ্ধাৰৰ বাবে সত্ৰ আয়োগে পূৰ্বৰ দৰে কাম কৰি যাব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ, জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অন্যতম অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ ভিত্তিত অহা 22 মে'ত গোচৰৰ কেছ ডায়েৰী দাখিল কৰিবলৈ আদালতৰ নিৰ্দেশ, যোৱা নিশাৰে পৰা হোৱা ধাৰাষাৰ বৰষুণৰ ফলত

0: উপত্যকাৰ বিভিন্ন অঞ্চল জলমগ্ন আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ আৰু চেন্নাই ছুপাৰ কিংছৰ খেল। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা আৰু মোৰ সৈতে আছে নিৰুপমা বৰঠাকুৰ। জ্যেষ্ঠ বিজেপি নেতা তথা নৱনিৰ্বাচিত বিধায়ক চন্দ্ৰমোহন পাটোৱাৰীয়ে আজি অসম বিধানসভাৰ অস্থায়ী অধ্যক্ষ হিচাপে শপত গ্ৰহণ কৰে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই লোকভৱনত আয়োজিত এটা অনুষ্ঠানত শ্ৰীপাটোৱাৰীক শপত বাক্য পাঠ কৰোৱায়। ৰাজ্যপালে কালি বিধায়ক চন্দ্ৰমোহন পাটোৱাৰীক ষোড়শ অসম বিধানসভাৰ অস্থায়ী অধ্যক্ষ হিচাপে নিযুক্তি দিয়ে। স্থায়ী অধ্যক্ষ নিৰ্বাচিত নোহোৱা পৰ্যন্ত অস্থায়ী অধ্যক্ষগৰাকীয়ে সদনৰ কাম কাজ পৰিচালনা কৰিব। উল্লেখযোগ্য যে অহা 21 মে'ত আৰম্ভ হ'বলগীয়া 16 অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ প্ৰথম দিনা অস্থায়ী অধ্যক্ষগৰাকীয়ে নৱনিৰ্বাচিত বিধায়কসকলক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱাব। ইয়াৰ পাছতে বিধানসভাৰ নতুন অধ্যক্ষ নিৰ্বাচন কৰা হ'ব। শাসকীয় বিজেপিয়ে বিধানসভাৰ পৰৱৰ্তী অধ্যক্ষ হিচাপে ভৱানীপুৰ সৰভোগ সমষ্টিৰ বিধায়ক ৰঞ্জিত দাসক মনোনীত কৰিছে।
1: আজি ৰাজভৱনত আমাৰ অসমৰ সন্মানীয় ৰাজ্যপাল মহোদয়ে আমাক অহা 21 তাৰিখৰ পৰা হ'বলগীয়া বিধানসভাৰ প্ৰটেম স্পীকাৰ হিচাপে আমাৰ নৱনিৰ্বাচিত সদস্যসকলক শপত বাক্য পাঠ কৰোৱাৰ বাবে অধ্যক্ষ মহোদয়ে আমাক ইয়াতে আজি আমাৰ সদস্য সপ্তমবাৰৰ বাবে আমি নিৰ্বাচিত হৈছোঁ অসম বিধানসভালৈকে। গতিকে আমাৰ সদস্য পদৰ শপত বাক্য মাননীয় ৰাজ্যপাল ডাঙৰীয়াই পাঠ কৰায় আৰু এই শপত গ্ৰহণ কৰাৰ পিছতে আমি ৰাজ্যপালৰ আদেশ মৰ্মে অহা 21 তাৰিখে হ'বলগীয়া আমাৰ সংবিধানৰ সদস্যসকলক আমি সদস্য পদৰ শপত বাক্য পাঠ কৰাম। বিধানসভাত আজি সপ্তমবাৰৰ বাবে আমি নিৰ্বাচিত হ'লোঁ আৰু সপ্তমবাৰৰ বাবে নিৰ্বাচিত হৈ অসমৰ ৰাইজে যিখিনি আশীৰ্বাদ আমাক দিছে বা আগত ধৰ্মপুৰ সমষ্টি আছিল এতিয়া তিহু সমষ্টি আমাক সপ্তমবাৰৰ বাবে যে নিৰ্বাচিত কৰি অসম বিধানলৈকে পঠিয়াইছে তাৰ কাৰণে মই প্ৰথমতে ধৰ্মপুৰ সমষ্টি আৰু এতিয়া তিহু সমষ্টি সকলো ৰাইজলৈকে মই আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ।
0: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ সত্ৰসমূহৰ দখলীকৃত মাটি পুনৰ উদ্ধাৰৰ বাবে সত্ৰ আয়োগে পূৰ্বৰ দৰে কাম কৰি যাব বুলি প্ৰকাশ কৰিছে। দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থান পৰিদৰ্শন কৰি ডঃ শৰ্মাই আজি এইদৰে মন্তব্য কৰে। আজি পুৱাৰ ভাগতে এখন বিশেষ হেলিকপ্টাৰেৰে মুখ্যমন্ত্ৰী ডঃ শৰ্মা শ্ৰী শ্ৰী বটদ্ৰৱা থানত উপস্থিত হয়। তেওঁ থানত সেৱা আগবঢ়োৱাৰ পাছত থান পৰিচালনা সমিতিৰ সৈতে আলোচনাত মিলিত হয়। পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাৰ সময়ত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে থানখনক ধৰ্মীয় ঐতিহ্যবাহী স্থানলৈ ৰূপান্তৰিত কৰাৰ বাবে চৰকাৰে পৰিকল্পনা গ্ৰহণ কৰিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কল্পনা কৰা অসম গঢ়াৰ বাবে কাম কৰি যোৱাৰ লগতে দেশ আৰু জাতিৰ বাবে সেৱা আগবঢ়াব বুলি ডঃ শৰ্মাই প্ৰকাশ কৰে।
2: আমি ইতিমধ্যে সত্ৰ আয়োগ গঠন কৰিছোঁ আৰু আমি সত্ৰ আয়োগেও খুব সোনকালে কাম কাজ আৰম্ভ কৰিব আৰু তেখেতসকলকে এতিয়াৰ পৰা আমি বেদখলকে ধৰি সকলো সিদ্ধান্ত বা সত্ৰসমূহৰ কল্যাণৰ বাবে কাম কৰাৰ আমি দায়িত্ব দিম আৰু মই নিজেও চোৱা চিতা কৰিম।
0: ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই অহা 21 জুনত চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তিৰ ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ তথা প্ৰৱেশ পৰীক্ষা নীট পুনৰ অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে। সংস্থাটোৱে পৰীক্ষাৰ্থীসকলক কেৱল NTAৰ দ্বাৰা প্ৰকাশিত তথ্যৰ ওপৰতহে নিৰ্ভৰ কৰিবলৈ আহান জনাইছে। ইয়াৰ পূৰ্বে যোৱা 3 মে'ত প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবে নীট বাতিল কৰা হৈছিল। নীটৰ প্ৰস্তুতিৰ পৰ্যালোচনা চলোৱাৰ উদ্দেশ্যে কালি সন্ধিয়া কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ বাসগৃহত এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। বৈঠকত পৰীক্ষা সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বিভিন্ন দিশ সম্পৰ্কে বিস্তৃতভাৱে আলোচনা কৰা হয়। এই বৈঠকত উচ্চ শিক্ষা বিভাগৰ সচিব, বিদ্যালয়ৰ শিক্ষা বিভাগৰ সচিব, ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ সঞ্চালক প্ৰধান, CBSEৰ অধ্যক্ষ আৰু কেন্দ্ৰীয় বিদ্যালয় সংগঠন আৰু নৱোদয় বিদ্যালয়ৰ আয়ুক্তৰ লগতে অন্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি প্ৰচাৰণে 69 বছৰ পূৰ্ণ কৰি আজি 70 বছৰত পদাৰ্পণ কৰিছে। 1957 চনৰ আজিৰ দিনটোতেই প্ৰথমবাৰৰ বাবে আকাশবাণী গুৱাহাটী কেন্দ্ৰযোগে আঞ্চলিক বাতৰি প্ৰচাৰ হৈছিল। আঞ্চলিক বাতৰি প্ৰচাৰৰ 69 বছৰজোৰা অবিৰত প্ৰক্ৰিয়াত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে অসমৰ বিভিন্ন প্ৰান্তৰ লাখ লাখ শ্ৰোতাক সামৰি লৈছে। বৰ্তমান তথ্য প্ৰযুক্তি আৰু বা বাতৰিৰ অনেক উৎসৰ সময়তো আকাশবাণীৰ বাতৰিৰ প্ৰতি শ্ৰোতাৰ অনুৰাগ আছে। শ্ৰোতাসকলৰ বাবে আকাশবাণীৰ আঞ্চলিক বাতৰি বিশ্বাসযোগ্য, তথ্য নিৰ্ভৰ, নিৰপেক্ষ বুলি বিবেচিত হৈ আহিছে। সময়ৰ লগত খোজ মিলাই বৰ্তমান বিভাগটোৱে দৈনিক কেইবাখনো বাতৰি বুলেটিন পৰিৱেশনৰ লগতে সামাজিক মাধ্যমযোগেও আঞ্চলিক বাতৰি প্ৰচাৰ কৰি আহিছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বৰ্তমান ইউটিউব চেনেল AIR নিউজ গুৱাহাটী আৰু নিউজ অন AIRৰ লগতে X হেণ্ডেলতো শুনিবলৈ পোৱা যায়।

0: অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিপৰীতে জনসাধাৰণৰ মাজত বিজ্ঞান মনস্কতাৰ প্ৰসাৰৰ উদ্দেশ্যে কাম কৰি অহা অগ্ৰণী সংস্থা ইলোৰা বিজ্ঞান মঞ্চৰ আজি ত্ৰিবিংশ প্ৰতিষ্ঠা দিৱস ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বঙাইগাঁৱতো উদযাপন কৰা হয়। জিলাখনৰ বীৰজৰা চাহবাগিচা আদৰ্শ বিদ্যালয় প্ৰাংগণত আয়োজন কৰা এই প্ৰতিষ্ঠা দিৱসত মঞ্চৰ আঞ্চলিক সমিতিৰ সভাপতি ডঃ শংকৰ কুমাৰ দাসে পতাকা উত্তোলন কৰে। প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি অন্ধবিশ্বাস, কুসংস্কাৰ আৰু আমাৰ সমাজ ব্যৱস্থাৰ শীৰ্ষক এখন আলোচনা চক্ৰও অনুষ্ঠিত হয়। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক নিৰুপমা বৰঠাকুৰৰ পৰা।
1: গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অন্যতম অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ ভিত্তিত অহা 22 মে'ত গোচৰৰ কেছ ডায়েৰী দাখিল কৰিবলৈ অসম চৰকাৰক নিৰ্দেশ দিছে। অভিযুক্ত পক্ষ আৰু চৰকাৰী পক্ষৰ যুক্তি শুনাৰ অন্তত ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠে 22 মে'ত জামিন আবেদনখনৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰিছে। সেইদিনাই চৰকাৰী পক্ষই গোচৰৰ কেছ ডায়েৰী দাখিল কৰিব লাগিব। আজি জামিনৰ শুনানিত কলকাতাৰ পৰা ভাৰ্চুৱেল মাধ্যমেৰে অধিবক্তা ৰাজদীপ বেনাৰ্জীয়ে অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ সপক্ষে যুক্তি দৰ্শায় আৰু চৰকাৰী পক্ষৰ হৈ মহাধিবক্তা দেৱজিৎ শইকীয়াই ওকালতি কৰে। শ্যামকানু মহন্তৰ অধিবক্তাই জামিন আবেদনখনৰ ভিত্তিত কেতবোৰ আনুষংগিক নথিপত্ৰ শপতনামা আকাৰে দাখিল কৰিবলৈ আদালতৰ পৰা অনুমতি বিচাৰে। সেই অনুসৰি আদালতে অহা 18 মে'ত শপতনামা দাখিল কৰিবলৈ অধিবক্তাগৰাকীক অনুমতি দিয়ে। আজি আদালতত অনুষ্ঠিত এই শুনানিত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ বিশেষ লোক অধিবক্তা জিয়াউৰ কামাৰৰ লগতে গৰিমা শইকীয়া গাৰ্গৰ হৈ প্ৰতিনিধিত্ব কৰা অধিবক্তাগৰাকীও উপস্থিত থাকে। যোৱা নিশাৰে পৰা হোৱা ধাৰাষাৰ বৰষুণৰ ফলত বৰাক উপত্যকাৰ বিভিন্ন প্ৰান্তত বানৰ সৃষ্টি হৈছে। শ্ৰীভূমি জিলাত অব্যাহত থকা ধাৰাষাৰ বৰষুণৰ ফলত জিলাখনৰ নদ নদীসমূহৰ জলস্তৰ বৃদ্ধি পাইছে। শ্ৰীভূমি চহৰৰ বহু অঞ্চল জলমগ্ন হৈ পৰিছে। ৰাস্তা ঘাটতো একাঠো পৰ্যন্ত পানী হোৱাত ৰাইজে দুৰ্ভোগৰ সন্মুখীন হ'বলগীয়া হৈছে। অঞ্চলটো জলবন্দী হৈ পৰা লোকসকলক SDRF বাহিনীয়ে উদ্ধাৰৰ বাবে অভিযান চলাই আছে। উত্তৰ কৰিমগঞ্জ সমষ্টিৰ বিধায়ক জাকাৰিয়া আহমেদে জলমগ্ন ৰামকৃষ্ণ মিছনৰ পৰিস্থিতিৰ বুজ লৈ স্থানীয় লোকসকলক সহায় সহযোগিতা আশ্বাস দিয়ে। জিলাখনৰ মূল নদীসমূহৰ জলস্তৰ বৃদ্ধি পালেও এতিয়া বিপদসীমাৰ তলতে আছে। অৱশ্যে সংশ্লিষ্ট বিভাগে পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে। ইপিনে কাছাৰ জিলাৰ কাটিগড়া আৰু বদৰপুৰ অঞ্চলত বৰষুণৰ বাবে সৃষ্টি হোৱা কৃত্ৰিম বানত বহু লোকৰ ঘৰ দুৱাৰ, দোকান পোহাৰ আদি জলমগ্ন হৈ পৰিছে। বিশেষকৈ কাটিগড়া চৌৰঙীত জনবসতিপূৰ্ণ অঞ্চলত এককাল পৰ্যন্ত পানী হৈছে। অঞ্চলটোত পানী নিষ্কাশনৰ সুব্যৱস্থা নথকাৰ ফলতেই এজাক বৰষুণতেই পানী জমা হয়। যোৱা নিশাৰে পৰাই হোৱা ধাৰাষাৰ বৰষুণৰ ফলত আজি বান পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰে। পাহাৰৰ পানীৰ প্ৰবল প্ৰৱাহৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথতো যান বাহন চলাচল ব্যাহত হৈ পৰে। বহুকেইখন যান বাহন ৰাজপথতেই পানীৰ বাবে আবদ্ধ হৈ পৰে। কাটিগড়াৰ বিধায়ক কমলাক্ষ দে পুৰকাষ্টই জলমগ্ন চৌৰঙীত উপস্থিত হৈ অঞ্চলসমূহ পৰিদৰ্শন কৰি শীঘ্ৰেই পানী নিষ্কাশনৰ বাবে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে। ইপিনে বাৰিষা কালত হ'ব পৰা বিভিন্ন সমস্যাৰ প্ৰস্তুতিৰ পৰ্যালোচনাৰ উদ্দেশ্যে আজি শদিয়া সমজিলা আয়ুক্তৰ অধ্যক্ষতাত এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত সকলো বিভাগৰ মুৰববী আৰু শদিয়া আৰক্ষী প্ৰশাসনৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। লখিমপুৰৰ নাৰায়ণপুৰৰ শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰৰ চতুৰ্থ প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি অহা 17 মে'ত বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ দিৱসৰ আয়োজন কৰা হৈছে। এই উপলক্ষে সেইদিনা বিয়লি 5 বজাৰ পৰা কলাক্ষেত্ৰ চৌহদত অৱস্থিত শ্ৰী শ্ৰী বদলা পদ্মৱতা কলাতীৰ্থ প্ৰেক্ষাগৃহত এখনি গাম্ভীৰ্যপূৰ্ণ সভাৰ লগতে সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানতেই বৰনাৰায়ণপুৰ অঞ্চলৰ স্বাধীনতা সংগ্ৰামী নিৰ্মলা গোস্বামী, অসমৰ প্ৰাক্তন শিক্ষামন্ত্ৰী কেশৰাম বৰা, সমাজসেৱী গোলোক হাজৰিকা আৰু সত্ৰীয়া সংস্কৃতিৰ সাধক হৰিচৰণ শইকীয়াক সম্বৰ্ধনা জনোৱা হ'ব। এই মুকলি সভাতে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ আৰু শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰৰ দ্বাৰা সম্পাদিত দ্বিবাৰ্ষিক মুখপত্ৰ সুৰ সম্ভাৰ উন্মোচন কৰা হ'ব। ধেমাজি জিলা শিক্ষা বিষয়া তথা জিলাখনৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক দেৱজ্যোতি গগৈয়ে জিলাখনৰ মাধ্যমিক পৰ্যায়ৰ শিক্ষকৰ সৈতে এলানি শৈক্ষিক প্ৰশিক্ষণ কাৰ্যসূচীত মিলিত হৈ কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। ধেমাজি জিলা হাইস্কুল শিক্ষক সংস্থাৰ যৌথ উদ্যোগত যোৱা 11 মে'ৰ পৰা অনুষ্ঠিত প্ৰশিক্ষণ কাৰ্যসূচীত মুঠ 154খন বিদ্যালয়ৰ 950গৰাকী শিক্ষক শিক্ষয়িত্ৰীয়ে অংশগ্ৰহণ কৰে। PM শ্ৰী গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যোৱা 11 মে'ৰ পৰা অনুষ্ঠিত এই প্ৰশিক্ষণ কাৰ্যসূচীৰ আজি সামৰণি পৰে। জিলাখনৰ বৰদলনী উচ্চতৰ মাধ্যমিক বিদ্যালয়, PM শ্ৰী মাছখোৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়, নৰৱাথান জ্যোতিৰূপা উচ্চ মাধ্যমিক বিদ্যালয় আদিকে ধৰি কেইবাখনো বিদ্যালয়ত এই প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। আজি সামৰণিৰ দিনা বিদ্যালয়সমূহৰ পৰিদৰ্শক দেৱজ্যোতি গগৈয়ে শিক্ষাৰ্থীসকলৰ দৰে শিক্ষক শিক্ষয়িত্ৰীসকলকো লক্ষ্য স্থিৰ কৰি সপোন দেখিবলৈ আহ্বান জনায়। মৰিগাঁও জিলাৰ দিব্যাংগ আৰু জ্যেষ্ঠ নাগৰিকসকলৰ বাবে ADIP আৰু RVYP আঁচনিৰ অধীনত সহায়ক সামগ্ৰী বিতৰণৰ উদ্দেশ্যে আজি মৰিগাঁৱৰ শিলচাং ৰংগমঞ্চত এখন জিলা পৰ্যায়ৰ সামগ্ৰী বিতৰণ অনুষ্ঠানৰ আয়োজন

0: কৰা হয়। অনুষ্ঠানত মৰিগাঁও জিলা আয়ুক্ত অনামিকা তিৱাৰী মুখ্য অতিথি হিচাপে উপস্থিত থাকি দিব্যাংগ আৰু জ্যেষ্ঠ নাগৰিকসকলৰ জীৱনৰ মান উন্নত কৰাৰ লক্ষ্যৰে চৰকাৰে ৰূপায়ণ কৰা বিভিন্ন কল্যাণমূলক আঁচনি আৰু সুবিধাৰ গুৰুত্ব সন্দৰ্ভত আলোকপাত কৰে। এতিয়া পৰৱৰ্তী বাতৰি শুনক, জিন্তি ৰাণী, ডেকাৰ পৰা।
1: কোকৰাঝাৰৰ এখন বিশেষ পক্সো আদালতে ধৰ্ষণৰ গোচৰত দোষী সাব্যস্ত কৰি মহাৰ আলী নামৰ এজন লোকক 20 বছৰৰ সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত কৰে। ইয়াৰ লগতে দোষীক 20,000 টকাৰ জৰিমনাও বিহে। 2022 চনৰ জুলাইত এগৰাকী 15 বছৰীয়া নাবালিকাক ধৰ্ষণৰ অভিযোগত অভিযুক্ত মহাৰ আলীক আদালতখনে এই শাস্তি বিহে। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত কাইলৈ নিশা 8:02 উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাত অংশগ্ৰহণ কৰিব জ্যেষ্ঠ অধিবক্তা আব্দুৰ ৰাজ্জাক ভূঞা আৰু অধিবক্তা জ্যোতিস্মিতা শৰ্মাই। শ্ৰোতাসকলে অনুষ্ঠান চলি থকা সময়ত 03612661876 আৰু 26623225 এই নম্বৰত ফোন কৰি সমল ব্যক্তি দুগৰাকীক বিষয়টো সন্দৰ্ভত প্ৰশ্ন সুধিব পাৰিব। অনুষ্ঠানটিৰ আঁত ধৰিব অৰুণিমা গোস্বামী আৰু অৰূপ কুমাৰ শৰ্মাই। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ। বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰাৰ চিলাৰায় জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী বৰ্ষৰ কাৰ্যসূচীৰ অংশ হিচাপে আজি মাতৃ প্ৰণাম শীৰ্ষক বিশেষ কাৰ্যসূচী অনুষ্ঠিত হয়। বিদ্যালয়খনত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা জন্মদাতৃ মাতৃক মৰ্যাদা আৰু সন্মান জনোৱাৰ উদ্দেশ্যে বিদ্যালয় কৰ্তৃপক্ষই এই কাৰ্যসূচীৰ আয়োজন কৰে। এই অনুষ্ঠানতে অসম ৰাজ্যিক বৃত্তি পৰীক্ষাত সফলতা অৰ্জন কৰা ছাত্ৰ ছাত্ৰীসকলক বৃত্তি প্ৰদান কৰা হয়। বজালী বিধানসভা সমষ্টিৰ NDA মিত্ৰজোঁটৰ সমৰ্থিত অসম গণ পৰিষদৰ নৱনিৰ্বাচিত বিধায়ক ধৰ্মেশ্বৰ ৰায়ক ৰাজহুৱাভাৱে সম্বৰ্ধনা জনোৱা হয়। অগপৰ বজালী বিধানসভা সমষ্টিৰ সমিতি আৰু বিজেপিৰ বজালী জিলাৰ যুটীয়া উদ্যোগত পাঠশালাৰ ভগৱতী ক্ষেত্ৰত এই সম্বৰ্ধনা সভাৰ আয়োজন কৰা হয়। বজালী উচ্চতৰ মাধ্যমিক খেলপথাৰৰ পৰা ভগৱতী ক্ষেত্ৰলৈ এটা বিশাল শোভাযাত্ৰাৰে নৱনিৰ্বাচিত বিধায়কগৰাকীক সম্বৰ্ধনা সভালৈ আদৰি নিয়া হয়। এই সভাত বিধানসভাৰ অধ্যক্ষ হিচাপে মনোনীত কৰা ভৱানীপুৰ সৰভোগ সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক ৰঞ্জিত কুমাৰ দাস, সাংসদ ফণীভূষণ চৌধুৰী আৰু কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌত হ'বলগীয়া এখন খেলত চেন্নাই ছুপাৰ কিংছ লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা হিমাচল প্ৰদেশৰ ধৰমশালাত অনুষ্ঠিত এখন খেলত মুম্বাই ইণ্ডিয়ানছে পাঞ্জাব কিংছক 6 উইকেটত পৰাস্ত কৰে। গোলাঘাট জিলাৰ দেৰগাঁৱৰ বিশিষ্ট শিক্ষাবিদ তথা DKD কলেজৰ দ্বিতীয়গৰাকী অধ্যক্ষ নীলপদ্ম ফুকনৰ আজি মৃত্যু হয়। শিক্ষকতাৰ উপৰিও প্ৰয়াত ফুকন দেৰগাঁও সাহিত্য সভা, দেৰগাঁও নাগৰিক সন্থাৰ প্ৰতিষ্ঠাৰ লগতে অসম সাহিত্য সভাৰ দেৰগাঁও অধিৱেশনৰ আদৰণি সমিতিৰ সভাপতি হিচাপে সেৱা আগবঢ়াইছিল। তেওঁ কেইবাখনো গ্ৰন্থ ৰচনা কৰাৰ উপৰিও 5খন অনুবাদ গ্ৰন্থৰে অসমীয়া সাহিত্যৰ ভঁৰাললৈ অৱদান আগবঢ়াই থৈ গৈছে। তেওঁৰ মৃত্যুত সমগ্ৰ দেৰগাঁও অঞ্চলত শোকৰ ছাঁ পৰে। গোলাঘাট জিলাৰ পদুমণি নিবাসী অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত বিষয়া তথা সমাজসেৱক চেনিৰাম গগৈৰ কালি যোৰহাটৰ এখন ব্যক্তিগত চিকিৎসালয়ত পৰলোকপ্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 88 বছৰ। জ্যেষ্ঠ বিজেপি নেতা চন্দ্ৰমোহন পাটোৱাৰীৰ অসম বিধানসভাৰ অস্থায়ী অধ্যক্ষ হিচাপে শপত গ্ৰহণ। ৰাজ্যৰ সত্ৰসমূহৰ দখলীকৃত মাটি পুনৰ উদ্ধাৰৰ বাবে সত্ৰ আয়োগে পূৰ্বৰ দৰে কাম কৰি যাব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অন্যতম অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ ভিত্তিত অহা 22 মেত গোচৰৰ কেছ ডায়েৰী দাখিল কৰিবলৈ আদালতৰ নিৰ্দেশ। যোৱা নিশাৰে পৰা হোৱা ধাৰাষাৰ বৰষুণৰ ফলত বৰাক উপত্যকাৰ বিভিন্ন অঞ্চল জলমগ্ন। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌৰ ছুপাৰ জায়েণ্টছ আৰু চেন্নাই ছুপাৰ কিংছৰ খেল।
2: এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।

ছুপাৰ কিংছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰৰ ওপৰত শেহতীয়াকৈ হোৱা আক্ৰমণক তীব্ৰ গৰিহণা দিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰত সংযুক্ত আৰব আমিৰিৰ নেতৃত্ব আৰু দেশখনৰ জনসাধাৰণৰ সুৰক্ষাৰ প্ৰতি সদায় সচেতন হৈ থাকিব। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পাঁচখন দেশৰ ভ্ৰমণসূচীলৈ প্ৰথম পৰ্যায়ত আজি সংযুক্ত আৰব আমিৰিত উপস্থিত হয়। শ্ৰীমোদীয়ে আবুধাবিত দেশখনৰ ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানৰ সৈতে বৈঠকত মিলিত হয়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশখনৰ নেতৃত্বত তেওঁ জনোৱা উষ্ম আদৰণিৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে আৰু শক্তি বিনিয়োগ তথা যোগান শৃংখলাকে ধৰি গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহৰ সহযোগিতা অধিক শক্তিশালী হ'ব বুলি আশা প্ৰকাশ কৰে। শ্ৰীমোদীয়ে হৰ্মুজ প্ৰণালীৰ মাজেৰে সুৰক্ষিত নৌ পৰিবহণৰ প্ৰতি ভাৰতৰ সমৰ্থন পুনৰবাৰ প্ৰকাশ কৰে। সমগ্ৰ অঞ্চলটোৰ স্থিৰতাৰ লগতে গোলকীয় শক্তি আৰু খাদ্য সুৰক্ষাৰ ক্ষেত্ৰত হৰ্মুজ প্ৰণালীৰ গুৰুত্বৰ ওপৰত প্ৰধানমন্ত্ৰীগৰাকীয়ে বিশেষভাৱে আলোকপাত কৰে। আমাৰ সংবাদদাতাই জনোৱা মতে আৰব আমিৰিৰ ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে হোৱা আলোচনাই দেশ দুখনৰ মাজৰ চুক্তিসমূহ সফল কৰি তুলিব বুলি আশা কৰা হৈছে। সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰ ভ্ৰমণ কৰি মন্ত্ৰীগৰাকী ইতিমধ্যে নেডাৰলেণ্ড অভিমুখে ৰাওনা হৈছে। ইয়াৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছুইডেন, নৰৱে আৰু ইটালী ভ্ৰমণ কৰিব। নেডাৰলেণ্ডত শ্ৰীমোদীয়ে দেশখনৰ ৰজা উইলেম আলেকজেণ্ডাৰ আৰু ৰাণী মেক্সিমাক সাক্ষাৎ কৰিব। তেওঁ লগতে নেডাৰলেণ্ডৰ প্ৰধানমন্ত্ৰী ৰব জেটেনৰ সৈতেও বৈঠকত মিলিত হ'ব। ইয়াৰ পাছত তেওঁ ছুইডেনৰ গোথেনবাৰ্গলৈ যাব আৰু দেশখনৰ প্ৰধানমন্ত্ৰী অল্ফ কিষ্টাৰছনৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব। দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পৰ্ক পৰ্যালোচনা কৰাৰ লগতে সহযোগিতাৰ নতুন নতুন খণ্ডৰ বিষয়ত আলোচনা কৰিব। শ্ৰীমোদীয়ে 18 মে'ত নৰৱে ভ্ৰমণ কৰিব। তাত তেওঁ তৃতীয় ভাৰত নৰ্ডিক সন্মিলনত অংশ লোৱাৰ লগতে দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব। ভ্ৰমণৰ অন্তিম পৰ্যায়ত তেওঁ ইটালীলৈ যাব আৰু তাত তেওঁ দেশখনৰ ৰাষ্ট্ৰপতি ছাৰ্জিঅ' মেটাৰেলাক সাক্ষাৎ কৰাৰ লগতে প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনীৰ সৈতে আলোচনাত মিলিত হ'ব। কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি অন্ধ্ৰপ্ৰদেশৰ শ্ৰী সত্যসাই জিলাৰ পুট্টাপাৰ্থিত দ্বৈত ইঞ্জিনযুক্ত অত্যাধুনিক যুঁজাৰু বিমান AMCAৰ নিৰ্মাণ কাৰ্যসূচীৰ আধাৰশিলা স্থাপন কৰে। এই উপলক্ষে আয়োজিত এখন ৰাজহুৱা সভাত ভাষণ দি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে অন্ধ্ৰপ্ৰদেশে দেশৰ ভিতৰতে আত্মনিৰ্ভৰ ভাৰত আৰু প্ৰতিৰক্ষাৰ ক্ষেত্ৰত মেক ইন ইণ্ডিয়াৰ লক্ষ্য স্পৰ্শ কৰাত সুকীয়া স্থান দখল কৰিবলৈ সমৰ্থ হৈছে। নতুনকৈ আৰম্ভ কৰা প্ৰতিৰক্ষা প্ৰকল্পসমূহে ৰাষ্ট্ৰীয় নিৰাপত্তা সুদৃঢ় কৰিব বুলি উল্লেখ কৰি মন্ত্ৰী সিঙে কয় যে প্ৰতিৰক্ষাৰ সমান্তৰালকৈ এই প্ৰকল্পই অৰ্থনৈতিক আৰু ঔদ্যোগিক বিকাশ খৰতকীয়া কৰি যুৱক যুৱতীসকলৰ বাবে কৰ্মসংস্থাপনৰ সুবিধা সৃষ্টি কৰিব। ৰাজনাথ সিঙে কয় যে গুৰুত্বপূৰ্ণ নিৰাপত্তাজনিত পৰিস্থিতিত ভাৰতে এতিয়াৰ পৰা বিদেশী ৰাষ্ট্ৰৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে। ইয়াৰ পৰিৱৰ্তে ৰাষ্ট্ৰীয় নিৰাপত্তা দেশে নিজাববীয়াকৈ কাৰো ওপৰত নিৰ্ভৰ নকৰাকৈ গঢ়ি তুলিবলৈ সমৰ্থ হৈছে। ভাৰতৰ প্ৰতিৰক্ষা খণ্ডত হোৱা পৰিবহণ সন্দৰ্ভত আলোকপাত কৰি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মেক ইন ইণ্ডিয়া কাৰ্যসূচীৰ অধীনত ঘৰুৱা প্ৰতিৰক্ষা উৎপাদন 2014 চনৰ 46,000 কোটি টকাৰ পৰা সম্প্ৰতি 1.5 কোটি টকালৈ বৃদ্ধি পাইছে। পুট্টাপাৰ্থিৰ বিমান পৰীক্ষণ আৰু প্ৰতিৰক্ষা উৎপাদন কেন্দ্ৰ এতিয়া বিশ্বৰ ভিতৰতে অন্যতম চৰ্চিত নাম বুলি উল্লেখ কৰি ৰাজনাথ সিঙে কয় যে এনে উন্নত বিমান পৰীক্ষণৰ সুবিধা বিশ্বৰ মাত্ৰ কেইখনমান ঠাইতহে আছে আৰু অন্ধ্ৰপ্ৰদেশে এতিয়া সেই স্থানসমূহত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে। আজিৰ অনুষ্ঠানত কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী কেৰম মোহন নাইডু, মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুকে ধৰি কেইবাগৰাকীও ৰাজ্যিক মন্ত্ৰী উপস্থিত থাকে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। আৰ্জিকৰ চিকিৎসা মহাবিদ্যালয়ৰ গোচৰত পশ্চিমবংগ চৰকাৰে ভাৰতীয় আৰক্ষী সেৱাৰ 3গৰাকী বিষয়াক নিলম্বন কৰিছে। কলকাতা আৰক্ষীৰ প্ৰাক্তন আয়ুক্ত বিনীত গোৱেল, উপ আয়ুক্ত ইন্দিৰা মুখাৰ্জী আৰু অভিষেক গুপ্তাক আজি নিলম্বন কৰা হয়। 3গৰাকী IPS বিষয়াৰ বিৰুদ্ধে কৰ্তব্যত অৱহেলা কৰা, চৰকাৰৰ অনুমতি অবিহনে সংবাদ মাধ্যমক সম্বোধন কৰা, ঘটনা গাপ দিয়াৰ বাবে ভুক্তভোগীৰ পিতৃ মাতৃক উৎকোচ দিয়াৰ অপচেষ্টা কৰা অভিযোগ উত্থাপন হৈছিল। মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে আজি সংবাদ মাধ্যমৰ আগত জনোৱা মতে 3গৰাকী আৰক্ষী বিষয়াৰ বিৰুদ্ধে শীঘ্ৰে ৰাজ্য চৰকাৰে বিভাগীয় তদন্ত আৰম্ভ কৰিব। উল্লেখযোগ্য যে 2024 চনৰ আগষ্ট মাহত আৰ্জিকৰ চিকিৎসা মহাবিদ্যালয়ৰ এগৰাকী চিকিৎসকক ধৰ্ষণ কৰি হত্যা কৰা হৈছিল। এই ঘটনাৰ পাছত সমগ্ৰ দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। সেই সময়তে আৰক্ষীৰ বিৰুদ্ধে অভিযুক্তক ৰক্ষণাবেক্ষণ দিয়াৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছিল। এইখিনিতে উল্লেখ

0: কৰিব পাৰি যে সদ্য সমাপ্ত পশ্চিমবংগ বিধানসভা নিৰ্বাচনত চিকিৎসকগৰাকীৰ মাতৃৰ ৰত্না দেৱনাথ পানীহাটী সমষ্টিৰ পৰা বিধানসভালৈ নিৰ্বাচিত হৈছিল। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি নতুন দিল্লীত মালয়েছিয়াৰ বৈদেশিক মন্ত্ৰী মহম্মদ হাছানৰ সৈতে এক বিশেষ বৈঠকত মিলিত হয়। উল্লেখযোগ্য যে নতুন দিল্লীত 2026 বৰ্ষৰ ব্ৰিক্ছ সন্মিলন অনুষ্ঠিত হৈছে। এই অনুষ্ঠানতে ব্ৰিক্ছৰ অধীনস্থ দেশসমূহৰ বৈদেশিক মন্ত্ৰীসকলৰ এখন বিশেষ বৈঠক অনুষ্ঠিত হয়। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত জয়শংকৰে কয় যে তেওঁলোকে দুয়োখন দেশৰ মাজত পাৰস্পৰিক সম্পৰ্ক বৰ্তাই ৰখা আৰু বৈদেশিক নীতি উন্নত কৰাৰ বাবে বিশেষভাৱে আলোচনা কৰে। ইফালে ডঃ জয়শংকৰ উগাণ্ডাৰ বৈদেশিক মন্ত্ৰী অডংগো জে জে আবুবক্কৰৰ সৈতেও আলোচনাত মিলিত হয়। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত বৈদেশিক মন্ত্ৰী ডঃ জয়শংকৰে কয় যে ভাৰত আৰু উগাণ্ডাৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক সুদৃঢ় কৰাৰ লগতে খাদ্য আৰু স্বাস্থ্য সুৰক্ষাক লৈও বিতংভাৱে আলোচনা কৰা হয়। যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ডঃ মনসুখ মন্দাভিয়াই 2026 বৰ্ষত স্কটলেণ্ডৰ গ্লাছগোত অনুষ্ঠিত হ'বলগীয়া কমনৱেলথ গেমছৰ প্ৰস্তুতি সম্পৰ্কে আজি আয়োজিত এক আলোচনাত অংশগ্ৰহণ কৰে। এই আলোচনাত খেলুৱৈসকলৰ প্ৰস্তুতি, প্ৰশিক্ষণ, ব্যৱহাৰ্য সামগ্ৰী, সবলীকৰণ তথা সমন্বয়েৰে কাম কৰিবলগীয়া বিষয়সমূহ সামৰি লোৱা হয়। শ্ৰীমন্দাভিয়াই কয় যে ভাৰতীয় খেলুৱৈসকলে কমনৱেলথ গেমছত যাতে উচ্চমানৰ প্ৰদৰ্শন দাঙি ধৰিব পাৰে তাৰ বাবে চৰকাৰে সকলো ধৰণৰ সহায় আগবঢ়াব। তেওঁ লগতে সময়মতে কৰা পৰিকল্পনা, সংস্থাসমূহৰ মাজৰ সমন্বয় আৰু খেলুৱৈসকলৰ নিজা প্ৰস্তুতিৰ জৰিয়তে দেশৰ হৈ তেওঁলোকৰ বাবে চলোৱা প্ৰচাৰ অভিযানে এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বুলিও উল্লেখ কৰে। এই আলোচনাত ক্ৰীড়া সম্পাদকে ক্ৰীড়া মন্ত্ৰালয়ৰ বিষয়ববীয়াসকলৰ সৈতে যোগাযোগ ৰাখি গ্ৰহণ কৰা পদক্ষেপসমূহো সামৰি লোৱা হয়। জ্যেষ্ঠ বিজেপি নেতা আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে লোকসভাৰ বিৰোধী পক্ষৰ নেতা ৰাহুল গান্ধীৰ বিদেশ ভ্ৰমণৰ বিষয়টোক লৈ প্ৰশ্ন উত্থাপন কৰিছে। মন্ত্ৰীজনে সংবাদ মাধ্যম উদ্দেশ্যি কয় যে 2010 চনৰ বিদেশী অনুদান নিয়ন্ত্ৰণ আইনত উল্লেখ থকা মতে সংসদৰ প্ৰতিজন নেতাই বিদেশ ভ্ৰমণ তথা বৈদেশিক সা সুবিধা গ্ৰহণৰ কাৰণসমূহ সংশ্লিষ্ট কৰ্তৃপক্ষক জনোৱাটো বাঞ্ছনীয় আৰু এই নিয়ম দেশৰ প্ৰতিজন নাগৰিকৰ লগতে ৰাহুল গান্ধীৰ ক্ষেত্ৰতো প্ৰযোজ্য। ইৰাণৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰ্ঘেছিয়ে কৈছে যে পশ্চিম এছিয়াত শান্তি স্থাপনৰ ক্ষেত্ৰত ভাৰতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। আজি নতুন দিল্লীত এখন সংবাদমেল সম্বোধন কৰি ইৰাণৰ নেতাগৰাকীয়ে কয় যে ইৰাণৰ সৈতে জড়িত কোনো বিষয় সামৰিকভাৱে সমাধান কৰিব নোৱাৰি। তেওঁ কয় যে ইৰাণে হৰমুজ প্ৰণালীৰে সকলো জাহাজ পাৰ কৰি দিয়াত সহায় কৰিবলৈ সাজু হৈ আছে। সম্প্ৰতি হৰমুজ প্ৰণালীৰ পৰিস্থিতি অধিক জটিল হৈ পৰা বুলি উল্লেখ কৰি ইৰাণৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে কয় যে পশ্চিম এছিয়াৰ সংকট আলোচনাৰ জৰিয়তে সমাধান কৰাৰ বাহিৰে আন কোনো বিকল্প নাই। ভাৰতৰ যিকোনো গঠনমূলক ভূমিকাক ইৰাণে আদৰণি জনাব বুলিও আব্বাছ আৰ্ঘেছিয়ে সংবাদমেলত উল্লেখ কৰে। উল্লেখযোগ্য যে ব্ৰিক্ছৰ অধীনৰ দেশসমূহৰ বৈদেশিক মন্ত্ৰীসকলৰ বৈঠকত অংশগ্ৰহণৰ বাবে আৰ্ঘেছি বৰ্তমান নতুন দিল্লীত আছে। IPL ক্ৰিকেট প্ৰতিযোগিতাৰ লক্ষ্ণৌত অনুষ্ঠিত হ'বলগীয়া এখন খেলত চেন্নাই ছুপাৰ কিংছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন 7:30 বজাত অনুষ্ঠিত হ'ব। টছত জিকি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে চেন্নাই ছুপাৰ কিংছক প্ৰথমে বেটিঙৰ বাবে আমন্ত্ৰণ জনায়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হৰমুজ প্ৰণালীৰ মাজেৰে সুৰক্ষিত নৌ পৰিবহণৰ ক্ষেত্ৰত ভাৰতৰ পূৰ্ণ সমৰ্থন আছে বুলি মন্তব্য কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি অন্ধ্ৰপ্ৰদেশৰ শ্ৰী সত্যসাই জিলাৰ পুথাপাৰ্টিত দ্বৈত ইঞ্জিনযুক্ত অত্যাধুনিক যুঁজাৰু বিমান নিৰ্মাণ কাৰ্যসূচীৰ আধাৰশিলা স্থাপন কৰে। আৰ্জিকৰ চিকিৎসা মহাবিদ্যালয়ৰ গোচৰত পশ্চিমবংগ চৰকাৰে ভাৰতীয় আৰক্ষী সেৱাৰ তিনিগৰাকী বিষয়াক নিলম্বন কৰিছে। ইৰাণৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰ্ঘেছিয়ে কৈছে যে পশ্চিম এছিয়াত শান্তি স্থাপনৰ ক্ষেত্ৰত ভাৰতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ লক্ষ্ণৌত অনুষ্ঠিত হ'বলগীয়া এখন খেলত আজি চেন্নাই ছুপাৰ কিংছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত।
1: মিডিয়াম ৱেভৰ 266.66 মিটাৰ, 1125 কিলোহাৰ্টছ আৰু FM-ৰ 102.4 মেগাহাৰ্টছত শ্ৰোতাসকলে অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। আমাৰ পৰৱৰ্তী অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব।
2: এয়া আকাশবাণী তেজপুৰ। আগবঢ়াইছো ভদায়ৰ চোতালৰ মেল।
3: আহিছো ৰবা বোলো আজি দেখোন একেবাৰে নিমাও।

0: অঁ পৰিৱেশ হা
1: বহি লোৱাচোন বহি লোৱা
0: দিয়া দিয়া বহি লওঁ
1: আজি আকৌ সেই সোনপাহীও নাই
0: অঁ সেইকাৰণে
1: সেই সোনপাহীয়ে আমাৰ সেই বাৰী চুকতে থকা তোমাৰ সেই পাচলি কেইটামান লগতে সেই তামোল পাণ সেই জালুক এইবোৰ এমোনা লৈ তোমাৰ সেই মৌজাদাৰৰ ঘৰলৈ গৈছে মৌজাদাৰৰ সেই বোৱাৰীয়েকক বোলে সেই দি থৈ আহিব
0: এই বাৰীতে হোৱা বিভিন্ন শাক পাচলি ফল মূল নহয় জানো
1: এ হয় হয় আমাৰ বাৰীখন একেবাৰে শাক পাচলি ফল মূলেৰে ভৰপূৰ বুলিতো তুমি জানাই তুমিতো হে প্ৰতি বছৰে আমাৰ সেই বাগিচাৰ সেই ফল মূল বা সেই বাৰীৰ সেই তামোল পাণটো সেই খুৱাই
0: অঁ সেই তুমি মাজে মাজে সেই দি পঠোৱা নহয়
1: আগতে মই হাতলৈ লৈ গৈছিলো আজিকালি সেই বেপাৰীয়ে আহি হে জোৰ কৈ ঘৰত ধৰিলে হে দি পঠাওঁ
0: এতিয়া কথাটো হ'ল কি জানিছা নে নাই তুমিতো প্ৰত্যক্ষভাৱে এসময়ত গৈ সেই বজাৰত এইবোৰ নি বিক্ৰী কৰিছিলে কিন্তু বৰ্তমান সময়ত এই মধ্যভোগীয়ে হওক বা বেপাৰীয়ে হওক এই ঘৰৰ পৰা আহি নিয়াৰ কাৰণে তোমাৰো কাৰণে সুবিধা হৈছে নে কি কোৱা
1: সুবিধাও হৈছে হে মাষ্টৰ কিন্তু সেই অসুবিধাও হে নোহোৱা নহয় তুমি সেই বজাৰলৈ গ'লে সেই এক কেজিত যদি তুমি সেই 20 টকা পোৱা ঘৰৰ পৰা সেই 5 টকাতে লৈ যায়
0: কি কৰিবা সময়ৰ কথা আছে নহয়

0: আমাৰ বাৰীখন একেবাৰে শাক পাচলি ফল মূলেৰে ভৰপূৰ বুলিতো তুমি জানাই। তুমিতো হে প্ৰতি বছৰে আমাৰ হে বাগিচাৰ হে ফল মূল বা বাৰীৰ হে তামোল পাণটো হে খুৱাই।
1: অঁ হে তুমি মাজে মাজে হে দি পঠোৱা নহয়?
0: আগতে মই হাতলৈ লৈ গৈছিলো, আজিকালি হে বেপাৰী আহিহে জোৰ কৈ ঘৰত ধৰিলে হে দি পঠাওঁ।
1: এতিয়া কথাটো হ'ল কি জানিছানে নাই, তুমিতো প্ৰত্যক্ষভাৱে এসময়ত গৈ সেই বজাৰত এইবোৰ নি বিক্ৰী কৰিছিলে, কিন্তু বৰ্তমান সময়ত এই মধ্যভোগীয়ে হওক বা বেপাৰীয়ে হওক এই ঘৰৰ পৰা আহি নিয়াৰ কাৰণে তোমাৰো কাৰণে সুবিধা হৈছে নে কি কোৱা?
0: সুবিধাও হৈছে হে মাষ্টৰ, কিন্তু সেই অসুবিধাও হে নোহোৱা নহয়। তুমি সেই বজাৰলৈ গ'লে হে এক কেজিত যদি তুমি সেই 20 টকা পোৱা, ঘৰৰ পৰা সেই 5 টকাতে লৈ যায়।
1: কি কৰিবা, সময়ৰ কথা আছে নহয়। তুমি এতিয়া ধৰা তোমাৰ সময় অনুযায়ী এতিয়াতো তেনেদৰে আগত যেনেদৰে বজাৰ গৈছিলা তেনেকৈ যাব নোৱাৰা।
0: হে নোৱাৰো নোৱাৰো, আগতে তোমাৰ সেই বাওকাডাল লৈ সেই দুইফালে সেই দুমোন দুমোন সেই লৈ যাওঁ, এতিয়াতো আৰু সেই শকতি নাই।
1: এতিয়া কথাটো হৈছে এই যে বাৰীৰ বিভিন্ন ধৰণৰ যিখিনি সম্পদ সেইখিনিৰ জৰিয়তে তুমি ঘৰখন আগৰে পৰাই কি সুন্দৰভাৱে চলাই আছা, আৰ্থিকভাৱে তুমি নিজকে কেনেদৰে একেবাৰে ধৰা এটা অৱস্থালৈ আনিব পাৰিছা?
0: বাৰী চুকত কৰা হে পাচলিয়ে হওক বা তোমাৰ ফল মূলেই হওক, এইবোৰৰ দ্বাৰাও হে এটা হাতা হে পৰিয়ালে আৰ্থিকভাৱে টনকিয়াল হ'ব পাৰে যে হে তাৰ উদাহৰণ হে মই।
1: এই অসমীয়া মানুহৰ বাৰী বা চুবুৰী হৈছে অসমীয়া সমাজৰ সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগ, যি প্ৰকৃতিৰ সৈতে মানুহৰ নিবিড় সম্পৰ্ক প্ৰদৰ্শন কৰে। পৰম্পৰাগতভাৱে এই অসমীয়া বাৰীত গছ গছনি শাক পাচলি তামোল পাণ এইবোৰ প্ৰচুৰ পৰিমাণে পোৱা যায় নহয়?
0: একেবাৰে উভৈনদী হৈ থকা আৰু বেছিহে কষ্টও কৰিব নালাগে নহয়, অকণমান ৰোলা তাৰপিছত অকণমান সেই চাফ চিকুণ কৰি তাৰপৰা সেই চিকুণাই দিলা সেই পাছ হৈ গ'ল।
1: এই বাৰীখন যে অসমীয়া মানুহৰ পৰিচয়, প্ৰত্যেক গাঁৱৰে প্ৰত্যেক পৰিয়ালৰ ঘৰত একোখনকৈ বাৰী থাকে, কিন্তু আৰু সেই বাৰীত বিভিন্ন ধৰণৰ এই ফল মূল আমি সৰুতে সেই পনিয়ল হওক আম লেটেকু কঁঠাল এইবোৰ গছৰে লগতে আৰু বিভিন্ন ধৰণৰ ঔষধি গছ যেনে নিম গছ হয়নে নহয় বা আমলখি গছ সেইবিলাকো একেবাৰে ভৰপূৰভাৱে সেই লাগি থাকে। কিন্তু এই বৰ্তমান সময়ত মানুহৰ সময়ৰ অভাৱৰ বাবে হওক বা আমাৰ জনসংখ্যা বৃদ্ধিৰ বাবে হওক সংকুচিত হৈ আহিছে আমাৰ বাৰীৰ মাটি সম্পত্তি সেইবোৰ, হয় নহয় বাৰু? এতিয়া তুমিও কোৱাচোন বাৰু, তোমাৰ বাৰীত বিভিন্ন ধৰণৰ ফল মূলেই হওক শাক পাচলি এইবিলাক আছে হয়নে নহয়? এইবোৰ তোমাৰ এতিয়াৰ নহয়, সেই তোমাৰ দেউতাহঁতৰ পৰা সেই ককাহঁতৰ দিনৰ পৰা সেইখিনি লাগি আছে বা সেই গছৰ পৰাই আকৌ পুলি হৈ সংৰোপণ হৈ নিজে নিজে সেইখিনি আকৌ চলি আছে বা সেইখিনিৰ পৰা তুমি ফল মূল আদি পাই আহিছা।
0: অৱশ্যে হয়, তথাপিও কিন্তু মই আকৌ সেইবোৰ চিকুণাই দি হওক বিভিন্ন ধৰণে যতন লওঁ হে মাষ্টৰ। তোমাৰ সেই আম কঁঠাল তোমাৰ সেই নাৰিকল তামোল কি নাই মোৰ সেই বাৰী চুকত হে মাষ্টৰ।
1: এতিয়া কথাটো হৈছে আমাৰ এই বাৰীখনৰ জৰিয়তে অৰ্থনৈতিকভাৱে এটা পৰিয়াল সুন্দৰভাৱে চলি যাব পাৰে।
0: চাই থাকিও ভাল লাগে নহয়, মই মোৰ বাৰীহে পিছফালে যাবা দেখিবা তোমাৰ সেই লাও লাগি আছে, সেই কোমোৰা উমলনি আছে, তোমাৰ সেই তিহু আৰু সেই জিকাও তুমি সেই ভৰপূৰভাৱে লাগি থকা দেখা পাবা।
1: এতিয়া বজাৰলৈ গ'লে সেইখিনি পাচলিৰ দাম একেবাৰে জুই চাই দাম নহয়নে বাৰু?
0: হয় হয়।
1: কিন্তু আমাৰ বাৰীতে হোৱা সেই শাক পাচলি যদি অলপ যতনাই থওঁ বা অলপ যতনাই দিওঁ তেতিয়াহ'লে আমি আৰ্থিকভাৱে সুন্দৰভাৱে চলি যাব নোৱাৰিম নে?
0: পাৰি পাৰি।
1: এতিয়া কথাটো হৈছে আমাৰ অসমীয়া বাৰীৰ মূল বৈশিষ্ট্য হ'ল তামোল পাণৰ খেতি। অসমীয়া মানুহৰ পৰিচয় এই তামোল পাণ। তামোল পাণ তোমাৰ ক'ত নালাগে, বিয়া সবাহে হওক বিভিন্ন ধৰণৰ ধৰ্মীয় কাম কাজতে হওক তামোল পাণ আগবঢ়োৱাটো আমাৰ এটা অসমীয়া পৰম্পৰা।
0: আমাৰ বিয়া বাৰুলৈহে নিমন্ত্ৰণ কৰিলেহে গোৱা তামোল ভাগে আগবঢ়াই লৈহে নিমন্ত্ৰণ।
1: যদি তামোল পাণৰ লগতে শৰাইখন আগবঢ়াই দিয়া নহয় তেতিয়াহ'লে আমাৰ নিমন্ত্ৰণ কিন্তু আধৰুৱা হৈ থকা যেন লাগে। আৰু এই তামোল পাণ আমাৰ সেই বাৰীতে উপলব্ধ।
0: তুমি সেই তামোল গছ ওলোৱা তাতে তুমি সেই পাণ লগাই দিলা, সেই পাণ নিজে নিজে তোমাৰ সেই তামোল গছত উঠিল আৰু সেই পাণ তামোল হে যদি সুন্দৰভাৱে লাগে তুমি সেই তাৰ পৰা কিন্তু সেই আৰ্থিকভাৱে যথেষ্ট সেই লাভৱান হ'ব পাৰিবা।
1: এই প্ৰতিখন অসমীয়া বাৰীৰ এই মূল আকৰ্ষণেই হ'ল সেই তামোল আৰু পাণ, যি অসমীয়া পৰম্পৰাৰ সৈতে একেবাৰে গভীৰভাৱে জড়িত হৈ আছে। আৰু আমি সেই কৈছোঁ অলপ আগতে সকলো কামতে আমি তামোল পাণ যাচিব লাগে, আৰু আমাৰ ঘৰলৈ যদি আলহী আহে আমাৰ প্ৰথম কৰ্তব্য হৈছে তামোল পাণ যচা, খাওক বা নাখাওক কিন্তু তামোল পাণ যাচিবই লাগিব। এই তামোল পাণৰ জৰিয়তে আমি আকৌ আৰ্থিকভাৱে নিজকে টনকিয়াল কৰিব পাৰোঁ। এই তামোল পাণ ছিজন অনুযায়ী অৰ্থাৎ তোমাৰ ঋতু অনুযায়ী যিখিনি হয় সেইখিনি যদি আমি বজাৰত বিক্ৰী কৰোঁ তেতিয়াহ'লে তাৰ পৰা কিন্তু বহুত

0: এনেই আমি লাভাংশ লাভ কৰিব পাৰিম।
1: এ হয় হয় তামোলৰ চাহিদা আকৌ হে চুফাৰি বা সেই গুটখা বনোৱাটোহে কেঁচা মাল হিচাপেহে ব্যৱহাৰ কৰে ন, গতিকে সেই চাহিদাহে যথেষ্ট বেছি।
0: এই তামোল পাণ আমাৰ ঘৰৰ প্ৰায় মধ্যভোগীসকলে খুব কম দামত নি সেইখিনি আকৌ শুকুৱাই পেলাই তেওঁলোকে চুপাৰি প্ৰস্তুত কৰি তেওঁলোকে কিমান মুনাফা লাভ কৰি আছে। কিন্তু আমি যদি প্ৰত্যক্ষভাৱে সেই তামোল পাণৰ যি ব্যৱসায় সেয়া যদি আমি জড়িত হ'ব পাৰোঁ, ঘৰতে থকা তামোল যদি পচাই পেলাই ঘৰতে আমি চুপাৰি তৈয়াৰ কৰিব পাৰোঁ,
1: আমি অকণমান সেই কষ্ট কৰি যদি সেই তামোল পাৰি লৈ সেই তামোল দুফাল দুফাল কৰি তুমি সেই ৰ'দত শুকাই সেই চুপাৰি কৰি সেই বিক্ৰী কৰো, তেতিয়া দেখিবা তুমি সেই দুগুণ লাভৱান হ'ব পাৰিবা।
0: আমাৰ কথাতে আছে বোলে অসমীয়াৰ বাৰীয়ে হৈছে সোণ। সোণ পোৱা যায় অৰ্থাৎ এই বাৰীৰ যিখিনি সম্পদ সেইখিনি যদি আমি ব্যৱসায় হিচাপে ল'ব পাৰোঁ তেতিয়াহ'লে আমি বাহিৰত কাম কৰিবলৈ যোৱাই হওক বা চাকৰি কৰাৰ কোনো প্ৰয়োজন নাই।
1: আমাৰ বাৰীখন সুকলমে সেই সুন্দৰকৈ চাফ চিকুণকৈ ৰাখি যদি সেই খেতি খোলা কৰোঁ তেতিয়াহ'লে আমি আৰু বাহিৰলৈহে চাকৰি বিচাৰি যাব নালাগে, কাৰণ আমাৰ বাৰী চুকতে সোণ উৎপাদন হয়।
0: এতিয়া চোৱাচোন আমাৰ বাৰীত থকা যিখিনি সম্পদ সেইখিনি যদি তুমি কৈছা যে মাজে মাজে চাফ চিকুণাই দিওঁ, তাক খালি যতনাই দিব লাগে বা পৰিষ্কাৰ কৰি ৰাখিব লাগে, চাফ চিকুণ কৰিব লাগে, অলপ আপডাল ল'ব লাগে, হয়নে?
1: লগতে পাৰিলেহে গৰু গোহালিৰ সেই গোবৰেই হওক বা তোমাৰ সেই গৰুৰ মুটেই হওক বা সেই ছাগলীৰ সেই লাবাই হওক এইবোৰহে তুমি বাৰী চুকত পেলাই দিয়া, আকৌ সেই মাটি বেছি সাৰুৱা হ'ব, তাত আকৌ সেই উৎপাদন সেই বাঢ়িব।
0: এই যে তামোল পাণ যদি তুমি কোৱাৰ নিচিনাকৈ আমি ঘৰতে যদি চুপাৰি প্ৰস্তুত কৰি ব্যৱসায় কৰোঁ, প্ৰত্যক্ষভাৱে যদি ব্যৱসায় কৰোঁ তেতিয়াহ'লে আমি সুন্দৰভাৱে লাভ কৰিব পাৰিম।
1: আমাৰ বাৰীখন অকণমান সেই এঢলীয়া কৰিব লাগে যাতে সেই পানীহে জমা নহয়, পানী জমা হ'লে আকৌ সেই কিছু কিছু শস্য মৰি যায়।
0: এতিয়া কথাটো হৈছে কি, তামোল পাণৰ জৰিয়তে যেনেদৰে আমি আৰ্থিকভাৱে টনকিয়াল হ'ব পাৰোঁ, আন এবিধ আমাৰ গছ হৈছে এই নাৰিকল গছ। নাৰিকল গছ তামোল গছৰ নিচিনাকৈ প্ৰত্যেক অসমীয়া মানুহৰ ঘৰত বা বাৰীত পোৱা যায়, আৰু এই নাৰিকল গছৰ পৰা আমি প্ৰচুৰ সম্ভাৱনা আছে আৰ্থিকভাৱে টনকিয়াল হোৱাৰ। কাৰণ নাৰিকলৰ বৰ্তমান সময়ত যিমান দামৰ বৃদ্ধি হৈছে তালৈ চাই যদি আমি নাৰিকল খেতি ভালদৰে ঘৰত কৰোঁ বা নাৰিকল কেইজোপা যদি যতনাই থওঁ, যি কেইজোপাই নহওক, তাৰ পৰা কিন্তু আমি বছৰটোত বহুখিনি লাভ পাব পাৰোঁ।
1: নাৰিকলৰ আকৌ তোমাৰ সেই ডাবৰ পৰা আৰম্ভ কৰি সেই পৈণত নাৰিকল, আকৌ নাৰিকলৰ বাকলি, সেই নাৰিকলৰ গছৰ পাত, সকলোবোৰে তোমাৰ সেই অৰ্থনৈতিকভাৱে ব্যৱহাৰ কৰিব পাৰি ন?
0: পাৰি। নাৰিকল গছৰ তোমাৰ একেবাৰে গা গছডালৰ পৰাই একেবাৰে তোমাৰ এই বাকলিলৈকে নাৰিকলটোৱে হওক বা ডাব নাৰিকলটোৱে হওক, সকলোখিনিয়ে কিন্তু আমাক আৰ্থিকভাৱে টনকিয়াল কৰি থৈ যায়। সেইকাৰণে নাৰিকল গছৰ বিশেষ যতনাব নালাগে, কিন্তু এই চৌদিশটো বা তাৰ চাৰিওফালটো মাজে মাজে চাফা কৰা বা ওপৰত নাৰিকলবোৰৰ যিবিলাক পুৰণা পাত সেইবিলাক গুচাই তাক চাফ চিকুণ কৰি ৰখা হয়। যদি
1: বছৰি নকৰিলেও সেই 3-4-5 বছৰৰ মূৰত যদি সেই ওপৰত সেই চাফ চিকুণ কৰি দিয়ে, সেই পৰুৱা চৰুৱা থাকিলে যাতে সেইবোৰ খেদাই দিয়া হয়, তেতিয়া সেই গছজোপাই সেই যথেষ্ট ফলহে দিয়ে।
0: বৰ্তমান সময়ত তুমি যেতিয়া ঋতু অনুযায়ী ডাব নাৰিকলে হওক বা শুকান নাৰিকলৰ যিমান দাম হৈছে, আৰু বৰ্তমান সময়ত আমাৰ দেখা যায় ঘৰুৱা উৎপাদন নাৰিকলৰ ক্ষেত্ৰত একেবাৰে হ্ৰাস পাইছে বা কমি গৈছে।
1: যোৱা সেই 10টামান বছৰ হ'ল, আমাৰ সেই আগৰ বছৰি আমি সেই 500-600-1000 নাৰিকল উৎপাদন কৰোঁ, এতিয়া মোৰ সেই 100-200 সেই যেনে তেনে সেই বছৰটোত ওলায়।
0: ইয়াৰ কাৰণটো হৈছে কি জানিছানে, উদাসীনতা। এইবিলাক ব্যৱসায়ৰ প্ৰতি বা খেতিৰ প্ৰতি মানুহৰ উদাসীনতা। আমাৰ মাটি যিখিনি উৰ্বৰ মাটি আছে সেইখিনি নাৰিকল খেতিয়ে হওক বা বিভিন্ন ফল মূল শাক পাচলিৰ কাৰণে বৰ সুন্দৰ মাটি, সেইখিনি আমি উচিত যদি ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে আমাৰ সেই বাহিৰৰ পৰা আমদানি কৰিব লগা নহয় এই নাৰিকলে হওক বা তামোল পাণ হওক। বৰ্তমান সময়ত বাহিৰৰ পৰা যিখিনি নাৰিকল আমাৰ ইয়ালৈ আমদানি কৰিব লগা হৈছে সেইবোৰ একেবাৰে নিম্ন মানদণ্ডৰ বা একেবাৰে সৰু গোটৰ, কিন্তু আমাৰ ইয়াত হোৱা নাৰিকলবিলাকৰ গোটবিলাক বৰ ডাঙৰ ডাঙৰ
1: আৰু
0: মঙহাল হয়।
1: নাৰিকলৰ লস্কৰা বনালে খাবাচোন সুন্দৰ হয়,
0: দেখিছা? তেতিয়াহ'লে আমাৰ ঘৰতে হোৱা সেই নাৰিকল কেইজোপা যদি যতনাই সুন্দৰভাৱে আমি তাক আৰ্থিকভাৱে তাক ব্যৱহাৰ কৰিব পাৰোঁ তেতিয়াহ'লে আমি আমাৰ পৰিয়ালটো কি সুন্দৰভাৱে চলাব পাৰি।
1: লগতে নাৰিকলতে হওক বা তামোলতে হওক তুমি সেই জালুকৰ যদি সেই গছ লগাই দিব পৰা সেই বছৰিহে যথেষ্ট সেই উৎপাদন দি আমাক আৰ্থিকভাৱে সেই টনকিয়াল।
0: বৰ্তমান সময়ত জালুকৰ যি দাম বৃদ্ধি পাইছে বা চাহিদা বৃদ্ধি পাইছে, সেই অনুযায়ী আমি যদি আমাৰ বাৰীখনতে জালুক উৎপাদন ব্যৱস্থা কৰিব পাৰোঁ তেতিয়াহ'লে আমি আৰ্থিকভাৱে স্বচ্ছল কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিব পাৰিম। তাৰ লগতে তোমাৰ আহিল বিভিন্ন শাক পাচলি। শাক পাচলি বুলি কওঁতে তুমি কোৱাৰ নিচিনাকৈ তোমাৰ

0: বাৰীতে আছে, কোমোৰা হওক, লাও হওক, বেঙেনা হওক বা লেচেৰা হওক, এইবিলাক সুন্দৰভাৱে, ভাতকেৰেলা, এইবিলাক সুন্দৰভাৱে হয়। কিন্তু
1: বেছি কষ্টকৰ নহয় নহয় মাষ্টৰ, অকণমানহে মাটি সেই ঢিপ চিপ বনাই পানী নৰখা কৰি দিয়া, অলপ সেই সাৰৰ যোগান ধৰা, মানে মই সেই জৈৱিক সাৰৰ কথা কৈছোঁ, তাৰপিছত তুমি সেই দুমাহ তিনিমাহলৈ তুমি সেই পাচলি খাই থাকা, পাচলি সেই বিক্ৰী কৰি থাকা।
0: এতিয়া ভাতকেৰেলাৰ বোলে শিপা এবাৰ যদি হয়, সেইখিনি কিন্তু বহু বছৰলৈ সেই শিপা থাকি যায়, তাৰ পৰা আকৌ উৎপাদন হয়। তেতিয়াহ'লে চোৱাচোন, আমি যতনাবলগীয়া বা কষ্টই কৰিব নালাগে, সেই একেজোপা ভাতকেৰেলে তুমি 3-4 বছৰ ধৰি তাৰ পৰা উৎপাদন পাব পাৰা।
1: সেইকাৰণেহে কৈছে যে আমাৰ সেই কৃষকসকলৰ সেই বাৰী চুকতে সেই সোণ আছে।
0: দেখিছা, এতিয়া কল, তামোল পাণ যিদৰে অসমীয়া মানুহৰ পৰিচয়, ঠিক সেইদৰে কলো কিন্তু আমাৰ অসমীয়া সমাজৰ পৰম্পৰাগতভাৱে চলি থকা বিভিন্ন কামত ব্যৱহাৰ কৰা এবিধ ফল। এতিয়া কল হৈছে তোমাৰ এবিধ ঔষধি গছ, এবাৰ হৈ সেই কলজোপা মৰি যায়।
1: আকৌ সেই কলৰ ৰজা তুমি সেই মালভোগক যদি তোমাৰ সেই বাৰী চুকত সেই ৰোপণ কৰি ল'লা, তেতিয়াহ'লে তুমি সেই আৰ্থিকভাৱে সেই যথেষ্ট সেই সবল হ'ব পাৰি।
0: বৰ্তমান সময়ত তোমাৰ সেই কলৰ যি জুই চাই দাম হৈছে, কল পাবলৈ নাই, চাহিদা অনুযায়ী তাৰ যোগান নাই, কিন্তু আমাৰ ঘৰত তোমাৰ সেই কলপুলি বা কলগছ এই নিজে নিজে হৈ আছে।
1: কিন্তু সেই আমি সেই তলখন সেই যেনেকে সেই চিকুণাই দিব লাগে, সেইকণ কামোহে আমি নকৰোঁ, কাৰণে আমাৰ সেই কলৰ উৎপাদন কম।
0: এই তোমাৰ বাৰীত হোৱা সেই কল হওক বা নাৰিকল হওক, তাৰ জৰিয়তে তুমি পৰিয়ালটো সুন্দৰভাৱে আৰ্থিকভাৱে চলাব পাৰিছা।
1: আমি সেই কল, নাৰিকল, সেই তামোল পাণ জালুক বেছি, কিন্তু সেই আমি সেই আমাৰ সেই পোনা দুটিকো পঢ়ুৱালো আৰু সেই উপযুক্ত সেই নাগৰিক কৰি তুলিলো।
0: এতিয়া কথাটো হৈছে, বাৰীত হোৱা সেই কল হওক, নাৰিকল হওক, এইখিনি যদি আমি যতনাই ভালকৈ তাক যদি আমি বিজ্ঞানসন্মতভাৱে ব্যৱস্থা গ্ৰহণ কৰোঁ, তেতিয়াহ'লে তাৰ পৰা আমি নিজকে লাভান্বিত কৰিব পাৰিম।
1: আজিকালি খেতি বাতি মানে উদ্যান শস্যৰ লগত সেই বিজ্ঞানক তুমি সেই সংপৃক্ত কৰিব লাগিব। আগৰ নিচিনা এচুকত সেই কল দুজোপা ৰোলা হে, তাৰ পৰা তুমি বহু ধৰণৰ সেই উৎপাদন সেই আশা কৰিব নোৱাৰা। কল বাৰীখন একেবাৰে সুন্দৰকৈ সেই বৈজ্ঞানিক পদ্ধতিক সেই শ্ৰী পদ্ধতিত তুমি সেই ৰুব লাগিব, এডাল কলৰ পৰা এডাল কললৈ এটা সেই নিৰ্দিষ্ট দূৰত্ব থাকিব লাগিব, তলখন তুমি সেই চিকুণাই থ'ব লাগিব, তেতিয়া দেখিবা সেই কলৰ উৎপাদন সেই যথেষ্ট সেই বৃদ্ধি পায়।
0: বৰ্তমান সময়ত আমাৰ বাৰীখনটো থাকেই প্ৰত্যেক গাঁৱৰ, সেই বাৰীখনত বিজ্ঞানসন্মতভাৱে খেতি কৰিবলৈ আমাৰ মাজলৈ কিন্তু সেই কৃষি বিজ্ঞান তৰফৰ পৰাই হওক বা কৃষি কাৰ্যালয়ৰ তৰফৰ পৰা ফিল্ডৰ ডিউটিত থকা, কৰ্মৰত হৈ থকা ব্যক্তিসকল কিন্তু আমাক সহায় কৰিবলৈ আগবাঢ়ি আহে।
1: কৃষি বিভাগৰ তোমাৰ সেই গ্ৰাম সেৱকেই হওক বা সেই কৃষি বিজ্ঞান কেন্দ্ৰলৈ তুমি গ'লে সেই উন্নত বীজ বা সেই উন্নত সেই গছৰ পুলি বা সেই উদ্যান শস্যৰ বিভিন্ন ধৰণৰ সেই বীজ তুমি সেই বিনামূলীয়াকৈও সেই সংগ্ৰহ কৰিব পৰা যায়।
0: আমাৰ বাৰীখন চন পৰি ৰখাতকৈ তাক যদি বিজ্ঞানসন্মতভাৱে উন্নত বীজৰ জৰিয়তে আমি বাৰীখনত যদি খেতি বাতি কৰিব পাৰোঁ, ফল মূলেই হওক, শাক পাচলি হওক, তেতিয়াহ'লে তাৰ পৰা যিখিনি লাভান্বিত হ'ব আমাৰ, সেইখিনি কিন্তু এটা উচ্চ পৰ্যায়ৰ চাকৰিৰ দৰমহাৰেও কিন্তু আমাক সেইখিনি ঢুকি নাপায়। কিন্তু আমি কি হয়, থাউকিতে পোৱা সেই যিখিনি আমাৰ সম্পত্তি বা সম্পদ, তাৰ পৰা কি লাভ হয় সেইখিনি কিন্তু আমি হৃদয়ংগম কৰিব পৰা নাই।
1: উদ্যান শস্যৰ সেই বাৰীখনত যদি তোমাৰ নিজৰ সেই ল'ৰাটো বা সেই ছোৱালীজনীক যেনেধৰণে তুমি সেই লালন পালন কৰা, তেনেকৈ যদি সেই বছৰটো সেই বাৰী চুকত সোমাই তুমি সেই ভালদৰে সেই প্ৰতিপালন কৰা, দেখিবা সেই তোমাৰ সেই বাৰী চুকৰ পৰা উৎপাদন হোৱা ফল মূল বাৰু সেই পাচলিয়ে তোমাক আৰ্থিকভাৱে গোটেই বছৰটো চলি যোৱাত সহায় কৰিব।
0: এতিয়া ধৰা বাৰী চুকতে হোৱা বিভিন্ন ধৰণৰ ঔষধি গছ, সেই ঔষধি গছৰ জৰিয়তে আমি স্বাৱলম্বী হ'ব পাৰিম। বাৰীতে হোৱা তোমাৰ তুলসী হওক, মানিমুনি হওক, আদা, হালধি, এইবিলাক তোমাৰ বা নিম গছে হওক বা আমলখি কথা কৈছোঁ, এইবিলাক ঔষধি গছ। বৰ্তমান সময়ত বিভিন্ন উদ্যোগ গঢ়ি উঠিছে এই ঔষধি গছৰ পৰা ঔষধ তৈয়াৰ কৰাৰ বাবে। তালৈ বহুখিনি আমাৰ এনেধৰণৰ কেঁচা সামগ্ৰীৰ প্ৰয়োজন হয়, আৰু এই কেঁচা সামগ্ৰীসমূহ আমি যদি বাৰীতে সেইখিনি কৰি লওঁ, তেতিয়াহ'লে আমি ঘৰতেই থাকি লাভান্বিত হ'ব পাৰিম। এতিয়া আমি জানো যে বহু আমাৰ আশে পাশে এনেধৰণৰ কল কাৰখানাই হয় উদ্যোগ গঢ়ি উঠিছে ঔষধ তৈয়াৰ কৰা, আৰু আমি জানো যে যি ঠাইত উদ্যোগ গঢ়ি উঠে সেই ঠাইত কিন্তু কেঁচা সামগ্ৰী বৰ বেছিকৈ বা প্ৰচুৰ পৰিমাণে পোৱা যায়।
1: তাৰ সেই সুন্দৰ উদাহৰণ এতিয়া সেই বাঁহ গছজোপা, বাঁহ গছৰ এতিয়া সেই তোমাৰ চাহিদা যথেষ্ট বাঢ়িছে। আমাৰ সেই সৌ সিদিনাৰ পৰা সেই নুমলীগড়ত জানো সেই বাঁহৰ পৰা তোমাৰ সেই ইথানল বনোৱা সেই ফেক্টৰী কৰা নাই, গতিকে এতিয়া সেই বাঁহৰ যথেষ্ট চাহিদা বাঢ়িব, গতিকে সেই মই বাঁহৰ মূৰাও সেই তোমাৰ সম্প্ৰসাৰণ কৰিবলৈ আৰম্ভ কৰি।
0: কিন্তু তাৰ বিপৰীতে আকৌ দেখা যায় আমাৰ গাঁৱৰ বহু মানুহে এই বাঁহ গছবোৰ সমূলি নোহোৱা কৰি তাৰ ঠাইত তোমাৰ

0: ঘৰ তৈয়াৰ কৰিছে বা ঘৰ বনাইছে, দালান বনাইছে, বিল্ডিং বনাইছে, আৰু কি কৰিছে, এই তাত যিখিনি খেতি মাটি সেইখিনি তোমাৰ ঘৰ আদি বনাই পেলাই আমাৰ খেতি মাটি নষ্ট কৰিছে।
1: অৱশ্যে সেইটো নোহোৱা নহয়, মানুহে জন বিস্ফোৰণৰ ফলতহে সেইটো কৰিবলৈ বাধ্য হৈছে। মানুহৰ সংখ্যা দিনক দিনে বাঢ়িছে, মাটিৰ সংখ্যাটো আৰু বাঢ়ি নাযায়।
0: এতিয়া কথাটো হৈছে এই যে ঔষধি গছসমূহ আমি যদি ভালদৰে ৰোপণ কৰিব পাৰোঁ বা যিখিনি আছে সেইখিনি যতনাই ভালদৰে ৰাখোঁ, তেতিয়াহ'লে আমি এই যিবোৰ উদ্যোগ গঢ়ি উঠে তাত কেঁচা সামগ্ৰী হিচাপে সেইখিনি দিব পাৰিম।
1: একেবাৰে সত্য কথাহে কোনোবা এগৰাকীয়ে মনীষীয়ে কৈছিল নহয় বোলে, এক বৃক্ষ তোমাৰহে দশ পুত্ৰ সম। গছৰ সমান ধুনীয়া কবিতা নাই, এজোপা কাটিলে দহজোপা ৰোৱক, এই ধৰাতে ৰচক তোমাৰ সেই সোণালী সৰক।
0: এই ডাকৰ বচন ফাঁকি তোমাৰ মুখত কিন্তু আমি প্ৰায়ে শুনো, নে কি কয় হে ভদাই?
1: মই পাৰিলেহে জনসাধাৰণকে সজাগ সচেতন কৰিবলৈ সুযোগ পালে এনেধৰণৰহে কথা কওঁ, সেইকাৰণেহে মই বহুতেহে কথা চহকী ভদাই বুলি কওঁ।
0: এতিয়া চোৱাচোন, উদাহৰণস্বৰূপে তোমাৰ সন্মুখতে থকা সেই ডলা চালনী যে তুমি বনাই আছা, এইবোৰ তোমাৰ বাৰীতে হোৱা সেই বাঁহ গছৰ পৰাই তুমি এই সৰু কুটিৰ উদ্যোগটো ঘৰতে গঢ়ি তোলা নাই জানো?
1: তুলিছোহে আমাৰহে অসমৰে কোনোবা এগৰাকী মহিলাই বোলে এডাল বাঁহৰ পৰা তোমাৰ সেই মহিলাৰ সেই গহনা পাতি বনাই এডাল বাঁহৰ পৰাই বোলে সেই ডেৰ লক্ষাধিক টকা সেই উপাৰ্জন কৰি।
0: সেইটো দেখিছা, এটা কলাত্মক আমাৰ দৃষ্টি থাকিব লাগিব। সেই কলাত্মক দৃষ্টিৰে আমি এডাল বাঁহৰ পৰা আমি কিমানখিনি লাভ কৰিব পাৰিম আমি কলাত্মক দৃষ্টিৰে যদি চাওঁ, তেতিয়াহে আমি লাভান্বিত হ'ম। এজোপা বাঁহ গছৰ মূল্য কিন্তু আমাৰ ঘৰতে থকা যিখিনি মূল্য আমি ঘৰত আছে কাৰণ তাৰ পৰা আমি অনুভৱ নকৰোঁ। কাৰণ কি জানিছানে, ঘৰৰ গৰুৱে বাৰী ঘাঁহ ৰাহি যোৱা নিমিলে, সেইকাৰণে আমি অনুভৱ নকৰোঁ। কিন্তু এজোপা বাঁহৰ পৰা কিমান সুন্দৰ সম্পদ তৈয়াৰ কৰিব পাৰি সেইখিনি কিন্তু আমি অনুধাৱন কৰিব নোৱাৰোঁ। কিন্তু তুমি সেইখিনি সুন্দৰভাৱে অনুধাৱন কৰিছা, সেইকাৰণে তুমি সেই বাঁহৰ জৰিয়তে তুমি ডলা হওক, চালনী হওক, এক খৰাই হওক, লগতে তুমি সেই এইবোৰ দেখিছোঁ তোমাৰ এই ঘৰতে বাঁহৰ জৰিয়তে হওক বা তোমাৰ বাৰীতে পোৱা কাঠৰ জৰিয়তে এইবিলাক তোমাৰ সজাবলগীয়া কিছুমান শ্ব'পিচ সেইবিলাকো তুমি তৈয়াৰ কৰিছা।
1: সময় থাকিলে মই যিকোনো বস্তুৱে বনাই থাকিব বুজিছা, লগতে মাছ ধৰাৰ সঁজুলি হে চেপাই হওক, হে জুলুকিয়ে হওক বা হে পলখনেই হওক, সকলোবোৰ হে মই নিজে বনাই লৈ সেইবোৰে মৎস্য চিকাৰ কৰি মাছটোহে মোৰ কিনিবলগীয়া নাথাকে, হে বাৰীতে হে পুখুৰীটো আছে, তোমাকো কেতিয়াবা মই সেই মাছ খুৱাওঁ।
0: এয়া জাকৈখন যে আমাৰ সেই সোণপাই সেই লোৱা এই জাকৈখন জানো তুমি বনাই দিয়া নাই? দেখিছা, তুমি এই বাঁহ শিল্পৰ জৰিয়তে কি সুন্দৰভাৱে এইবোৰ প্ৰস্তুত কৰিছা, তুমিও এগৰাকী শিল্পী নহয় জানো?
1: বহুতে কয় ভদাই কথা চহকী, কিন্তু লক্ষ্মী আনে হাত দুখন সেইটো স্বীকাৰ কৰিব নোখোজে, অৱশ্যে আমাৰহে সোণপাহীয়ে কৰে।
0: এতিয়া এইবোৰৰ জৰিয়তে যিখিনি তোমাৰ আজৰি সময় সেইখিনি সময়ত তুমি সুন্দৰভাৱে ব্যৱহাৰ কৰিছে এইবিলাক সাজি পেলাই।
1: খেতি পথাৰলৈ যাবলৈ মই বৰষুণৰ দিনত জাপিটো মই নিজে বনাই লওঁ।
0: এই জাপিয়ে হওক বা বিভিন্ন আমাৰ ঘৰত ব্যৱহাৰ হোৱা সা সঁজুলিয়ে হওক,
1: বাঢ়নীডাল
0: সেইবিলাক তোমাৰ এই ঘৰতে পোৱা যিখিনি আমাৰ সম্পদ বা বাৰীতে পোৱা যিখিনি সম্পদ তাৰ জৰিয়তে তুমি তৈয়াৰ কৰি আহিছা, আৰু ইয়াৰ জৰিয়তে তুমি ঘৰখনৰ যিখিনি আহিলা বা যিখিনি অভাৱ সেইখিনি পূৰণ কৰাৰ লগতে তুমি বজাৰত বিক্ৰী কৰি আৰ্থিকভাৱে নিজকে স্বচ্ছল কৰিব পাৰিছা।
1: আমাৰ ডেকাসকলে বা উঠি অহাসকলেও যদি সেই ধৰণৰ কথা চিন্তা চৰ্চা কৰিহে আগবাঢ়ি যায় যথেষ্ট আৰ্থিকভাৱে টনকিয়াল হ'ব পাৰিব। হেৰি নহয় মাছৰ সোণপাহি আহিব বুলিহে ৰৈ আছো, গতিকে আজি হে মেমু চৰ্বতকে মই পটককৈ আনি দিওঁ, তুমি আহে গান এটা শুনোৱা।
0: হ'ব দিয়া, সোণপাহি নাথাকিলেও আমি এটা গীত শুনিবই লাগিব নহয় জানো? দিয়া, তুমি সেই নেবু চৰবত বনাই আনা, এইখিনি সময়তে আমি এটি সুন্দৰ গীত শুনি লওঁ।

0: আমাৰ যিবোৰ কুটিৰ উদ্যোগ ঘৰতে গঢ়ি উঠে, পৰম্পৰাগতভাৱেই হওক, শিক্ষা গ্ৰহণ কৰিয়েই হওক বা বিজ্ঞানসন্মত শিক্ষা গ্ৰহণ কৰিয়েই হওক, যি উদ্যোগ গঢ়ি উঠিছে ঘৰত, সেইখিনিক আৰু উৎসাহিত কৰিবৰ বাবে বিভিন্ন সহায় সহযোগ চৰকাৰে আগবঢ়াই আহিছে।
1: চৰকাৰৰহে উদ্যোগ বিভাগে তোমাৰহে বিভিন্ন ধৰণৰহে আঁচনি লৈছে, সেই আঁচনিবোৰৰ পৰাহে তুমি সেই ধন ল'লেহে গোটেইখিনি ধনোহে ঘূৰাই দিব নালাগে, হে চৰকাৰেও সেই ৰাজ সাহাৰ্য হিচাপে সেই শতকৰা 30 বা সেই 40-50 শতাংশলৈকে ৰেহাই
0: দিছে। দেখিছা কিমানখিনি আমাক সুবিধা দিছে,
1: লগতে হে এইবোৰ সামগ্ৰীৰহে বজাৰো তেওঁলোকে ঠিক ঠাক কৰি দিছে নহয়।
0: এইটোৱে বৰ এটা ভাল খবৰ যে আমাৰ বাৰীত হোৱা যিখিনি আমাৰ সম্পদ আছে, তাৰ পৰা যিখিনি সা সঁজুলি তৈয়াৰ কৰোঁ, সেইখিনি বজাৰত বিক্ৰী কৰিবৰ বাবে এখন বজাৰো আমাক সুন্দৰভাৱে দিছে।
1: লগতে যোৱাকালি কথা এটা শুনিলো হে মাষ্টৰ, শুনি পেলাই হে মনটো মোৰ হে যথেষ্ট হে উৎফুল্লিত হৈ আছে। আমাৰ হে বাক্সা জিলাৰ হে কেগৰাকীমান মহিলাই বোলে হে মৌ পালন কৰিছিলে, মৌ পালন কৰি হে যথেষ্ট মৌ তোমাৰ হে আহৰণ কৰিলে,
0: আৰু
1: সেইখন জিলাৰ হে উচ্চ পদস্থ আমাৰ হে বিষয়া এগৰাকী আকৌ সেইবোৰ সুন্দৰকৈ হে পেকেটিং কৰি তোমাৰ হে আমেৰিকালৈ পঠাবলৈ বোলে সক্ষম হলে মাষ্টৰ। সেই কথাটো শুনি মোৰ হে বৰ ভাল লাগিছে, কৃষি খণ্ডত এটা হে নতুন সংযোজন নহ'লনে?
0: এই যে মৌ পালন আমাৰ অসমীয়া সমাজত কিন্তু সেই আগৰ দিনৰ পৰাই চলি আহিছে,
1: পৰম্পৰাগতভাৱে আচলতে আমাৰ মৌ পালন
0: চলি আছে। আৰু এই যে মৌ ধৰা যিটো কাৰ্যসূচী, সেইবিলাকৰ অভিজ্ঞ যিসকল ব্যক্তি আমাৰ গাঁৱে ভূঞে থাকেই, জংঘলৰ পৰা মৌ ধৰি আনি মৌ বাকচত ভৰাই আনি ঘৰত পুহি তাৰ পৰা যিখিনি মৌ উৎপাদন কৰিছে, তাৰ পৰা যিখিনি লাভান্বিত হৈছে, এনেধৰণৰ পৰম্পৰাগত যি মৌ তৈয়াৰ কৰা, সেইখিনি কিন্তু অসমীয়া সমাজত এই আগৰ পৰাই চলি আহিছে। বিজ্ঞানসন্মতভাৱে কেনেদৰে আমি উৎপাদন কৰিম, তাৰ বাবে আমি কৃষি ক্ষেত্ৰত জড়িত থকা আমাৰ বিষয়াসকলৰ সহায় সহযোগ লৈ আমি আগবাঢ়িব পাৰোঁ।
1: মুঠতে বিজ্ঞান প্ৰযুক্তিৰ সহায়ত তোমাৰ সেই খেতি বাতি বা সেই খেতি খোলাক কিন্তু সেই উন্নত ধৰণে কৰি সেই উন্নত ধৰণৰ মানে উন্নত জাতৰ তোমাৰ সেই বীজ প্ৰয়োগ কৰিয়েই হওক বা সেই উন্নত ব্যৱস্থাপনাৰ জৰিয়তে তুমি সেই সুন্দৰ সুন্দৰ সেই খেতি বাতিৰ সেই ফচল তুমি সেই উৎপাদন কৰিলে, সেইবোৰৰ সেই কিন্তু চাহিদা আমাৰ সেই নিজৰ ৰাজ্যতো আছে, আমাৰ দেশত আছে, আৰু প্ৰয়োজন হ'লে আমি সেই বিদেশলৈও তোমাৰ সেই পঠোৱাৰ সেই ব্যৱস্থা আমাৰ সেই উচ্চ পদস্থ সেই বিষয়াবিলাকে মানে সেই কৃষি বিভাগৰ সেই বিষয়াসকলে কৰি দিয়ে।
0: আৰু আমাৰ অসমৰ শুৱালকুছি হওক বা আন কিছুমান ঠাইত দেখা যায় এই যে আমাৰ বয়ন উদ্যোগ পৰম্পৰাগতভাৱে চলি আহিছে।
1: ধেমাজিৰহে বহু মহিলা তোমাৰ সেই বয়ন উদ্যোগৰ লগতো জড়িত হৈ তেওঁলোকৰ সেই উৎপাদিত সেই বস্ত্ৰ সেই বিদেশলৈ সেই ৰপ্তানি কৰাৰ ব্যৱস্থা ইতিমধ্যে আমাৰ মুলুকত হৈ উঠিছে।
0: এই উদ্যোগৰ বাবে যিখিনি কেঁচামালৰ প্ৰয়োজন, পাট পলুৱে হওক মুগা পলু, সেইখিনি বিজ্ঞানসন্মতভাৱে আমাৰ বাৰীতে গছত কেনেদৰে আমি তাক প্ৰতিপালন কৰিম, সেইখিনিৰ ব্যৱস্থা আমি ল'ব পাৰোঁ, তাৰ জৰিয়তে কিন্তু আমি লাভান্বিত হ'ব পাৰিম আৰ্থিকভাৱে।
1: আৰু এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষয়ো যথেষ্ট সহায় সাহায্য কৰে নহয়?
0: এই আগত তোমাৰ পৰম্পৰাগতভাৱে কিছুমান নিৰ্দিষ্ট ঠাইতহে এই পাট পলু বা সেই মুগা পলু প্ৰতিপালন কৰাৰ ব্যৱস্থা আছিল বা কৰে, কিন্তু বৰ্তমান সময়ত বিজ্ঞানসন্মতভাৱে আমাৰ অসমৰ বিভিন্ন ঠাইত এই পাট পলুৱে হওক বা মুগা পলু সেইখিনি প্ৰতিপালন কৰিব পৰা যায় বা তাৰ পৰা আমি উৎপাদন কৰি বয়ন শিল্পক আমি আগবঢ়াই লৈ যাব পাৰোঁ। তুমি কৈছাই যে ধেমাজিৰ ফালে সেইফালে এনেধৰণৰ উদ্যোগ গঢ়ি উঠিছে বা কেঁচা সামগ্ৰী পোৱা যায়,
1: তেখেতসকলে এই ক্ষেত্ৰত সেই অগ্ৰণী ভূমিকা লৈহে যথেষ্টভাৱে সেই অৰ্থনৈতিকভাৱে সেই সবল হোৱা দেখা যায়।
0: এনেদৰে আমাৰ সেই বাঁহ শিল্পই হওক বা কাঠৰ যি শিল্প, সেইখিনিক সুন্দৰভাৱে আগবঢ়াই নিবৰ বাবে আমাৰ বাৰীখন আমি সুন্দৰভাৱে প্ৰতিপালন কৰিব লাগিব, কাৰণ আমাৰ বাৰীতে এইবোৰ সম্পদ পোৱা যায়। তাৰোপৰি আমাৰ যিবিলাক তোমাৰ মূল্যৱান কাঠ, সেইখিনিও কিন্তু আমাৰ বাৰীতে আগত পোৱা গৈছিল, বৰ্তমান সময়তো বিভিন্ন ঠাইত পোৱা যায়, নে কি কোৱা?
1: মূল্যৱান সেই কাঠ বুলি কওঁতে তোমাৰ সেই এতিয়া সেই উজনি অসমত তোমাৰ সেই সাঁচি গছে কিন্তু সেই আমাৰ সেই গাঁৱলীয়া সমাজক সেই যথেষ্ট সেই আৰ্থিকভাৱে সেই সবল কৰিছে।
0: এই তাৰোপৰি এই চেগুন গছৰ যি চাহিদা বা যি মূল্য, তাৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ বৰ্তমান সময়ত বাৰীত চেগুনৰ খেতিও কৰি আহিছে। কাৰণ এজোপা চেগুন গছে যিখিনি লাভ দিব আমি ভাবিব নোৱাৰিম, চেগুন গছৰ ইমান মূল্য বৃদ্ধি পাইছে। কিন্তু কি হয়, যিবিলাক গছ গছনি কাটি গৈছে তেনে হাৰত কিন্তু গছ গছনি আমি ৰুব পৰা নাই, আমি বাৰীতে যদি এনেধৰণৰ মূল্যৱান কাঠ, সি লাগিলে তোমাৰ সাঁচি গছেই হওক বা চেগুন গছ, আমি ৰুব পাৰোঁ, তেতিয়াহ'লে ভৱিষ্যতৰ প্ৰজন্মৰ কাৰণে কিন্তু আমি জমা থৈ যাব পাৰোঁ। আমি যে কওঁ বেংকত আমি আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে জমা ৰাখি থৈ যাওঁ বা ধন থৈ যাওঁ, কিন্তু আমি বাৰীখনত যদি আমি এনেধৰণৰ সেই কাঠ, মূল্যৱান কাঠৰ গছ গছনি ৰোপণ কৰোঁ, আমাৰ পিছৰ প্ৰজন্মই সেইখিনিৰ পৰা কিন্তু লাভান্বিত হ'ব পাৰিব। এনেদৰে আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে আমি সংৰক্ষণ কৰি থৈ যাব পাৰোঁ বা আৰ্থিকভাৱে তেওঁলোককো এটা ব্যৱস্থা বা দিহা কৰি থৈ যাব পাৰোঁ। এই বাৰীসমূহৰ জৰিয়তে আমি অসমীয়া মানুহে আৰ্থিকভাৱে কিমান সুন্দৰভাৱে চলিব পাৰোঁ সেইখিনি বিষয়ে যদি সকলোৱে অনুভৱ কৰিব পাৰে আৰু আমাৰ বাৰীখন যতনাই ৰাখোঁ, তেতিয়াহ'লে আমাৰ ভৱিষ্যত প্ৰজন্মও ইয়াৰ পৰা কিন্তু বহুখিনি লাভান্বিত হ'ব,
1: অৰ্থনৈতিকভাৱে যথেষ্ট আগবাঢ়ি যাব পাৰিব।
0: বৰ্তমান সময়ত কৰ্মৰ ক্ষেত্ৰত যি প্ৰতিযোগিতা আহিছে, সেই প্ৰতিযোগিতাত স্থিতি ৰক্ষা কৰি চলিবৰ কাৰণে আমাৰ বাৰীখনে কিন্তু সুন্দৰ এটা অৱদান আগবঢ়ায়। ভদাই সোনপাহিটো আহি নাপালে নিশ্চয় পলম হ'ব। এই আলোচনাসমূহৰ মাজত যদি সোনপাহি থাকে, তেতিয়াহ'লে সোণতে সোৱগ আচৰে। আচলতে আমাৰ লগত এই আলোচনাত সুন্দৰভাৱে যি পৰিৱেশ এটা দিয়ে সোনপাহি, নাথাকিলে আমি অলপ অভাৱ অনুভৱ কৰোঁ, হয়নে নহয়? এই ভদাই, তেতিয়াহ'লে আজিলৈ আহোঁ, বুইছা? আহোঁ দিয়া,
1: বেগ এটা, খালী বেগ এটা লৈ আহিবা, আমিহে অলপ পাচলি দি পঠাম তোমাক, বুইছা?
0: এই হ'ব দিয়া, বাৰু লৈ আহিম দেই।
2: শ্ৰোতা, ইমান পৰে ভদাই চোতালৰ মেল অনুষ্ঠানটি শুনিলে। বিভিন্ন চৰিত্ৰ ৰূপায়ণ কৰিলে ভদাই, অজিত চক্ৰৱৰ্তী, সোণপাহি, ৰিমঝিম পতংগীয়া আৰু মাষ্টৰৰ চৰিত্ৰত শান্তনু শইকীয়া। অনুষ্ঠানটিৰ বাণীবন্ধন আৰু সম্পাদনা শান্তনু শইকীয়াৰ, প্ৰযোজনা গৌতম নাথৰ।

সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আগবঢ়াবলৈ লৈছোঁ আমাৰ নিয়মীয়া অনুষ্ঠান আজিৰ দিনটো। আজি 15 মে'। প্ৰতি বছৰে 15 মে' তাৰিখটো বিশ্বজুৰি আন্তৰ্জাতিক পৰিয়াল দিৱস হিচাপে উদযাপন কৰা হয়। ৰাষ্ট্ৰসংঘই 1993 চনৰ পৰা এই দিনটো চৰকাৰীভাৱে স্বীকৃতি দি আহিছে। বিশ্বৰ পৰিয়ালসমূহক সামাজিক, অৰ্থনৈতিক আৰু জনগাঁথনিগত প্ৰক্ৰিয়াসমূহৰ ওপৰত সজাগতা বৃদ্ধি কৰাই এই আন্তৰ্জাতিক পৰিয়াল দিৱসৰ মূল উদ্দেশ্য। ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে 1993 চনত এক প্ৰস্তাৱ গ্ৰহণ কৰি 1994 চনৰ পৰা 15 মে'ক এই আন্তৰ্জাতিক পৰিয়াল দিৱস হিচাপে ঘোষণা কৰে। পৰিয়ালৰ সদস্যসকলৰ মাজত মৰম চেনেহ, ঐক্য আৰু পাৰস্পৰিক বুজাবুজি বৃদ্ধি কৰাটো এই দিৱস উদযাপনৰ অন্যতম লক্ষ্য। এই দিনটোত বিভিন্ন পাৰিবাৰিক অনুষ্ঠান আৰু আলোচনা চক্ৰৰ যোগেদি সমাজত পৰিয়ালৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা হয় আৰু জনসচেতনতা বৃদ্ধি কৰা হয়।

2003 চনৰ আজিৰ দিনটোতে মৃত্যু হৈছিল মৰণোত্তৰভাৱে নেত্ৰদান আৰু দেহদান কৰা অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী মহিলা ইলোৰা ৰায়চৌধুৰী। তেখেত আছিল এগৰাকী বাওঁপন্থী কৰ্মী আৰু বিশিষ্ট সমাজসেৱক। অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰীৰ বংশধৰ প্ৰয়াত হেমন্ত ৰায়চৌধুৰী আৰু মাতৃ বীণা ৰায়চৌধুৰীৰ জীয়ৰী ইলোৰা ৰায়চৌধুৰীয়ে 2003 চনৰ আজিৰ দিনটোতে দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 34 বছৰ। ইলোৰা ৰায়চৌধুৰীৰ মৃত্যুৱে অসমত এক নতুন আন্দোলনৰ সূচনা কৰে। তেখেতৰ প্ৰথম মৃত্যুবাৰ্ষিকীত অৰ্থাৎ 2004 চনৰ 15 মে'ত ইলোৰা বিজ্ঞান মঞ্চ নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ প্ৰতিষ্ঠা হয়। ইয়াৰ জৰিয়তে অসমতো মৰণোত্তৰ অংগদান, নেত্ৰদান আৰু চিকিৎসা বিজ্ঞানৰ উৎকৰ্ষ সাধনৰ বাবে দেহদান আৰম্ভ হয়। পৰৱৰ্তী কালত ইলোৰা বিজ্ঞান মঞ্চ অসমত অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে বৈজ্ঞানিক মানসিকতা প্ৰসাৰৰ এক অগ্ৰণী অনুষ্ঠানত পৰিণত হয়।

1893 চনৰ আজিৰ দিনটোতে জন্ম হৈছিল এগৰাকী অসমীয়া বিজ্ঞানী, উদ্যোগী, উদ্ভাৱক আৰু অধ্যাপক লক্ষ্মীনাথ দাসৰ। 20 শতিকাৰ সময়ছোৱাত অসমত বিজ্ঞান জনপ্ৰিয় কৰাত লক্ষ্মীনাথ দাসে মূল্যৱান ভূমিকা গ্ৰহণ কৰিছিল। গুৱাহাটীত প্ৰথমবাৰৰ বাবে স্থাপিত হোৱা পানী যোগান ব্যৱস্থাৰ পৰা আৰম্ভ কৰি স্বদেশী আন্দোলনৰ সময়ত লক্ষ্মী যঁতৰৰ বিকাশ সাধন কৰালৈকে লক্ষ্মীনাথ দাসে সক্ৰিয়ভাৱে অৰিহণা যোগাই থৈ গৈছে। তেখেতে মহাত্মা গান্ধীৰ নীতি আদৰ্শ মানি চলিছিল। লক্ষ্মীনাথ দাস কটন মহাবিদ্যালয়ত পদাৰ্থ বিজ্ঞানৰ অধ্যাপক হিচাপেও চাকৰি কৰিছিল।

ভাৰতীয় ফুলছবি জগতৰ এগৰাকী মহামৰী অভিনেত্ৰী, প্ৰযোজক, নৃত্যশিল্পী তথা টেলিভিছন ব্যক্তিত্ব মাধুৰী দীক্ষিতৰ জন্ম হৈছিল 1967 চনৰ আজিৰ দিনটোতে। নবেল বঁটা বিজয়ী ফৰাচী বিজ্ঞানী পিয়েৰ কুৰীৰ জন্ম হৈছিল 1859 চনৰ আজিৰ দিনটোতে।

প্ৰথম বাষ্পচালিত বা ভাপ ইঞ্জিন চলিত জাহাজ বনোৱা হৈছিল 1776 চনৰ আজিৰ দিনটোতে। ইষ্ট ইণ্ডিয়া কোম্পানী ভংগৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল 1873 চনৰ আজিৰ দিনটোতে। প্ৰিয় শ্ৰোতাবৃন্দ, আজিৰ দিনটো অনুষ্ঠানৰ পৰা বিদায় লোৱাৰ আগতে শুনোৱা হওকচোন জয়ন্ত হাজৰিকাৰ কণ্ঠৰ এই গীতটি।

আজিৰ দিনটো অনুষ্ঠানটি আজিলৈ ইমানতে সামৰিছোঁ। খন্তেক পিছতে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত মুখ্য বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

নমস্কাৰ। আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰি পঢ়িছো হাস্যতী চক্ৰৱৰ্তীয়ে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ সত্ৰসমূহৰ দখলীকৃত মাটি পুনৰ উদ্ধাৰৰ বাবে সত্ৰ আয়োগে পূৰ্বৰ দৰে কাম কৰি যাব বুলি প্ৰকাশ কৰিছে। জ্যেষ্ঠ বিজেপি নেতা তথা নৱনিৰ্বাচিত বিধায়ক চন্দ্ৰমোহন পাটোৱাৰীয়ে আজি অসম বিধানসভাৰ অস্থায়ী অধ্যক্ষ হিচাপে শপত গ্ৰহণ কৰে। অসম বিধানসভা নিৰ্বাচনৰ পাছতে শাসনাধিষ্ঠিত বিজেপিয়ে নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে যাৱতীয় প্ৰস্তুতি আৰম্ভ কৰিছে বুলি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই আজি এখন জাননীযোগে প্ৰকাশ কৰিছে। যোৱা নিশাৰে পৰা হোৱা ধাৰাষাৰ বৰষুণৰ ফলত বৰাক উপত্যকাৰ বিভিন্ন প্ৰান্তত বানৰ সৃষ্টি হৈছে। শ্ৰীভূমি জিলাত অব্যাহত থকা ধাৰাষাৰ বৰষুণৰ ফলত জিলাখনৰ নদ নদীসমূহৰ জলস্তৰ বৃদ্ধি পাইছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অন্যতম অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ ভিত্তিত অহা 22 মে'ত গোচৰৰ কেছ ডায়েৰী দাখিল কৰিবলৈ অসম চৰকাৰক নিৰ্দেশ দিছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰিৰ প্ৰচাৰণে 69 বছৰ পূৰ্ণ কৰি আজি 70 বছৰৰ পদাৰ্পণ কৰিছে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই অহা 21 জুনত চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমৰ নামভৰ্তিৰ ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ তথা প্ৰৱেশ পৰীক্ষা নীট পুনৰ অনুষ্ঠিত

0: কৰাৰ কথা ঘোষণা কৰিছে। বৰপেটা ৰোডত দীৰ্ঘদিন ধৰি সন্ত্ৰাস চলাই অহা এটা চোৰৰ দলৰ দুজনক আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌত অনুষ্ঠিত এখন খেলত চেন্নাই ছুপাৰ কিংছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। এতিয়াৰ মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25।
1: মিডিয়াম ৱেভৰ 266.66 মিটাৰ আৰু এফ এম এনৰ 102.4 মেগাহাৰ্টছত শ্ৰোতাসকলে অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। এতিয়া আগবঢ়াইছো উপন্যাস পাঠ অনুষ্ঠানটি।
2: এয়া আকাশবাণী তেজপুৰ। শ্ৰোতাসকলে আমাৰ নিয়মীয়া উপন্যাস পাঠ অনুষ্ঠানটিত শুনি আছে সাহিত্য অকাডেমি বঁটা লাভ কৰা পূৰবী বৰ্মোদয় ৰচিত উপন্যাস শান্তনু কুলনন্দন।

0: ইয়া শুনক পূৰবী বৰমুদৈ ৰচিত শান্তনু কুলনন্দন উপন্যাসনীৰ 41 সংখ্যক খণ্ডটি।
1: লোহিত ব্ৰহ্মপুত্ৰৰ বুকুত উঠা নামা কৰা লহৰৰ মাজে মাজে আদিত্যপুত্ৰৰ নৌকা আগবাঢ়িবলৈ ধৰিলে। নদীৰ বুকুত ভিন ভিন দেশীয় নৌকাৰ অহা যোৱাৰ প্ৰতিযোগিতাহে চলিছে যেন। প্ৰতিযোগিতা নহয়নো কি? নৌকাত লগাই থোৱা পতাকাবোৰ নদীৰ বতাহত উৰন্ত পখিলাতাৰ দৰে উৰি আছে। পতাকাৰ পৰাই গম পোৱা গৈছে কোনখন কোন দেশৰ বাণিজ্য তৰী। সৌখনৰ পতাকা দূৰতেই জিলিকি আছে, নিশ্চয় গুৰ্জৰ দেশৰ, এখন বহিলক দেশৰ, এখন মগধৰ। নদীৰ বুকুৰে অহা যোৱা কৰা বাণিজ্য তৰীৰ কোনোখনেই কাৰো প্ৰতিদ্বন্দ্বী অথবা শত্ৰু নহয়। কিবা বিপদত পৰা যেন দেখিলেই ইখনে সিখনক সহায় কৰিবলৈ আগবাঢ়ি আহে। তেওঁলোকে নিজৰ মাজত সম্পৰ্ক ৰক্ষা কৰি ভাৱৰ আদান প্ৰদান কৰিবৰ বাবে এটা সহজ ভাষা তৈয়াৰ কৰি লৈছে। ওচৰেদি পাৰ হৈ যোৱা বাণিজ্য তৰী এখনে সিখনক হাত জোকাৰি অভিবাদন জনোৱাটো নিয়ম, বণিকৰ নিজা নিয়ম নীতি, সকলোৱে পালন কৰে, আদিত্যপুত্ৰয়ো কৰে। নিজৰ মৰমৰ নগৰখন, ঘৰখন, পৰিয়াল পৰিজন আৰু বিশেষকৈ সুললিতাক এৰি থৈ দীৰ্ঘদিনৰ বাবে ওলাই আহোঁতে আদিত্যপুত্ৰৰ মনটো বিষণ্ণ হৈ পৰিছিল। সুদীৰ্ঘদিন দূৰত থকাৰ কথা, বণিক জীৱনত এই বিষণ্ণতাই স্বাভাৱিক আৰু সত্য। এই বিষণ্ণতাক এৰাই চলাৰ উপায়ো নাই। আদিত্যপুত্ৰৰ বুকুখনো মাজে মাজে যন্ত্ৰণাৰে বিদ্ধ হৈ পৰে আৰু তেতিয়াই তেওঁৰ মনত পৰে পত্নী সুললিতাৰ কৰুণ চকু দুটা, বৰ কৰুণ, বৰ কৰুণ। সুললিতাই কিভাৱে তেওঁ নাজানে, তেওঁ কিয় কোনেও নাজানে। বণিকৰ জীৱনৰ কথাৰে ৰচনা সমৃদ্ধ কৰা হয়, কিন্তু আশ্চৰ্যজনকভাৱে তাৰ পৰা অন্তৰ্ধান হয় বণিক পত্নীৰ জীৱনগাথা। কোনেও ভাবিয়েই নাচায় যে বণিক পত্নীও তেজবঙহৰে মানুহ। তেওঁলোকৰ আছে সুখ দুখ, প্ৰেম আৰু বিৰহ, উপলব্ধি আৰু অনুভৱ, কিন্তু ক'তো কোনেও লিপিবদ্ধ কৰা নাই তেওঁলোকৰ কথা। আদিত্যপুত্ৰ হতাশ হৈ পৰে। এতিয়াও আদিত্যপুত্ৰৰ সুললিতাৰ কথা মনত পৰি আছে। নদীৰ লহৰত পাৰৰ সুবিশাল বলুকা ৰাখি আৰু অৰণ্যানীত আকাশ, য'তেই চকু পৰে তাতেই তেওঁ দেখিছে সুললিতাৰ কৰুণ অৱনত আয়ত দুচকু। প্ৰিয়তমা পত্নীৰ কৰুণ দুচকু স্বামীৰ বাবে বৰ অসহনীয় কথা। কিবা এটা নাম নোহোৱা যন্ত্ৰণাত তেওঁৰ বুকুখন ভাগি পৰিবলৈ ধৰিলে, কিন্তু ক্ষণিক সময়ৰ কাৰণেহে। কোনো আবেগেই যুক্তি নিৰ্ভৰ নহয় আৰু বণিক জীৱনতো আবেগৰ স্থান বৰ ক্ষণস্থায়ী। বণিকৰ জীৱনতো গৃহসুখ তেনেই ক্ষন্তেকীয়া, গৰ্জনমুখৰ আকাশত দেখা দিয়া ক্ষণিকৰ বিদ্যুৎ তৰংগৰ দৰে, আৰু আবেগ তাতোকৈ ক্ষণস্থায়ী। আদিত্যপুত্ৰৰ মনটো লাহে লাহে মুকলি হৈ আহিল। তেওঁ আকাশলৈ চালে, নাই, সুললিতাৰ কৰুণ আৰু আয়ত চকু দুটা আকাশখনে প্ৰতিফলিত কৰা নাই, পাৰৰ বিস্তীৰ্ণ বলুকা ৰাখি আৰু শ্যামল ঘন অৰণ্যয়ো কৰা নাই। আদিত্যপুত্ৰ হৃদয়দগ্ধ কৰা বিষণ্ণতাৰ পৰা বহু পৰিমাণে মুক্ত হৈ পৰিছে। এতিয়া তেওঁ নদীৰ বুকুত দেখিছে

নদীৰ লহৰ আকাশত দেখিছে সুবিশাল আকাশৰ শোভা, অৰণ্যত দেখিছে অৰণ্যৰ আপোন মৰ্যাদা। একেবাৰে সঠিক কথা, বণিকক সুখ আৰু শান্তিৰ যোগান ধৰে, মানসিক অৱসাদ আৰু বিষণ্নতাৰ পৰা পৰিত্ৰাণ দিয়ে একমাত্ৰ এখন নদী আৰু উত্তাল জলধিয়ে। তাৰ বাদে অইন আৰু একো নাই। নদীখন, এই যে নদীখন, সূৰ্যৰ কিৰণত তিৰবিৰ কৰি থকা পানী, আকাশখন য'ত প্ৰতিফলিত হৈ থাকে নিৰন্তৰ, দেখাত এনে লাগে যেন নদীৰো নহয়, এয়া মহাকাশৰ নিসীম নিঃশব্দ শূন্যতা। খিতি, অপ, তেজ, মৰুত, ব্যোমৰ পৰা পৰিত্ৰাণ নোপোৱা মানুহৰ বাবে ই এক বিশাল প্ৰাকৃতিক পৰিঘটনা। কিন্তু নদীখনতো নদীয়েই, অনন্ত সময়ৰ দৰে প্ৰবাহিত। পৃথিৱীৰ সকলোতকৈ ক্ষণস্থায়ী মানুহৰ বাবে নদীৰ কথা বুজি পোৱা কঠিন, এই সুবিশাল নদীখনৰ কথা বুজি পোৱাটো আৰু কঠিন। এই নদীপথেই আদান প্ৰদান কৰিছে বাণিজ্যিক সামগ্ৰী আৰু মানুহৰ দীৰ্ঘদিনীয়া অভিজ্ঞতা, আদান প্ৰদান কৰিছে কৃষ্টি আৰু সংস্কৃতি। নদীৰ ওচৰত সেয়েহে মানুহ চিৰদিনেই নতজানো। আদিত্যপুত্ৰৰ মকৰমুখী বণিজৰ তৰি নদীপথৰে আগবাঢ়ি গৈ থাকিবলৈ ধৰিলে। দৃঢ়পেশীৰ নাৱৰীয়াৰ হাতৰ বঠাপাত এতিয়া শক্তিশালী হৈ উঠিছে। ডিঙাৰ ওপৰ খলপাত ইফাল সিফাল কৰি পদচালনা কৰি আছে আদিত্যপুত্ৰই। এনেই আকাশৰ সূৰ্যদেৱৰ তীব্ৰতা নদীৰ বতাহে শীতল কৰিছে। নদীৰ বুকুৰ বতাহজাকৰো যে কি শক্তি! ভটিয়নি সোঁতত বৰ অনায়াসভাৱে বণিজৰ তৰি গৈ আছে, নিৰৱচ্ছিন্নভাৱে নদী বৈ আছে। নদীখন এতিয়া এটা পথত পৰিণত হৈছে। আদিত্যপুত্ৰৰ মনটো পাতল হ'বই লাগিব। নদী আগুৱাই যাব, নদীপথো আগুৱাই যাব, নদীয়ে বহন কৰিব, আদান প্ৰদান কৰিব কৃষ্টি সংস্কৃতি আৰু মানুহ যুগমীয়া হ'বগৈ। পিতৃ কেশৱদত্তৰ দিনৰে ডিঙা যদিও, ডিঙাখন এতিয়াও সম্পূৰ্ণ উপযুক্ত। ব্ৰহ্মদেশৰ ব্ৰহ্মপুত্ৰ নদীৰে ভূৰ বান্ধি অনা চেগুন গছৰ কাঠাৰে সাজি উলিওৱা হৈছিল। বণিজৰ তৰি সাজিব জনা কাৰিকৰী কৌশলত অভিজ্ঞ লোকৰ অভাৱ কামৰূপ দেশত হোৱা নাই। সকলো মানুহেই জানে নদীখন নিৰ্ভৰ কৰি জীয়াই থকা মানুহ, নাও সজাৰ কলা কৌশল নাজানিবৰ কথাই নাই। কামৰূপ দেশৰ অৰণ্য অঞ্চলতো নাও সাজিবৰ বাবে প্ৰচুৰ কাঠ আছে যদিও সমুদ্ৰবাহী বাণিজ্য তৰিৰ বাবে ব্ৰহ্মদেশৰ পৰা অনা চেগুন গছৰ কাঠহে ব্যৱহাৰ কৰা হয়। ব্ৰহ্মদেশৰে ইৰাৱতী নদীৰ পাৰৰ মাটিৰ তলৰ পৰা খান্দি উলিয়াই মাটিৰ কলহত ভৰাই ভূৰত লৈ বিক্ৰী কৰিবৰ বাবে সাজু কৰা মাটিতেল সানি নৌকাখন পোক পৰুৱাৰ আক্ৰমণৰ পৰা বচোৱা হয়। এই মাটিতেলৰ ডাঠ তৰপটোৱে সামুদ্ৰিক লৱণ জলৰ পৰাও নৌকাখন ৰক্ষা কৰে। লৌৰ পাতলীয়া পাতো নৌকাত লগোৱা হয়। নৌকাত ব্যৱহৃত হোৱা এই প্ৰচুৰ পৰিমাণৰ লৌ আৰু মৰাপাতৰ ৰজ্জু কামৰূপ দেশে নিজেই উৎপন্ন কৰে। আদিত্যপুত্ৰ বহি থকাৰ পৰা থিয় হ'ল আৰু পদচালনা কৰিবলৈ লাগিল। আগুৱাই গৈ থাকিল বাণিজ্য তৰি। দূৰৈত ক্ৰমশ নোহোৱা হৈ যাবলৈ ধৰিছে প্ৰাগজ্যোতিষপুৰ নগৰ। তেওঁ চকু দুটা মোহাৰি ল'লে। হয়, এতিয়া একো দেখা পোৱা নাযায়, কেৱল আকাশ প্ৰতিফলিত কৰা বিশাল নদীখন, ইপাৰ সিপাৰ নমনি। আকাশত কেইচপৰামান জলদ মেঘে লৰাধপৰা কৰি আকাশখনক আকাশ বুলি ঘোষণা কৰিছে। নহ'লে নদীখনে আকাশখনকো নিজৰ বিশালতাৰ মাজত আঁকোৱালি লৈ আকাশৰ অস্তিত্বই নোহোৱা কৰি পেলালহেঁতেন। সোঁতৰ অনুকূলে মকৰমুখী ডিঙাই গতি লাভ কৰিছে। ডিঙাৰ পালৰ ৰজ্জু নিয়ন্ত্ৰকজন ধুমুহা বৰষুণ আহিলে তৎক্ষণাতেই পালৰ ৰজ্জু বিচ্ছিন্ন কৰিবৰ বাবে সদা সষ্টম হৈ হাতত দা লৈ ৰৈ থকা দাঁতৰ গ্ৰাহক, ডিঙাত সোমোৱা পানী সিঁচিবৰ বাবে সাজু হৈ থকা উৎসেচক বা নাবিক কৰ্মকাৰকেইজনে উৎফুল্লিত মনে কথা পাতি আছে। মাজে মাজে আদিত্যপুত্ৰক ডিঙাৰ গতিবিধি জনাই আছে। মহাশয়, সুকলমে ডিঙা চলিছে, বতাহৰ সোঁত অনুকূল। আমি বন্দৰ নোপোৱালৈকে ধুমুহা বৰষুণ অহাৰ সম্ভাৱনা নাই। যদিও আকাশত দুই এক খণ্ড জলদ মেঘৰ টুকুৰাই দেখা দিছে, সেয়া খন্তেকীয়া বুলি আমি অনুমান কৰিব পাৰিছোঁ বা মাজে মাজে জনাইছে। মহাশয়, আমি প্ৰাগজ্যোতিষপুৰ পাৰ হৈ আহিলোঁ। আৰু কিছুদূৰ গ'লেই আমি ত্ৰিশ্ৰুতা নদীখন বৈ অহা ৰিণিকি ৰিণিকি দেখা পামগৈ। নিজৰ মাজত কথোপকথনত মগ্ন হৈ আছে পিছে ডিঙাৰ লোকসকলে কোনেও নিজৰ কৰ্তব্য পাহৰি যোৱা নাই। তেওঁলোকে হাস্য পৰিহাস্য কৰিব জানে বাবেই বিপদকালতো তেওঁলোকৰ
ধৈর্যচ্যুতি নঘটে।

0: প্ৰকৃততে ডিঙাখনৰ সকলো কৰ্মচাৰীয়ে এটা পৰিয়ালৰ দৰে স্নেহবন্ধনত আবদ্ধ হৈ থাকে। দায়িত্ব পালন কৰাৰ লগে লগে তেওঁলোকে হাস্য পৰিহাস্য কৰে, কৌতুক আৰু অভিনয় কৰে, পাশা খেলে, মাজে মাজে গঞ্জিকা সেৱন কৰে আৰু গীত গায়। দীৰ্ঘদিনীয়া বিৰক্তিকৰ যাত্ৰাটো তেওঁলোকে এনেদৰে উল্লাস আনন্দৰে পাৰ কৰিব খোজে। তেওঁলোকৰো আদিত্যপুত্ৰৰ দৰে আনন্দিত নহ'লে উপায় নাই। মনটোক অকণমান চল দিলেই বিষণ্ণ হৈ পৰিব আৰু সুদূৰ প্ৰাগজ্যোতিষপুৰত এৰি থৈ অহা প্ৰিয়জনলৈ মনত পৰিব। মনটোক বিষণ্ণ হ'বলৈ দিব নোৱাৰি, মনক আনন্দিত কৰি ৰাখিব পৰাই পৰমেশ্বৰৰ পৰম আশীৰ্বাদ। প্ৰধান নাবিক বা নিয়ামকজনে বৰ ব্যস্তভাৱে বাণিজ্যতৰীখন পৰিচালনা কৰি আছে। আদিত্যপুত্ৰ ওপৰৰ পৰা চেগুন কাঠৰ খটখটিৰে তললৈ নামি গ'ল। তেওঁ নিয়ামকজনৰ ওচৰত থিয় হ'লগৈ। দাৰবাহীকেইজনক কিবা নিৰ্দেশ দি থকাৰ পৰা তেওঁ আদিত্যপুত্ৰলৈ মূৰ তুলি চালে।
1: মহাশয়, আমাৰ তুৰি আহি গংগা নদীত সোমাইছেহি। আপুনি পানীলৈ চালেই কথাটো বুজি পাব। লোহিত আৰু গংগা নদীৰ পানীৰ ৰং বেলেগ বেলেগ।
0: আদিত্যপুত্ৰই চালে। হয়, গংগা নদীৰ ঘোলাবৰণীয়া ৰঙচুৱা আভাযুক্ত পানীৰ সৈতে লোহিতৰ পানীৰ ৰং নিমিলে। লোহিতৰ পানী ফটফটীয়া, দাপোনৰ দৰে স্বচ্ছ। অৱশ্যে এই কথা আদিত্যপুত্ৰই জানে, কিন্তু নিয়ামকজনে কোৱা বাবেই একেথৰে গংগা নদীৰ বুকুলৈ চাই থাকিল আৰু তেওঁৰ দুহাত যুক্ত হৈ আহিল। পিতৃৰ কোলাৰ পৰা তোমাৰ কোলালৈ আহিলোঁ মাতৃ, আদিত্যপুত্ৰই নিজকে নিজেই ক'লে। এয়াই গংগা, ভাগীৰথী গংগা, ঈষৎ ঘোলাবৰণীয়া জাৰ পানী। বিভিন্ন অঞ্চলৰ বিভিন্ন পতাকা শোভিত নৌকাই তলমল কৰি আছে ভাগীৰথী গংগাৰ বুকু। কোনোবাখন নৌকা মকৰমুখী, কোনোবাখনৰ মুখ চৰাইৰ ঠোঁটৰ দৰে জোঙা, কোনোবাখনৰ মুখ মাছৰ দৰে, কোনোবাখন মাছৰ ফিচাৰ দৰে মুখৰ, একোখন যেন মৎস্যকন্যাহে। আদিত্যপুত্ৰই নিজৰ তৰিলৈ চালে। মকৰমুখী বাণিজ্যিক তৰিখন সজাই পৰাই নতুন কৰা হৈছিল। হেঙুল হাইতাল বোলাই নৱবধুৰ দৰে সজোৱা হৈছিল। ৰ'দত জিলিকি আছে। মকৰমুখী হেঙুল হাইতাল বোলোৱা এইখন বাণিজ্য তৰিয়েই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। আদিত্যপুত্ৰৰ গৌৰৱবোধ হ'বলৈ লাগিল। নিয়ামকজনে সুদক্ষভাৱে পৰিচালনা কৰি আছে। আদিত্যপুত্ৰই লগত লৈ অহা সাতখন বাণিজ্য তৰিৰ তেওঁৱে পৰিচালক। নাম সুভদ্ৰবাহু। নিজৰ কৰ্তব্যৰ দায়িত্বৰ প্ৰতি সদা সচেষ্ট আৰু বৰ নিখুঁতভাৱে কাম পৰিচালনা কৰিব পৰা গুণটোৰ বাবে আদিত্যপুত্ৰয়ো তেওঁক বৰ ভাল পায় আৰু মিত্ৰ জ্ঞান কৰে। সুভদ্ৰবাহুৰ ভূগোল আৰু ইতিহাসৰ জ্ঞানো বিস্ময়কৰ। আকাশৰ তাৰকামালাৰ স্থান পৰিৱৰ্তন চাই তেওঁ বছৰৰ কোন মাহ দিন আদি কৈ দিব পাৰে নিৰ্ভুলভাৱে। নৌকাৰ কাম কাজ চোৱা সাধাৰণ পৰিচাৰক এজনৰ পৰা সুভদ্ৰবাহু এদিন বাণিজ্যতৰীৰ প্ৰধান পৰিচালক হৈছিল। কঠোৰ পৰিশ্ৰম, নজনা কথা জনাৰ, নুশুনা কথা শুনাৰ, নেদেখা ঠাই দেখাৰ প্ৰবল আগ্ৰহে কিদৰে এজন মানুহক আগবঢ়াই লৈ যাব পাৰে, সুভদ্ৰবাহু তাৰ উৎকৃষ্ট উদাহৰণ। যৱন দেশৰ বাণিজ্যতৰী এখনৰ সাধাৰণ দাত্ৰগ্ৰাহক এজন, দক্ষিণা পশ্চিমা বতাহৰ প্ৰাবল্য স্তিমিত প্ৰায়। যৱন দেশৰ পৰা বাণিজ্যতৰী নিসীম সমুদ্ৰৰ বিশাল জলাধিক আওকাণ কৰি তাম্ৰপৰ্ণী বন্দৰ অভিমুখে ধাৱমান। দিনৰ ভাগত ৰ'দোজ্জ্বল আকাশ আৰু নিশালৈ আকাশমণ্ডলত উজ্জ্বল হৈ জিলিকি পৰা দিক নিৰ্ণয়কাৰী নক্ষত্ৰ। মনৰ সুখত বাণিজ্যতৰীৰ কৰ্মচাৰীসকলে গীত গাইছে। নিশ্চিন্ত মনে মুআল্লিম বা প্ৰধান পৰিচালকজনে নৌকা পৰিচালনা কৰিছে। দিক নিৰ্ণয়কাৰী নক্ষত্ৰৰ সহায়ত জাহাজৰ গতিপথ নিৰ্ণয় কৰা হৈছে। আজিকালি আৰৱ দেশৰ পৰা বাণিজ্য কৰিবলৈ অহা লোকসকলৰ পৰা এই জাহাজ শব্দটো নতুনকৈ প্ৰচলিত হৈছে। সমুদ্ৰ যাত্ৰাত ব্যৱহৃত হোৱা তৰিক তেওঁলোকে জাহাজ বুলি কয়। বাণিজ্য কেন্দ্ৰসমূহত এই নতুন শব্দটোৰ সঘন উচ্চাৰণ শুনা যায়। আজিৰ এই জাহাজত বোজাই কৰি অনা হৈছে বহুমূলীয়া ৰত্ন আৰু ঘোঁৰা। গগনমণ্ডল আলোকিত কৰা তাৰকামালালৈ লক্ষ্য কৰিছেনে? দাত্ৰগ্ৰাহকজনে ওচৰতে বহি কথা পাতি থকা জল উৎসেচকজনক সুধিলে। দুয়োজন কৰ্মঠ আৰু তৰুণ, অনবৰতে আনন্দিত মনে থাকিবলৈ ভাল পায়। জাহাজখনো হাস্য পৰিহাস্যৰে উখল মাখল হৈ থাকে। নিয়ামক বা প্ৰধান নাবিকজনৰ কাণত সিহঁতৰ কথোপকথন পৰিল। নিশাৰ আকাশ পৰিষ্কাৰ, তাৰকামালাই আলোকিত কৰাই নিয়ম। নতুন কথা নহয়, নিশাৰ সমুদ্ৰ বুকুত উজ্জ্বল তাৰকামালাৰ বিন্যাস বৰ অপূৰ্ব আৰু নয়ন শোভন দৃশ্য। নিশাৰ ঘন

0: অন্ধকাৰে নীল সমুদ্ৰ কজলা কৰি পেলাইছে, আৰু কজলা ৰঙৰ সমুদ্ৰৰ মাজত যেন উদিত হৈছে লহৰ উত্থিত তাৰকাচৰ্চিত আকাশ। জলযানখন পৰিচালনা কৰি থকা মুখ্য নাৱিকজনে আকাশখনলৈ চালে। দীৰ্ঘতৰ সমুদ্ৰ যাত্ৰাত বিভিন্ন অভিজ্ঞতাৰ মুখামুখি হোৱা যায় বিভিন্ন বিৰল দৃশ্যৰো। বিভিন্ন দৃশ্য আৰু অভিজ্ঞতাই অসহনীয় সামুদ্ৰিক যাত্ৰাত কিছু পৰৰ বাবে হ'লেও সমুদ্ৰ যাত্ৰীৰ মন উত্ৰাৱল কৰে। নতুন নতুন কথা শিকাও হয়। আকাশৰ, নক্ষত্ৰৰ স্থান পৰিৱৰ্তন, পানীৰ ৰঙৰ পৰিৱৰ্তন, সামুদ্ৰিক জীৱ জন্তু, পাৰৰ পৰা উৰি অহা বিভিন্ন চৰাই, এই সকলোৰে সমুদ্ৰ পথত গতি নিৰ্ণয়কাৰী ভূমিকা এটা আছে। আৰু এইবোৰে সামুদ্ৰিক যাত্ৰাটো সুখকৰ কৰাৰ উপৰিও নতুন আলোকপাতো কৰে। আহ, কি অপূৰ্ব দৃশ্য! জল উৎসেচকজনে দাঁতৰ গ্ৰাহকজনৰ ফাললৈ চাই ক'লে, চোৱাচোন চোৱা, এনে দৃশ্য চাবলৈ পোৱাটো পৰম সৌভাগ্য। কিন্তু ৰ'বা বন্ধু, দাঁতৰ গ্ৰাহকজন উত্তেজিত হোৱাৰ পৰিৱৰ্তে চিন্তিত হৈহে পৰিল। কথাটো তুমি ভালদৰে মন নকৰাকৈয়ে বিভোৰ হৈ পৰিলা। নিশাৰ তাৰকাচৰ্চিত আকাশমণ্ডল সমুদ্ৰ পথৰে প্ৰচণ্ড তৰংগ ফালি আগবাঢ়ি আহিছে কিয়? আকাশ জানো আগবাঢ়ি আহে সমুদ্ৰ পথেৰে, আমিহে আগবাঢ়ি যাওঁ। তেন্তে
1: তীব্ৰ বেগত আমাৰ জাহাজ লৈ বোলা। দিক নিৰ্ণয়কাৰী নক্ষত্ৰটোলৈ চকু দিয়া আৰু আমাৰ জলযান যিমান পাৰি সিমান তৎভূমিৰ ফাললৈ লৈ বোলা।
0: প্ৰধান নাৱিকজনে তেওঁৰ তলতীয়া নাৱিককেইজনক আদেশ দিলে। এই অঞ্চলৰ সমুদ্ৰ শান্ত নহয়, গৰ্জনমুখৰ। সমুদ্ৰত বৰ সাৱধানে আগবাঢ়ি যাব লাগিব। সমুদ্ৰতলিত পৰ্বত শৃংগ বা প্ৰকাণ্ড শিলে মূৰ তুলি থাকিব পাৰে।
1: কিন্তু মহাশয়, হঠাতে যে আকাশখন ডাৱৰে ঢাকি ধৰিছে, দিক নিৰ্ণয়কাৰী নক্ষত্ৰ বিচাৰি পোৱা নাই।
0: আকাশলৈ লক্ষ্য ৰাখি এজন নাৱিকে উত্তৰ দিলে, হয়, এইটো আকাশত ডাৱৰ। উত্তৰা দক্ষিণা বায়ুৰ শেষ অৱস্থাত আবতৰীয়া ডাৱৰে আকাশ ঢাকি ধৰাৰ ৰহস্য কি? হে মহামহিম পৰমেশ্বৰ, আপোনাৰ আশ্ৰিতক ৰক্ষা কৰক।
1: আমাৰ জলযানৰ প্ৰদীপ নিৰ্বাপিত কৰা হ'ল মহাশয়।
0: উত্তম কথা, প্ৰদীপ নিৰ্বাপিত কৰা।
1: এই অঞ্চলত সমুদ্ৰ তৰংগৰ গতি বৰ তীব্ৰ। আমাৰ দিশ কোনফালে?
0: পৰম ঈশ্বৰে যিফালেই লৈ যায় সেইফালে।
1: জলদস্যুৰ নাও ওচৰ চাপি আহিছে, আমি সিহঁতৰ লগত যুঁজিব পাৰিমনে?
0: সিহঁত জলদস্যু, আমি বাণিজ্যতৰীৰ নাৱিক মাত্ৰ। এতিয়া এই মহাসলিল ৰাশিৰ মাজত, পৰ্বতসম তৰংগৰ মাজত নিঃশব্দে সিহঁতৰ চকুৰ পৰা ওলাই যাব পৰাটোৱেই আমাৰ পৰিত্ৰাণৰ একমাত্ৰ পথ। অলপ আগলৈকে সকলো বৰ নিৰুদ্বেগ হৈ আছিল, কিন্তু এতিয়া সম্ভাৱ্য বিপদৰ উমান পাই সকলো বৰ সষ্টম হৈ পৰিল। পৰিত্ৰাণৰ উপায় কি? তেওঁলোকৰ সকলোৱে আকুলভাৱে ত্ৰাণকৰ্তাক স্মৰণ কৰিবলৈ ধৰিলে। নিশাৰ ডাৱৰে ঢকা আকাশ আৰু অন্ধকাৰৰ মাজত মাথো বতাহৰ গতিৰ উমান লৈ জলদস্যুৰ হাতৰ পৰা পৰিত্ৰাণ পোৱাৰ পথ দুঃসাধ্য নহয়, অকল্পনীয়।
2: শ্ৰোতা, ইমান পৰে আমাৰ নিয়মীয়া উপন্যাস পাঠ অনুষ্ঠানত পূৰৱী বৰমুদৈ ৰচিত শান্তনু কুলনন্দন উপন্যাসনীৰ 41 সংখ্যক খণ্ডটি শুনিলে। উপন্যাসনী পাঠ কৰিলে প্ৰাঞ্জল শইকীয়াই, অন্যান্য চৰিত্ৰত অংশগ্ৰহণ কৰিলে ত্ৰৈলোক্য বৰাই। উপন্যাসনীৰ বাণীবন্ধন আৰু সম্পাদনা চিত্ৰামণি বড়োৰ, প্ৰযোজনা গৌতম নাথৰ।

শ্ৰোতাসকলে ইমানপৰে উপন্যাস পাঠ অনুষ্ঠানটি শুনিলে। পূৰ্বে প্ৰচাৰিত খণ্ডটি পুনৰ প্ৰচাৰ কৰি শুনোৱা হ'ল। এয়া আকাশবাণী তেজপুৰ। এতিয়া শুনাবলৈ লৈছোঁ ৰূপলেখা গোহাঁই কণ্ঠৰ কেইটিমান গীত। গীতৰ কথা আৰু সুৰ শিল্পীৰ নিজা, সংগীত মানস হাজৰিকাৰ।

শ্ৰোতাসকলে ৰূপলেখা গোহাঁইৰ কণ্ঠৰ গীত শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। গীতৰ কথা আৰু সুৰ শিল্পী নিজা, সংগীত মানস হাজৰিকাৰ।

কৰা মতে ভাৰত এই দলৰ নেতৃত্ব লাভ কৰিছে 23 বৰ্ষীয় বেটছমেন তিলক বাৰ্মাই। ঘোষিত 15 জনীয়া দলত স্থান লাভ কৰিছে 15 বৰ্ষীয় বেটিং চাঞ্চল্য বৈভৱ সূৰ্যবংশীৰ লগতে প্ৰিয়াংশ আৰ্যই। ত্ৰিদেশীয় শৃংখলাটো ভাৰত এ, শ্ৰীলংকা এ আৰু আফগানিস্তান এ দলৰ মাজত ডাম্বুলাত অনুষ্ঠিত হ'ব। IPL আৰু ভাৰতৰ ঘৰুৱা ক্ৰিকেটত শেহতীয়াকৈ দেখুওৱা উজ্জীৱিত প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰি BCCI যুৱ খেলুৱৈ গুৰুত্ব দি দলটো গঠন কৰিছে। উল্লেখ্য যে বৈভৱ সূৰ্যবংশী আৰু প্ৰিয়াংশ আৰ্যই IPLত দমনীয় প্ৰদৰ্শন দাঙি ধৰিছে। ঘোষিত দলত 2 উদীয়মান উইকেট কিপাৰ প্ৰভচিমৰন সিং আৰু কুমাৰ কুশাগ্ৰই স্থান লাভ কৰিছে। IPLৰ প্ৰদৰ্শনৰ ভিত্তিতে পেচ বলাৰ আনচুল কম্বুজ দলভুক্ত হৈছে। দলটোৰ খেলুৱৈসকলৰ ক্ৰমে তিলক বাৰ্মা অধিনায়ক, প্ৰিয়াংশ আৰ্য, বৈভৱ সূৰ্যবংশী, ৰিয়ান পৰাগ উপনিনায়ক, আয়ুষ বদনী, নিশান সিন্ধু, হৰ্ষ ডুবে, সূৰ্যাংশ চেডাক, প্ৰভচিমৰন সিং উইকেট কিপাৰ, কুমাৰ কুশাগ্ৰ উইকেট কিপাৰ, বিজৰাজ নিগম, যশ ঠাকুৰ, যুধবীৰ সিং, অঞ্চল কম্বোজ আৰু আৰ্শাদ খান। ইফালে ৰিয়ান পৰাগে ভাৰতীয় এই দলৰ উপ অধিনায়ক হিচাপে দলভুক্ত হোৱাত অসম ক্ৰিকেট সন্থাৰ সাধাৰণ সম্পাদক সনাতন দাসে সন্তুষ্টি ব্যক্ত কৰিছে। তেওঁ ৰিয়ানক শুভেচ্ছা জনাইছে আৰু ত্ৰিদেশীয় শৃংখলাত ভাল প্ৰদৰ্শন আশা কৰিছে। দাসে লগতে কয় যে ৰিয়ান পৰাগে অধিক প্ৰভাৱশালী প্ৰদৰ্শনেৰে ছিনিয়ৰ জাতীয় দলক প্ৰতিনিধিত্ব কৰিবলৈ সচেষ্ট হ'ব লাগিব। অসমৰ পৰা ভৱিষ্যতলৈ ৰিয়ান পৰাগ, উমা ছেত্ৰীৰ দৰে অধিক খেলুৱৈ ওলাব বুলিও তেওঁ আশা ব্যক্ত কৰে। IPLৰ চলিত ছিজনত লীগৰ 13খন মেচ বাকী আছে। মুম্বাই ইণ্ডিয়ানছ আৰু লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ ইতিমধ্যে প্লে অফৰ পৰা বাহিৰ হৈছে। 12 তাৰিখৰ নিশা মেচত কলকাতা নাইট ৰাইডাৰ্ছক হৰুৱাই ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰে পইণ্ট তালিকাত শীৰ্ষস্থান দখল কৰে। গুজৰাট টাইটানছৰো বৰ্তমান 16 পইণ্ট, ৰান ৰেট উন্নত হোৱাৰ বাবে RCB শীৰ্ষত আছে। 2টা দলে মাত্ৰ 1খনকৈ মেচত জয়ী হ'বলৈ প্লে অফত স্থান নিশ্চিত কৰিব পাৰিব। 2খনকৈ মেচ বাকী থকা অৱস্থাত 2টা দলেই প্লে অফত খেলাৰ ক্ষেত্ৰত অন্য 6টা দলতকৈ আগুৱাই আছে। আগৰ দিনৰ মেচখনত কলকাতাই 20 অভাৰত 4 উইকেটত 192 ৰান কৰে। দলৰ হৈ অংকৃশ ৰঘুবংশীয়ে 46টা বলত 71 ৰানৰ দৰ্শনীয় ইনিংছ খেলে। প্ৰত্যুত্তৰত বিৰাট কোহলিৰ বিস্ফোৰক চেঞ্চুৰীৰ সহায়ত RCB 19.1 অভাৰত 4টা উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয়। 7টা বলত 105 ৰানৰ অপৰাজিত ইনিংছ খেলা কোহলিয়ে প্লেয়াৰ অব দ্য মেচৰ বঁটাও লাভ কৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পুত্ৰ নন্দিল বিশ্ব শৰ্মাই যোৱা 10 মে'ত ভিয়েটনামত আয়োজিত আইৰনমেন ভিয়েটনাম প্ৰতিযোগিতাত সফলতা অৰ্জন কৰিছে। বেংগালুৰু নেশ্যনেল ল স্কুল অৱ ইণ্ডিয়া ইউনিভাৰ্চিটিৰ 5ম বৰ্ষৰ শিক্ষাৰ্থী নন্দিলে মাত্ৰ 16 ঘণ্টাতে নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰে। প্ৰতিযোগিতাৰ 3.8 কিলোমিটাৰ সাঁতোৰ, 180 কিলোমিটাৰ চাইকেল চালনা আৰু 42.2 কিলোমিটাৰ মাৰাথান উল্লেখিত সময়ছোৱাৰ ভিতৰতে সম্পন্ন কৰে খেলুৱৈগৰাকীয়ে। মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ পুত্ৰৰ সফলতাৰ খবৰ সামাজিক মাধ্যমত উল্লেখ কৰি সীমা অতিক্ৰম কৰাৰ সাহস আৰু হাৰ নমনাৰ মানসিকতাৰে গঢ় লৈ এজন আইৰনমেনৰ এদিনতে এই লক্ষ্য একেৰাই সম্পূৰ্ণ কৰা এই প্ৰত্যাহ্বান কেৱল খেল নহয়, ই হৈছে মানৱ ইচ্ছাশক্তি, ধৈৰ্য আৰু অধ্যৱসায়ৰ এক অসাধাৰণ পৰীক্ষা। এগৰাকী পিতৃ হিচাপে এই মুহূৰ্তত মুখ্যমন্ত্ৰীৰ বাবে অপাৰ গৌৰৱ আৰু গভীৰ আৱেগৰ কথা। পুত্ৰৰ কঠোৰ পৰিশ্ৰম, শৃংখলাবদ্ধতা আৰু মনোবলে মুখ্যমন্ত্ৰীৰ আশাবাদী কৰি তোলে যে জীৱনৰ প্ৰতিটো ক্ষেত্ৰই পুত্ৰই নতুন নতুন শিখৰ স্পৰ্শ কৰিব। মুখ্যমন্ত্ৰীয়ে পুত্ৰৰ উজ্জ্বল ভৱিষ্যতো কামনা কৰে। নেপালৰ কাঠমাণ্ডুত আজিৰ পৰা 17 মে'লৈ অনুষ্ঠিত হ'বলগীয়া ইণ্টাৰনেশ্যনেল অল স্পৰ্টছ গেম ফাউণ্ডেশ্যনৰ 2য় ইণ্টাৰনেশ্যনেল ফেডাৰেশ্যন কাপ নেশ্যনেল গেমছৰ বাবে ভাৰতীয় দলটো ইতিমধ্যে ৰাওনা হৈছে। দলটো অংশুমান বায়ন, নামলাং জেলিয়াং, নিৰহুনলু কেণ্ট, চাৰথাং ক্ৰিষ্টফাৰ য়ান্থান, বঞ্চিথাং য়ান্থান, প্ৰমিলা পাল, সোমা মেইটে, শুভম সিং, আব্দুল চাহিৰ, আনচাক দিশানায়কা আৰু থিলাক্সিকা শশীকুমাৰ। দলটোৰ মেনেজাৰ GM গমে থাপা, মুখ্য প্ৰশিক্ষক মেইচেলি এলবাৰ্টো চাৰাওনাও, প্ৰশিক্ষকদ্বয় ডেভিড

কেইটং ইত্যাদি। আনহাতে মুখ্য বিচাৰক হিচাপে অৰূপ দাস আৰু ৰেফাৰী হিচাপে দলৰ সৈতে গৈছে পঞ্চী হাজৰিকা। গুৱাহাটী চিটি ফুটবল ক্লাবে পুনৰ অসম ফুটছালৰ মঞ্চত আধিপত্য প্ৰমাণ কৰি তৃতীয় অসম ৰাজ্যিক ফুটছাল চেম্পিয়নশ্বিপৰ খিতাপ দখল কৰিছে। গুৱাহাটীত কালি অনুষ্ঠিত ৰোমাঞ্চকৰ ফাইনেলত আকাশ এফ চিক পেনাল্টি শ্বুট আউটত 2-0 গ'লত পৰাস্ত কৰি গুৱাহাটী চিটি এফ চি চেম্পিয়ন হয়। এই জয়েৰে গুৱাহাটী চিটি এফ চিয়ে 3 বছৰৰ ভিতৰতে দ্বিতীয়বাৰৰ বাবে ৰাজ্যিক ফুটছাল খিতাপ নিজৰ দখললৈ আনিবলৈ সক্ষম হৈছে। এই জয়েৰে গুৱাহাটী চিটি এফ চিয়ে সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্যনৰ ক্লাব ফুটছাল চেম্পিয়নশ্বিপৰ বাবে যোগ্যতা অৰ্জন কৰিছে। এতিয়া দলটোৱে পুনৰবাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত অসমক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিছে। উল্লেখ্য যে 2023-24 বৰ্ষত AIFF ফুটছাল ক্লাব চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰা অসমৰ প্ৰথমটো ক্লাব হিচাপে ইতিহাস গঢ়িছিল গুৱাহাটী চিটি এফ চিয়ে। আসাম স্কোয়াশ ৰেকেটছ এছ'চিয়েচনৰ উদ্যোগত কালিৰে পৰা গুৱাহাটীৰ আৰ জি বৰুৱা ক্ৰীড়া প্ৰকল্পৰ স্কোৱাশ কোৰ্টত আৰম্ভ হৈছে 7ম সদৌ অসম ৰাজ্যিক ক্লজ স্কোৱাশ চেম্পিয়নশ্বিপ। প্ৰতিযোগিতাখনত ৰাজ্যৰ মুঠ 83 খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে। প্ৰথম দিনা মুঠ 45 মেচ অনুষ্ঠিত হয়। আজি ছেমি ফাইনেল ফাইনেলকে ধৰি অন্য 32 মেচ অনুষ্ঠিত হৈ আছে। থাইলেণ্ড অপেন ছুপাৰ 500 বেডমিণ্টন টুৰ্ণামেণ্টৰ কোৱাৰ্টাৰ ফাইনেলত উপনীত হৈছে ভাৰতৰ তাৰকা ছাটলাৰ পি ভি সিন্ধুৰ লক্ষ্য সেন। দুবাৰৰ অলিম্পিক পদক জয়ী সিন্ধুৱে মহিলাৰ ছিংগলছত ডেনমাৰ্কৰ এমালি স্কুলজক 21-13, 21-15 ব্যৱধানত পৰাস্ত কৰে। মাত্ৰ 28 মিনিটতে সিন্ধুৱে মেচখনত প্ৰতিপক্ষক ধৰাশায়ী কৰে। আনহাতে পুৰুষৰ ছিংগলছত 7ম বাছনিৰ লক্ষ্য সেনে চীনৰ জু জুৱান সেনক

খেলুৱৈয়ে মহিলাৰ ছিংগলছত ডেনমাৰ্কৰ এমালি স্কুলজক 21-13, 21-15 ব্যৱধানত পৰাস্ত কৰে। মাত্ৰ 28 মিনিটতে সিন্ধুৱে মেচখনত প্ৰতিপক্ষক ধৰাশায়ী কৰে। আনহাতে পুৰুষৰ ছিংগলছত সপ্তম বাছনিৰ লক্ষ্য সেনে চীনৰ জু জুৱান চেনক 21-12, 21-13 গেমত সহজতে হৰুৱায়। এতিয়া কোৱাৰ্টাৰ ফাইনেলত দুয়োগৰাকী ভাৰতীয় ছাটলাৰ কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব। সিন্ধুৱে জাপানৰ শীৰ্ষ বাছনিৰ খেলুৱৈ আকানে ইয়ামাগুচিৰ বিৰুদ্ধে খেলিব। আনহাতে লক্ষ্য সেন সন্মুখীন হ'ব থাইলেণ্ডৰ খেলুৱৈ কুনাল দাত ভিটিনদাসৰ। ইপিনে ডাবলছত ভাৰতৰ সাত্বিক সাইৰাজ, ৰণকী ৰেড্ডী আৰু চিৰাগ ছেট্টীও কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। মালয়েছিয়াৰ ব্ৰায়ান জাৰ্মি আৰু মহম্মদ হাইকান জুটিক 21-12, 21-19 গেমত পৰাস্ত কৰে তেওঁলোকে। কোৱাৰ্টাৰত জাপানৰ ষষ্ঠ বাছনিৰ তাকুমি নমুৰা আৰু ইউচি চিমুগামীৰ সন্মুখীন হ'ব ভাৰতীয় যুটিটো। ইফালে ভাৰতৰ আনজন তাৰকা ছাটলাৰ কিদাম্বি শ্ৰীকান্ত চাইনিজ টাইপেৰ চু লি য়াঙৰ বিৰুদ্ধে দ্বিতীয় ৰাউণ্ডৰ মেচত যুঁজ দিও কালি পৰাস্ত হয়। 16-21, 21-18, 18-21 ব্যৱধানত পৰাস্ত হৈ শ্ৰীকান্তে অভিযান সামৰে। অহা 22-29 মে'লৈ পদুচেৰীত অনুষ্ঠিত হ'বলগীয়া 76 সংখ্যক ৰাষ্ট্ৰীয় জুনিয়ৰ বাস্কেটবল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলগীয়া অসমৰ ল'ৰাৰ দলটো অসম বাস্কেটবল সন্থাই ঘোষণা কৰিছে। ঘোষিত দলটোৰ খেলুৱৈসকল হ'ল ধীৰাজ বল্লভ শইকীয়া, অভয় ভূমিজ, নিবিড় শইকীয়া, বলৰাজ দাসানী, অংগদ কৌশিক, আৰমং হাংছে, অনুজ পূৰ্বে, বিশাল সিনহা, ইব্ৰাহিম খান, আৰিয়ান সিং, এম হৰিপ্ৰসাদ আৰু ঋষিকেশ দাস। দলৰ প্ৰশিক্ষক আৰু মেনেজাৰ হিচাপে আছে ক্ৰমে নিৰ্মলয় চৰকাৰ আৰু নীলম বৰদলৈ। লক্ষ্ণৌত যোৱা 9-13 মে'ত অনুষ্ঠিত দ্বিতীয় সৰ্বভাৰতীয় আৰক্ষী ক্ৰীড়াৰ টেবুল টেনিছ ইভেণ্টত 2টাকৈ স্বৰ্ণ পদক অৰ্জনেৰে অসম আৰক্ষীলৈ গৌৰৱ কঢ়িয়াই আনিছে স্পেচিয়েল টাস্ক ফ'ৰ্চ অসমৰ উপ আৰক্ষী অধীক্ষক বাৰ্ডি বৰুৱে। প্ৰতিযোগিতাৰ অপেন ছিংগল আৰু গেজেটেড অফিচাৰ ছিংগলছ 2টা শাখাতে অংশগ্ৰহণ কৰি বৰুৱে একেৰাহে তৃতীয়বাৰৰ বাবে ডিমুকুত দখল কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত আৰক্ষী টেবুল টেনিছত নিজৰ আধিপত্য অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হয়। অপেন ছিংগলছৰ ফাইনেলত বাৰ্ডিয়ে উত্তৰ প্ৰদেশৰ আৰক্ষী সুব্ৰতৰাজ বাৰ্মাক 3-1 ছেটত আৰু গেজেটেড অফিচাৰ ছিংগলছত ৰাষ্ট্ৰীয় আৰক্ষী একাডেমীৰ এম চি অভিনৱক 3-0 ছেটত পৰাস্ত কৰে। এই জয়ৰে বাৰ্ডি বৰুৱে চলিত বৰ্ষত অষ্ট্ৰেলিয়াৰ পাৰ্থত অনুষ্ঠিত হ'বলগীয়া ৱৰ্ল্ড পুলিচ এণ্ড ফায়াৰ গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ যোগ্যতাও অৰ্জন কৰিছে। স্পেনিছ ক্লাব ৰিয়েল বেটিছে 20 বছৰৰ পাছত উয়েফা চেম্পিয়ন লীগত খেলাৰ বাবে যোগ্যতা অৰ্জন কৰিছে। অলপতে লা লিগাৰ এখন মেচত দলটোৱে এলেকক 2-1 গ'লত হৰুৱাই পইণ্ট তালিকাত 5ম স্থান অধিকাৰ কৰিছে। এনেদৰে চেম্পিয়নছ লীগৰ অন্তিমটো স্থান নিশ্চিত কৰে ৰিয়েল বেটিছে। 2005-06 চনত অন্তিমবাৰ দলটোৱে চেম্পিয়নছ লীগত খেলিছিল। এতিয়া 2 দশকৰ অন্তত ইউৰোপৰ সৰ্ববৃহৎ ফুটবল মঞ্চত খেলিব দলটোৱে। আগৰ মেচখন হাৰ্নাণ্ডেজ আৰু ফৰ্মেলছে বিজয়ী দলটোৰ হৈ 2টাকৈ গ'ল দিয়ে। ফিফা বিশ্বকাপ ফুটবল আৰম্ভ হ'বলৈ এমাহৰো কম দিন আছে, কিন্তু ভাৰতত কোনটো চেনেল বা অতিথি প্লেটফৰ্মত মেগা প্ৰতিযোগিতাখন সম্প্ৰচাৰ হ'ব সেয়া এতিয়াও জানিব পৰা হোৱা নাই। বহু ফুটবল অনুৰাগীৰ মনত প্ৰতিযোগিতাখনৰ মেচসমূহ ভাৰতত সম্প্ৰচাৰ হ'বনে নহয় তাক লৈ প্ৰশ্ন উত্থাপন হৈ থকাৰ সময়তে গুৱাহাটী উচ্চ ন্যায়ালয়ে দিলে এক সুখবৰ। মঙলবাৰে উচ্চ ন্যায়ালয়ে কেন্দ্ৰ আৰু প্ৰচাৰ ভাৰতীলৈ জাননী জাৰি কৰিছে। নতুন দিল্লী ন্যায়ালয়ে দূৰদৰ্শন আৰু ডি ডি স্পৰ্শক ফিফা বিশ্বকাপ ফুটবলৰ সম্প্ৰচাৰৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে। উল্লেখ্য যে ফিফাই 2026 চনৰ আৰু 2030 চনৰ বিশ্বকাপ ফুটবল দেখুৱাবলৈ ভাৰতত সম্প্ৰচাৰৰ অধিকাৰ বিক্ৰী কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল। প্ৰথম অৱস্থাত এই অধিকাৰসমূহৰ মূল্য প্ৰায় 10 কোটি মাৰ্কিন ডলাৰত ৰখা হৈছিল, অৰ্থাৎ ভাৰতীয় মুদ্ৰাত প্ৰায় 930 কোটি টকা। কিন্তু কোনো কোম্পানীয়ে মেচবোৰ দেখুৱাবলৈ আগ্ৰহ প্ৰকাশ কৰা নাছিল। ফিফাই সম্প্ৰচাৰৰ অধিকাৰ 35 বিলিয়ন ডলাৰলৈ হ্ৰাস কৰিবলৈ বাধ্য হৈছিল, কিন্তু পৰিস্থিতি সলনি নহ'ল। দৰাচলতে আমেৰিকা, কানাডা, মেক্সিকোত অনুষ্ঠিত হ'বলগীয়া বিশ্বকাপৰ বেছিভাগ খেলেই ভাৰতীয় সময় অনুসৰি গভীৰ নিশাৰ, মূলতঃ মাজনিশা 12:30 বজাত, 1:30 বজাত, 3:30 বজাত, পুৱা 4:30 বজাত আৰু 6:30 বজাত।
এই সময়ত দৰ্শকে মেচসমূহ উপভোগ কৰিব।

0: নে বুলি সন্দেহ প্ৰকাশ কৰিছে কোম্পানীসমূহে। হয়তো সেইবাবে টেলিভিশ্যন কোম্পানী আৰু অতিথি প্লেটফৰ্মৰ উৎসাহ হেৰুৱাইছে। এনে পৰিস্থিতিত একাংশ ফুটবল অনুৰাগীয়ে বিশ্বকাপ চাবলৈ অনুৰোধ জনাই দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। AFC 17 বছৰ অনূৰ্ধ মহিলা এছিয়ান কাপ কোৱাৰ্টাৰ ফাইনেলত অভিযান সামৰিলে ভাৰতে। অলপতে বেইজিঙত অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলত ভাৰত চীনৰ হাতত 3-0 পৰাস্ত হয়। মেচখনৰ 38 মিনিটত চীনৰ হৈ প্ৰথমটো গ'ল দিয়ে হুৱাং কিনিয়ে। হাফ টাইমৰ ঠিক আগে আগে আনটো গ'ল দিয়ে লি উইচিনে। মেচৰ 89 মিনিটত তৃতীয়টো গ'ল দিয়ে লি কুইজিয়ানে। এনেদৰে নিশ্চিত হৈ পৰে চীনৰ বিজয়। যুঁজ দিও ভাৰতৰ মহিলা দলটোৱে পৰম আকাংক্ষিত জয় আজৰি অনাত ব্যৰ্থ হয়। দুদিন পূৰ্বে লেবাননক 4-0 হৰুৱাই আশাৰ সঞ্চাৰ কৰিছিল ভাৰতে। কোৱাৰ্টাৰ জয়ী হলে টুৰ্ণামেণ্টখনৰ ছেমিত প্ৰৱেশ কৰাৰ লগতে 17 বছৰ অনূৰ্ধৰ বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰিলেহেঁতেন ভাৰতে। সেয়া কিন্তু হৈ নুঠিল। সুধাসকল, ইমান পৰে সাপ্তাহিক খেল সংবাদ সম্পৰ্কীয় অনুষ্ঠান খেল জগত শুনিলে। অনুষ্ঠানটো যুগুতাই আগবঢ়ালে প্ৰাণজিৎ বৰুৱাই। নমস্কাৰ।
1: শ্ৰোতাসকলে খেল জগত অনুষ্ঠানটি শুনিলে। মিডিয়াম ৱেভৰ 266.66 মিটাৰ, 1125 কিলোহাৰ্টছ আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্টছৰ লগতে নিউজন AIR আৰু AIR ৰেডিঅ' মোবাইল এপযোগে শ্ৰোতাসকলে অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। এতিয়া আগবঢ়াবলৈ লৈছোঁ বৰ্ণালী।
2: এয়া আকাশবাণী তেজপুৰ, আগবঢ়াইছোঁ বৰ্ণালী। সময়ৰ সোঁত কাৰো বাবে ৰৈ নাথাকে। সময়ৰ অনুভূতি এক জটিল অনুভূতি। ইয়াৰ সৈতে জড়িত হৈ থাকে স্মৃতি, আবেগ আৰু বহু পৰিৱৰ্তন, কিছু সুখ কিছু দুখ। সময়ৰ গতিয়ে লৈ আনে জীৱনৰ বহু অভিজ্ঞতা।

সময়ৰ বুকুত ৰৈ যায় জীৱনৰ বহু অনুভৱ, ভাল লগাৰ পৰা ভালপোৱালৈ, সম্পৰ্কৰ পৰা বিচ্ছেদলৈ, হাঁহিৰ পৰা উচুপনিলৈ। এই সময়েই আলফুলে ধুই নিকা কৰে বেদনাসিক্ত হৃদয়ত থকা অযুত বেদনাবোৰ। সময়েই পুনৰ হাঁহিৰ উৎস হৈ পৰে।

সময়ৰ গতিত সময়বোৰ হেৰাই যায়, সেইবোৰ হৈ পৰে একো একোটা স্মৃতি। অনুভৱৰ বুকুচাত উঠি মনত দোলাদি যায় এই স্মৃতিবোৰে। শৈশৱ কৈশোৰ যৌৱনৰ সোণোৱালী সময়ৰ স্মৃতিবোৰ এসময়ত হৈ পৰে জীয়াই থকাৰ একমাত্ৰ প্ৰেৰণা।

সময় অনন্ত, ইয়াৰ গতি চিৰপ্ৰবাহমান। সুখ দুখ হাঁহি কান্দোন পোৱা নোপোৱাৰ হিচাপ, জয় পৰাজয়ৰ টোপোলাৰে সময়ে সমৃদ্ধ কৰে মানুহৰ জীৱন। সময়ে মানুহক শিকাই যায় ইয়াৰ সদ্ব্যৱহাৰ কেনেকৈ কৰিব লাগে। হেৰুৱা সময় কেতিয়াও উভতি নাহে, সেয়েহে কোৱা হয় সময়ৰ টিকনি আগফালে থাকে। সময়ৰ কাম সময়ত কৰাজনেহে জীৱনত আগবাঢ়িব পাৰে। সময় এক জটিল সংজ্ঞা।

0: শ্ৰোতাসকলে ইমান পৰে বৰ্ণালী শুনিলে। অনুষ্ঠানটি আঁত ধৰি সম্পাদনা কৰিলে প্ৰিয়ংকা দাসে, প্ৰযোজনা গৌতম নাথৰ।
1: বৰ্ণালী অনুষ্ঠানটি শুনিলে, এয়া আকাশবাণী তেজপুৰ। এতিয়া শুনক খগেন মহন্ত আৰু সংগীসকলৰ কণ্ঠৰ বিহুগীত।

শ্ৰোতাসকলে ইমান পৰে খগেন মহন্ত আৰু সংগীসকলৰ কণ্ঠৰ বিহু গীতকেইটি শুনিলে। মিডিয়াম ৱেভৰ 266.66 মিটাৰ আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টজত এয়া আকাশবাণী তেজপুৰ। এতিয়া নিবেদন কৰিছোঁ হিন্দী বোলছবি গীতৰ অনুষ্ঠান। অনুষ্ঠানৰ প্ৰথমে শুনাবলৈ লৈছোঁ হম আপকে হে কোন বোলছবিত এছ পি বালাসুব্ৰমণিয়ামে গোৱা এই গীতটি।

শ্ৰোতাসকলে হিন্দী বোলছবি গীতৰ অনুষ্ঠানত এছ পি বালাসুব্ৰমণিয়াম আৰু সংগীসকলৰ কণ্ঠৰ গীত শুনিবলৈ পাব। এইবাৰ শুনক মেনে প্যাৰ কিয়া বোলছবিত এছ পি বালাসুব্ৰমণিয়ামে গোৱা এই গীতটি।

শ্ৰোতাসকলে হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠানত এছ পি বালাসুব্ৰমণিয়াম আৰু সংগীসকলৰ কণ্ঠৰ গীত শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। অনুষ্ঠানৰ শেষত শুনাবলৈ

শ্ৰোতাসকলে হিন্দী বোলছবি গীতৰ অনুষ্ঠানত এছ পি বালাসুব্ৰমণিয়াম আৰু সংগীসকলৰ কণ্ঠৰ গীত শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছোঁ এছ পি বালাসুব্ৰমণিয়ামে আশা ভোছলেৰ সৈতে গোৱা মেৰে সাথী বোলছবিৰ এই গীতটি।

শ্ৰোতাসকলে ইমান পৰে হিন্দী বোলছবি গীতৰ অনুষ্ঠানত আজি এচ পি বালাসুব্ৰমণিয়াম আৰু সংগীসকলৰ কণ্ঠৰ গীতকেইটি শুনিলে। এয়া আকাশবাণী তেজপুৰ।

মিডিয়াম ৱেভৰ 286.66 মিটাৰ, 1125 কিলো হাৰ্টছ আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টছত এয়া আকাশবাণী তেজপুৰ। এতিয়া আমাৰ ষ্টুডিঅ'ৰ সময় নিশা 10:30 হৈছে আৰু ইয়াৰ লগে লগে আমাৰ আজিৰ অধিৱেশনৰো অন্ত পৰিছে। কাইলৈ শনিবাৰে আমাৰ নিয়মীয়া অধিৱেশন মুকলি কৰা হ'ব বিয়লি 5:25 এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টছত। আমাৰ পৰৱৰ্তী অধিৱেশন মুকলি কৰা হ'ব কাইলৈ পুৱা 5:55। আজি আমাৰ এই অধিৱেশনৰ নিয়ন্ত্ৰণ কক্ষৰ দায়িত্বত আছিল খগেশ বে, অংকুৰ ৰামচিয়াৰী আৰু বৈকুণ্ঠ বিকাশ বুঢ়াগোহাঁই। ট্ৰেন্সমিটাৰত ৰতন দেৱনাথ, পৰিবহণত নয়ন দৈমাৰী আৰু ডিউটি ৰুমত আছিল মনালিছা দেৱী। আজিৰ অধিৱেশন সামৰি আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে প্ৰচাৰণ কক্ষৰ পৰা মই নৱজ্যোতি হাজৰিকাই আজিলৈ বিদায় লৈছোঁ।